আকাশবাণী তেজপুৰ, আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ, আহিন মাহৰ আজি অষ্টম দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 26 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: hosts Delhi on 29th and 30th of this month as part of the Special Intensive Revision 2026. Students between age 18 to 25 eligible for registration will be assisted by BLOs to fill Form 6 for inclusion in the electoral rolls. Prime Minister Narendra Modi has congratulated Gulveer Singh on winning the silver medal in the men's 10,000-meter event at the Asian Games in Aichi, Nagoya, noting that he continues to make the country proud on the podium following his bronze earlier in the competition. The Prime Minister lauded his fine performance and stated that his perseverance and progress will inspire young distant runners across India. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক মুকুতা মালা।
2: পৰমেশ্বৰৰ ভজনাৰ বিষয়ে ক'বলৈ গৈ সাহিত্যিক কনকলাল বৰুৱাই লিখিছিল, পৰমেশ্বৰক ভজনা কৰিব খুজিলে অন্ধকাৰ, দাম্ভিকতা আদি অন্তৰৰ পৰা একেবাৰে যাব লাগে। নিজক তৃণতকৈও হীন যেন জ্ঞান কৰিব পাৰিলেহে পৰমেশ্বৰৰ ভজনা কৰিব পাৰি। অৰ্থাৎ বিনয় নহ'লে ভক্তি নহয়, আৰু অন্তৰত ভক্তি নহ'লে অকল নাম উচ্চাৰণৰ দ্বাৰাই কি ফল লাভ হ'ব? জগদীশ্বৰৰ ভৰিত বিনীত হৈ প্ৰাৰ্থনা কৰিব নোৱাৰিলে ব্ৰহ্মকৃপা লাভ নহয়। যি অহংকাৰী সি নিজৰ আৰাধনাকে নিজে কৰে, মই কেনে পণ্ডিত, কেনে বুদ্ধিমান, কেনে ধাৰ্মিক ইত্যাদি। তেনে মানুহে ভগৱানৰ আৰাধনা কেনেকৈ কৰিব? এতেকে দেখা গ'ল বিনয় আৱশ্যক, দ্বিতীয়তে আৱশ্যক সহিষ্ণুতা। বৃক্ষই সহিষ্ণুতাৰ সুন্দৰ শিক্ষা দিয়ে। ৰ'দ, বৰষুণ, ধুমুহা সকলোকে বৃক্ষই সহ্য কৰে, কিন্তু জীৱৰ হিত সাধন বৃক্ষই সদায় কৰি আহিছে। চৰাইবিলাকক বৃক্ষই আশ্ৰয় দিয়ে, ৰ'দত দুখ পোৱা প্ৰাণীক বৃক্ষই ছায়া দিয়ে। যি মানুহে বৃক্ষৰ ডাল কাটি লৈ যায় তাকো বৃক্ষই ছায়া নিদিয়াকৈ নাথাকে। বৃক্ষৰ কেনে সহিষ্ণুতা, ধৈৰ্য আৰু পৰোপকাৰিতা! বৃক্ষৰ একনিষ্ঠতাও অনুকৰণৰ যোগ্য। বৃক্ষই একে ঠাইতে শিপা মেলি তলৰ মাটি খামোচ মাৰি ধৰি অটলভাৱে থাকে। ঈশ্বৰৰ সাধনাটো সেই প্ৰকাৰ একনিষ্ঠভাৱে এক পৰমেশ্বৰৰ পাদপদ্মত চিত্ত নিবিষ্ট কৰিব লাগে। বিষয়ৰ নানা জঞ্জালে চিত্ত অস্থিৰ কৰিলে ঈশ্বৰ ভজন নহয়। ইয়াত সাধনাৰ আৱশ্যক। ধৈৰ্য, সহিষ্ণুতা নহ'লে কোনো বিশেষ সাধনা নহয়। ঈশ্বৰৰ সাধনাটো এইবিলাক গুণ নহ'লে কেনেকৈ হ'ব? অন্য সাধনাতকৈতো ঈশ্বৰ সাধনা সহজ নহয়। শ্লোকত কোৱা হৈছে, অমানিনা মানদেন, নিজে মান যশস্যাৰ বাবে হেঁপাহ নকৰিবা, কিন্তু আনক সন্মান কৰিবা। যি সদায় মান যশ আদিৰ বাবে চিন্তা কৰি থাকে তাৰ ঈশ্বৰৰ প্ৰতি ভক্তি হোৱা অসম্ভৱ। লোকক দেখুৱাবলৈ বাহিৰে বিনীত ভাৱ আৰু দীনতা প্ৰকাশ কৰি অন্তৰত মান যশ, ধন, পদ, গৌৰৱ আদিৰ নিমিত্তে চিন্তা কৰিলে ভয়ানক কপটতা হয়। তেনে কপট হৃদয়ত ভক্তিৰ বীজ কেতিয়াও অংকুৰিত নহয়। এতেকে বাহিৰাকৈ নহয়, অন্তৰত দীন হবা আৰু এনে অৱস্থা হ'লেহে আন প্ৰাণীকো একে ব্ৰহ্মৰ অংশ বুলি বিবেচনা কৰি সিহঁতক বাহ্যিকভাৱে নহয় অন্তৰৰ সৈতে সন্মান কৰিব পাৰিবা। চৈতন্যদেৱৰ এই মহা উপদেশ বাস্তৱিক অমূল্য।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাখিনি কনকলাল বৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰিছো অশ্বিনী ভিৰে দেশপাণ্ডেৰ কণ্ঠৰ খেয়াল ৰাগ অহিৰ ভৈৰৱ।

ইমানপৰে শ্ৰোতাসকলে অশ্বিনী ভিৰে দেশপাণ্ডেৰ কণ্ঠৰ খেয়াল শুনিলে। ৰাগ আছিল অহিৰ ভৈৰৱ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো চয়নিকা মজুমদাৰৰ কণ্ঠৰ বৰগীত। শিল্পীৰ কণ্ঠত পুনতে শুনোৱা হওক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত এই বৰগীতটি।

আপোনালোকে বৰগীত শুনিছে চয়নিকা মজুমদাৰৰ কণ্ঠত। অনুষ্ঠানত এইবাৰ শুনো আহক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত আন এটি বৰগীত।

শ্ৰোতাসকলে চয়নিকা মজুমদাৰৰ কণ্ঠৰ দুটি বৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

সংগীত শুনিবলৈ পাব। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য সুধাকণ্ঠ সৌৰভ আগবঢ়াব ভাৰ্গৱ কলিতা আৰু ঝৰণা ভৰালীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:30 কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে এখনি বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ 29 খণ্ড শুনিবলৈ পাব। ৰচনা মনীষা শৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। পুৱা 10:30 ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 9:45 অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য মোহনীয়া শৰতৰ প্ৰথম খণ্ড শুনিবলৈ পাব। ৰচনা গুণমণি বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ। পুৱা 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পাঞ্চৰ 29 খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত খগেন মহন্ত, মৃদুলা দাস, মিহিৰ বৰদলৈ, কৃষ্ণা লহকৰ আৰু জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ গীত শুনিবলৈ পাব। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। পুৱা 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 9:15 জিলাৰ ৰেহৰু। পুৱা 9:20 আৰু 10:00 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। দিনৰ 11:05 পৰাগমালা লাইভ। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বেলা চৌধুৰীৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব, ৰাগ সুত সাৰং। দিনৰ 1:50 সুধা কণ্ঠৰ গীত অনুষ্ঠানত ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শুনিবলৈ পাব। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 7:05 বৃন্দগান। 7:20 আৰু 8:30 আধুনিক গীতৰ অনুষ্ঠান। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত জলেশ্বৰ ইংতিৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব। নিশা 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: অসমত গণিত চৰ্চাৰ ইতিহাস। শূন্যৰ আৱিষ্কাৰ আৰু দশমিক স্থানীয় মান পদ্ধতিৰ সহায়ত সংখ্যা লিখন পদ্ধতি অখ্যাত ভাৰতীয় গণিতজ্ঞৰ সুবিখ্যাত কীৰ্তি। স্থানীয় মানৰ সহায়ত সংখ্যা লিখা এই পদ্ধতি আজি বিশ্বৰ সৰ্বত্ৰ প্ৰচলিত। এই পদ্ধতি ইমান সহজ সৰল আৰু ইয়াৰ লগত সৰুৰে পৰা আমি ইমানেই অভ্যস্ত যে ইয়াৰ আৱিষ্কাৰৰ বাবে যি বিপুল শ্ৰম আৰু সাধনাৰ প্ৰয়োজন হৈছিল তাক আমি শতকাই ভাবিবলৈ টান পাওঁ। নাপোলেঅঁৰ সমসাময়িক ফ্ৰান্সৰ গণিতজ্ঞ দাৰ্শনিক পিয়েৰ ছাইমো দ্য লাপ্লাছে এই সংখ্যা লিখন পদ্ধতিৰ বিষয়ে সোণসেৰীয়া মন্তব্য কৰিছে। তেওঁ কৈছে, আমি এই কৃতিত্বক তেতিয়া বেছিকৈ প্ৰশংসা কৰোঁ যেতিয়া আমাৰ মনত পৰে যে আৰ্কিমিডিছ আৰু এপলোনিয়াছৰ দৰে প্ৰতিভাধৰ ব্যক্তিৰো ই হাত সাৰি গ'ল। এয়া লাপ্লাছৰ বক্তব্য। শুল্ব সূত্ৰসমূহত জ্যামিতিৰ চৰ্চা হৈছিল। শুল্ব শব্দৰ অভিধানিক অৰ্থ হৈছে জৰি। জৰিৰ সহায়ত জ্যামিতীয় চিত্ৰসমূহ অংকন কৰা হৈছিল। বোধায়ন, কাত্যায়ন, আপস্তম্ভ, মানৱ আদি প্ৰখ্যাত শুল্ব সূত্ৰাকাৰ। এওঁলোক আটাইয়ে খ্ৰীষ্টজন্মৰ বহু আগৰ। পাইথাগোৰাছৰ উপপাদ্য নামে জ্যামিতিৰ পাঠ্যপুথিত এটা উপপাদ্য আছে। পিছে পাইথাগোৰাছৰ বহু আগেয়ে শুল্ব সূত্ৰাকাৰসকলে সেই সময়তো এই উপপাদ্য হৃদয়ংগম কৰিছিল। সেয়েহে ভাৰতীয় গণিতৰ ইতিহাস সম্পৰ্কে বহুল চৰ্চা কৰা ডক্টৰ বিভূতিভূষণ দত্তই এই উপপাদ্যটোক সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ সম্পৰ্কীয় উপপাদ্য বুলিহে কোৱাটো যুগুত বুলি মন্তব্য কৰিছে। বাকচালি গাঁৱত আৱিষ্কৃত হোৱা গণিত বিষয়ক পাণ্ডুলিপিয়ে, যিখন পাণ্ডুলিপি বাকচালী পাণ্ডুলিপি বুলি জনা যায়, এই পাণ্ডুলিপিয়ে অতীজৰ ভাৰতত হোৱা উচ্চস্তৰৰ গাণিতিক চিন্তাৰ পৰিচয় দিয়ে। পুৰণি গণিত সম্পৰ্কীয় বহুকেইখন পুথিৰ কথা বুৰঞ্জীৰ পাতত উল্লেখ আছে। তেনে এখন হ'ল জ্যোতিষ চূড়ামণি। জ্যোতিষ চূড়ামণি জনৈক চূড়ামণিৰ ৰচনা। ই পাটিগণিত আৰু মাটিকালি সম্পৰ্কীয় পুথি। এইখনৰ ৰচনাকাল জনা নাযায়। অৱশ্যে ইয়াত বকুলকায়স্থৰ উল্লেখ আছে। সেয়ে ইয়াৰ ৰচনাকাল 1356ৰ পাছত বুলি অনুমান কৰিব পাৰি। কবিৰত্ন দ্বিজৰ লীলাৱতী কথা পাটিগণিত সম্পৰ্কীয় পুথি। এইখনৰো ৰচনাকাল জনা নাযায়। লীলাৱতী সম্পৰ্কে বহু কাহিনী জড়িত আছে। ভাস্কৰাচাৰ্যৰ জীৱনৰ কীৰ্তিস্তম্ভ হ'ল সিদ্ধান্ত শিৰোমণি। ই 4টা খণ্ডত বিভক্ত। লীলাৱতী, বীজগণিত, গোলাধ্যায় আৰু গ্ৰহগণিত। লীলাৱতীত মূলতঃ পাটিগণিতৰ বিষয়ে আলোচনা কৰা হৈছে আৰু ইয়ে প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰে। মোগল সম্ৰাট আকবৰৰ নিৰ্দেশক্ৰমে ফৌজীয়ে লীলাৱতী পাৰ্চীলৈ অনুবাদ কৰে 1587 খ্ৰীষ্টাব্দত। ইয়াতেই লীলাৱতীৰ আঁৰৰ বহু চৰ্চিত কাহিনী এটা আছে। কথিত আছে যে লীলাৱতী হ'ল ভাস্কৰাচাৰ্যৰ জীয়ৰী। লীলাৱতীয়ে অকালতে বৈধব্য ব্ৰত গ্ৰহণ কৰিবলগীয়া হোৱাত শোকাবিষ্ট পিতৃয়ে মনৰ বেজাৰ সহিব নোৱাৰি জীয়কৰ

নাম চিৰস্মৰণীয় কৰি ৰাখিবলৈ সিদ্ধান্ত শিৰোমণিৰ পাটিগণিত অধ্যায়টোৰ নামকৰণ কৰিলে লীলাৱতী বুলি। লীলাৱতী ৰচনা বুলিয়ে কোনো কোনোৱে ক'বলৈ বিচাৰে। হাৰুণ চন্দ্ৰ বেনাৰ্জীৰ টীকা সম্বলিত কলব্ৰুকৰ লীলাৱতীৰ ইংৰাজী অনুবাদত লীলাৱতীক ভাস্কৰাচাৰ্যৰ বিৰচিত হিন্দু গণিতৰ প্ৰামাণ্য গ্ৰন্থ বুলি স্পষ্টকৈ কোৱা হৈছে। লীলাৱতীৰ সৈতে কোচ ৰজা দুৰ্গাচৰণ বৰকাইঠৰ নামটো সাঙুৰ খাই আছে। উল্লেখযোগ্য যে কোচ ৰজা দুৰ্গাচৰণ বৰকাইঠে আহোম ৰজা চুখাম্ফা খুৰাৰ ৰজালৈ পঠোৱা পত্ৰৰ আন্ধাৰত পাঠ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু যাৰ বাবে তেওঁক মানিকচন্দ্ৰ উপাধি দিয়া হৈছিল। সেই দুৰ্গাচৰণে বংগৰ পৰা লীলাৱতী অসমলৈ আনিছিল। ভাস্বতী এখন জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় সংস্কৃত পুথিৰ অনুবাদ। তাহানিতে আমেৰিকান বেপ্টিষ্ট মিছনাৰী নাথান ব্ৰাউনে বকুল কায়স্থৰ পুথিখন দুভাগত ভাগ কৰি প্ৰকাশ কৰিছিল। 1925 চনত অন্যান্য পুথিৰ লগতে কিতাপত মঞ্জুৰীৰ ইংৰাজী অনুবাদ উলিওৱাৰ কথা ভবা হৈছিল আৰু গুণগোবিন্দ দত্ত এম এ আৰু বি এল দেৱক এই দায়িত্ব দিয়া হৈছিল। মত কৰোঁ এই আঁচনি বাস্তৱত ৰূপায়িত নহয়। 20শ শতিকাৰ শেষভাগত গণিত বিজ্ঞানৰ যি বিস্ফোৰণ হৈছে তাৰ পটভূমিত এই পুথিসমূহৰ গাণিতিক মূল্য বিশেষ নাই বুলিয়েই ধাৰণা হয়। কিন্তু ইয়াৰ ঐতিহাসিক মূল্য কোনো গুণে কম নহয়। সেয়েহে এই পুথিসমূহৰ টীকা টিপ্পনী ব্যাখ্যাসহ আধুনিক ৰীতিৰে সম্পাদনা কৰি ইয়াৰ মুদ্ৰিত ৰূপ উলিয়ালে গণিতৰ ইতিহাসৰ বহু কথা জানিব পৰা যাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইচিছ টেকনিচিয়ান 1টা পদ, হেলথ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰিগ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টোমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিভিন্ন শাখাৰ 480টা ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্ছ এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।

অহা 29 ছেপ্টেম্বৰ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইফ আইডিঅ'ৰ বুলনিৰ বিষয় হৃদৰোগ আৰু আমাৰ কৰণীয়। অনুষ্ঠানত উপস্থিত থাকিব হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰাঞ্জল প্ৰতিম শৰ্মা। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে হৃদৰোগ সম্পৰ্কত চিকিৎসকগৰাকীৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব পৰিণীতা শইকীয়াই।

এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নতুন দিল্লীত অনুষ্ঠিত একাদশ কোৱাড বৈদেশিক মন্ত্ৰীৰ বৈঠকত ঘোষণা কৰা কোৱাড এট চি শ্বিপ অবজাৰ্ভাৰ মিছনক ভাৰতে আদৰণি জনাইছে। ৰাষ্ট্ৰসংঘৰ অৰ্থপূৰ্ণ সংস্কাৰৰ বাবে পাঠ্যভিত্তিক আলোচনাৰ প্ৰয়োজন বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে প্ৰকাশ কৰিছে। জল সুৰক্ষা জনসাধাৰণ চৰকাৰ আৰু উদ্যোগৰ লগতে অংশীদাৰসকলৰ সমূহীয়া দায়িত্ব বুলি জলশক্তি মন্ত্ৰী চি আৰ পাটিলে মন্তব্য কৰিছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে বাণিজ্যৰ অগ্ৰগতি, কৃত্ৰিম বুদ্ধিমত্তা আৰু বৈদেশিক নীতি বিষয়ক আলোচনাৰে তিনিদিনীয়া ৱাশ্বিংটন ভ্ৰমণ সামৰিছে। আৰু ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত পদক লাভ কৰা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। চলিত বৰ্ষৰ 26 মে'ত নতুন দিল্লীত অনুষ্ঠিত একাদশ কোৱাড বৈদেশিক মন্ত্ৰীৰ বৈঠকত ঘোষণা কৰা কোৱাড এট চি শ্বিপ অবজাৰ্ভাৰ মিছনক ভাৰতে আদৰণি জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সামাজিক মাধ্যমৰ বাৰ্তাত প্ৰকাশ কৰিছে যে ভাৰতীয় উপকূলৰক্ষী জাহাজ চৌনাকে 4খন কোৱাড দেশৰ সাগৰীয় আৰোহীক লৈ চেন্নাইৰ পৰা যাত্ৰা কৰিছে। এই অভিযানে সামুদ্ৰিক সহযোগিতা আৰু আন্তঃকাৰ্যকৰিতাক শক্তিশালী কৰাৰ লগতে কোৱাডৰ মুক্ত আৰু মুকলি ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ভাগ বতৰাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। ইফালে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে ই কোৱাড দেশসমূহ ভাৰত, অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাৰ মাজত সামুদ্ৰিক সহযোগিতা আৰু আন্তঃকাৰ্যক্ষমতাক আগুৱাই নিয়াৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা হিচাপে চিহ্নিত কৰিছে। ভাৰত আৰু জাপানৰ পৰা দুজনকৈ বিষয়া আৰু অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ এজনকৈ বিষয়াৰে মুঠ 6জন সামুদ্ৰিক পৰ্যবেক্ষকে জাহাজৰ কাৰ্যকলাপ আৰু পেছাদাৰী বিনিময়ত অংশগ্ৰহণ কৰিবলৈ চৌনাকেৰে অভিযান চলায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ৰাষ্ট্ৰসংঘৰ অৰ্থপূৰ্ণ সংস্কাৰৰ বাবে পাঠ্যভিত্তিক আলোচনাৰ প্ৰয়োজন, অন্যথা এই আলোচনা কৰাটো কেৱল সময়ক্ৰয় আৰু প্ৰক্ৰিয়াত পলম হোৱাৰ সমান হ'ব বুলি সকীয়াই দিয়ে। মন্ত্ৰী ডঃ জয়শংকৰে কয় যে ৰাষ্ট্ৰসংঘত পলমকৈ হোৱা গাঁথনিগত পৰিৱৰ্তনক লৈ ক্ৰমাৎ বৃদ্ধি পোৱা বিশ্বব্যাপী হতাশাই ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ বিৰোধীসকলে প্ৰতিষ্ঠানটোক সমৰ্থন কৰাতকৈ কেৱল শোষণহে কৰাৰ ইংগিত বহন কৰিছে। নিউয়ৰ্কত অনুষ্ঠিত 81 সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ আঁৰত ৰোপচাৰ্ছ এণ্ড ৰেমছৱাৰ্ছ বিল্ডিং ব্ৰিজেছ ফৰ আ চেঞ্জিং ৱৰ্ল্ড শীৰ্ষক মন্ত্ৰীসভাৰ অধিৱেশনত মন্ত্ৰী ডঃ জয়শংকৰে এই মন্তব্য কৰে। প্ৰতিষ্ঠানিক অগ্ৰগতি স্থবিৰ কৰি ৰখা প্ৰক্ৰিয়াগত বাধাসমূহৰ সৈতে মোকাবিলা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰতিষ্ঠানিক ৰূপান্তৰৰ সামূহিক ইচ্ছা বৰ্তমান প্ৰবল হৈ পৰিছে। ৰাষ্ট্ৰসংঘৰ

0: ধনীগত সংস্কাৰৰ আহ্বানৰ সপক্ষে মত পোষণ কৰি ডঃ জয়শংকৰে কয় যে এই দাবী প্ৰতিষ্ঠানটো শক্তিশালী কৰাৰ ইচ্ছাৰ পৰাই উদ্ভৱ হৈছে। তেওঁ কয় যে ৰাষ্ট্ৰসংঘই নিজক সলনি অথবা সংস্কাৰ কৰি আজিৰ বিশ্বৰ বাস্তৱতাক ভালদৰে প্ৰতিফলিত কৰিব লাগিব বুলি উদ্ভৱ হোৱা অনুভৱ ক্ৰমাৎ বৃদ্ধি পাইছে। এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ লগতে জামাইকা, ছুৰিনাম আৰু ঘানাৰ বৈদেশিক মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ভাৰতে দীৰ্ঘদিন ধৰি নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ পোষকতা কৰি আহিছে। জলশক্তি মন্ত্ৰী চি আৰ পাটিলে কৈছে যে জল সুৰক্ষা হৈছে জনসাধাৰণ, চৰকাৰ আৰু উদ্যোগৰ লগতে অংশীদাৰসকলৰ সমূহীয়া দায়িত্ব। নতুন দিল্লীত কালি নৱম আন্তঃৰাষ্ট্ৰীয় জল সপ্তাহৰ সামৰণি অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। শ্ৰীপাটিলে জল সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰয়োজন সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে বিভিন্ন দেশ আৰু প্ৰতিষ্ঠানসমূহৰ মাজৰ সহযোগিতাৰ জৰিয়তেহে পানীৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহৰ সমাধান কৰিব পৰা যায়। তেওঁ লগতে এই খণ্ডত গৱেষণা, উন্নয়ন আৰু উদ্ভাৱনৰ সুফলসমূহৰ যাতে তৃণমূল পৰ্যায়লৈ লৈ যাব পৰা যায় সেই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে জল জীৱন মিছন, নমামি গংগে, গ্ৰামীণ স্বচ্ছ ভাৰত অভিযান আৰু জল সঞ্চয় জন ভাগিদাৰী আদিৰ দৰে উদ্যমসমূহৰ ৰূপায়ণত জনসাধাৰণৰ অংশগ্ৰহণৰ বাবে আহ্বান জনায়। শ্ৰীপাটিলে কয় যে পাঁচদিনীয়া এই কাৰ্যসূচীয়ে এই খণ্ডৰ সমস্যাসমূহৰ সমাধানৰ লগতে অভিজ্ঞতাৰ আদান প্ৰদানৰ এখন উৎকৃষ্ট মঞ্চ প্ৰদান কৰিছে।
1: आज जलवायु परिवर्तन के कारण कहीं बाढ़ की चुनौती बढ़ रही है, कहीं सूखे और पानी की कमी का दबाव हो, ऐसे समय में हमें जल प्रबंधन को केवल आज की आवश्यकता नहीं बल्कि आने वाली पीढ़ियों की सुरक्षा से जोड़कर देखना होगा।
0: অনুষ্ঠানত অংশগ্ৰহণ কৰি জলশক্তি ৰাজ্যমন্ত্ৰী ভি সুমান্নাই কয় যে জল সুৰক্ষাই প্ৰতিটো পৰিয়াললৈ সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য খোৱাপানী যোগানৰ লগতে অব্যৱহাৰযোগ্য পানীৰ সঠিক ব্যৱস্থাপনা সুনিশ্চিত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে জলজীৱন অভিযানে গ্ৰাম্য ভাৰতলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে। জলশক্তি ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধাৰীয়ে কয় যে বিকশিত ভাৰতৰ বাবে দক্ষ, নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত জল ব্যৱস্থাৰ অত্যন্ত প্ৰয়োজন। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে উপকূল, লোহিত সাগৰ আৰু কৃষ্ণসাগৰত বাণিজ্যিক জাহাজ আৰু নাৱিকৰ ওপৰত বাৰে বাৰে আক্ৰমণ চলোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰি কয় যে এই আক্ৰমণ এতিয়া ব্যতিক্ৰমী নহয়। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 অধিৱেশনৰ সময়ত জাহাজ আৰু নাৱিকৰ সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কীয় বন্ধু ৰাষ্ট্ৰগোটৰ উদ্বোধনী বৈঠকত ভাষণ দি ডঃ জয়শংকৰে এইদৰে কয়। বৈদেশিক মন্ত্ৰীগৰাকীয়ে জাহাজ আৰু নাৱিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি অধিক দৃষ্টি আকৰ্ষণ কৰিবলৈ ভাৰত আৰু লাইবেৰিয়াই গ্ৰহণ কৰা এটা নতুন পদক্ষেপৰ কথাও ঘোষণা কৰে। নাৱিকৰ এটা প্ৰধান উৎস ভাৰত আৰু বিশ্বৰ সৰ্ববৃহৎ জাহাজ পঞ্জীয়ক লাইবেৰিয়াই সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তা শক্তিশালী কৰাৰ বাবে একত্ৰিত হোৱাৰ কথাও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে সামুদ্ৰিক সুৰক্ষা বৃদ্ধিৰ বাবে পৰামৰ্শমূলক কাঠামো স্থাপন কৰা আৰু এই বিষয়ক আলোচনাত মূল অংশীদাৰসকলে প্ৰাধান্য লাভ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে বাণিজ্যৰ অগ্ৰগতি, কৃত্ৰিম বুদ্ধিমত্তা আৰু বৈদেশিক নীতি বিষয়ক আলোচনাৰে তিনিদিনীয়া ৱাশ্বিংটন ভ্ৰমণ সামৰিছে। অৱশ্যে এই ভ্ৰমণৰ সময়ত দেশ দুখনৰ মাজত নতুনকৈ কোনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ হোৱা নাই। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে হোৱা আলোচনাত সকলোৰে বাবে যথেষ্ট ফলপ্ৰসূ আছিল। চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চলিত বৰ্ষটো শেষ হোৱাৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক আৰু দুবাৰ সাক্ষাৎ কৰিব, যাৰ জৰিয়তে বৃহৎ অৰ্থনীতিৰ দুয়োখন দেশৰ নেতাসকলৰ মাজৰ পোনপটীয়া আলোচনাৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাব। বিশেষকৈ বাণিজ্যৰ ক্ষেত্ৰত এই ভ্ৰমণ অধিক ফলপ্ৰসূ আছিল আৰু দেশ দুখনৰ মাজৰ বাণিজ্যিক বিবাদৰ সাময়িক বিৰতি আৰু দুমাহলৈ বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIRৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। জাপানত চলি থকা এছিয়ান গেমছত

0: ভাৰতৰ পুৰুষ আৰু মহিলা কাবাডী দলে ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত মহিলা দলে নেপালক 48-24 পইণ্টৰ ব্যৱধানত আৰু পুৰুষ দলে থাইলেণ্ডক 66-28 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে মহিলাৰ শ্বটপুটত আজি মনপ্ৰীত কৌৰে ব্ৰঞ্জৰ পদক জয় কৰে। এই জয়ৰ সুবাদত মনপ্ৰীত এছিয়াত শ্বটপুট পদক জয় কৰা তৃতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়। প্ৰতিযোগিতাত আজি পুৰুষৰ 10,000 মিটাৰ দৌৰত গুলবীৰ সিঙে ৰূপৰ পদক জয় কৰে। মহিলাৰ পল ভল্টত বাৰানিকা ইলাংগুৱানে ব্ৰঞ্জৰ পদক জয় কৰি এছিয়ান গেমছৰ এই শিতানত দেশৰ হৈ প্ৰথম পদক জয় কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়। ইপিনে প্ৰতিযোগিতাত ভাৰতৰ স্কোৱাছ খেলুৱৈসকলে 3টা পদক নিশ্চিত কৰিছে। জ্যোৎস্না চিনাপ্পা আৰু ৱেলাভান চান্ধিল কুমাৰে মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে অনাহত সিং আৰু অভয় সিঙে স্কোৱাছৰ ছিংগলছৰ অন্তিম চাৰিত প্ৰৱেশ কৰিছে। মিক্সড টীম 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ভাৰতৰ কমলজিৎ আৰু সুৰচি সিঙৰ যুটীয়ে স্বৰ্ণ পদক অৰ্জন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত পদক লাভ কৰা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে তেওঁলোকে কয় যে খেলুৱৈসকলৰ এই সাফল্যই সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিছে। নতুন দিল্লীত অনুষ্ঠিত একাদশ স্কোৱাড বৈদেশিক মন্ত্ৰীৰ বৈঠকত ঘোষণা কৰা কোৱাডেট শ্বিপ অবজাৰ্ভাৰ মিছনক ভাৰতে আদৰণি জনাইছে। ৰাষ্ট্ৰসংঘৰ অৰ্থপূৰ্ণ সংস্কাৰৰ বাবে পাঠ্যভিত্তিক আলোচনাৰ প্ৰয়োজন বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে প্ৰকাশ কৰিছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে বাণিজ্যৰ অগ্ৰগতি, কৃত্ৰিম বুদ্ধিমত্তা আৰু বৈদেশিক নীতি বিষয়ৰ আলোচনাৰে 3-দিনীয়া ৱাশ্বিংটন ভ্ৰমণ সামৰিছে। আৰু ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত পদক লাভ কৰা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি আগবঢ়াইছে লিউচিন্না বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করিছো আজি পুৱা। আজি শনিবার 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি 8 দিন, 2026 খ্রিস্টাব্দৰ সেপ্টেম্বৰ মাহৰ 26 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি পূর্ণিমা তিথি। আজি সূর্যোদয় হৈছিল পুৱা 5:16 59 ছেকেণ্ডত আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 5:13 56 ছেকেণ্ড।

পদ্মনাথ গোহাঁই বৰুৱাই কৈছিল, সাহিত্যই জাতীয়ত্বৰ আচল চিনাকি, সাহিত্যই জাতীয়ত্বৰ প্ৰকৃত জীৱন, সাহিত্য অবিহনে কোনো জাতিৰ অস্তিত্ব ৰৈ যোৱাৰ সম্ভাৱনা নাই। প্ৰিয় শ্ৰোতা, কাব্য সাহিত্যৰ এক নতুন ধাৰা সৃষ্টিৰ এগৰাকী প্ৰধান প্ৰবক্তা কবি টি এছ ইলিয়টৰ আজি উপজা দিন। বিশ্বৰ সকলো আধুনিক কবিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা টি এছ ইলিয়টে কাব্য সাহিত্যত যুগান্তৰৰ সৃষ্টি কৰিছিল। যুদ্ধোত্তৰ যুগৰ অৱসাদ, সংশয় আৰু ক্লেদাক্ত জীৱন যন্ত্ৰণা প্ৰতিফলিত হৈছিল তেওঁৰ কবিতাত। নতুন চিন্তাধাৰাক ৰূপায়িত কৰাৰ বাবে তেওঁ নতুন আংগিক আৰু ৰচনাশৈলীৰ আশ্ৰয় গ্ৰহণ কৰে। কাব্য চিন্তাৰ ক্ষেত্ৰতো ইলিয়ট পূৰ্বসুৰীসকলতকৈ স্বতন্ত্ৰ আৰু মৌলিক আছিল। 1888 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত জন্মগ্ৰহণ কৰা এইগৰাকী বিশ্ববিশ্ৰুত কবিয়ে 1909 চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনত স্নাতক হয় আৰু তাৰ পিছৰ বছৰত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হৈ অক্সফৰ্ডৰ মাৰ্টন কলেজত অধ্যয়ন কৰিবলৈ লয়। ছাত্ৰ জীৱনতেই তেখেতে ইংৰাজীৰ উপৰিও গ্ৰীক, লেটিন, ফৰাচী, জাৰ্মান ভাষাৰ সাহিত্যও অধ্যয়ন কৰে। এগৰাকী বিদগ্ধ কবিৰ কাব্যচিন্তা বিশ্লেষণ কৰিলে দেখা যায় যে তেওঁ এক নতুন কাব্য দৰ্শন গঢ়ি তোলাত সাফল্য লাভ কৰিছিল। দি ৱেষ্টলেণ্ড ইলিয়টৰ শ্ৰেষ্ঠ কাব্যগ্ৰন্থ বুলি স্বীকৃত হৈছে। নাট্যকাৰ আৰু সমালোচক হিচাপেও কৃতিত্ব লাভ কৰা টি এছ ইলিয়টে

চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰে। ঊনৈশ শতিকাৰ বিশিষ্ট বাংলা শিক্ষাবিদ, সমাজ সংস্কাৰক ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ আজি জন্মদিন। সংস্কৃত ভাষা আৰু সাহিত্যত অগাধ পাণ্ডিত্যৰ বাবে তেখেতে বিদ্যাসাগৰ উপাধি লাভ কৰে। সংস্কৃতৰ বাদেও বাংলা আৰু ইংৰাজী ভাষাত বিশেষ ব্যুৎপত্তি আছিল ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ। তেওঁৱে প্ৰথম বাংলা লিপি সংস্কাৰ কৰে। বাংলা গদ্যৰ প্ৰথম সাৰ্থক ৰূপকাৰ হিচাপে বিভূষিত বিদ্যাসাগৰে জনপ্ৰিয় শিশু পাঠ্য, বৰ্ণ পৰিচয়সহ একাধিক পাঠ্যপুথি, সংস্কৃত ব্যাকৰণ গ্ৰন্থ ৰচনা কৰে। আনহাতে বিদ্যাসাগৰ এজন সমাজ সংস্কাৰক আছিল। বিধৱা বিবাহ আৰু স্ত্ৰী শিক্ষাৰ প্ৰচলন, বহুবিবাহ আৰু বাল্যবিবাহৰ দৰে সামাজিক অভিশাপসমূহ দূৰীকৰণৰ বাবে তেখেতৰ অক্লান্ত সংগ্ৰাম বৰ্তমানেও স্মৰণ কৰা হয়। এই পুৰুধা ব্যক্তিগৰাকী দেশৰ সাধাৰণ জনগণৰ ওচৰত দয়াৰ সাগৰ নামেৰে পৰিচিত আছিল। 1820 চনৰ 26 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে 1828 চনত বিদ্যালয়ৰ শিক্ষা সমাপ্ত হোৱাৰ পাছত 1841 চনত সংস্কৃত মহাবিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি সেই বছৰতেই 29 ডিচেম্বৰত ফৰ্ট উইলিয়াম কলেজত বাংলা বিভাগৰ চিৰস্তাদাৰ বা প্ৰধান পণ্ডিত হিচাপে নিয়োজিত হয়। 1850 চনত ফৰ্ট উইলিয়াম কলেজৰ কাম অব্যাহতি দি সংস্কৃত কলেজত সাহিত্যৰ অধ্যাপকৰ পদ গ্ৰহণ কৰে। সংস্কৃত কলেজৰ অধ্যক্ষৰ দায়িত্বভাৰ লৈ তেওঁ বহুতো গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰে। পূৰ্বৰ ৰীতি সলাই ব্ৰাহ্মণ আৰু বৈদ্যৰ বাহিৰেও কায়স্থসকলকো সংস্কৃত কলেজত অধ্যয়নৰ সুযোগ দিয়ে। 1857 চনৰ 24 জানুৱাৰীত স্থাপিত হয় কলকাতা বিশ্ববিদ্যালয়। বিদ্যাসাগৰ বিশ্ববিদ্যালয় পৰিচালনা সমিতিৰ অন্যতম সদস্য তথা ফেলো হিচাপে মনোনীত হয়। সেই বছৰৰে নৱেম্বৰ ডিচেম্বৰ মাহত হুগলী জিলাত 7খন, বৰ্ধমান জিলাত 1খন বালিকা বিদ্যালয় স্থাপন কৰে। তাৰ পাছৰ বছৰ জানুৱাৰীৰ পৰা মে মাহৰ ভিতৰত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে হুগলীত আৰু 13খন, বৰ্ধমানত 10খন, মেদিনীপুৰত 3খন আৰু নদীয়াত 1খন বালিকা বিদ্যালয় স্থাপন কৰে। এইদৰে শিক্ষা তথা সামাজিক ক্ষেত্ৰখনত সংস্কাৰ সাধি সমাজখনক সামগ্ৰিকভাৱে আগুৱাই লৈ যোৱা ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে কেইবাখনো শিক্ষামূলক গ্ৰন্থ, বহুতো মৌলিক গ্ৰন্থ, অনুবাদ গ্ৰন্থৰ উপৰিও কেইবাখনো ইংৰাজী গ্ৰন্থও ৰচনা কৰি সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যায়। এইগৰাকী শিক্ষাবিদ, সমাজ সংস্কাৰক, লেখক ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জীৱন অৱসান হয় 1891 চনৰ 29 জুলাই তাৰিখে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোড আইলেণ্ড বিশ্ববিদ্যালয়ৰ অংকশাস্ত্ৰৰ সন্মানীয় অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰা এগৰাকী অসমীয়া গণিতজ্ঞ, শিক্ষাবিদ, লেখক ডঃ দিলীপ কুমাৰ দত্তৰ আজি স্মৃতি দিৱস। 1937 চনৰ 30 এপ্ৰিল তাৰিখে যোৰহাটৰ তৰাজানত জন্মগ্ৰহণ কৰা দিলীপ কুমাৰ দত্তৰ পিতৃৰ নাম হল ফণীধৰ দত্ত আৰু মাতৃ আছিল ৰত্নেশ্বৰী দত্ত। গুৱাহাটীৰ লতাশিল প্ৰাথমিক বিদ্যালয়, মানিকচন্দ্ৰ বৰুৱা এম ই স্কুল আৰু কটন কলেজিয়েটত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত দিলীপ কুমাৰ দত্তই 1958 চনত কটন কলেজৰ পৰা গণিত বিষয়ত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু PhD ডিগ্ৰী লাভ কৰে। তেওঁৱেই হৈছে ব্ৰিটিছ চৰকাৰৰ কমনৱেলথ ফেলোশ্বিপ পোৱা প্ৰথমজন অসমীয়া ছাত্ৰ। প্ৰথমতে ডঃ দিলীপ কুমাৰ দত্তই ইংলেণ্ডৰ চাউদাম্পটন বিশ্ববিদ্যালয় আৰু কানাডাৰ কেলগেৰী বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত আমেৰিকাৰ ৰোড আইলেণ্ড বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ জ্যেষ্ঠ অধ্যাপক আৰু সন্মানীয় প্ৰবক্তাৰূপে কাৰ্যনিৰ্বাহ কৰে। তেখেতে গণিতজ্ঞ হিচাপে দেশৰ বাহিৰেও ৰোমানিয়া, ফিনলেণ্ড, মালয়েছিয়া, অষ্ট্ৰেলিয়া আদি দেশতো বক্তৃতা প্ৰদান কৰিছে। সমান্তৰালভাৱে তেখেতৰ অসমীয়া সাহিত্য সংস্কৃতিৰ লগতো আছিল ওতঃপ্ৰোত সম্বন্ধ। তেওঁ অসংখ্য বিৰল গীতৰ ৰেকৰ্ড সংগ্ৰহ কৰিছিল। বৰ্তমানে হেৰাই যোৱা বিষ্ণুপ্ৰসাদ ৰাভা, তেখেতৰ প্ৰথমা পত্নী প্ৰফুল্লবালা ৰাভা, প্ৰিয়বালা বৰুৱা, গোপাল শৰ্মা, শাৰদা শৰ্মা, চাৰু বৰদলৈ, তাৰিণী চৰণ কাকতি, অনুকুল নাথ, ৰাণী পাল, বলোৰাম দাস, অমিয় মোহন দাস আদি অনেক শিল্পীৰ গীতবোৰ তেখেতে ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰি ৰাখিছিল। আনহাতে দিলীপ কুমাৰ দত্তৰ দ্বাৰা সংকলিত আৰু লিখিত ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰথ গ্ৰন্থখনক একাংশ ব্যক্তিয়ে তেখেতৰ জীৱনৰ মূল্যৱান কীৰ্তি হিচাপে স্বীকৃতি দিয়ে। তেওঁ ডিবৰু, বেকী, কপিলী, ব্ৰহ্মপুত্ৰ, দিহিং নামেৰে 5টা ফণ্ট নিৰ্মাণ কৰিছিল।

আছিল। এই ফণ্টকেইটাৰ জৰিয়তেই সৰ্বপ্ৰথমবাৰৰ বাবে কম্পিউটাৰত অসমীয়াত লিখাটো সম্ভৱপৰ হৈছিল। আনহাতে এই ফণ্টকেইটাই আছিল ভাৰতীয় ভাষাৰ প্ৰথম ফণ্ট, অৰ্থাৎ কম্পিউটাৰত ব্যৱহৃত প্ৰথম ভাৰতীয় আখৰ আছিল অসমীয়া। ব্ৰহ্মপুত্ৰ ফণ্টৰ জৰিয়তে তেওঁ 1987 চনত প্ৰেমত পৰিলো নেকি শীৰ্ষক গ্ৰন্থখন ছপাই উলিয়াইছিল। এইখনে কম্পিউটাৰত অসমীয়া আখৰেৰে ছপোৱা প্ৰথমখন গ্ৰন্থ। তেওঁ দিল্লীত পঢ়ি থকাৰ পৰাই দ্য আছাম ট্ৰিবিউন কাকতলৈ দুই এটা লেখা পঠিয়াবলৈ আৰম্ভ কৰিছিল। তাৰ পাছত অসমবাণী কাকতত লণ্ডনৰ চিঠি নামৰ নিয়মিত শিতান এটা লিখিছিল। তাৰ পৰাই তেওঁৰ জনপ্ৰিয়তা বাঢ়িবলৈ ধৰে। প্ৰৱাসত থাকিও নিজৰ মাতৃভাষাত সাহিত্য চৰ্চা কৰা ব্যক্তিৰূপে বহুকেইখন পুথি ৰচনা কৰিছে দিলীপ কুমাৰ দত্তই। তেওঁৰ কেইখনমান প্ৰকাশিত গ্ৰন্থ হ'ল নীলাৰ সুৰভি ভাঙি, মনে মোৰ কইনা বিচাৰে, নিৰ্মল প্ৰভাৰ গীত আৰু নাৰীৰ জীৱন নদী, খোচাবিন্ধা বুৰঞ্জী, গণেশ গগৈৰ ৰচনা সম্ভাৰ, বিষ্ণুপ্ৰসাদৰ প্ৰসাদ, পৰম্পৰাগত শিক্ষা আৰু আই পূজনীয়া ইত্যাদি। 2012 চনত অমূল্য কাকতি বঁটা, 2014 চনত ভূপেন হাজৰিকা ফিৰিঙতি বঁটা লাভ কৰা ডক্টৰ দিলীপ কুমাৰ দত্তৰ দেহাৱসান হয় 2019 চনৰ 26 ছেপ্টেম্বৰ তাৰিখে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ আজি উপজা দিন। 1932 চনৰ 26 ছেপ্টেম্বৰত পঞ্জাৱত জন্মগ্ৰহণ কৰা মনমোহন সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত 1952 চনত স্নাতক আৰু 1954 চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডি ফিল ডিগ্ৰী লাভ কৰা ডক্টৰ মনমোহন সিং 1957 চনৰ পৰা 1959 চনলৈকে পঞ্জাৱ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক আছিল। 1969 চনত দিল্লী স্কুল অফ ইকনমিক্সত আন্তৰ্জাতিক বাণিজ্যৰ অধ্যাপক হিচাপে কৰ্মৰত হৈ থকা অৱস্থাতে 1972 চনত তেওঁক বিত্ত মন্ত্ৰালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে নিয়োগ কৰা হয়। 1976 চনত তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে। 1982 চনত তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্ত হয়। 1991 চনত ভাৰত প্ৰবল বিত্তীয় সংকটত পৰে। নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৱে ডক্টৰ মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাপে কেবিনেটত মকৰল কৰে। প্ৰতিপক্ষৰ বিৰোধিতা সত্ত্বেও পাছৰ কেইবছৰত ডক্টৰ মনমোহন সিঙে ভাৰতৰ অৰ্থনীতিক মুক্ত অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ এলানি অৰ্থনৈতিক সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ ফলত ভাৰতৰ বিত্তীয় সংকট আঁতৰিল আৰু সংস্কাৰবাদী অৰ্থনীতিবিদ হিচাপে গোলকীয়ভাৱে তেওঁ প্ৰতিষ্ঠিত হ'ল যদিও 1996 চনত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে। ফলশ্ৰুতিত পাছৰ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত ডক্টৰ মনমোহন সিঙে ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা হিচাপে কংগ্ৰেছ দলক নেতৃত্ব প্ৰদান কৰে। 2004 চনত কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স ক্ষমতালৈ অহাৰ সময়ত মনমোহন সিঙক প্ৰধানমন্ত্ৰীত্ব অৰ্পণ কৰে আৰু তাৰ পাছত তেওঁৰ নেতৃত্বতে চৰকাৰে নেশ্যনেল ৰুৰেল হেল্থ মিছন, ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অৱ ইণ্ডিয়া, মহাত্মা গান্ধী ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট, ৰাইট টু ইনফৰমেশ্যন এক্টকে ধৰি কেইবাখনো আইন আৰু আঁচনি গ্ৰহণ কৰে। 2009 চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ পুনৰ বিপুল সংখ্যাগৰিষ্ঠতাৰে বিজয়ী হয় আৰু পুনৰ মনমোহন সিঙৰ প্ৰধানমন্ত্ৰীত্বত চৰকাৰ গঠন কৰে। 2024 চনৰ এপ্ৰিলত ৰাজ্যসভাৰ সদস্য পদৰ পৰা অৱসৰ গ্ৰহণ কৰা এইগৰাকী অৰ্থনীতিবিদ, ৰাজনীতিবিদ, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ মৃত্যু হয় 2024 বৰ্ষৰে 26 ডিচেম্বৰ তাৰিখে। আজি আন্তঃৰাষ্ট্ৰীয় সম্পূৰ্ণ পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱস। এই দিৱসৰ উদ্দেশ্য হৈছে বিশ্বক পাৰমাণৱিক অস্ত্ৰমুক্ত কৰি তোলা আৰু ইয়াৰ প্ৰতি সজাগতা সৃষ্টি কৰা, পাৰমাণৱিক শত্ৰুতা আৰু যুদ্ধৰ পৰা মানৱ জাতিক ৰক্ষা কৰা, বিশ্বৰ দেশসমূহক পাৰমাণৱিক অস্ত্ৰ হ্ৰাস আৰু নিৰ্মূলৰ বাবে একত্ৰিত কৰা। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই দিনটোত বিশ্ববাসীক পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈ আহ্বান জনায়। বিশ্বত শান্তি আৰু স্থিৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত এই দিৱসৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1891 চনত আন্তৰ্জাতিক খ্যাতিসম্পন্ন বেহেলাবাদক চাৰ্লছ মানছৰ জন্ম হয়। 1977 চনত আন্তৰ্জাতিক খ্যাতিসম্পন্ন নৃত্যশিল্পী উদয় শংকৰৰ মৃত্যু হয়। 1989 চনত খ্যাতনামা কণ্ঠশিল্পী তথা সুৰকাৰ
হেমন্ত কুমার।

0: মুখার্জির মৃত্যু হয়।
1: প্রিয় শ্রোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। চৰকাৰ, নৱপ্ৰজন্ম আৰু সমাজৰ মাজত এক নতুন আৰু সুদৃঢ় সম্পৰ্ক স্থাপনৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নৰ্থ ইষ্ট সেৱা ফাৰ্ষ্ট ইনোভেশ্যন চেলেঞ্জ 2026 বিকশিত ভাৰতৰ বাবে অষ্টালক্ষ্মী শীৰ্ষক এক পদক্ষেপৰ শুভাৰম্ভ কৰে। দেশৰ স্বাধীনতা আন্দোলনৰ সৈতে গভীৰভাৱে জড়িত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে কালি শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নমামি ভাৰতম শীৰ্ষক এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোত দেশপ্ৰেম, ৰাষ্ট্ৰীয় চেতনা আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক স্মৰণ কৰা হয়। কেন্সাৰ ৰোগীসকলৰ চিকিৎসাৰ সুবিধাৰ্থে কালি ওদালগুৰি অসামৰিক চিকিৎসালয়ত ডে কেয়াৰ কেন্সাৰ কেন্দ্ৰ মুকলি কৰা হয়। ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰা আৰু কৃষকসকলৰ উপাৰ্জন বহুমুখী কৰি তোলাৰ লক্ষ্যৰে অসমত খোৱা তেল খণ্ডৰ মূল্য শৃংখল শক্তিশালী কৰাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডে। অলপতে দেশৰ পূব প্ৰান্তৰ কৃষিখণ্ডৰ বিকাশৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড আৰু IIT খড়গপুৰৰ মাজত এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। গুৱাহাটী মহানগৰীৰ দুটাকৈ পথৰ পৰা ডিজেল বাছ আঁতৰাই গ্ৰীণ ৰুট কৰাৰ অসম চৰকাৰৰ সিদ্ধান্ত বাহাল ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। দুটাকৈ পৰিবহণ সংস্থাৰ আবেদন নাকচ কৰি ন্যায়ালয়ে গ্ৰহণ কৰা এনে সিদ্ধান্তৰ ফলত মহানগৰীৰ 23 আৰু 37 নম্বৰ পথ দুটা গ্ৰীণ ৰুট হোৱাৰ পথ প্ৰশস্ত হৈ পৰিল। ফলত ডিজেল বাছৰ পৰিৱৰ্তে এই পথ দুটাত চৰকাৰৰ সিদ্ধান্ত অনুসৰি CNG ইলেক্ট্ৰিক বাছহে চলাচল কৰিব। ৰাজ্যৰ চাহ উদ্যোগৰ 200 বছৰীয়া ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি কালি উজনি অসমৰ চাহনগৰী ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে চাহৰ নিলাম অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰে 5খন জিলা আৰু 13খন থানা এলেকাক বাদ দি সমগ্ৰ মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা কৰিছে। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি পৰ্যালোচনাৰ অন্তত সেই সিদ্ধান্ত লৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে পালন কৰি থকা শতাব্দী বৰ্ষৰ সামৰণি অনুষ্ঠান অহা 29 নৱেম্বৰত দিল্লীত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে চলিছে বিশাল প্ৰস্তুতি। ৰাষ্ট্ৰবন্দনম শীৰ্ষক সেই সামৰণি অনুষ্ঠানত দিল্লী NCRৰ 1 লক্ষাধিক স্বয়ংসেৱকে গণবেশ পৰিধান কৰি অংশ ল'ব। খেলৰ পৃষ্ঠাত এছিয়ান গেমছৰ ষষ্ঠ দিনটোত দ্বিতীয়টো স্বৰ্ণ পদক জয়ৰ সোৱাদ পাইছে ভাৰতে। শ্বুটিঙৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড দলীয় ইভেণ্টত স্বৰ্ণ পদক জিনিছে ভাৰতৰ কমলজিৎ আৰু চুৰুচি ইন্দৰ সিঙে। পৰম্পৰা অব্যাহত ৰাখি ডিফেণ্ডিং চেম্পিয়ন ভাৰতে এছিয়ান গেমছৰ কাবাডীৰ উভয় শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তুলনামূলকভাৱে শক্তিশালী পানামাৰ বিৰুদ্ধে ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় প্ৰীতি ফুটবল মেচখনত ড্ৰ খেলিছে ভাৰতে। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে সময় শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। আগবঢ়ালে লিউচিন্না বৰচেতিয়াই, প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ।
1: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ।

0: মই জানো মুরলিয়ার সাঁওতাল মুন্ডা মানুষখিনিক উদ্দেশ্য করে কোৱা নাছিলি। আমার বনুয়া ভাইসকল আমি এটা নিষ্পেষিত জাতি, শোষিত জাতি। শিক্ষা দীক্ষাত আমি আজিও সকলো পিনৰ পৰা পাছ পৰা জাতি। আমাক শোষণ কৰা হৈছে। আমি এটা সজাগ হবৰ হল। আমাৰ পূৰ্বপুৰুষসকলক ইংৰাজে ফাঁকি দি অসমলৈ আনিছিল। ব্ৰিটিছৰ দিনৰ পৰা আজিলৈকে আমি শোষণমুক্ত হ'ব পৰা নাই। আমাৰ তেজত যুঁজ কৰিব পৰা শক্তি আছে। আমাৰ দেশৰ হীৰাই হীৰাই মুণ্ডাবীৰ বিচুন মানকীৰ দুখন চাহী মানকীৰ তেজ বৈ আছে। ৰাগদেউ কান্তু টুপাচুই বিন্নাই কাটেশ্বৰ দ্বাৰা তেজ প্ৰবাহিত হৈ আছে। বৈ আছে বীৰ চামুণ্ডাৰ তেজ। হাতত তীৰ ধনু লৈ আমাৰ এই পূৰ্বপুৰুষহঁতে শোষকৰ বিৰুদ্ধে এদিন ওলাই আহি ইতিহাস ৰচনা কৰি থৈ গ'ল। দেশী বিদেশী কোনো শোষককে সেইসকল যোদ্ধাই ক্ষমা কৰা নাছিল। অত্যাচাৰী মহাজন ত্ৰিভুৱন মাজিক তেওঁলোকৰ তীৰ ধনুৱে খেদি ফুৰিছিল।
1: চা বগাই, মই এটাও মিছা কথা কোৱা নাই। ইতিহাসৰ পাতত এই আটাইবোৰ কথা জিলিকি আছে।
0: তই মিছা কথা কোৱা নাই, মই জানো। তোক জগৰীয়াও কৰিব বিচৰা নাই, কিন্তু যিবোৰ মানুহক উদ্দেশ্য কৰি তই এই ইতিহাস বখানিলি,

0: সকল যোদ্ধাই ক্ষমা করা নাছিল। অত্যাচারী মহাজন ত্রিভুবন মাঝিক তেওঁলোকর তীর ধেনুয়ে খেদি ফুরিছিল।
1: চা বগাই, মই এটাও মিছা কথা কোৱা নাই। ইতিহাসের পাতত এই আটাইবোৰ কথা জিলিকি আছে।
0: তই মিছা কথা কোৱা নাই, মই জানো তোক জগৰাও কৰিব বিচৰা নাই, কিন্তু যিবোৰ মানুহক উদ্দেশ্য কৰি তই এই ইতিহাস বখানিলি তাৰ পৰা কি লাভ হ'ব? স্বাধীনতা যুঁজৰ যুঁজাৰুসকলৰ কথা কৈ খহনীয়াত পৰা মানুহক কেনেকৈ উদ্ধাৰ কৰিব পাৰিবি? অঁ, এটা কথাত মানুহবোৰৰ মনবোৰ বৰ উৎফুল্লিত হোৱা দেখিলোঁ যেতিয়া তই মহাজন ত্ৰিভুৱন মাজিক ধৰিব নোৱাৰি তাৰ ল'ৰা ছোৱালীবোৰকে হত্যা কৰা বুলি ক'লি। এতিয়া তোৰ এনে কথাতে উৎসাহবোধ কৰি কেতিয়াবা আমাৰ চেনিৰাম মহাজন, নন্দ মহাজন, গেথানা মহাজনকে তীৰ ধনুলৈ খেদি ফুৰিব, সেই বাট আজি তয়ে মুকলি কৰি দিলি সত্ৰ।
2: বগাইৰ কথা শুনি সত্ৰগোপালে এবাৰ থতমত খালে। সত্ৰগোপালে কিবা এষাৰ কম বুলি ভাবোঁতেই বগাইয়ে পুনৰ আৰম্ভ কৰিলে,
0: ৰ আৰু আছে, চাহ বাগানৰ এজন শ্ৰমিকৰ হাত বা ভৰিত সামান্য কিবা এটা কটা ছিঙা হ'লে বাগানৰ হাস্পতালত অন্তত অকণমান ঔষধ লগাই বেণ্ডেজ কৰি দিয়াৰ সুবিধা আছে। আমাৰ ভৰিত কোৰ বা নাঙলৰ ফালে কাটিলে কি কৰোঁ জান? কেৰাচিন তেলৰ চাকি উভতাই টুপ টুপকৈ জুইৰ টোপাল কটাঘাত লগাই দিওঁ, কেতিয়াবা ভৰি ফুলি উৱলি যায়। ইমান এটা বৃহত্তৰ অঞ্চল অথচ এখন সৰু প্ৰাথমিক চিকিৎসা কেন্দ্ৰ নাই, কি আমি সুখিত নহয়? আৰু এটা কথা সত্ৰ, তই আফলা কথাবোৰ ক'বলৈ এৰ। ব্ৰিটিছ গ'ল যেতিয়া, এতিয়া কোনে কাক শোষণ কৰিছে ধৰা পৰি যাব। আৰু এটা কথা নহয় সত্ৰ, মই যদি তোৰ দৰে ভাষণ দিওঁ, হে মোৰ বনুৱা ভাইসকল, তোমালোকৰ পূৰ্বপুৰুষ তিলকা মুৰ্মুৰ কথা মনত আছেনে? মনত পৰেনে ভাগনাদিহিৰ বিদ্ৰোহীৰ কথা? তোমালোকৰ দেহত প্ৰবাহিত হৈ আছে কানহু চিদুৰ বিদ্ৰোহৰ তেজ। ভাৰত এতিয়া স্বাধীন হ'ল, ব্ৰিটিছ আঁতৰি গ'ল। যি ব্ৰিটিছে তোমালোকক ফাঁকি দি অসমলৈ আনিছিল, এতিয়া সেই ফাঁকি তোমালোকে ধৰা পেলাইছা। তোমালোকৰ দৰে বীৰ জাতি যুঁজাৰু জাতিক নিজ পিতৃপুৰুষৰ দেশৰ পৰা এদিন দেশান্তৰিত কৰিছিল, এতিয়া তোমালোকে সেই দেশলৈ গৈ তোমালোকৰ অধিকাৰ সাব্যস্ত কৰাগৈ, আৰু যি এদিন তোমালোকক শোষণ কৰিছিল তাৰ প্ৰতিশোধ লোৱাগৈ। যোৱা, তোমালোকৰ পূৰ্বপুৰুষৰ আত্মাই তোমালোকক আহ্বান কৰিছে, বীৰৰ পুত্ৰসকল বীৰৰ দৰে উভতি যোৱা, নিজৰ এৰি অহা মাটি সম্পত্তি দখল কৰাগৈ, এয়া তোমালোকৰ অধিকাৰ, কাৰণ ভাৰত এতিয়া স্বাধীন হ'ল। আৰু শুন, অসমীয়াসকলক উদ্দেশ্যে ভাষণ দিম। অসমীয়া ভাইসকল, তোমালোকৰ দেশত বীৰ চিলাৰাই বীৰ লাচিতৰ ৰক্ত প্ৰবাহিত হৈ আছে। চাহ বাগানবোৰে এক শ্ৰেণী চহকী মানুহৰ বাহিৰে আমাৰ একো উপকাৰ সাধন কৰা নাই, অথচ পাহাৰৰ নামনি অঞ্চলৰ সুচল ঠাইবোৰত চাহ বাগিচা খুলি সিহঁতে আমাৰ উৰুবৰা কৃষিভূমি কাঢ়ি লৈ আমাক নৈপৰীয়া ঠাইলৈ ঠেলি পঠিয়াই বানপানী আৰু গৰাখহনীয়াত পেলাই দুৰ্ভোগ ভোগাইছে। ওলাই অহা বীৰ পুৰুষসকল, আমাৰ মাটি ভেটি দখল কৰি আমাৰ প্ৰাপ্যৰ পৰা যি বঞ্চিত কৰিছে, শোষণ কৰিছে, সেইসকলকে খেদি পঠিয়াওঁ, এয়া আমাৰ মাটি।
3: ক সত্ৰ, কেনে লাগিল তোৰ? কোনে কাক শোষণ কৰিছে?
1: বগাই,
2: প্ৰয়োজনতকৈ ডাঙৰকৈ মাত দিলে সত্ৰগোপালে।
1: বগাই, তই কিয় এনে কৰিছ? কি হৈছে তোৰ? মই তো তেনেকৈ ভাবি কথাবোৰ কোৱা নাছিলোঁ, মোৰ ভুল হৈ গ'ল বগাই, কথাবোৰ মই সহজ আৰু সৰলভাৱেই লৈছিলোঁ, ইমান ইমান দকৈ একো ভাবি চোৱা নাছিলোঁ।
2: বগাই থাপ মাৰি সত্ৰগোপালৰ হাতখন ধৰি জোকাৰি জোকাৰি ক'লে,
0: বন্ধু, ইমান আৱেগিক হ'লে নহ'ব, কথা কওঁতে সংযমী হোৱা ভাল, ভাষাৰ যাদুৱে সকলো সময়তে কাম নিদিব সত্ৰ। মনত ৰাখিবি, এটা দুটা নহয় হাজাৰটা বগাই বিদ্ৰোহে কথাবোৰ যুক্তিৰে বিচাৰ কৰি চাব জানে। বল, মিটিং চাগে ভাগিবলৈ হ'ল, লোকনাথ ফুকনে প্ৰচিডিং লিখি আমাৰ চহী ল'বলৈ বাট চাই আছে কিজানি।
1: অহ, বাণেশ্বৰ মহন্ত, লেটকা বায়ন, ৰচি গাঁওবুঢ়া, সোণাৰাম চাখোৱা, নিৰঞ্জন শইকীয়াহঁতে বা কি ক'লে একো শুনাই নহ'ল, তেওঁলোকে বা কাক শ্বিলঙলৈ পঠাবলৈ ঠিক কৰিলে?
0: কিটো ক'ব আৰু তেওঁলোকে, একেই তহঁতৰ কংগ্ৰেছী ভাষণ। 1950 চনত বৰ ভূঁইকপত ব্ৰহ্মপুত্ৰৰ তলি বাম হৈ গ'ল, সেইকাৰণেই বানপানী, সেইকাৰণেই খহনীয়া, যত মানে যুক্তিহীন কথা। চা, বানপানী খহনীয়া পূৰ্বতো আছিল, ভৱিষ্যতলৈও থাকিব, এইবোৰ প্ৰাকৃতিক পৰিঘটনা। আগে মানুহবোৰ সুচল ঠাইত আছিল, দ ঠাইত চাপৰি কৰি খেতি কৰিছিল, নৈয়ে আগেও সুতি সলাইছিল, মানুহেও বসতি সলনি কৰিছিল,

0: স্থায়ীকৈ বসতি স্থাপন কৰাৰ পাছতহে যতমানে বিপৰ্যয়। মাটিৰ অভাৱৰ কাৰণেই এই সমস্যা। এতিয়া খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে। প্ৰতিৰোধৰ ক্ষমতা বিজ্ঞানৰ হাতত, ঈশ্বৰৰ হাতত নাই, কথা সিমানেই। তই বেয়া পালেও উপায় নাই ছত্ৰ, মোৰ কথাত লোক ঢাক নাই। কিন্তু মনত ৰাখিবি, আমি আটাইয়ে সুখিত, ইয়াত জাত পাতৰ কথা নাই। আগলৈ কথা কওঁতে সাৱধান হ'বি, বন্ধু হিচাপে ইয়াতকৈ মই তোক একো ক'ব নোৱাৰিম।
1: ঐ, তই তলে তলে কমিউনিষ্ট পাৰ্টিত নাম লিখুৱাইছ যেন পাইছোঁ হা? বল, মিটিঙৰ ভিতৰতকৈ মিটিঙৰ বাহিৰৰ আলোচনাহে মোৰ বাবে ফলদায়ক হ'ল। শ্বিলঙলৈ কাক কাক পঠিয়াই আগতে জানি লওঁ বল। এবাৰমান এছেম্বলিলৈ নিৰ্বাচিত হ'ব পৰা হ'লে।
0: তোৰ লক্ষণ আছে ছত্ৰ, তই পাৰিবি। তই গৈ যদি আমাৰ ইয়াত এখন মানুহৰ আৰু এখন পশুৰ বাবে চিকিৎসালয় দিব পাৰ, তাতকৈ একো নালাগে। লগে লগে খহনীয়াৰ বান প্ৰতিৰোধৰ ব্যৱস্থা এটা পালেই সকলো মানুহ সুখী হ'ব।

1975 চনৰ 4 জুন তাৰিখে চলা গাঁও স্কুলত অনুষ্ঠিত হোৱা বিৰাট ৰাজহুৱা সভাখনৰ সিদ্ধান্ত মৰ্মে বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধ দাবী কমিটিৰ হৈ লেটকাবায়ন, লোকনাথ ফুকন আৰু বাণেশ্বৰ মহন্তই ৰাজধানী শ্বিলঙত গৈ মাননীয় বান নিয়ন্ত্ৰণ মন্ত্ৰী ৰামনাথ দাসৰ হাতত দহদফীয়া দাবী সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে। লগতে ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেখেতক অনুৰোধ কৰে। মন্ত্ৰী মহোদয়ে অচিৰেই অৱস্থাৰ বুজ লৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সজাতি দলটোক আশ্বাস দিয়ে। দলটো ঘূৰি অহাৰ পাছতে সমগ্ৰ অঞ্চলটোত এই খবৰ বিয়পি গ'ল যে মন্ত্ৰী আহিব। মাত্ৰ এনে দুটি পৰম আকাংক্ষিত শব্দই যেন সলনি কৰি দিব খুজিলে নৈৰ সুঁতি। অনিশ্চিত ভৱিষ্যতৰ প্ৰবল সোঁতে খুন্দিয়াই খুন্দিয়াই সপোন সনা গৰা খহাই থকাৰ সময়তে এনে দুটি শব্দই মানুহবোৰৰ মনত উৎসাহ আৰু বিশ্বাসৰ ভাৱ জগাই তুলিলে। নিৰাশাৰ বন্যাত উটি ফুৰা মানুহে যেন হাততে পালে সুৰক্ষাৰ এটুকুৰা ওখ ভূমি, মন্ত্ৰী আহিব। মন্ত্ৰী আহিছিল। সময়ৰ অভাৱত অসমৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী খহনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ নগৈ পোনে পোনেই মিছামৰীয়া নামঘৰ প্ৰাংগণৰ সভাত উপস্থিত হ'লহি। কাৰ্যক্ৰমণিকা অনুসাৰি সভাপতিৰ আসনৰ পৰা মুক্তিনাথ মহন্তই সভাৰ কাম আৰম্ভ কৰিলে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি লেটকাবায়নে মন্ত্ৰীৰ শুভাগমনে দুৰ্যোগৰ সময়ত ৰাইজৰ মনোবল বঢ়াই তুলি খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত যে মন্ত্ৰীৰ সদিচ্ছা আৰু দায়িত্বকে প্ৰতিফলিত কৰিছে, তেখেতৰ উপস্থিতিয়ে ইয়াকে সূচাইছে বুলি উল্লেখ কৰে। সভাত মিছামৰীয়া মৰিয়াহোলা তৰুণ লাইব্ৰেৰীৰ হৈ বাপকন দাস, কুৰুবাহী যুৱক সংঘৰ হৈ কমলেশ্বৰ ৰাজখোৱা, কুৰুবাহী কল্যাণকামী সভাৰ হৈ লোকনাথ ফুকনে মন্ত্ৰী মহোদয়ৰ হাতত একোখন স্মাৰকপত্ৰ তুলি দি অতি শীঘ্ৰে ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ বানপানী গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা ল'ব লাগে বুলি এটি চমু ভাষণ দিয়ে। নামঘৰৰ ভিতৰ বাহিৰ সকলোফালে ভিৰ কৰি থকা ৰাইজে হাত চাপৰি বজাই নিজৰ সমৰ্থন জনায়। উপস্থিত সকলো ৰাইজৰ মন উৎফুল্লিত, কাৰণ স্বয়ং মন্ত্ৰী আহিছে যেতিয়া এই সমস্যা এইবাৰ সমাধান হ'বই। ৰাইজৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰি মন্ত্ৰী মহোদয়ে তেখেতৰ বক্তৃতাত কয় যে দেশে স্বাধীনতা লাভ কৰা মাথো 10 বছৰহে হৈছে। মন্ত্ৰীয়ে এইবুলি কওঁতেই সভাৰ মাজত বহি থকা গণচাংকামানে হয় আকৌ 10 বছৰ পাৰ হ'লেই এইবুলি শলাগিলে যদিও কথাটোত কোনোৱে গুৰুত্ব নিদিলে। দুজনমানে তেওঁলৈ পোন্ধোৱাকৈ চাই ক'লে যে চৰকাৰে যোৱা 10টা বছৰত ৰাইজৰ হকে ভালেখিনি কাম কৰিছে, আগলৈও কৰি যাব। তেতিয়া গণচাংকামানে উত্তৰ দিলে, কাম কৰিবলৈ পঠিয়াইছোঁ, কৰি যাবই লাগিব। এনেতে কোনোবা এজনে গণচাংকামানলৈ চাই মনে মনে থাকিবলৈ ইংগিত দিলে। মন্ত্ৰীয়ে ভাষণ আগবঢ়াই কৈ গ'ল যে সেই ঠাইত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে বুলি তেওঁ জানিব পাৰিছে আৰু এইবুলিও জানিব পাৰিছে যে বানপানীয়ে সকলোকে জুৰুলা কৰিছে। এনেকৈ কৈ মন্ত্ৰীয়ে পুনৰ ক'বলৈ লাগিল যে

ৰাইজে জানে নৈ থাকিলে বানপানী হ'বই, নৈৰ গৰা আছে যেতিয়া গৰা খহনীয়াও হ'ব। মন্ত্ৰীৰ কথা শুনি গিৰিহ কৰি এজন যুৱক বহাৰ পৰা উঠিল। যুৱকজন কমলেশ্বৰ ৰাজখোৱা। লগে লগে সভাপতিয়ে তেওঁক বহিবলৈ আদেশ দিলে। সভাপতিৰ আদেশত ৰাজখোৱা পুনৰ ধৰাত বহিল। গনচাংকামানে গলগলীয়া মাতেৰে ক'বলৈ ধৰিলে, বোলে মন্ত্ৰীয়ে ধেমালি কৰিবলৈ আহিছে দেই, কওঁতে একেবাৰে বাৰু কথা কৈছে, নৈ থাকিলে গৰা খহাবই, বানপানী হ'বই, মিটিংখন আকৌ সেইকাৰণেই পাতিছোঁ। ইয়াৰ পাছতে মন্ত্ৰীয়ে ৰাইজক অনুৰোধ কৰিলে যাতে তেওঁক কথাখিনি ক'বলৈ দিয়া হয়, তাৰ পাছত ৰাইজে ৰাইজৰ ক'বলগীয়াখিনি ক'ব। এইবুলি কৈ মন্ত্ৰীয়ে পুনৰ ক'লে যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধ কৰা সহজসাধ্য কাম নহয়, নৈখন কালিকা লগা, স্বয়ং ঈশ্বৰেও এইখন নৈৰ মহিমা নুবুজে, বসমনাব নোৱাৰে। মন্ত্ৰীৰ কথা শুনি আপঙৰ নিচাত থকা গনচাংকামনৰ চকু দুটা বহল হৈ গ'ল। তেওঁ আৰু জোৰেৰে এবাৰ ক'বলৈ ধৰিলে, মন্ত্ৰীয়েনো ঈশ্বৰক ভয় কৰিব পায়নে? নৈৰ মুখত জেং জাবৰ সোমালে তাতে মহুৰা পাক লাগে, তেতিয়াই বুজিব পাৰি যে নৈয়ে নাচনী পাক লৈ ইফালে খহাব। চগৰী চাপৰিৰ আগত জেং জাবৰ লাগি বালি পৰিছে, এইফালে নৈ নাচনী পাক লৈ সোমাই আহিছে। থিয় গৰা থাকিলে নৈয়ে খহাবই, গৰা এঢলীয়াকৈ খান্দি দিলে নৈয়ে তেতিয়া কি খহাব, তাকে কৰিব লাগে, মন্ত্ৰীটো হৈ তাকে নাজানে। গনচাংকামনৰ কথা শুনি মন্ত্ৰী কিছুপৰ টভক মাৰি ৰ'ল। তাৰপাছত তেওঁ পুনৰ ভাষণ আৰম্ভ কৰিলে, বোলে এই মানুহজনে কোৱাৰ দৰে নদীৰ পাক ভাঙিবলৈ চৰকাৰৰ হাতত যাদুমন্ত্ৰ নাই। গনচাংকামানে উভতি ধৰি ক'লে, বোলে কৰোনো অকৰা মন্ত্ৰী অ, আমাৰ হাতৰ লোহাৰ দাখন পানীত পৰিলে পুতুংকৈ পানীৰ তলি পায়, চৰকাৰৰ আকৌ লোহাৰ জাহাজত মাল ভৰ্তি কৰিলেও পানীতে ওপঙি থাকে। মন্ত্ৰীয়ে মিছা কথা কৈছে, চৰকাৰে চব জানে, সুধি চালেই হ'ল। গনচাংকামনৰ কথা শুনি সভাত হাঁহিৰ গিৰ্জনী মৰা ৰোল উঠিল। সভাপতিয়ে গনচাংকামানক মন্ত্ৰীৰ বক্তৃতা শেষ হ'লে তেওঁৰ কথা ক'বলৈ অনুৰোধ কৰিলে।

0: উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠৰ ঊনবিংশ খণ্ডটি শুনিলে। ছত্ৰগোপাল আৰু বগাই বিদ্ৰোহীৰ চৰিত্ৰত অভিনয় কৰিলে ক্ৰমে ত্ৰিদীপ লহকৰ আৰু দীপমণি চুতীয়াই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুই উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
2: হৈ গল বাজেট?
1: অঁ, 5,000 বাচি গল।
2: নতুন মেখেলা চাদৰ লৈ লোৱা?
1: নলওঁ। যোৱা মাহত হেতু লৈছিলোঁ।
2: আৰু এযোৰ?
1: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তু ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক। বৰ জ্ঞানী। এতিয়া যোৱা।
3: RBI কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
4: অহা 29 ছেপ্টেম্বৰ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বোলনিৰ বিষয় হৃদৰোগ আৰু আমাৰ কৰণীয়। অনুষ্ঠানত উপস্থিত থাকিব হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰাঞ্জল প্ৰতিম শৰ্মা। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে হৃদৰোগ সম্পৰ্কত চিকিৎসকগৰাকীৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগধৰিব পৰিণীতা শইকীয়াই।

এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজতে মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত জিলাখনৰ নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্য শইকীয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, চি আৰ পি এফৰ উপ কমাণ্ডেণ্ট হৰি ওমৰ উপৰি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, ভাৰত তিব্বত সীমা আৰক্ষী, সীমা সুৰক্ষা বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকত উপ নিৰ্বাচনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাক নিশ্চিত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে নিৰ্বাচনী দায়িত্বৰ বাবে জিলাখনত উপস্থিত হোৱা কেন্দ্ৰীয় বাহিনীসমূহৰ ভূমিকা আৰু নিৰাপত্তাৰ দিশসমূহ পৰ্যালোচনা কৰি বিষয়াসকলক প্ৰয়োজনীয় দিহা পৰামৰ্শ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে ইয়াৰ পূৰ্বে কালি মৰিগাঁও জিলা আয়ুক্ত সৃষ্টি সিঙৰ সৈতে মৰিগাঁও মহাবিদ্যালয়ে স্থাপন কৰা ষ্ট্ৰংৰুম আৰু ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন কৰে। ইতিমধ্যে এই উপ নিৰ্বাচনৰ ই ভি এম আৰু ভি ভি পেট বিতৰণ আৰু ভোটগণনাৰ বাবে দায়িত্বপ্ৰাপ্ত সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ নাম ঘোষণা কৰা হৈছে। নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া আৰণ্য শইকীয়াই প্ৰকাশ কৰা অনুসৰি ঢিং, ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টিৰ বাবে 10 উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ষ্ট্ৰংৰুম আৰু গণনা কক্ষ স্থাপন কৰাৰ বিপৰীতে নগাঁও, বটদ্ৰৱা আৰু ৰহা সমষ্টিৰ বাবে নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰ স্থাপন কৰা হৈছে। প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উপৰি ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহক সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ডিব্ৰুগড়ত কালি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস তথা সংক্ৰমণ নিয়ন্ত্ৰণ বিষয়ক এখন সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে মাতৃ আৰু শিশুৰ জীৱনৰ সুৰক্ষাৰ ক্ষেত্ৰত গুণগত স্বাস্থ্যসেৱাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ সুৰক্ষিত প্ৰসূতি সেৱা, সময়মতে চিকিৎসা, জটিল অৱস্থাৰ শীঘ্ৰেই চিনাক্তকৰণ আৰু উপযুক্ত চিকিৎসা ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে মাতৃৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত গড় হিচাপত অসমত মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি উল্লেখ কৰে।
2: বিভিন্ন কাৰণত গৰ্ভ অৱস্থাত মাতৃৰ মৃত্যু আৰু জন্ম দিয়াৰ সময়ত শিশুৰ মৃত্যু আৰু মাতৃৰ মৃত্যু, ইয়াৰ ওপৰত বিশেষভাৱে আলোচনা হয়। আপোনালোকে হয়তো জানে যে প্ৰথমবাৰ অসমে ভাৰতৰ ঔষধ এভাৰেজ যিটো আছে তাতকৈ আমাৰ নাম্বাৰ্ছ কম হৈছে, অৰ্থাৎ প্ৰথমবাৰৰ বাবে ভাৰতত এম এম আৰ ভাল কৰাত, অৰ্থাৎ মাতৃৰ মৃত্যুদৰ ভাল কৰাত অসম কণ্ট্ৰিবিউট কৰি আছে। অসমৰ মাতৃ মৃত্যুদৰ 1,00,000 হ'ল 84 অৰ্থাৎ 84 আৰু ভাৰতবৰ্ষৰ এভাৰেজ হ'ল 87। আমি 3 পইণ্ট তলত আছো। আমি আৰু মাতৃ মৃত্যুদৰ আমি কেনেকৈ কম কৰিব পাৰোঁ, শিশুৰ মৃত্যুদৰ আমি কেনেকৈ কম কৰিব পাৰোঁ, আৰু মাতৃ আৰু শিশুৰ মৃত্যুদৰত এটা ডাঙৰ কাৰণ থাকে ইনফেকশ্যন। হস্পিটেলত যিটো ইনফেকশ্যন হয় এইটোও মৃত্যুৰ এটা ডাঙৰ কাৰণ থাকে, 25% মৃত্যু ইনফেকশ্যনৰ কাৰণে হয়। এই 3টা বিষয় লৈ আমি আলোচনা কৰি আছো।
1: শোণিতপুৰ জিলাত অহা 1 অক্টোবৰৰ পৰা 10 অক্টোবৰলৈ সেৱা সেতু অভিযান ৰূপায়ণৰ বাবে কালি এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। সভাত সেৱা সেতু অভিযানৰ অধীনত সামৰি ল'বলগীয়া বিভিন্ন চৰকাৰী সেৱা আৰু আঁচনিৰ লগতে তৃণমূল পৰ্যায়ত ফলপ্ৰসূভাৱে এই আঁচনিসমূহ প্ৰদানৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। অভিযানৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন উন্নয়ন খণ্ডত বিশেষ সেৱা সেতু শিবিৰ অনুষ্ঠিত হ'ব। ইপিনে 5 অক্টোবৰত ৰঙাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বৰচলা উন্নয়ন খণ্ডৰ মিছামাৰীৰ সদ্ভাৱ ভৱনত শিবিৰ অনুষ্ঠিত হ'ব। 8 অক্টোবৰত ঢেকিয়াজুলি উন্নয়ন খণ্ডৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত আৰু নদুৱাৰ তথা চতিয়া উন্নয়ন খণ্ডৰ বাবে নদুৱাৰৰ কুসুমটোলাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এই শিবিৰ অনুষ্ঠিত হ'ব। এই শিবিৰ অহা 9 অক্টোবৰত গাভৰু উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব।

অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক খগেন মহন্তৰ কণ্ঠৰতি গীত। গীতৰ ৰচনা ৰুদ্ৰ বৰুৱাৰ, প্ৰযোজনা শিল্পীৰ নিজা।

অনুষ্ঠানত এইবাৰ শুনো আহক প্ৰবীণ লহকৰ ৰচিত এটি গীত মৃদুলা দাসৰ কণ্ঠত, প্ৰযোজনা প্ৰেম চমুৱাৰ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ মিহিৰ বৰদলৈৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ইন্দ্ৰপ্ৰসাদ শইকীয়াৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

বাহুৰ পৰা অনুষ্ঠানত এইবাৰ শুনোৱা হওক কৃষ্ণা লহকৰৰ কণ্ঠৰতি গীত, ৰচনা গীতা হাতীকাকতিৰ, প্ৰযোজনা হেমেন হাজৰিকাৰ।

সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166699।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM-ৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
4: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
5: এক জমানে সে কাহানি হে সুনা রহি আকাশবাণী, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन, कहानी नहीं बदली स्टाइल गया है बदल, जो कहानियां हम सुनते आए देखते आए अब वही वैसी ही कहानी सुनाएगा डिजिटल।
6: डाउनलोड वेव्स OTT ऐप नाउ एंड वॉच फॉर फ्री।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মাতৃৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত গড় হিচাপত অসমত মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্ৰতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কুটাৰ নিৰ্দেশ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সোমনাথ যাত্ৰা 2026ৰ আয়োজন আৰু এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলা কাবাডী দল আজি ফাইনেলত অৱতীৰ্ণ। প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উপৰি ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহক সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ডিব্ৰুগড়ত কালি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস তথা সংক্ৰমণ নিয়ন্ত্ৰণ বিষয়ক এখন সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে মাতৃ আৰু শিশুৰ জীৱনৰ সুৰক্ষাৰ ক্ষেত্ৰত গুণগত স্বাস্থ্যসেৱাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ সুৰক্ষিত প্ৰসূতি সেৱা, সময়মতে চিকিৎসা, জটিল অৱস্থাৰ শীঘ্ৰে চিনাক্তকৰণ আৰু উপযুক্ত চিকিৎসা ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনৰ বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে মাতৃৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত গড় হিচাপত অসমত মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি উল্লেখ কৰে। প্ৰতিগৰাকী মাতৃ তথা প্ৰতিটো শিশুকে উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলিও তেওঁ মন্তব্য কৰে।
1: বিভিন্ন কাৰণত গৰ্ভ অৱস্থাত মাতৃৰ মৃত্যু আৰু জন্ম দিয়াৰ সময়ত শিশুৰ মৃত্যু আৰু মাতৃৰ মৃত্যু ইয়াৰ ওপৰত বিশেষভাৱে আলোচনা হয়। আপোনালোকে হয়তো জানে প্ৰথমবাৰৰ বাবে ভাৰতত MMR ভাল কৰাত অৰ্থাৎ মাতৃৰ মৃত্যুদৰ ভাল কৰাত অসম কণ্ট্ৰিবিউট কৰি আছে। অসমৰ মাতৃ মৃত্যুদৰ 1,00,000 হ'ল 84 অৰ্থাৎ 84 আৰু ভাৰতবৰ্ষৰ এভাৰেজ হ'ল 87। আমি 3 পইণ্ট তলত আছোঁ। মাতৃ মৃত্যুদৰ আমি কেনেকৈ কম কৰিব পাৰোঁ, শিশুৰ মৃত্যুদৰ আমি কেনেকৈ কম কৰিব পাৰোঁ আৰু মাতৃ আৰু শিশুৰ মৃত্যুদৰত এটা ডাঙৰ কাৰণ থাকে ইনফেকশ্যন। হস্পিটেলত যিটো ইনফেকশ্যন হয় এইটোও মৃত্যুৰ এটা ডাঙৰ কাৰণ থাকে। 25% মৃত্যু ইনফেকশ্যনৰ কাৰণে হয়। এই তিনিটা বিষয় লৈ আমি আলোচনা কৰি আছো। ডিব্ৰুগড় হেলথ ডিক্লেৰেশ্যন বুলি আমি এটা ডিক্লেৰেশ্যন দিম আৰু মই ভাবোঁ যে অহা 3 মাহত এই গোটেই ডিক্লেৰেশ্যনটো আমি সম্পূৰ্ণভাৱে ইমপ্লিমেণ্ট কৰিম, লাগু কৰিম আৰু অহা দিনবোৰত এই পাৰ্চেণ্টেজটো কমাই লোৱা যোৱাৰ কাৰণে এটা চেষ্টা হাতত লোৱা হ'ব।
0: বৰ্তমান সময়ত চিকিৎসকৰ নাটনি স্বাস্থ্যখণ্ডৰ এটা প্ৰধান সমস্যা বুলি সাংবাদিকৰ আগত উল্লেখ কৰি মন্ত্ৰী অশোক সিংহলে কয় যে নতুন চিকিৎসা মহাবিদ্যালয়সমূহৰ পৰা চিকিৎসক ওলালেই অহা 6-7 বছৰত এই সমস্যা নিশ্চিতভাৱে দূৰ হ'ব। এই সন্মিলনতে সংক্ৰমণ নিয়ন্ত্ৰণৰ মানসম্পন্ন কাৰ্যপদ্ধতি আৰু এটা পৰ্টেল মুকলি কৰা হয়। স্বাস্থ্য প্ৰতিষ্ঠানসমূহত সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত নিৰ্দিষ্ট আৰু সুশৃংখল ব্যৱস্থা নিশ্চিত কৰাত এই কাৰ্যপদ্ধতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্ৰতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কুটাই নিৰ্দেশ দিছে। উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত বৈঠকত কালি মুখ্য সচিবগৰাকীয়ে এই নিৰ্দেশ দিয়ে। পঞ্চম ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনত উচ্চ শিক্ষা, জ্ঞান অৰ্থনীতি বিষয়ক আলোচনাৰ পৰা উদ্ভৱ হোৱা 28টা কাৰ্যসূচী ৰাজ্যত ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিশ্ববিদ্যালয়সমূহৰ শৈক্ষিক আৰু প্ৰশাসনিক সক্ষমতা বৃদ্ধি, শিক্ষক কৰ্মচাৰীৰ সামৰ্থ্য উন্নয়ন, গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰা, উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত সহযোগিতা বৃদ্ধি, দক্ষতা ভিত্তিক শিক্ষা সম্প্ৰসাৰণ আৰু ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। মুখ্য সচিব ৰবি কুটাই বিশ্ববিদ্যালয়সমূহক কেৱল চৰকাৰী নিৰ্দেশনা পালনতে সীমাবদ্ধ নাথাকি প্ৰতিষ্ঠানৰ নিজস্ব প্ৰয়োজন আৰু সম্ভাৱনাৰ আধাৰত স্পষ্ট অগ্ৰাধিকাৰ, লক্ষ্য আৰু নিৰ্দিষ্ট সময়সীমা

0: নিৰ্ধাৰণ কৰি পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। প্ৰতিখন বিশ্ববিদ্যালয়ৰ পৰিকল্পনা নিৰ্ধাৰিত লক্ষ্যসমূহ কিদৰে আৰু কেতিয়াৰ ভিতৰত বাস্তৱায়িত কৰা হ'ব সেই বিষয়ে স্পষ্টভাৱে উল্লেখ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। বৈঠকত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত প্ৰস্তাৱিত সংস্কাৰসমূহ আগবঢ়াই নিয়াৰ লগতে ভৱিষ্যত প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যক্ৰম প্ৰস্তুতৰ বিষয় সন্দৰ্ভতো আলোচনা কৰা হয়। মুখ্য সচিবগৰাকীয়ে ৰাজ্যৰ মানৱ সম্পদৰ বিকাশ আৰু দেশৰ উদীয়মান জ্ঞান অৰ্থনীতিত ৰাজ্যখনৰ অধিক অৰ্থপূৰ্ণ অৱদানৰ বাবে শক্তিশালী, দক্ষ আৰু ভৱিষ্যমুখী উচ্চ শিক্ষা ব্যৱস্থা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। অগপৰ নেতাসকলে কালি ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটী পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপিনে এই উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, চি আৰ পি এফৰ উপ কমাণ্ডেণ্ট হৰি ঔমৰ উপৰি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, ভাৰত তিব্বত সীমা আৰক্ষী, সীমা সুৰক্ষা বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকত উপ নিৰ্বাচনৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় সেয়া নিশ্চিত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে নিৰ্বাচনী দায়িত্বৰ বাবে জিলাখনত উপস্থিত হোৱা কেন্দ্ৰীয় বাহিনীসমূহৰ ভূমিকা আৰু নিৰাপত্তাৰ দিশসমূহ পৰ্যালোচনা কৰি বিষয়াসকলক প্ৰয়োজনীয় দিহা পৰামৰ্শ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে ইয়াৰ পূৰ্বে কালি মৰিগাঁও জিলা আয়ুক্ত সৃষ্টি সিঙৰ সৈতে মৰিগাঁও মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰংৰুম আৰু ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন কৰে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি সোমনাথ যাত্ৰা 2026 অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সোমনাথ মন্দিৰৰ প্ৰতিষ্ঠাৰ 1000 বছৰ উপলক্ষে অসমৰ পৰা গুজৰাটলৈ হ'বলগীয়া এই যাত্ৰাৰ অনুষ্ঠান সন্ধিয়া 7 বজাত কামাখ্যা ৰেল ষ্টেচনত অনুষ্ঠিত হ'ব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সোমনাথ স্বাভিমান পৰ্বৰ অংশ হিচাপে এই যাত্ৰাৰ আয়োজন কৰা হৈছে। ইপিনে সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণ কৰিবলৈ হাইলাকান্দিৰ পৰা 15জনীয়া এটা প্ৰতিনিধিৰ দল যোৱা নিশা গুজৰাট অভিমুখে যাত্ৰা কৰে। সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অসমৰ প্ৰতিখন জিলাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। ইয়াৰে ভিতৰত ভোকেল ফৰ লোকেল অৰ্থাৎ স্থানীয় সামগ্ৰীৰ প্ৰচাৰ আৰু ব্যৱহাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অসমতো প্ৰতিফলিত হৈছে। এই ক্ষেত্ৰত আন্তৰ্জাতিক খ্যাতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু সন্দৰ্ভত এয়া আমাৰ এটি চমু প্ৰতিবেদন।
1: তেজপুৰৰ লিচু 100 বছৰো অধিক পুৰণি এবিধ কৃষি ঐতিহ্য। স্থানীয় মাটিৰ এই সুস্বাদু ফলবিধে আজি কেৱল অসমৰ বজাৰতে নহয় দেশ বিদেশৰ বজাৰতো নিজৰ পৰিচয় গঢ়িবলৈ সমৰ্থ হৈছে। তেজপুৰত লিচু খেতিৰ আৰম্ভণি 1923 চনৰ আশে পাশে হোৱা বুলি জনা যায়। তদানীন্তন তেজপুৰ পৌৰসভাৰ সভাপতি তথা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাই বহিৰাজ্যৰ পৰা উন্নত জাতৰ লিচুৰ পুলি আনি তেজপুৰত ৰোপণ কৰিছিল। কালক্ৰমত এই লিচুৱে স্বকীয় পৰিচয় লাভ কৰে। 2015 চনত তেজপুৰৰ লিচুৱে জিআই টেগ লাভ কৰে। বৰ্তমান শোণিতপুৰ জিলাত প্ৰায় 70গৰাকী খেতিয়ক প্ৰায় 300 বিঘা মাটিত লিচু খেতিৰ সৈতে জড়িত হৈ আছে। ইয়াৰ সৈতে জড়িত হৈ আছে বহু পৰিয়ালৰ জীৱিকা আৰু স্থানীয় অৰ্থনীতি। তেজপুৰৰ লিচুৰ বিশেষত্ব কেৱল ইয়াৰ সোৱাদতেই সীমাবদ্ধ নহয়। উন্নত জাতৰ লিচু, কৃষকৰ পৰিশ্ৰম, জলবায়ু আৰু উৎপাদনৰ নিজস্ব বৈশিষ্ট্য ইয়াক স্বকীয় পৰিচয় প্ৰদান কৰিছে। তেজপুৰৰ লিচুৱে স্থানীয় বজাৰৰ সীমা অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰতো প্ৰৱেশ কৰিছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত তেজপুৰৰ লিচু ডুবাই আৰু ছিংগাপুৰলৈ ৰপ্তানি কৰা হৈছে। লিচুক লৈ মূল্য সংযোজিত সামগ্ৰী প্ৰস্তুতৰ ক্ষেত্ৰতো নতুন সম্ভাৱনা সৃষ্টি হৈছে। লিচুৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুতৰ প্রচেষ্টায় কৃষক

0: সকলৰ বাবে নতুন বজাৰ সৃষ্টি কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে। তেজপুৰৰ পৰা আমাৰ সংবাদদাতা ৰজত ভৰদ্বাজৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া।
1: ধন্যবাদ পৰিস্মিতা। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জল জীৱন মিছন আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলত বিশুদ্ধ খোৱা পানী যোগান বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা আৰু অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। অসম আৰক্ষীৰ সীমান্ত শাখাই বিশেষ অভিযান চলাই গুৱাহাটীৰ পল্টন বজাৰৰ পৰা পুনৰ দুগৰাকী মহিলা বাংলাদেশী নাগৰিকক আটক কৰিছে। গুৱাহাটীৰ ৰেল ষ্টেচনত হৰাইঘাট এক্সপ্ৰেছযোগে পশ্চিমবংগলৈ ৰাওনা হোৱা প্ৰাক্ষণত সীমান্ত শাখাই এই দুই মহিলা বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। মেঘালয়ৰ পৰা গুৱাহাটীত প্ৰৱেশ কৰা মহিলা দুগৰাকীৰ হাতত কোনো বৈধ নথি পত্ৰ নাছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে দুয়োৰে পৰা পশ্চিমবংগৰ ঠিকনাত দুখনকৈ ভুৱা আধাৰ কাৰ্ড জব্দ কৰা বুলিও জানিবলৈ দিয়ে। উল্লেখযোগ্য যে চলিত মাহতে আৰক্ষীয়ে 31 অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। গোৱালপাৰা জিলা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত অন্তৰ্গত দাৰিগুৰিত কালি বন বিভাগে অভিযান চলাই ভালেসংখ্যক চোৰাংকাত জব্দ কৰে। আঞ্চলিক বন বিষয়া পবিত্ৰ ৰায়ে জনোৱা মতে দুষ্কৃতিকাৰীয়ে অঞ্চলটোত চেগুন গছ কটাৰ তথ্য লাভ কৰাৰ পাছতে বন বিভাগে অভিযান চলায়। অৱশ্যে এই অভিযানৰ উমান পাই চোৰাংকাঠৰ সৰবৰাহকাৰীকেইজনে পলায়ন কৰে। জব্দ কৰা কাঠখিনিৰ মূল্য 1.5 লাখ টকাৰো অধিক বুলি অনুমান কৰা হৈছে। জাপানত চলি থকা এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলা কাবাডী দলে আজি ফাইনেলত অৱতীৰ্ণ হ'ব। দুয়োটা দলে ফাইনেলত ইৰাণৰ বিৰুদ্ধে খেলিব। মহিলাৰ ফাইনেল ভাৰতীয় সময় অনুসৰি পুৱা 9:30 আৰু পুৰুষৰ ফাইনেল দিনৰ 8:30 আৰম্ভ হ'ব। বেডমিণ্টনৰ পুৰুষৰ ডাবলছত চাত্বিক ছাইৰাজ ৰংকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটি প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পাছত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে আজি ছিংগলছত অভিযান আৰম্ভ কৰিব। ইপিনে ভাৰতীয় মাৰাথন দৌৰবিদ শ্ৰাৱণ বৰুৱালে পুৰুষৰ মাৰাথন শিতানত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিছে। 44 বছৰৰ পাছত ভাৰতে এই শিতানত পদক জয় কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তাল দি ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ সুৰত মুখৰ চৌদি। 28 ছেপ্টেম্বৰৰ পৰা বেংক ইউনিয়নৰ তিনিদিনীয়া ধৰ্মঘট আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। নিৰ্বাচন আয়োগৰ কাম কাজক লৈ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশিত বাতৰিৰ পাছত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বিভিন্ন দল সংগঠনে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি আজি অসমীয়া খবৰ, দৈনিক জনমভূমি আদি প্ৰায় আটাইবোৰ কাকতে ভিন্ন শিৰোনামেৰে প্ৰকাশ কৰিছে। আনহাতে জ্ঞানেশ কুমাৰে আজিৰ ভিতৰত পদত্যাগ নকৰিলে কক্ৰোচ জনতা পাৰ্টি CJPয়ে 2 অক্টোবৰৰ পৰা আন্দোলনত নামিব বুলি দলৰ প্ৰতিষ্ঠাতা অভিজিত দীপকেই কঠোৰ সকিয়নি দিয়াৰ বাতৰি অসমীয়া প্ৰতিদিন আৰু আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জ্ঞানেশ কুমাৰৰ বৰ্খাস্তৰ দাবীত ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ আৰক্ষীয়ে বলপূৰ্বকভাৱে চোচৰাই লৈ যোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ, বিভিন্ন ৰাজহুৱা আন্তঃগাঁথনি প্ৰকল্প আদিৰ নামত 12 বছৰত দেশত প্ৰায় 1.5 কোটি গছ ধবংস কৰাৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দৈনিক অসম কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত অৱজ্ঞাসূচক মন্তব্য কৰা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া অভিমন্যু তালুকদাৰক আছুৱে তীব্ৰ সকিয়নি দিয়াৰ এটা বাতৰি প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা কাকতখনে। পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই শীৰ্ষক ৰাজ্যৰ বিত্তীয় নাটনিৰ এটা বিশেষ বাতৰি প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। থাই এয়াৰ এছিয়াই গুৱাহাটী আৰু বেংককৰ মাজত অহা 16 অক্টোবৰৰ পৰা বিমান সেৱা পুনৰ আৰম্ভ কৰিব বুলি এটা বাতৰি প্ৰকাশ কৰিছে দ্য চেণ্টিনেল কাকতে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ নিৰুপমা বৰঠাকুৰ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজেৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মাতৃৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত গড় হিচাপত অসমত মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ। ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্ৰতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কুটাৰ নিৰ্দেশ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত কেইটা

কিছুমান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সোমনাথ যাত্ৰা 2026ৰ আয়োজন আৰু এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলা কাবাডী দল আজি ফাইনেলত অৱতীৰ্ণ। এতিয়াৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরু।
1: নমস্কার শ্রোতাসকল, জিলার রেহরূপত আজি যাওঁ আহক বজালি জিলালৈ। বজালি জিলার রেহরূপৰ সৈতে জিলাখনৰ সদৰ পাঠশালাৰ পৰা আমাৰ সংবাদদাতা কল্যাণ কলিতা। অসমৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্রী অজন্তা নেওগে যোৱা 22 ছেপ্টেম্বৰত বজালি জিলায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে বজালি সমষ্টিত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম কাজসমূহক লৈ সন্তোষ প্ৰকাশ কৰাৰ লগতে বিভাগটোৰ অনাগত দিনৰ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: অসমৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে যোৱা 22 ছেপ্টেম্বৰত বজালি জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। বজালি জিলা আয়ুক্ত মধুমিতা ভাগৱতীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত জিলাখনত মন্ত্ৰীগৰাকীৰ বিভাগটোৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনি, অংগনবাদী কেন্দ্ৰ নিৰ্মাণ, আন্তঃগাঁথনি, শিশু আৰু মাতৃৰ বাবে গ্ৰহণ কৰা পদক্ষেপ তথা অন্যান্য উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। সভাৰ পাছত মন্ত্ৰী নেওগে বজালি জিলাত মডেল অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কামৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি কয় যে বজালি সমষ্টিত ইতিমধ্যে 100টাতকৈ অধিক মডেল অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ কাম আগবাঢ়িছে আৰু কেন্দ্ৰসমূহৰ নিৰ্মাণৰ মানো সন্তোষজনক হৈছে। মন্ত্ৰী নেওগে জিলাখনত চলি থকা কাম কাজৰ বাবে বজালি জিলাৰ নতুন বিধায়ক ধৰ্মেশ্বৰ ৰয় আৰু জিলা আয়ুক্তগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।
1: অসমৰ 53 বছৰীয়া বড়ো ভ্ৰাম্যমান নাট্য আন্দোলনৰ সাধক আৰু অন্যতম পথিকৃত বড়ো ভাষাৰ প্ৰথমখন ভ্ৰাম্যমান থিয়েটাৰ সৌৰাং মঞ্জু থিয়েটাৰৰ প্ৰযোজক চন্দ্ৰকান্ত মুছাহাৰীৰ বৰ্ণিল জীৱনৰ দস্তাবেজ জীৱন দাপোন নামৰ গ্ৰন্থ এখন অলপতে উন্মোচন কৰা হয়। এই বিষয়ে অধিক কৈছে আমাৰ সংবাদদাতাই।
2: অসমত বড়ো নাট্য আন্দোলনৰ অন্যতম পথিকৃত সৌৰাং মঞ্জু থিয়েটাৰৰ প্ৰযোজক, পৰিচালক, নাট্যকাৰ তথা অভিনেতা আৰু এসময়ৰ দুৰ্দান্ত ফুটবল খেলুৱৈ চন্দ্ৰকান্ত মুছাহাৰী ওৰফে শেখাৰ বৰ্ণিল জীৱন আৰু কৰ্মৰাজীৰ আধাৰত প্ৰকাশিত অভিনন্দন গ্ৰন্থ জীৱন দাপোন যোৱা 16 তাৰিখে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। পাঠশালাৰ সমীপৱৰ্তী লেচেৰা গাঁৱত অৱস্থিত সৌৰাং মঞ্জু থিয়েটাৰৰ আখৰাগৃহত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰি সাহিত্য একাডেমী বঁটাপ্ৰাপক তথা কটন বিশ্ববিদ্যালয়ৰ বড়ো MIL বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ফুকন চন্দ্ৰ বসুমতাৰে কয় যে বজালিৰ সুসন্তান চন্দ্ৰকান্ত মছাহাৰী কেৱল এগৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ বা নাট্যকৰ্মী নহয়, তেওঁ বড়ো ভাষা সংস্কৃতিৰ উত্তৰণৰ বাবে জীৱনজুৰি সাধনা কৰা এগৰাকী নিষ্ঠাৱান ব্যক্তি। তেওঁ কয় যে অখ্যাত এখন গাঁৱৰ পৰা ওলাই অহা সীমিত আৰ্থিক সামৰ্থ্যৰ এজন ব্যক্তিয়ে নিজৰ একাগ্ৰতা আৰু ত্যাগৰ জৰিয়তে এই অসম্ভৱ যেন লগা কাম সম্ভৱ কৰি দেখুৱাইছে। ডক্টৰ বসুমতাৰে লগতে কয় যে জীৱনৰ প্ৰায় 53 বছৰে বড়ো নাট্য আন্দোলনক এক অনবদ্য নেতৃত্ব প্ৰদান কৰা চন্দ্ৰকান্ত মছাহাৰীৰ অভিনন্দন গ্ৰন্থ জীৱন দাপোন কেৱল এখন অভিনন্দন গ্ৰন্থই নহয়, বৰং বড়ো নাট্য আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ লগতে এগৰাকী সাধক শিল্পীৰ জীৱন সংগ্ৰামৰো দলিল। বজালি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে চন্দ্ৰকান্ত মছাহাৰীৰ দীৰ্ঘদিনীয়া সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া জীৱনৰ স্মৃতি ৰোমন্থন কৰে। বিধায়কগৰাকীয়ে কয় যে শেখাদা বুলিলে অখ্যাত শিল্পীৰ বিখ্যাত কাহিনী, অখ্যাত খেলুৱৈৰ স্বনামধন্য কাহিনী আৰু অখ্যাত ব্যক্তিৰ বিশাল সামাজিক দস্তাবেজ। বজালিৰ সমাজ জীৱনত চন্দ্ৰকান্ত মছাহাৰীয়ে গ্ৰহণ কৰা ভূমিকাক শলাগ লৈ তেওঁ কয় যে তেওঁৰ কৰ্মৰাজী কেৱল বজালিতে নহয়, সমগ্ৰ অসমতে সোণালী আখৰেৰে লিখা থাকিব। আনহাতে নিজৰ অভিনন্দন গ্ৰন্থ জীৱন দাপোন সন্দৰ্ভত আৱেগিক হৈ চন্দ্ৰকান্ত মছাহাৰীয়ে জীৱন যুদ্ধত বহুতো সংগ্ৰামৰ সন্মুখীন হোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে যোৱা 53 বছৰ ধৰি বড়ো জাতিৰ নাট্য সংস্কৃতিৰ উত্তৰণৰ বাবে তেওঁ নিজকে উৎসৰ্গা কৰি আহিছে। থিয়েটাৰক জীয়াই ৰখাৰ বাবে তেওঁ নিজৰ সম্পত্তি বিক্ৰী কৰাৰ কথা উল্লেখ

0: কৰে। তেওঁ কয় যে তেওঁৰ 65 বিঘা মাটিৰ ভিতৰত প্ৰায় 50 বিঘা মাটি থিয়েটাৰৰ কামত ইতিমধ্যে বিক্ৰী কৰি ৰাইজক নাট্য প্ৰদৰ্শন কৰি আহিছে।
1: আজিলৈ সময় হ'ল জিলাৰ ৰেহৰূপৰ পৰা বিদায় লোৱাৰ। সোমবাৰে আপোনালোকৰ কাষত উপস্থিত হ'ম আন এখন জিলাৰ ৰেহৰূপ লৈ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ হিন্দী চলচ্চিত্ৰৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ তামাশা ছবিৰ এটি গীত, অলকা য়াগ্নিক আৰু অৰিজিৎ সিঙৰ কণ্ঠত। গীতিকাৰ ইৰশাদ কামিল, সুৰকাৰ এ আৰ ৰহমান।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ তুম্বিন ছবিৰ পৰা এটি গীত জগজিৎ সিঙৰ কণ্ঠত। গীতৰ কথা ফাইজ আনোৱাৰৰ, সুৰ নিখিল বিনয়ৰ।

অনুষ্ঠানত এইবাৰ শুনো আহক সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এটি গীত ছবি টয়লেট এক প্ৰেম কথা। গীতটোত সুৰাৰোপ কৰিছে ভিকি প্ৰসাদে।

আপোনালোকে হিন্দী চলচ্চিত্ৰৰ গীত শুনিছে আকাশমণি গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক টুটক টুটক টুটিয়া ছবিৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে মালকিত সিং, কণিকা কাপুৰ আৰু সোনু সুদে। গীতটিত সুৰাৰোপ কৰিছে ৰাজ আসুৱে।

0: এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য। এইবাৰৰ আলেখ্য মোহনীয়া শৰত, ৰচনা গুণমণি বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰী। আজি শুনক প্ৰথম খণ্ড।
1: ঋতু আহে, ঋতু যায়, এয়া প্ৰকৃতিৰ নিয়ম, জাগতিক ৰীতি, চিৰন্তন সত্য। অৰ্থাৎ পৃথিৱীৰ এক চিৰন্তন ঘটনাই হ'ল এই ঋতু পৰিৱৰ্তন। গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্তই গৰকি যায় আমাৰ এই পুৰাতন পৃথিৱীক। এই ছয় ঋতুৰ প্ৰতিটো ঋতুৰে আছে একো একোটা স্বকীয় বৈশিষ্ট্য। গ্ৰীষ্মৰ মৰুতপ্ত আৰু বৰ্ষাৰ ক্লেদযুক্ত অসহনীয় সময়ৰ অন্তত সময়ৰ জখলাৰে খুপি খুপি পৃথিৱীৰ বুকুলৈ নামি আহে শৰৎ। শৰৎ বুলিলে আহে এক নিৰ্মেঘ নীলা আকাশ, ক্লেদমুক্ত বাটপথ আৰু সকলোৰে বাবে এটি উৎসৱমুখৰ প্ৰাণোচ্ছল শাৰদ চাঞ্চল্য সতেজ মন।
2: শৰতে আমালৈ আনে বনহংসৰ জাক, মন ৰাইজাই কৰা শেৱালি সুবাস, শুকুলা ডাৱৰৰ কহুৱা কোমল কোমলতা। শৰতৰ আকাশৰ শুকুলা ডাৱৰ, আহিনৰ সেউজী পথাৰ, সুদূৰৰ নীলা পাহাৰৰ কাষে কাষে পাখিত পাখি লগাই দূৰ দূৰণিলৈ উৰি যোৱা নিৰ্মুখী বলাকাৰ মধুৰ কাকলিত মন হয় আপোন পাহৰা।

0: Teoría de hacer de muchas que.
1: ইমানপৰে শ্ৰোতাসকলে হিন্দী চলচ্চিত্ৰৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: অসমা সুষমা।

0: আহিনৰ শেৱালি খৰা বতৰতে নিয়ৰত দুবৰি তিতা সময়তে আজিৰ পৰা 561 বছৰৰ আগতে অৰ্থাৎ আহিনৰ শুক্লা দশমী তিথিত ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ এই সেউজী অসমৰ বুকুতে জন্মগ্ৰহণ কৰিছিল ভূঞা ৰাজপুত্ৰ অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। কি পবিত্ৰ এই মনোহৰ শৰৎ ঋতু! গৌতম বুদ্ধৰ দৰে এই ভূঞা ৰাজপুত্ৰ শ্ৰীশংকৰে পাৰ্থিৱ ভোগ বিলাস ত্যাগী এক শৰণ নাম ধৰ্ম প্ৰচাৰত ব্ৰতী হয়। শংকৰ গুৰু আপোন পাহৰা হৈছিল এই শৰৎ ঋতুৰ বৰ্ণনাতীত প্ৰাকৃতিক সৌন্দৰ্য দেখি।
1: শৰতৰ নিৰ্মল নীলিম আকাশ, আকাশৰ বুকুত উৰি ফুৰা কহুৱা কোমল শুকুলা মেঘ, শৰতৰ সুবিস্তীৰ্ণ সেউজীয়া পথাৰৰ হৰিত অৱয়ৱত তুষাৰ শুভ্ৰ কুঁৱলীয়ে ৰূপালী ৰং ছটিয়ায়। শাৰদি পুৱাৰ দুবৰি দৰাত বহি মনৰ গোপন কথা পাতি থকা নিয়ৰৰ ৰূপচৰাই পুৱাৰ সমীৰজাকৰ লগত উৰি অহা শাৰদি পুৱাৰ মিঠা ৰোদ।

0: মোহনীয়া শৰত সংগীতালেখ্যখনিৰ প্ৰথম খণ্ডটি শুনিলে। ৰচনা গুণমণি বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ। ইতিপূৰ্বে প্ৰচাৰিত আলেখ্যখনিৰ দ্বিতীয় তথা শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: অসমা সুষমা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া একক হিন্দী চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠানত আগবঢ়াইছোঁ হম দিল দে চুকে সনম চলচ্চিত্ৰৰ কেইটিমান গীত। গীতকেইটিৰ ৰচনা মেহবুবৰ, সুৰ ইছমাইল দৰবাৰৰ। অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক উদিত নাৰায়ণ, অলকা য়াগ্নিক আৰু সহযোগী শিল্পীসকলৰ কণ্ঠৰ এটি গীত।

আপোনালোকে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক হাম দিল দে চুকে সনম ছবিখনৰ আন এটি গীত, কবিতা কৃষ্ণমূৰ্তি আৰু কৰ্ষণ সৰগাঠিয়াৰ কণ্ঠত।

ইমান পৰে শ্ৰোতাসকলে, হিন্দী চলচ্চিত্ৰ হম দিল দে চুকে ছনমৰ কেইটিমান গীত শুনিলে। গীতৰ ৰচনা আছিল মেহবুবৰ, সুৰ ইছমাইল দৰবাৰৰ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা।

0: সাদৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আৰম্ভ কৰিছোঁ আজিৰ খণ্ডটি। আমাৰ সৈতে অতিথি হিচাপে আছে ডক্টৰ ভূপেন হাজৰিকাৰ ভাতৃবধূ আৰু বহু সময়ৰ তেখেতৰ সংগীত জীৱনৰ সহযোগী আৰু পুত্ৰীৰ দৰে যাক মৰম কৰিছিল শিল্পী মনীষা হাজৰিকা। আমি আজি আপোনাৰ পৰা জানিব খোজা প্ৰধান কথাখিনি হ'ল ঘৰৰ ভূপেন হাজৰিকাজন কেনে। বাহিৰত যিজন ভূপেন হাজৰিকাক দেখা যায় সেইজন অতি পৰিশীলিত ভূপেন হাজৰিকা, শিল্পী ভূপেন হাজৰিকা। ঘৰৰ যিজন ভূপেন হাজৰিকা, মানুহ ভূপেন হাজৰিকাজন কেনে পাইছিলে আপুনি?
1: ঘৰুৱা শিক্ষক ভূপেন হাজৰিকা,
0: ঘৰুৱা শিক্ষক।
1: কাৰণ ভূপেন দা একচুৱেলি টিচাৰ হয় দেই, মই কওঁ। যিজনে ইউনিভাৰ্চিটিত কাম কৰিছিলে ধৰা, নহয় জানো, অধ্যাপকেইটো আছিলে। ভূপেন দাৰ মানে শিক্ষা প্ৰদান কৰাৰ মানে ষ্টাইলটোৱে অভিনৱ। মই গান গাইছোঁ, লৈ গৈছে ৰাতিপুৱা বোল চারটে লাইন গাইতে হবে আমার সঙ্গে। তখন তো বাংলা কওঁ নয় তেতিয়া, আর ভূপেন মামা বলে কো
0: এগারো বছর।
1: ভূপেন এই 8-9 বছর
0: টালিগঞ্জত,
1: টালিগঞ্জত তো বউ আছে নয়। একচুয়ালি আমার তো কাহিনী আরম্ভ হয় বউ আর মোর মার বন্ধুত্বর পড়া,
0: প্রিয়ম বউর
1: প্রিয়ঙ্কতা পেটেল। ঘরত মতা নাম আসলে প্রফুল,
0: প্রফুল
1: মায় মাতিছিল প্রফুল বলি। ডান্সর ট্রুরে তেওঁলোকর ঘনিষ্ঠতা, যি নহক এইটো বেলেগ কাহিনী এটা। এটা মই কওঁ ভূপেন দা শিকোৱাটো কেনেকুৱা, একো কোৱা নাই, মোক কৈছে খালি বল। গৈছোঁ তাতে ভূপেন দাৰ লগত হাইটটো মিলাবলৈ, মস্ত মাইক্ৰফোন মাজত থাকে, তোমালোকে দেখিবা পুৰণা ফটো চটোবিলাক থাকে, ইফালে মই ইফালে ভূপেন দা। ভূপেন দাৰ লগত হাইটটো মিলাবৰ কাৰণে তাতে গোডাউন পৰা চাহপাতৰ ডাঙৰ ডাঙৰ বাকচ থাকে, তাতে সেইটো আনি দি পেলাই তাত থিয় কৰাই,
0: কাঠৰ বাকচ আছিল,
1: কাঠৰ বাকচ আছিলে, তাত থিয় কৰাই দিয়ে হাইটটো মিলাবলৈ। হ'ল এটা এটা লাইন ভূপেন দা শিকাই আছে, মই এটা এটা লাইন গাই আছো। কৰাইকাত দলং ওলাইছে তেতিয়া,
0: মানে এটা এটা বাক্যকে গাইছে শাৰী শাৰীকে,
1: এটা এটা শাৰী
0: একেবাৰতে গোৱা নাই।
1: ভূপেন দা লিখাটো হৈ গৈছে চাগে, এই সৰু ভইচটোৰ কাৰণে মোক লৈ গৈছে দেই, কিন্তু শিকোৱাটোতো মই ঘৰত একো কোৱা নাই, এই লাইনটো তই গাবি নাই। ভূপেন দা গাই গৈছে আৰু, যে ব্ৰহ্মপুত্ৰ দুটি পাৰ দলঙে লগ লগালে, চন্দ্ৰৰ বুকুলৈ মানুহ যাবলৈ ওলালে, মানুহৰ মনৰ মাজত চেনেহ দলং গঢ়িবলৈ। মোক কৈছে গা এতিয়া, আমি অকণি ওলামেই দলে দলে ওলামেই, আমি অকণি ওলামেই দলে দলে ওলামেই, ক'ৰবাত কেনেবাকে ডাঙৰসকল নোলালে,
0: ক'ৰবাত কেনেবাকে ডাঙৰসকল
1: নোলালে, শব্দ শুনিবা, এইটো শিকালে, গা গালো, এইখিনি গালো আকৌ অন্তৰাত। তাৰমানে গৈ থৈ মই দেখিছো গোটেই গানটো যিমান ভূপেন দাৰ আছে সিমান মোৰো আছে, পাৰ্ট আছে,
0: প্ৰথমতে কৈ দিয়া নাই,
1: নাই কোৱা দুটা লাই। তাৰপিছত কৈ পেলাই কৈছো কেনে আমাক শিকাচনী বাৰীতে, তেতিয়া ভূপেন দাই কয় নাৰ্ভাছ হবি তো, কোনো দৰকাৰ নাই, ভালো গেছিছ, তোৰ খুব সুন্দৰ গেছিছ, কিন্তু ঋতুপৰ্ণ তোমাক মই কৈছো এতিয়া মোৰ গানটো শুনিলে এনেকুৱা লাগিছিলাম, মোৰ অসমীয়া প্ৰনাউন্সিয়েশ্যন ইমান ভাল হোৱা নাই।

0: আমাৰ ভাগ্য ভাগ্য, ইয়াৰ পৰা ভূপেন্দাৰ লৈ গৈছে এই যে মহানন্দ মজুমদাৰ বৰুৱাৰ ঘৈণীয়েক মিছেছৰ এটা বিহুৰ গ্ৰুপ পাঁচটা ৰবীন্দ্ৰ সদন প্ৰগ্ৰাম হ'ব, ইয়াৰ পৰা গৈছোঁ মই। মইতো তেতিয়া ভূপেন্দাক সাংগীতিক ধৰণে মই সহায় কৰোঁ আৰু লগত থাকোঁ।
1: তেতিয়া আপুনি গুৱাহাটীলৈ আহিল, বিয়া হৈ?
0: হয়, বিয়া হৈ আহিলোঁ, পাছৰ কথা এইটো। তাৰপিছত কিন্তু জয়ন্ত হাজৰিকা নাই আৰু, এইটিজৰ কথা কৈ আছোঁ, ৰোজ বাইদেউ কবিতা বৰুৱা আছে। তো তাতে ফোক ভূপেন্দা গাবতো গাইছে আৰু, মায়ে হেৰে জখোৱা কামৰূপীয়া এইফালে গাইছে, এইবৰ বৰিবা যায় মেনুকা সংগীতুনি ঘট, এনেকুৱা ধৰণৰ গান আৰম্ভ কৰিছে ভূপেন্দা। হে জয় ৰঘুৰ নন্দন হে ৰাঘৱ ৰামে জয় ৰঘুৰ নন্দন, একদম মানে পিন ড্ৰপ চাইলেঞ্চ দেই। তাৰে মাজত এটা পাঠি বিহু হৈছে, ফোকটো হৈ আছে। ভূপেন্দা ৰোজদাৰটো কৈছে, তই ইফালে থাক, মিঠুক এইফালে আগবঢ়াই দে, কাৰণ মিঠুৱে পাতলুটিয়াব লাগে। ওলাম যেতিয়া ফাংচনৰ কাৰণে, দুটাকে মাতি আনিছোঁ দুগৰাকী, কি পিন্ধিবি, শিক্ষা গ্ৰহণ কৰিছোঁ চাবা দেই, পিন্ধিম আৰু দে অসমীয়া কাপোৰ, মুগা পিন্ধিবি, আছে নাই মুগাৰ কাপোৰ? আছে আছে আছে, আমি দুজন কৈছোঁ আছে আৰু মুগাৰ কাপোৰ দেই, মুগাৰ কাপোৰ চোপা লৈ গৈছিলোঁ আমি এনেকৈ লাগিব পাৰে বুলি। মুগাৰ কাপোৰ পিন্ধিলোঁ দুগৰাকী শকত, ভূপেন্দা গালি পাৰিছে, শকত হৈছোঁ ইমান, তহঁতে কোনো সৌন্দৰ্য বোধ নাই, অমুক তমুক, এই গিৰিয়েকবিলাকে চব ডিভৰ্চ দিব তহঁতক। মোৰ মুখৰ পৰা পটককৈ ওলাই গ'ল, এ মোৰ নাই দেই, চিন্তা নাই আৰু, এনেকৈ ক'লোঁ। মানে পটকৈ লৈছে কথাটো দেই, মানে অডিয়েঞ্চ, অডিয়েঞ্চৰ কথা ভাবিব নালাগে, অডিয়েঞ্চে তহঁতৰ হেৰিটো চাব নহয়, এপিয়াৰেঞ্চ ভাবিবি, ষ্টেজ পাৰফৰ্মেঞ্চ যেতিয়া কৰিবি, এই আৰম্ভ হ'ল আৰু, শিকিছোঁ আৰু। তাত পোচাক পৰিচ্ছদ, তোৰ পৰিৱেশনা দেই চব ডিপেণ্ড কৰে, দৃষ্টি থাকিব শেষলৈকে, প্ৰত্যেকটো অডিয়েঞ্চে ভাবিব তই তেওঁলোকৰ ফালে চাই গাই আছ, শিকালেনে?
1: তেখেত যেতিয়া ঘৰত থাকে, ভূপেন হাজৰিকা যেতিয়া ঘৰত থাকে, ঘৰুৱা আচৰণ কেনে?
0: খুব ফূৰ্তিবাদ। আমাৰ ঘৰত এইটো এটা সাংঘাতিক হেৰি আছিলে যে, এতিয়া বিদেশৰ পৰা দাদা প্ৰবীণদাহঁত আহে, এই ৰোজ বাইদেউ আমেৰিকাত আছিলে, সৰু ভনী স্তুতি বাইদেউ থাকে কেনাডাত, কেতিয়াবা কেতিয়াবা চব লগ হৈ যায় নহয়, সেইটো এটা চাবলগীয়া। ঠাণ্ডা দিন হ'লে বাহিৰত জুই পুৰি, চবে আলু পুৰি পুৰি খাব, বেঙেনা পুৰিব, আলু পুৰি পুচে আড্ডা, ইমানেই ভূপেন্দা আধুনিক, ইমানেই ভূপেন্দা মানে কি ক'ম আৰু, স্বাধীন চেতিয়া মনোভাৱৰ মানুহ, যে কোনো দিন কাকো মই দেখা নাই যে এইটো নিয়ম আছে, এইটো কৰিব লাগিব তই, এইটো নিয়ম নাই, কথা নাইয়ে এনেকুৱা,
1: নিয়ম ভঙাৰ নিয়ম
0: নিয়মে গায়ে থৈছে আৰু এনেকুৱা। আৰু তোমাৰ হেৰি ছাপোৰ্ট দিলেও কথা লগা, আৰম্ভণিটোতো দিছে, জয়ন্ত হাজৰিকা ঢুকালে, মাতি লৈছে মোক, মা আহিছে, মা দেউতা আহিছে লৈ যাবলৈ মোক, না চাৰে পাঁচ বছৰীয়া বাচ্চাটোৰে সৈতে মই থাকিম কেনেকৈ অকলে অকলে ইয়াতে, স্বাভাৱিক আৰু, এইটো হ'ল আৰু আমাৰ লগত থাকিবি আৰু, কলকাতাত লৈ যাওঁ, কাকো মাতা নাই ভূপেন্দা, মোক মাতি লৈছে, মাতি লৈ সুধিছে, তই যাব খুজিছ নেকি মা? মোৰো কি হ'ল, মোৰ ওলাই গ'ল মুখেৰে, দি মই একো ভাবা নাই, কিন্তু মই নাযাওঁ ভূপেন্দা, মই নাযাওঁ। এইটো চাগে জয়ন্ত হাজৰিকাৰ কিবা এটা হেৰি আছে। তেতিয়া মোক ক'লে, খুব ভাল সিদ্ধান্ত, তই স্থান নেৰিবি, স্থান গ'লে মান যায়, তই ইয়াতে থাকি ৰাণাক জীয়াই ৰাখ। ইমান সুন্দৰ কথা এটা ভূপেন্দাক ক'লে ঋতুপৰ্ণ, মই সকলোকে কওঁ যে মই এইটো কৃতাৰ্থ কৰি ল'লোঁ,
1: আচৰণ দেখি যে এজন শিল্পী ভূপেন হাজৰিকা, নহয় নহয় আমাৰ বৰজনা ভূপেন হাজৰিকা,
0: আমাৰ বৰজনা ভূপেন হাজৰিকা, মোৰতো মোৰ, মই কি কম, সৰুতে মই ভূপেন মামা বুলি কোৱা ভূপেন হাজৰিকা, আৰু মানে পিতৃস্থানৰ ভূপেন হাজৰিকা, মানে ইমান ধুনীয়াকে তোমাৰ হেৰি পাবা, ছাপোৰ্ট পাবা প্ৰত্যেকটো ক্ষেত্ৰত। মই যে ৰন্ধাৰ কথা কৈ আছো, চব কিছু যা আছে আমাৰ ঘৰতে মাতি লয়, মাতি লৈ পেলাই এনেকে কয় আৰু, দেই হেৰি এই হেৰিত কি দিবা, মিঠৈ পেলাই, এই মাছৰ জোলত কি দিবা, টেঙাত কি দিবা, পাঁচফোৰণ ক'লে, মচুৰ দাইলত কি ফুৰণ দিবা, পাঁচফোৰণ, তিনিটামান পাঁচফোৰণ যোৱাৰ পিছত মিঠৈ ক'ব, দেখিলি শুনিলিতো, এই পাঁচফোৰণ খাই খাই অসমীয়া জাতিটো বাচি লাগিব, বিভিন্ন যে আঞ্জাত বিভিন্ন হেৰি দিব লাগে, তেল মাৰিবলৈ ফেলে, ক'ৰবাত জিৰা লাগে, ক'ৰবাত কালজিৰা লাগে, ক'ৰবাত পাঁচফোৰণ লাগে, সৰিয়হ লাগে, সেইটো নাজানে আমাৰ অসমীয়াই, বুজিলি? তেতিয়া তাহানি দিনো কথা
1: কৈছো, গানত কৈ গৈছে নহয়, কি
0: সাংঘাতিক নহয়,
1: খুতৰা লগত কি খাব লাগে,
0: খাৰ কেনেকে, মই কলকাতাত গৈ পেলাই ভূপেন্দাৰ কমলা দি, ভূপেন্দাৰ মানে ৰান্ধনি যিগৰাকী, মই হেৰি শিকাইছো, খাৰ শিকাইছো, টেঙা শিকাইছো, ভূপেন্দাৰ ভাল পায় খাই পেলাই,
1: আৰু লৰা ছোৱালীবোৰৰ ক্ষেত্ৰত কেনেকুৱা ভতিজাহঁতৰ ক্ষেত্ৰত?
0: এই সেইকেইটা ভূপেন্দাৰ ঘৰ হেৰি বাৰাণ্ডাখনত আহি পেলাই মানুহবিলাক ঘণ্টা ঘণ্টা বহি থাকিলে, ৰাজা টোটোহঁতৰ অমৰদাৰ ল'ৰা সন্দীপ

0: ময়ূখৰ খং উঠি যায়
1: নাম
0: দিলে সেইবিলাক কিয় মানে আমি বৰদেউতাক নাপাওঁ আকৌ সেইকেইটাক লৈ পেলাই থাকে ভূপেন্দা গোটেই আমাৰ ঘৰৰ বাচ্ছাবিলাকক লৈ পেলাই ভূপেন্দা খেলি থাকে আৰু ক'ৰবাত চাইকেল চলাব ক'ৰবাত তাহাঁতৰ লগতে গল্প ক'ব ক'ৰবাত মেট্ৰিক পাছ কৰিলে একেলগে অমৰদাৰ ল'ৰা আৰু ৰাজা লৈ গৈছে ফেঞ্চি বজাৰ অশ্বিনী ইহঁতে পিছত মানে কমেডি কৰি দেখুৱাই দেই অ দুখন চাইকেল দিয়া ধুনীয়া চাইকেল দিয়া কিন্তু কম দামত সেইটো বোলে লো ভইচত অমৰদাৰ ল'ৰা টুটু
1: ঘৰত থকা সময়তো বিভিন্ন গীতৰ সৃষ্টি।

0: এটা কথা ভূপেন্দাক দেখিছো, যিকোনো এইটো ভূপেন্দা নহয় মই জয়ন্ত হাজৰিকাকো দেখিছো, গীত এটা কৰিলে পৰিয়ালক মানুহ আগতে শুনায়,
1: সকলোকে
0: সকলোকে শুনায়,
1: কেনেকে
0: এইটো চাই এইটো জাজ কৰে। তাতে যদি কাৰোবাৰ যদি কিবা বক্তব্য থাকেও সেইটোকো সন্মান দিয়ে ভূপেন্দা,
1: ক'বলৈ দিয়ে,
0: ক'বলৈ দিয়ে।
1: তেনেকুৱা এটা গানৰ কথা অকণ শ্ৰোতাসকলক জনাব নেকি? আপোনাৰ এতিয়া মনলৈ আহা,
0: এতিয়া মনলৈ আহা, মই এনেকে মই দেখিছো মাছ কিনিব গৈছে ক'ৰবাত ঘাটত, দেই এইটো আমাৰ জয়ন্ত হাজৰিকা থাকোঁতে লৈছিলে আৰু খুব কণ ভাইটি সমৰ হাজৰিকাৰ লগত খুব যায় এইবিলাকত,
1: দেই অঁ
0: মাছ তাছ কিনিবলৈ ঘাটত যায় খুব। তে আহিছে এদিন ঘাটৰ পৰা, তেতিয়া এওঁ আছে জয়ন্ত হাজৰিকা আছে দেই, ঘাটৰ পৰা আহি পেলাই তৎক্ষণাতে কিবা এটা মনত আহিছে নাজানো দেই, ৰুমটো বন্ধ কৰি লৈ লিখিছে, লিখি পেলাই পৃথিৱীক চবকে মাতিছে, ৰাণা মিঠুৱা অমুকা তমুকা বহি লওঁ ইয়াৰ লিখিছো। সেই গানটো হৈছিলে তোমাৰ দেহ ৰন্ধে ৰন্ধে তুলিলে কি হৰণ তোমাৰ উঠৰ পৰশে বুলি পেলাই, কি ভাৱত ভূপেন্দা লিখিছে নাজানো, খুব ৰোমান্টিক গান এটা, কিন্তু সকলোকে শুনাইছে। তেনেকুৱা বহুত গান আছে, বহুতেই গান আছে ভূপেন্দাৰ, আমি সাক্ষী।
2: দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে কি

0: কবি, তই মোক তই কবি, মই তোক তই কমি, তুই বুলি কয় আৰু,
1: তুই
0: বাংলা তুই বুলি কৈছিলে।
1: সুদামাই বস্তুখিনি পেলাই দিবলৈ
0: পেলাই দিবলৈ গল।
1: ভূপেন হাজৰিকাৰ খং উঠিল, জয়ন্ত হাজৰিকা আৰু
0: নিৰুজ চৌধুৰীয়ে শান্ত কৰিছে। বোলে আমাৰ মনত পৰিব দেই, আমি তিনিটাই আছো, মনত পৰিব ভূপেন দত্ত কচোন আৰম্ভ কৰাৰ কতে লিখাটো কেনেকে কেনেকে ষ্টেণ্ডাৰ্ডটো অলপ অলপ আমাৰ যে মনত আছিলে, মই কৈ আছো ভূপেন দা লিখি গৈ আছে আকৌ, তেনেকে গানটো কমপ্লিট হৈ গ'ল আকৌ। তাৰপিছত কমপ্লিট হ'ল যেতিয়া ভূপেন দা বিৰাট ফূৰ্তি, ব'ল এতিয়া তহঁতক চাইনিজ খোৱাবলৈ যাম, ঘৰুৱা ভূপেন দাক কৈছোঁ আৰু।

0: তাৰপিছত ভাগ্য
1: ভাগ্য
0: বোল ছবিটো
1: ডাব কৰো
0: ডাব কৰোতে মই গাইছো সেইটো যে সাত সমুদ্ৰ পাৰৰে ধুনীয়াকে বজাৰৰে সেইখনতো ভূপেন বিৰাট ভাল ট্ৰান্সলেশ্যন হৈছিলে।
1: আপুনি একে সময়তে ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ দৰে দুগৰাকী নমস্য বৰেণ্য শ্ৰদ্ধেয় শিল্পীৰ সান্নিধ্য লাভ কৰিলে, আৰু সান্নিধ্য লাভ কৰাই নহয় তেখেতসকলৰ একান্ত আন্তৰিক সহযোগী হিচাপে থকাৰ আপুনি সৌভাগ্য লাভ কৰিলে, আৰু আপোনাৰ সেই সৌভাগ্যৰ ভাগ আপুনি আমালৈকো সিঁচিলে। এতিয়াও উঠি অহা ল'ৰা ছোৱালীহঁতে আপোনাৰ ওচৰলৈ গীত বিচাৰি আহে, গীত শিকিবলৈ আহে, আপোনাক অনেকে মা বুলি সম্বোধন কৰা আমি জানো, আৰু আপুনি ঠিক ভূপেন হাজৰিকাই দেখুৱাই যোৱা বাটটোৰে যি বাটেৰে জয়ন্ত হাজৰিকাও বহু দূৰ গৈছিলে সেই বাটেৰে আপুনি আজিও বাট বুলি আছে। ভূপেন হাজৰিকাই আপোনাক সেই এটা বিশেষ সময়ত কোৱা যে ৰাণাক জীয়াই ৰাখিবি সেই দায়িত্ব পালন কৰাৰ উপৰি আপুনি আজিৰ তাৰিখত ভূপেন হাজৰিকাকো জীয়াই ৰখাত আপোনাৰ অহোপুৰুষাৰ্থ কৰিছে। আপুনি ভালেৰে থাকক। আমি আজিৰ কথোপকথন ইমানতে সামৰিব লাগিব। শেষত আপোনাৰ ফালৰ পৰা ভূপেন হাজৰিকা গোৱা এটি গীত আপুনি
0: মই তেতিয়া কম ভূপেন্দাৰো প্ৰিয় গান, আৰু সকলোকে ভূপেন্দা লিখিছে, নিজৰ যিটো ভূপেন্দা আত্মজীৱনী লিখিছে তাতো লিখিছে, আৰু এটা কথা কৈছিলে, মই ঢুকাওঁতে এইটো গীত বাজিব লাগে, সাগৰ সংগমত কতনা সাঁতুৰিলো, বৰ মানে তোমাৰ মন চুই যোৱা ভূপেন্দাৰ নিজৰ অনুভৱেৰে লিখা এই গীতটি বজালে মই সুখী হ'ম।

আদৰৰ শ্ৰোতা, মনীষা হাজৰিকাৰ সৈতে কথোপকথনৰ সামৰণি পেলাই এই খণ্ডটিৰ পৰাও বিদায় ল'বৰ সময় হ'ল। আমাৰ এই অনুষ্ঠানটিৰ শীৰ্ষ গীতৰ কথা আৰু সুৰ ৰসানন্দ গগৈৰ। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি সোমনাথ যাত্ৰা 2026ৰ আয়োজন কৰা হৈছে। সোমনাথ মন্দিৰৰ প্ৰতিষ্ঠাৰ 1000 বছৰ উপলক্ষে অসমৰ পৰা গুজৰাটলৈ হ'বলগীয়া এই যাত্ৰানুষ্ঠান সন্ধিয়া 7 বজাত কামাখ্যা ৰেল ষ্টেচনত অনুষ্ঠিত হ'ব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সোমনাথ স্বাভিমান পৰ্বৰ অংশ হিচাপে এই যাত্ৰাৰ আয়োজন কৰা হৈছে। ইপিনে সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণ কৰিবলৈ হাইলাকান্দিৰ পৰা 15জনীয়া এটা প্ৰতিনিধিৰ দল যোৱা নিশা গুজৰাট অভিমুখে যাত্ৰা কৰে। সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অসমৰ প্ৰতিখন জিলাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। কালি হাইলাকান্দি

0: জিলা প্ৰশাসনে উদ্যোগত জিলা প্ৰশাসনৰ উদ্যোগত প্ৰতিনিধিসকলক পৰিচয় পত্ৰ প্ৰদান কৰা হয়। ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্ৰতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কোটাই নিৰ্দেশ দিছে। উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত বৈঠকত কালি মুখ্য সচিবগৰাকীয়ে এই নিৰ্দেশ দিয়ে। পঞ্চম ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনত উচ্চ শিক্ষা জ্ঞান অৰ্থনীতি বিষয়ক আলোচনাৰ পৰা উদ্ভৱ হোৱা 28টা কাৰ্যসূচী ৰাজ্যত ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিশ্ববিদ্যালয়সমূহৰ শৈক্ষিক আৰু প্ৰশাসনিক সক্ষমতা বৃদ্ধি, শিক্ষক কৰ্মচাৰীৰ সামৰ্থ্য উন্নয়ন, গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰা, উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত সহযোগিতা বৃদ্ধি, দক্ষতাভিত্তিক শিক্ষা সম্প্ৰসাৰণ আৰু ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। মুখ্য সচিব ৰবি কোটাই বিশ্ববিদ্যালয়সমূহ কেৱল চৰকাৰী নিৰ্দেশনা পালনতে সীমাবদ্ধ নাথাকি প্ৰতিষ্ঠানৰ নিজস্ব প্ৰয়োজন আৰু সম্ভাৱনাৰ আধাৰত স্পষ্ট অগ্ৰাধিকাৰ, লক্ষ্য আৰু নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰি পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। অগপৰ নেতাসকলে কালি ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰবেটি পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপিনে এই উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক বি ভি ৰাকেশ ৰেড্ডী, চি আৰ পি এফৰ উপ কমাণ্ডেণ্ট হৰি ঔমৰ উপৰি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, ভাৰত তিব্বত সীমা আৰক্ষী, সীমা সুৰক্ষা বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ইতিমধ্যে এই উপ নিৰ্বাচনৰ ই ভি এম, ভি ভি পেট বিতৰণ আৰু ভোটগণনাৰ বাবে দায়িত্বপ্ৰাপ্ত সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ নাম ঘোষণা কৰা হৈছে। ডিজিটেল স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অসমে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। আৰোগ্য মন্থন 2026 শীৰ্ষক কাৰ্যসূচীত মধ্যম ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল শ্ৰেণীত সৰ্বাধিক সংখ্যক আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সৈতে সংযুক্ত আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু উপ স্বাস্থ্য কেন্দ্ৰৰ বাবে অসমে এই সন্মান লাভ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ স্বাস্থ্যসেৱাক অধিক সহজলভ্য, সংযুক্ত আৰু প্ৰযুক্তি নিৰ্ভৰ কৰি তোলাৰ দিশত অব্যাহত থকা প্ৰচেষ্টাৰ এয়া হৈছে উল্লেখযোগ্য স্বীকৃতি। তেওঁ ইয়াৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সৈতে জড়িত আটাইকে শুভেচ্ছা জনায়। জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ মহিলা কাবাডী দলে সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে ফাইনেলত ইৰাণক 37-34 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ পুৰুষ কাবাডী দলে আজি ফাইনেলত ইৰাণৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 8:00 বজাত আৰম্ভ হ'ব। বেডমিণ্টনৰ পুৰুষৰ ডাবলছত ছাত্তিক ছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটি প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পাছত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে আজি ছিংগলছত অভিযান আৰম্ভ কৰিব। ইপিনে ভাৰতীয় মাৰাথন দৌৰবিদ শ্ৰাৱণ বৰুৱালে পুৰুষৰ মাৰাথন শিতানত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিছে। 44 বছৰৰ পাছত ভাৰতে এই শিতানত পদক জয় কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIR মোবাইল এপত। আমাৰ এতিয়াৰ অনুষ্ঠানৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত হিমাশ্ৰী কলিতা, ট্ৰান্সমিটাৰত অজয়ানন, মিতুল গগৈ, শেখ আব্দুল্লা আহমেদ, নিয়ন্ত্ৰণ কক্ষত লক্ষ্মিতা শইকীয়া, বিবেক শৰ্মা, হৰমোহন বৰ্মন, মায়ামণি শৰ্মা, এফ এম ট্ৰান্সমিটাৰত পপি চান আৰু ষ্টুডিঅ'ত আছো মই গায়ত্ৰী দত্ত। নিবেদন কৰা হৈছে পৰাগমালা লাইভ, আগবঢ়াইছে সীমা ৰাউট।

শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক সমাগত সময়। এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক নিৰুদ্দেশ হোৱা ৰবট, মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ মনীষা শৰ্মাৰ। এয়া শুনক বিজ্ঞান ধাৰা।

0: মই জানিছিলোঁ এনে কিবা এটা হ'ব বুলি। মই তোমালোকক আগৰে পৰা কথাটো কৈ আছিলোঁ যদিও তোমালোকৰ কোনেও মোৰ কথাটো গুৰুত্ব দিয়া নাছিলা। ফাৰ্ষ্ট ইয়াৰৰ পৰাই আমি এই নিৰ্জন গুদাম ঘৰটোত লগ ধৰি আহিছোঁ, কিন্তু এনে সমস্যাটো আগতে কেতিয়াও দেখা দিয়া নাছিল।
1: এতিয়াতো বিৰাট ডাঙৰ সমস্যা হ'ল, কি কৰা যায় বাৰু? সকলোৱে শান্তভাৱে চিন্তা কৰোঁ কথাটো, ভয় খালে একো উপায় নোলাব।
2: ঠিক কথা কৈছা, ভয় খালে একো লাভ নহ'ব, চিন্তা নকৰিবা, কিবা নহয় কিবা ৰাস্তা এটা ওলাব। ৰ'বা, মই দুই মিনিটতে আহি আছো।
1: শৰত, তোমাৰ বাৰু অসুবিধাটো ক'ত? তুমি বাৰে বাৰে কিয় বাৰু মাজতে উঠি গৈ থাকা? তুমি জানানে, আধা ঘণ্টাত তুমি এতিয়ালৈ তিনিবাৰ বাথৰুমলৈ গৈছা। ৰমলা, চোৱা, তোমাৰ এই সাহসী বন্ধুক যাক লৈ তুমি শক্তিশালী দল গঢ়ি তুলিব বিচাৰিছা।
2: অলপ কমকৈ কোৱা নেকি ললিতা, মই ভালদৰে জানো যে ইয়াত সকলোৱে এতিয়া ভয় খাই আছে। মই এতিয়াই আহি আছো, মাত্ৰ এক মিনিটত।
1: ঠিক আছে শৰত, যোৱা বাৰু, কিন্তু ইয়াৰ পিছত বাৰে বাৰে গৈ নাথাকিবা। সোনকালে ঘূৰি আহা আৰু এই সমস্যাটো সমাধানৰ বাবে তোমাৰো বুদ্ধি লগোৱা। মোৰ বিশ্বাস আমি সকলোৱে লগ হৈ একেলগে এই সমস্যাটো সমাধান কৰিব পাৰিম।
0: ভুলটোতো আমাৰে, তাতে আকৌ ইমান ডাঙৰ ভুল, ইমান দৌৰাদৌৰি কৰাৰ আৰু কি প্ৰয়োজন আছিল? আমি এক দুই মাহটো ৰ'ব পাৰিলোহেঁতেন।
1: ঠিক কথা কৈছা আফ্ৰিনা, আচলতে যন্ত্ৰটোক বাহিৰৰ ৰাস্তালৈ লৈ যাবলৈ ময়েই জোৰ কৰিছিলোঁ। আফ্ৰিনা, তুমিতো তেতিয়া মোক মানাই কৰিছিলা। ললিতা আৰু শৰতেও ভয় খাই আছিল, মাত্ৰ ময়েই জোৰ কৰি এই কামটো কৰিবলৈ কৈছিলোঁ। তেতিয়া মই ভাবিছিলোঁ যন্ত্ৰটোক নিজে নিজে ভাবিবলৈ সুযোগ দিয়া উচিত। ইয়াৰ দ্বাৰা যন্ত্ৰটোৰ পৰীক্ষণ হৈ যাব বুলি ভাবিছিলোঁ।
0: ৰমলা, ইমানকৈ মন বেয়া নকৰিবাচোন, আমি কোনেও তোমাক দোষাৰোপ কৰা নাই নহয়। মইতো চিন্তা কৰিছোঁ এতিয়া বিশ্ববিদ্যালয় প্ৰশাসনে কি সিদ্ধান্ত লয় বা।
1: সেইবোৰ বাৰু পাছত দেখা যাব, মানে সেইবোৰ আমি চম্ভালি ল'ব পাৰিম। মই এটা বেলেগ কথাহে চিন্তা কৰিছোঁ।
3: বেলেগ কথা? কি ক'ব বিচাৰিছা তুমি ললিতা?
1: ৰমলা, মই চিন্তা কৰিছোঁ পুলিচৰ কথা ভাবি। যেতিয়া মানুহে এই যন্ত্ৰটো মানে ৰবটটোক যাক মানুহৰ দৰেই দেখা যায় ৰাস্তাত ঘূৰি ফুৰা দেখিলে কি কৰিব বাৰু?
0: মোৰতো কথাটো ভাবিয়ে ভয় লাগিছে। পুলিচে গম পালে এই ৰবটটোৰ সম্পৰ্ক কোনোবা আতংকবাদী সংগঠনৰ লগত থকা বুলি ভাবিব। পুলিচে ভাবিব যে কোনোবা আতংকবাদী সংগঠনে স্বসঞ্চালিত আত্মঘাতী সন্ত্ৰাসবাদী পঠিয়াইছে বুলি।
1: শৰত আহিলা?
2: আহিলো।
1: বহা তুমি এতিয়া।
2: হ'ব,
1: তুমি মোক কোৱা, ৰবটটো ৰাস্তাৰ পৰা কেনেদৰে নোহোৱা হ'ল? মোৰ হিচাপততো ৰবটটোৱে ঠিকমতেই কাম কৰি আছিল। ৰমলা, ৰ'বা, মই কৈ আছোঁ। আমি কেইজন নতুন এপাৰ্টমেণ্ট বিল্ডিঙত বহি আছিলোঁ। নতুন এপাৰ্টমেণ্ট বিল্ডিংটো খালী আছিল কাৰণে ৰবটটো ইয়াত সঞ্চালন কৰাত একো অসুবিধা হোৱা নাছিল।
0: আহা ললিতা, এইখিনি কথা আমি জানো, তুমি কোৱা যে ভুলটো ক'ত হ'ল?
2: ৰিমটটো আমাৰ লগতে আছিল, কিন্তু আমি সেইটো ব্যৱহাৰ কৰা নাছিলোঁ। আমি চাব খুজিছিলোঁ ৰবটটোৱে কি কি কৰিব পাৰে, মানে সি নিজে নিজে কি কি কাম কৰিব পাৰে।
0: তাৰ পাছত কি হ'ল?
1: তাৰ পাছত ৰবটটোৱে উত্তৰ দিশত চলিবলৈ ধৰিলে, লাহে লাহে ডাঙৰ ফিল্ডখনৰ সৌটো পাৰলে। দুপৰীয়াৰ সময় আছিল আৰু কোনো মানুহ দুনুহো নাছিল। তাৰপিছত সেইফালেৰে ৰবটটো হাইৱেৰ ফাললৈ গুচি গ'ল।
3: কিন্তু ৰবটটোৱেতো হাইৱেলৈ যাব নালাগিছিল।
1: তাকেইতো, ৰবটটোক এনেদৰে প্ৰগ্ৰেমিং কৰা হৈছিল যাতে ইয়াক এজন ভাগৰুৱা মানুহ যেন লাগিব, যিয়ে ফিল্ডখনত থকা বেঞ্চখনলৈ লাহে লাহে খোজকাঢ়ি যাব। তাৰপাছত বেঞ্চখনৰ ওচৰ পাই নিজৰ কপালখন ভাগৰুৱা মানুহ এজনৰ দৰে মুচিব আৰু বেঞ্চখনত কিছু সময় বহি ঘূৰি আহিব।
0: তাকেইতো,
2: কিন্তু আমি ভবা মতে একো নহ'ল, ৰবটটো ঘূৰি নাহিল।
0: তেতিয়াহ'লে হ'ল কি?
1: সেইটোৱেতো গম পোৱা নাই আফ্ৰিনা। ৰবটটোৱে ঠিকে থাকি বেঞ্চখনত বহিছিল, কিন্তু তাৰপাছত জল্দি জল্দি বেঞ্চখনৰ পৰা থিয় হ'ল আৰু চলিবলৈ আৰম্ভ কৰি দিলে।
3: তোমালোকে সেই সময়ত ৰিমটটো কিয় ব্যৱহাৰ কৰা নাছিলা? ৰিমট ব্যৱহাৰ কৰিলে কিজানি সেই

0: মইয়াতে এই ৰবটটোক ৰখাব পৰা গ'লহেঁতেন। কিমান যে ডাঙৰ ভুল কৰিলা তোমালোকে! আফ্ৰিনা আৰু মই ক্লাছলৈ যাবই নালাগিছিল। এই ৰবটটো বনাবলৈ আমি যে কিমান ক্লাছ নকৰিলোঁ, পৰীক্ষাত নম্বৰো বহুত কম পালোঁ। উফ, সকলোবোৰ ইয়াৰ কাৰণেই কৰিলোঁ আৰু তোমালোকে সকলোবোৰ গণ্ডগোল লগাই দিলা।
1: আমাৰ কথাটো শুনাচোন ৰমলা, খং নকৰিবচোন। আমি সেই সময়ত যিমান কৰিব পাৰিলোহেঁতেন সকলোবোৰ কৰিলোঁ, কিন্তু ক'ব নোৱাৰোঁ, ৰিম'টটোৱে কাম কৰা নাছিল।
2: অঁ, আমি বহুত চেষ্টা কৰিছিলোঁ। যেতিয়া ৰিম'টটোৱে কাম কৰা নাছিল তেতিয়া আমি দৌৰি দৌৰি বেঞ্চখনৰ ওচৰলৈ আহিছিলোঁ, কিন্তু
3: কিন্তু কি, ৰবটটোৱে এনেই ইমান সোনকালে তাৰ পৰা নোহোৱা হৈ গ'লনে?
1: অঁ, তাকেইতো। আমি গৈ দেখিলোঁ ৰবটটো তাত নাই। ট্ৰাকৰ ডাঙৰ লাইন এটাত হাইৱেলৈ গৈ আছে। ৰাস্তাটো পাৰ হ'বলৈ সেয়েহে আমাক অলপ সময় লাগিছিল।
2: শৰতে ঠিকেই কৈছে। যেতিয়া ট্ৰাকৰ লাইটটো শেষ হ'ল আমি ৰূপক মানে ৰবটটোক বিচাৰি নাপালোঁ, গমেই নাপালোঁ ক'ত যে নোহোৱা হৈ গ'ল। হেল্ল', অঁ নেহা, কোৱা। অহ, তুমি কোনখিনি পাইছা? ঠিক আছে ঠিক আছে, ময়ো সোনকালে সেইখিনিলৈ গৈ পাম। নাই নাই, একো হোৱা নাই, মই ৰাস্তাতে আছোঁ। সোনকালে লগ পাই আছোঁ দিয়া, ৰাখো দেই।
3: অঁ ললিতা, সেয়া তোমাৰ নেহা মানে প্ৰফেছৰ বৰুৱাৰ ছোৱালী নহয় জানো? তোমাৰ যে নতুন বান্ধৱী
2: আফ্ৰিনা, তুমি ভাল ধেমালি কৰিব পাৰা দেই। নেহাই আচলতে সৰু সৰু ল'ৰা ছোৱালীৰ চিকিৎসাৰ কাৰণে কিছু টকা দান দিব বিচাৰিছিল, তাৰ কাৰণে তাই মোক লগত যাবলৈ লগ ধৰিছিল।
3: বাহ, মজা! চোৱা ৰমলা, তোমাৰ লগৰ এজনটো আঁতৰি গ'লেই, এতিয়া ললিতাক চোৱা। নিজে যিমানেই বিপদত নপৰক কিয় বেলেগক সহায় কৰিবলৈ কিন্তু সদায় দৌৰাদৌৰি কৰে।
0: অঁ ললিতা, তুমি যোৱাগৈ, মাত্ৰ আমাৰ বিপদৰ কথা নেহা কলপো জানিবলৈ নিদিবা। প্ৰফেছৰ বৰুৱা এই বিশ্ববিদ্যালয়ৰ এজন অতি প্ৰভাৱশালী অধ্যাপক, তেখেতে ইয়াৰ বিষয়ে অলপ কথা গম পালেও আমি বহু বিপদত পৰিম।
1: ললিতা, এইটো কথা মনত ৰাখিবা যে প্ৰফেছৰ বৰুৱাই এইটো অৰ্ডাৰ উলিয়াইছিল যে বিশ্ববিদ্যালয়ৰ কোনো ছাত্ৰ ছাত্ৰী কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত বেলেগে প্ৰকল্প কৰিব নোৱাৰে। যদি কোনোবাই বেলেগে প্ৰকল্প কৰা গম পায় তেন্তে তেওঁক বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কৃত কৰা হ'ব।
0: অঁ অঁ শৰত, মোৰ মনত আছে, যোৱা বছৰ ঘটি যোৱা সেই ঘটনাটোৰ পিছতে এই অৰ্ডাৰটো উলিওৱা হৈছিল। সেই যে আমাৰ ছিনিয়ৰজন আছিল হিমান্ত, সি এটা অদ্ভুত ধৰণৰ ড্ৰোন উৰাবলৈ চেষ্টা কৰিছিল। সেই ড্ৰোনটো উৰি গৈ ষ্টাফ কোৱাৰ্টাৰৰ পানীৰ টেংকিত পৰিছিলগৈ। অদ্ভুত ধৰণৰ পৰীক্ষা কৰিছিল দেই সি।
3: ৰমলা, আমিও কিন্তু একো ভাল কাম কৰা নাই।
2: মই এতিয়া যাওঁ দিয়া, মোৰ স্কুটিখন পিছফালেই ৰখাই থৈছোঁ, সোনকালে লগ পাম। বাই
3: বাই
4: বাই।

0: আশা কৰোঁ ৰূপক বেছি দূৰলৈ যাতে যোৱা নাই, নিজৰ কাৰণে প্ৰয়োজনীয় শক্তিখিনি ৰূপকে অনায়াসে আহৰণ কৰি ল'ব পাৰে। কিন্তু সমস্যাটো তাত নহয়, মই চিন্তা কৰিছোঁ সি য'ত থাকে তাত বাৰু কেনেধৰণৰ ব্যৱহাৰ কৰিব। অৱশ্যে ৰূপকৰ মেমৰিটো বহুত ধুনীয়া ধুনীয়া শব্দৰ ভাণ্ডাৰ আছে, কিন্তু সেইবোৰৰ সঠিক ব্যৱহাৰ ৰূপকৰ এতিয়াও শিকিবলৈ বাকী। ইমান জোৰে হৰ্ণ বজাবলৈ কিহে পাইছে, গোটেই ৰাস্তাটো খালী হৈ আছে দেখোন। যা যা উৰাই লৈ যা তোৰ গাড়ী। এই সকলোবোৰৰ মূল দোষী হৈছে সেই বুদ্ধিমান ৰবটটো ছফিয়া। কাম নাছিল আৰু, মিডিয়াইটো বঢ়াই বঢ়াই প্ৰচাৰ কৰিছিল যাৰ ফলত মানুহে ভাবিছিল এতিয়াতো বুদ্ধিমান যন্ত্ৰ মানৱ পৃথিৱীত আহি গৈছে। মানুহেও যে কি কি কথাবোৰ ভাবি থাকে নহয়। ছফিয়াই তাইৰ ৰূপ ৰং আৰু বুদ্ধিমত্তাৰে মানুহক প্ৰভাৱিত কৰি তুলিছিল। সকলোবোৰ একেবাৰে মোহাচন্ন হৈ গৈছিল, য'ত ইমান প্ৰভাৱিত কৰিব পৰা একো গুণ ছফিয়াৰ তাত নাছিলেই। বছ মাত্ৰ নতুন বটলত পুৰণি সুৰা, এই টাইপ কথা। সেইখনেই কিজানি সেই হস্পিটেলখন যাৰ কথা নেহাই মোক কৈছিল। মোৰ বোধেৰে মোৰ বেছি দেৰি হোৱা নাই। অহ সেয়া নেহা বাহিৰত ৰৈ আছে, কিজানি এইফালেই চাই আছে। নেহা নেহা,
1: অঁ ললিতা সোনকালে আহা, হস্পিটেল ছুপাৰিণ্টেণ্ডেণ্টজন যাব এতিয়া, সোনকাল কৰা।

0: এয়া চোৱা পাই গ'লো। এতিয়া কোৱা কেনেকৈ যাবা তেওঁ তালৈ, চিৰিৰে নে লিফ্টেৰে?
1: মোৰ হিচাপত চিৰিৰ ওচৰতেই লিফ্টখনো আছে সোঁফালে। আহা মোৰ লগত আহা।
0: বোলা বোলা।
1: এই ৰ'বাচোন অলপ ললিতা, চোৱাচোন লিফ্টখনৰ মুখত ইমান ভিৰ লাগিছে।
0: অঁতো কিবা হৈছে? ৰ'বা ৰ'বা, মই ছিষ্টাৰগৰাকীক সুধি চাওঁ। ছিষ্টাৰ কি হৈছে ইয়াত, ইমান ভিৰ লাগিছে যে?
2: হস্পিটেল ছুপাৰিণ্টেণ্ডেণ্ট এইখিনি সময়তে সদায় হস্পিটেলৰ পৰা ওলাই যায়।

0: ৰবা, মই ছিষ্টাৰ গৰাকীক সুধি চাওঁ। ছিষ্টাৰ, কি হৈছে ইয়াত? ইমান ভিৰ লাগিছে যে।
1: হস্পিটেল ছুপাৰিণ্টেণ্ডেণ্ট এইখিনি সময়তে সদায় হস্পিটেলৰ পৰা ওলাই যায়, কিন্তু আজি তেওঁ লিফ্টৰ ভিতৰত সোমোৱাৰ লগে লগে লিফ্টখন বন্ধ হৈ গ'ল আৰু মাজতে ৰৈ গ'ল। তাৰ পাছত এটা আচৰিত কথা হ'ল।
0: ইয়াত আৰু কি আচৰিত কথা হ'বলৈ আছে? কেতিয়াবা কেতিয়াবা এনেদৰে লিফ্ট বন্ধ হোৱাটো সাধাৰণ কথা।
2: নেহা, তেওঁ ক'বলৈ দিয়াচোন। ছিষ্টাৰ, প্লিজ কওকচোন কি হৈছিল আচলতে।
1: এই লিফ্টখন যোৱা আধা ঘণ্টাৰ পৰা তৃতীয় আৰু চতুৰ্থ মহলাৰ মাজত ফঁচি আছিল।
0: অহো, আজিহে এইবোৰ হ'বলৈ পালে। মই তেওঁৰ বাবে বাহিৰত ৰৈ আছিলো আৰু তেওঁ ইয়াত লিফ্টৰ ভিতৰত ফঁচি আছিল।
1: আমি লিফ্টৰ কাৰিকৰী দিশ চোৱা চিতা কৰা অফিচটোত ফোন কৰিছিলো। তেওঁলোকে তেওঁলোকৰ তাত তেতিয়া কোনো টেকনিচিয়ান নাই বুলিয়ে ক'লে। তেওঁলোকে ক'লে যে তেওঁলোকৰ টেকনিচিয়ান আহি পাবলৈ বোলে অতি কমেও দুই ঘণ্টা সময় লাগিব।
2: অহো, তেতিয়াহ'লেতো বহুত ডাঙৰ সমস্যা হ'ল। লিফ্টৰ ভিতৰত তেওঁ অকলে আছে নেকি?
1: হয়, লিফ্টৰ ভিতৰত হস্পিটেল ছুপাৰিণ্টেণ্ডেণ্ট ছাৰটো অকলেই আছে। কিন্তু মই তোমালোকক কওঁ ৰবা, আচলতে কি হ'ল।
2: মানে কি হ'লনো আচলতে?
1: ইয়াত ভিৰ লাগি থকাৰ সময়তে 28-29 বছৰীয়া স্মাৰ্ট যুৱক এজন ভিৰৰ মাজৰ পৰা ওলাই আহিল। অৱশ্যে বয়স অলপ বেছিও হ'ব পাৰে, অলপ বেলেগ ধৰণৰ চেহেৰা। ধৰি লওক 10 মিনিটমানৰ আগৰ কথা। তেওঁ ক'লে যে এই অসুবিধাটোত তেওঁ হেনো আমাক সহায় কৰিব পাৰে।
2: এটা কথা কওকচোন ছিষ্টাৰ, তেওঁ বাৰু ডিঙিটো একেবাৰে চিধা আছিল নেকি? আৰু মোৰ সমানে ওখ আছিল নেকি?
1: হয় হয়, আৰু আপোনাৰ সমানেই ওখ আছিল। আপুনি তেওঁক চিনি পায় নেকি?
2: ছিষ্টাৰ, মোক সোনকালে কওক, কওকচোন তেওঁ ক'ত থাকিব পাৰে এতিয়া?
1: তেওঁ কিবা কৈ আছিল, তেওঁ কৈ আছিল লিফ্টৰ কাউণ্টাৰ বাফাৰত বিজুতি ঘটিছে, সেয়া ঠিক কৰিব লাগিব।
0: কিন্তু ললিতা, তুমি তেওঁৰ কথা ইমানকৈ কিয় সুধি আছা? তেওঁ কিজানি কোনোবা টেকনিচিয়ান হয় যাৰ লিফ্টৰ জ্ঞানো আছে। সম্ভৱতঃ তেওঁ কিজানি কামৰ সন্ধানতেই আছিল।
2: নেহা প্লিজ, তুমি এতিয়া মনে মনে থাকা, ইয়াৰ লগত মোৰ জীৱন জড়িত হৈ আছে। ছিষ্টাৰ কওকচোন, তেওঁ কোনফালে গৈছে?
1: সৌফালে, সৌফালে গৈছে তেওঁ। সৌ বিল্ডিংটোৰ পাছফালে থকা চেনেলটোৰ ভিতৰেৰে গৈছে।
2: এই ছিষ্টেমটোৰ বিষয়ে সি বেছি কথা নাজানে। এই সকলোবোৰ সেই ছেমিনাৰখনৰ কাৰণেই হৈছে। সেইখনতে ইয়াৰ বিষয়ে কিছু কথা শিকিছিল, যিটো পৰ্যাপ্ত কেতিয়াও নহয়।
0: ললিতা, তুমি কি কৈ আছা এইবোৰ? কোনখন ছেমিনাৰ, কি শিকাৰ কথা কৈছা?
2: নেহা, মই এতিয়া তোমাক একো কথা ক'ব নোৱাৰোঁ। এতিয়া মাত্ৰ মই তাক বাহিৰলৈ আনিব লাগিব।

0: ৰূপক বুজিবলৈ চেষ্টা কৰাচোন। তুমি লিফ্টৰ বিষয়ে আয়োজিত ছেমিনাৰখনৰ দ্বিতীয় বেলাত তুমি অংশ লোৱা নাছিলা, সেয়ে তোমাৰ শিকাখিনিও আধৰুৱা হৈ আছে। সেয়ে প্লিজ এতিয়া তাৰ পৰা নামি আহা ৰূপক, আমি টেকনিচিয়ানৰ বাবে ৰওঁহা।
1: প্ৰকৃত বন্ধু সেইজনী যিয়ে বিপদৰ সময়ত সহায় কৰে।
0: কিন্তু তুমি কেনেকৈ গম পালা যে কি কৰিব লাগিব? সেই ছেমিনাৰখনৰ প্ৰথম ভাগত লিফ্টৰ বিষয়ে মাত্ৰ প্ৰাথমিক জ্ঞানখিনিহে দিয়া হৈছিল, পিছৰ ভাগসমূহতে লিফ্টৰ বিষয়ে কাৰিকৰী জ্ঞান দিয়া হৈছিল য'ত তুমি অংশই লোৱা নাছিলা।
1: ললিতা, তুমি জানানে মই জেনিক লগ পাইছিলোঁ। এই লিফ্টখনৰ চোৱা চিতা ভালদৰে কৰা হোৱা নাছিল। এইখিনিতে চোৱাচোন ললিতা, লুব্ৰিকেশ্যনো ভালদৰে কৰা হোৱা নাই।
0: জেনিক লগ পাইছিলা মানে ছেমিনাৰখনৰ বাহিৰৰ পৰা অহা এক্সপাৰ্টগৰাকীক? তুমি তেওঁক বেলেগকৈ লগ কৰি এইবোৰ শিকিলা নেকি? মইতো বিশ্বাসেই কৰিব পৰা নাই।
1: একেবাৰে সাধাৰণ কথা এইটো ললিতা, একেবাৰে চিধা চিধি তেওঁ মগজুৰ লগত মোৰ বুদ্ধিমত্তাক সংযোগ কৰি দিছিলোঁ। ব্ৰেইন টু ব্ৰেইন ট্ৰেন্সমিশ্যন, মই সকলোবোৰ জ্ঞান তেওঁৰ পৰা মোৰ মেমৰিত কপি কৰি ল'লোঁ। এই লিপখনৰ চোৱা চিতাৰ দায়িত্বত থকাজনক আচলতে শাস্তি দিব লাগে। ইমান বেয়াকৈ ৰাখিছিল লিপখন, একেবাৰে নষ্ট কৰি পেলাইছে ভিতৰখন।
0: আচ্ছা ৰূপক, মোক কোৱাচোন, জেনিয়ে বাৰু নিজৰ মগজুৰ তথ্যসমূহ তোমাক কেনেদৰে দি দিলে?
1: এই ছফ্টৱেৰটো দেখোন ৰমেনে কৰিছিল। কেতিয়াবা কেতিয়াবা অৱশ্যে সেই ছফ্টৱেৰটোৱে অসুবিধাও দিয়ে, ভালদৰে কাম নকৰে। কিন্তু সেইদিনা সেইটোৱে বৰ ভালদৰে কাম কৰি আছিল। মোৰ কামো শেষ হ'বলৈ হৈছেই।
0: কাম শেষ হ'ব হৈছে মানে? তুমি লিফ্টখন ভাল কৰি পেলালা নেকি?
1: একদম ললিতা, লিফ্টখন সম্পূৰ্ণকৈ ভাল হৈ গ'ল। এতিয়া এইখন চলিবলৈ আৰম্ভও কৰিব। সেইকাৰণেইটো মই কৈছিলোঁ, প্ৰকৃত বন্ধু সেইজনী যিয়ে বিপদৰ সময়ত সহায় কৰে।
0: হে ভগৱান, তেতিয়াহ'লেতো আমি সোনকালে ইয়াৰ পৰা ওলাব লাগিব, নহ'লে লিফ্টখনে আমাক চেপি পেলাব।
1: প্ৰকৃত বন্ধু সেইজনী যিজনে
0: অদৰকাৰী কথা কৈ নাথাকিবা ৰূপক, সোনকালে সোনকালে বাহিৰলৈ আহা।
1: আৰে বন্ধু, ইমান অধৈৰ্য নহ'বাচোন।
0: মই কিজানি তোমাক এতিয়া টানি উলিয়াব লাগিব, এনেকৈ কথা নুশুনা তুমি।
1: ৱাহ, বাহিৰৰ বতাহজাক ইমান সতেজ।
0: তাৰমানে এতিয়া তুমি প্ৰদূষণ মাপকৰ সহায়ত বাহিৰৰ বতাহ পৰীক্ষা কৰি আছা? কিন্তু মোকতো এতিয়া সঁচাকৈ সতেজ বতাহৰ প্ৰয়োজন হৈছে। অলপ ৰ'বাচোন ৰূপক, যদি এতিয়া আমি আগফাললৈ যাওঁ তেন্তে সকলোৱে আমাক আগুৰি ধৰিব, তোমাক এজন হিৰোৰ দৰে স্বাগত কৰিব, কিন্তু ইয়াৰ দ্বাৰা মই বিপদত পৰিব পাৰোঁ।
1: কিন্তু ললিতা, আমিতো লৰালৈ টুল বক্সটো ওপৰত এৰি আহিলোঁ। বস্তুবোৰ সামৰি নথলে নষ্ট কৰা হয় নহয়নে?
0: ৰূপক, মোক আৰু তুমি অলাগতিয়াল কথাবোৰ শুনাই নাথাকিবা। মই মাত্ৰ এতিয়া তোমাক কেনেদৰে সুৰক্ষিতভাৱে উলিয়াই লৈ যাব পাৰোঁ তাকেই চিন্তা কৰি আছোঁ। কি কৰা যায় এতিয়া? তাৰোপৰি তুমি বহুত ভাগৰিও গৈছা, তুমি আৰাম কৰাৰ দৰকাৰ। আহা এইফালে, কিবা এটা উপায় উলিয়াবই লাগিব।
2: বহুত ধন্যবাদ জনালো দেই, বহুত মহান।
3: হেল্ল, মই ডক্টৰ চেটাৰ্জী, এই হস্পিটেলখনৰ ছুপাৰিণ্টেণ্ডেণ্ট। আপুনি আজি বহুত ডাঙৰ উপকাৰ কৰিলে দেই। আপুনি নহ'লে আজি মোৰ কি হ'লহেঁতেন? আপোনাৰ উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ।
1: প্ৰকৃত বন্ধু সেইজনী যিজনী।
0: মহাশয় ক্ষমা কৰিব, মোৰ বন্ধুজন আচলতে বহুত ভাগৰি গৈছে, তেওঁক এতিয়া আৰাম কৰিবলৈ দিয়ক।
3: নিশ্চয় নিশ্চয়, লিফ্টখন মেৰামতি কৰোঁতে কিজানি তেওঁ ভাগৰি গ'ল। আমাৰ হস্পিটেলতে সকলো ধৰণৰ সুবিধা থকা জিৰণি কোঠা আছে, তাতেই তেখেতে আৰাম কৰিব পাৰিব। আপোনালোক দুয়োজন তালৈকে যাওক, মই চাহ পানীৰ ব্যৱস্থা কৰিছোঁ।
0: চাহ পানী? নাই নাই, আপুনি এই বিষয়ে চিন্তা কৰিব নালাগে। আচলতে মোৰ বন্ধুজনৰ গা ভাল নহয়, তেওঁৰ সাংঘাতিক গেষ্ট্ৰিক আলচাৰ আছে, ডাক্তৰে তেওঁক চাহ খাবলৈ মানা কৰিছে।
4: ইমান স্মাৰ্ট আৰু তজবজীয়া মানুহৰ গেষ্ট্ৰিক আলচাৰ, বিশ্বাসেই নহয়। ঠিক আছে, অলপ ফলৰ ৰস পঠিয়াই দিম বাৰু।
0: ফলৰ ৰস? নাই নাই নালাগে, তাৰ দ্বাৰা অসুবিধা হ'ব পাৰে তেওঁৰ। আমাৰ কাৰণে আপোনালোকে চিন্তা নকৰিব, মাত্ৰ আমাক যাবলৈ অনুমতি দিয়ক।

0: আপুনি জোৰ কৰিছে যেতিয়া ঠিক আছে, আমি ভাবি আছিলোঁ আমাৰ কাৰণে আপোনালোকে যিখিনি কৰিলে তাৰ বিনিময়ত আমাৰ ফালৰ পৰা কিবা অলপ কৰিব পাৰিলে ভাল আছিল।
1: বহুত বহুত ধন্যবাদ আপোনালোকক, প্ৰয়োজন হ'লে নিশ্চয় আপোনালোকক বিচাৰি আহিম। ব'লা ৰূপক, আমি এতিয়া যাওঁ, সোনকাল কৰা।
2: বাই বাই ছাৰ।
0: ঠিক আছে, তেনেহ'লে লগ পাম কেতিয়াবা।
2: লগ পাই ভাল লাগিব আপোনালোকক।

0: পাকৰিনাটো এতিয়া আহিব নোৱাৰে, হোষ্টেলৰ গেটখনটো 8 বজাতে বন্ধ হৈ যায়, তাই নোহোৱাকৈ আমি আলোচনা কৰিব লাগিব।
1: এটা কাম কৰিব পাৰি দেখোন,
0: কি
1: তাইক ফোন কৰা আৰু স্পীকাৰত ৰাখা,
2: এইটো ভাল কথা হ'ব। তাইক ফোন লগোৱা ৰমলা,
0: মোক কিয় কৈ আছা ললিতা, তুমিওতো তাইক ফোন লগাব পাৰা।
2: প্লিজ ৰমলা, তুমি এতিয়া মোক ফোনটো অন কৰিবলৈ নক'বা, নেহাই তেতিয়াৰ পৰা মোক ফোন কৰি আছে, তাই বাৰে বাৰে সুধি আছে যিবোৰ কথা এতিয়া মই তাইক ক'ব নোৱাৰোঁ। অলপ আগতে তাই ফোন আহোঁতে মই তাইক মোৰ ফোনটোৰ বেটাৰী ডাউন হৈ আছে বুলি কৈছিলোঁ আৰু ছুইচ অফ কৰি দিছিলোঁ।
1: তুমি ভাল মিছা কথা কৈছা দেই ললিতা,
2: বেছিকৈ দাঁত দেখুৱাই দেখুৱাই হাঁহিব নালাগে দিয়া শৰত। আফ্ৰিনাক ফোন লগোৱা, এনেও আমাৰ ওচৰত বেছি সময় নাই, সময় থাকোঁতেই আমি হোষ্টেললৈ ঘূৰি যাব লাগিব।
1: হেল্ল' আফ্ৰিনা, মই শৰতে কৈছোঁ।
3: অঁ শৰত, কোৱা কি হৈ আছে এতিয়া, কোৱা, তোমালোকে ৰূপকক ডিএক্টিভেট কৰি দিলা নেকি?
2: অঁ আফ্ৰিনা, আমি ৰূপকক ডিএক্টিভেট কৰি দিছোঁ, তাক ফল্ড কৰি বাকচত ভৰাই থৈছোঁ, তাক লৈ এতিয়া আৰু আমাৰ একো চিন্তা নাই।
0: কিন্তু ৰূপক বা হস্পিটেল কেনেকৈ পালেগৈ ললিতা, তুমি কিবা গম পাইছা নেকি?
1: মোৰ বোধেৰে হাইৱেৰে গৈ থকা ট্ৰাক এখনত উঠি ৰূপক হস্পিটেল পালোগৈ।
0: কিন্তু শৰত, হাইৱেটো ট্ৰাক অনবৰত চলি থাকে, ৰূপকে বাৰু ইমান স্পীডত দৌৰি গৈ চলি থকা ট্ৰাক এখনত উঠি যাব পাৰে নেকি?
1: হয়তো তেনেও হ'ব পাৰে ৰমলা, ৰূপকক আচলতে এনেধৰণে প্ৰগ্ৰেমিং কৰা হৈছে যে প্ৰয়োজন সাপেক্ষে সি যিকোনো শক্তিয়ে নিজে আহৰণ কৰি ল'ব পাৰে আৰু সেই হিচাপে কাৰ্যক্ষম হৈ উঠিব পাৰে।
3: শৰত, কথাটো অলপ ভালদৰে চিন্তা কৰাচোন, আচলতে এনে কি কাৰণ হ'ব পাৰে যাৰ ফলত সেই ৰবটটোৱে হিৰোৰ নিচিনাকৈ ষ্টান কৰিবলৈ গ'ল? আমি এই কথাটো জানিবই লাগিব।
2: কিন্তু আমাৰ প্ৰগ্ৰেমিঙত এটা অসুবিধা আছিল, মই তাৰ কথাই চিন্তা কৰিছোঁ।
1: কি অসুবিধা হৈছিল ললিতা, আমি তেতিয়াহ'লে সেইটোৰ ওপৰত আৰু কাম কৰিব লাগিব।
2: চোৱা, যেতিয়া ৰূপকে লিফ্টখন ঠিক কৰি পেলাইছিল তেতিয়া লিফ্টখনে ক্ষিপ্ৰতাৰে তললৈ গৈ আছিল, সেই সময়ত সেই লিফ্টখনে হয়তো ৰূপকক চেপি পেলালে হয়, কিন্তু তাৰ আভাস ৰূপকৰ হোৱা নাছিল। ইয়াৰ মানে হৈছে ৰূপকে তাৰ প্ৰগ্ৰেমিঙৰ জৰিয়তে হ'ব পৰা বিপদৰ আভাস নাপায়।
3: ললিতা, তুমি সঁচাকৈ এটা দৰকাৰী কথা ধৰা পেলাইছা, আগন্তুক ভয় আৰু শংকাৰ আভাস তথা বিপদৰ বাবে প্ৰস্তুত হোৱাটোতো মানুহৰ প্ৰথম প্ৰাথমিকতাত পৰে।
1: আফ্ৰিনা, ৰূপক কিন্তু কোনো মানুহ নহয়।
3: কি কথা কৈছা শৰত, তুমি এইটো কথা পাহৰি গৈছা কিয়? আমি প্ৰস্তুত কৰা ৰবটটোৱে যাতে বুদ্ধিমত্তাৰ দিশত মানুহৰ মগজুৰ দৰে কাম কৰিব পাৰে, বিশেষকৈ বিপদৰ সময়ত, তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব।
0: আফ্ৰিনা, তুমি ঠিকেই কৈছা, লাগে সেয়া কোনো জীৱ জন্তু অথবা যন্ত্ৰপাতিয়েই নহওক কিয়, তাৰ অস্তিত্ব তেতিয়ালৈহে থাকিব যেতিয়ালৈ সি বিপদৰ পূৰ্বানুমান কৰিব পাৰে আৰু সেই অনুযায়ী নিজকে ৰক্ষা কৰিব পাৰে।
2: তেতিয়াহ'লে তুমি এতিয়া কি কৰিবলৈ ক'বা, আমি আকৌ প্ৰগ্ৰেমিং কৰিব লাগিব নেকি? যদি আকৌ আমি প্ৰগ্ৰেমিং কৰিব লাগে তেনেহ'লে ৰূপকে এতিয়ালৈ শিকা সকলোবোৰ কৌশলেই অথলে যাব।
0: কথাটো ঠিকেই কৈছা, কিন্তু সমস্যাবোৰ আমি ওলাই কৰিব নোৱাৰোঁ, আমি ইয়াৰ ওপৰত আৰু চিন্তা কৰি চাব লাগিব।
1: ৰমলা, অকণমান সোঁফালে চোৱাচোন।
0: কোনফালে, কি আছে তাত?
1: তোমাৰ সোঁফালে চোৱা, সৌ কোনাটোৰ ফালে এটা ছায়াৰ দৰে দেখিছোঁ।
2: ছায়া? অঁ হয়তো ছায়াটোতো দেখা পাইছোঁ, কিন্তু কোন হয় ধৰিব পৰা নাই।
0: ভালদৰে চোৱা ললিতা, সেইজন ৰূপক, সি বক্সটোৰ পৰা বাহিৰলৈ ওলাই আহিছে, এনেকুৱা কেনেকৈ হ'বলৈ পালে?
3: কি হৈছে এইবোৰ, কেনেকুৱা হ'ল, ৰূপকক কি হৈছে?
0: ৰূপক আকৌ সক্ৰিয় হৈ উঠিছে, তাতে আকৌ নিজে নিজে, সি বহুত সোনকালে নতুন নতুন বস্তু শিকি আছে, এতিয়া সি কেম্পাছৰ পৰা বাহিৰৰ ফাললৈ গৈ আছে।
2: শৰত দৌৰা, তাক ৰখোৱা, সোনকাল কৰা, আমি তাক ধৰিব।

0: লাগিব।
1: নমলাই, সি বাৰু আমাৰ কথাবোৰ শুনিলে নেকি? কি হ'ব, সি যদি সকলোৰে আগত আমাৰ বিৰুদ্ধে কৰে?
0: সেইটো মই নাজানো শৰত, কিন্তু সদ্যহতে আমি ৰূপকক ধৰিবই লাগিব, নহ'লে আমাৰ সকলোৰে বহুত বিপদ হ'ব। যোৱা ললিতা, তুমিও দৌৰা, সোনকালে কৰা, সোনকাল কৰা, যোৱা যোৱা শৰত, যোৱা।

ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ ঊনবিংশ খণ্ডটি শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল লিপিকা বৰামেধি, সঞ্জয় গোস্বামী, জুৰি শৰ্মা, জলি ভট্টাচাৰ্য আৰু ৰূপান্ত দাসে। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একেই সময়তে।

কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। অগপৰ নেতাসকলে কালি ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটি পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু খয়বৰগাঁও, ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত খুটিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপিনে এই উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্য শইকীয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডি, চি আৰ পি এফৰ উপ কমাণ্ডেণ্ট হৰি ওমৰ উপৰি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, ভাৰত তিব্বত সীমা আৰক্ষী, সীমা সুৰক্ষা বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ইতিমধ্যে এই উপ নিৰ্বাচনৰ ই ভি এম, ভি ভি পেট বিতৰণ আৰু ভোটগণনাৰ বাবে দায়িত্বপ্ৰাপ্ত সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ নাম ঘোষণা কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি সোমনাথ যাত্ৰা 2026 অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সোমনাথ মন্দিৰৰ প্ৰতিষ্ঠাৰ 1000 বছৰ উপলক্ষে অসমৰ পৰা গুজৰাটলৈ হ'বলগীয়া এই যাত্ৰাৰ অনুষ্ঠান সন্ধিয়া 7 বজাত কামাখ্যা ৰেল ষ্টেচনত অনুষ্ঠিত হ'ব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সোমনাথ স্বাভিমান পৰ্বৰ অংশ হিচাপে এই যাত্ৰাৰ আয়োজন কৰা হৈছে। সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণ কৰিবলৈ হাইলাকান্দিৰ পৰা 15 জনীয়া এটা প্ৰতিনিধিৰ দল যোৱা নিশা গুজৰাট অভিমুখে যাত্ৰা কৰে। সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অসমৰ প্ৰতিখন জিলাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। কালি হাইলাকান্দি জিলা প্ৰশাসনৰ উদ্যোগত প্ৰতিনিধিসকলক পৰিচয় পত্ৰ প্ৰদান কৰা হয়। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত সেৱা সংকল্প অভিযানৰ লগত সংগতি ৰাখি কালি ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলাৰ উদ্যোগত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। গহপুৰ বিধানসভা সমষ্টিৰ মুঠ 4টাকৈ স্থানত এই বাটৰ নাট প্ৰদৰ্শন কৰা হয়। এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
1: আপোনালোকে নিশ্চয় জানে যে 17 তাৰিখৰ পৰা যশস্বী প্ৰধানমন্ত্ৰী মোদীজীৰ জন্ম জয়ন্তী পালন কৰা হৈছে আৰু 17 অক্টোবৰকে জন্ম জয়ন্তী পালন কৰা হৈছে। গুজৰাটত মুখ্যমন্ত্ৰী আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰ পৰা তেখেতৰ কৰ্মৰাজিৰ ওপৰত বিভিন্ন দিশত বিশ্লেষণ কৰি জনহিতকৰ যিখিনি আঁচনি, এই আঁচনিখিনি ৰাইজৰ মাজত বহুল প্ৰচাৰৰ বাবে আমি বাটৰ নাট মঞ্চস্থ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আমাৰ জিলা সমিতিয়ে। ঠিক তেনেকৈ সমগ্ৰ অসমতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা বাটৰ নাট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰিছে। আজি গহপুৰত আমাৰ প্ৰথমেই অনুষ্ঠিত কৰা হ'ল গমিৰিত। গমিৰিত কৰাৰ পিছতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় প্ৰাংগণৰ বাটৰ নাট অনুষ্ঠিত হ'ল। ইয়াৰ পিছতে আমাৰ পূব প্ৰান্তৰ আমাৰ চেংমৰাত বাটৰ নাট অনুষ্ঠিত হৈছে আৰু চতুৰ্থখন বাটৰ নাট আজি আমাৰ গহপুৰ নগৰ মণ্ডলত আমি আজি অনুষ্ঠিত কৰিছে। এই বাটৰ নাটৰ জৰিয়তে যাতে সমগ্ৰ ৰাইজক মোদীজীৰ যি কৰ্মপটু, মোদীজীৰ যি আঁচনি, এই গোটেই আঁচনিখিনি গ্ৰাম্য অঞ্চলৰ বিস্তাৰিতভাৱে প্ৰকাশ কৰাৰ লগতে বাটৰ নাট প্ৰদৰ্শন কৰা আমাৰ আজি মূল উদ্দেশ্য হৈছে।
0: শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। 19 শতিকাৰ বিশিষ্ট বাংলা শিক্ষাবিদ, সমাজ সংস্কাৰক তথা গদ্যকাৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জয়ন্তীত আজি দেশবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। সংস্কৃত ভাষা আৰু সাহিত্যত অগাধ পাণ্ডিত্যৰ বাবে বিদ্যাসাগৰ উপাধি লাভ কৰা পণ্ডিতগৰাকীৰ জয়ন্তী উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে বিদ্যাসাগৰে শিক্ষাক সমাজ পৰিৱৰ্তনৰ এটা শক্তিশালী মাধ্যম হিচাপে গঢ়ি তুলিছিল। বৰ্ণ পৰিচয় নামৰ গ্ৰন্থখনৰ জৰিয়তে বিদ্যাসাগৰে বাংলা বৰ্ণক নতুন ৰূপ দিয়াৰ উপৰি অগণন শিশুৰ বাবে জ্ঞানৰ দুৱাৰ মুকলি কৰিছিল বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিধৱা বিবাহ আৰু মহিলা শিক্ষাৰ প্ৰসাৰৰ হকে জীৱন উৎসৰ্গা কৰা মহান ব্যক্তিগৰাকীৰ আদৰ্শই আজিও সকলোকে অনুপ্ৰাণিত কৰাৰ লগতে সমাজক পথ প্ৰদৰ্শন কৰি আহিছে। ৰাজ্যৰ উচ্চ শিক্ষাখণ্ডক অধিক শক্তিশালী আৰু সময়োপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্ৰতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কোটাই নিৰ্দেশ দিছে। উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত বৈঠকত কালি মুখ্য সচিবগৰাকীয়ে এই নিৰ্দেশ দিয়ে। 5ম ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনত উচ্চ শিক্ষা, জ্ঞান অৰ্থনীতি বিষয়ক আলোচনাৰ পৰা উদ্ভৱ হোৱা 28টা কাৰ্যসূচী ৰাজ্যত ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিশ্ববিদ্যালয়সমূহৰ শৈক্ষিক আৰু প্ৰশাসনিক সক্ষমতা বৃদ্ধি, শিক্ষক কৰ্মচাৰীৰ সামৰ্থ্য উন্নয়ন, গৱেষণা আৰু

0: ভাৱনক উৎসাহিত কৰা, উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত সহযোগিতা বৃদ্ধি, দক্ষতাভিত্তিক শিক্ষা সম্প্ৰসাৰণ আৰু ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। মুখ্য সচিব ৰবি কোটাই বিশ্ববিদ্যালয়সমূহক কেৱল চৰকাৰী নিৰ্দেশনা পালনতে সীমাবদ্ধ নাথাকি প্ৰতিষ্ঠানৰ নিজস্ব প্ৰয়োজন আৰু সম্ভাৱনাৰ আধাৰত স্পষ্ট অগ্ৰাধিকাৰ, লক্ষ্য আৰু নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰি পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জল জীৱন মিছন আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলত বিশুদ্ধ খোৱাপানী যোগান বিষয়ত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা আৰু অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11:00 আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIRৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ মহিলা কাবাডী দলে সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে ফাইনেলত ইৰাণক 37-34 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। চলিত এছিয়ান গেমছত ভাৰতৰ মহিলা ক্ৰিকেট দল আৰু 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড দলীয় শিতানত সুৰুচি সিং ফগট আৰু কমলজিতে সোণৰ পদক অৰ্জন কৰাৰ পাছত এয়া হৈছে ভাৰতৰ তৃতীয়টো সোণৰ পদক। ভাৰতৰ পুৰুষ কাবাডী দলে আজি ফাইনেলত ইৰাণৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 8:30 আৰম্ভ হ'ব। বেডমিণ্টনৰ পুৰুষৰ ডাবলছত সাত্বিক ছাইৰাজ ৰেংকি ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটি প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পাছত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে আজি ছিংগলছত অভিযান আৰম্ভ কৰিব। ইপিনে ভাৰতীয় মাৰাথন দৌৰবিদ শ্ৰাৱণ বৰৱালে পুৰুষৰ মাৰাথন শিতানত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিছে। 44 বছৰৰ পাছত ভাৰতে এই শিতানত পদক জয় কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই সাফল্যৰ বাবে শ্ৰাৱণ বৰৱালক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে এথলীটগৰাকীৰ অনন্য প্ৰদৰ্শনে 4 দশকৰ পাছত এছিয়ান গেমছৰ মাৰাথনত ভাৰতলৈ পদক আনিলে। এই উল্লেখনীয় সাফল্যই নতুন প্ৰজন্মক এনে ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ডিজিটেল স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অসমৰ ৰাষ্ট্ৰীয় সন্মান লাভ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সোমনাথ যাত্ৰা 2026 অনুষ্ঠানৰ আয়োজন আৰু এছিয়ান গেমছত ভাৰতৰ মহিলা কাবাডী দলৰ সোণৰ পদক অৰ্জন। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া আগবঢ়াইছো আমাৰ যুৱ

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। সুধাকণ্ঠ সৌৰভ।
1: একোটি তুলনা নাই যে তোমাৰ, সংগীত তুমি এহেজাৰ হিয়াৰ, কণ্ঠ নিগৰি নিগৰি।

0: বতাহত বুঢ়া লৈ তোৰ উত্তাল বুকুত ধনশিৰিৰ ৰেচমী বালিত বুঢ়ী দিহিঙৰ ধৱল ঘাটত দিখুৰ তাম বৰণীয়া ঢলত লখিমপুৰৰ ৰঙানদীৰ ৰিহাৰ আচলত জগলীয়াৰ সোণালী পানীত ভূপেন্দা তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ।
1: মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান।
0: সময়ৰ সোঁতত এটি এটিকৈ পাৰ হৈ গ'ল কত শৰৎ কত বসন্ত।
2: এইবাৰ সময়ে যেন আমাক ৰৈ চাবলৈ কৈছে সেই দিনটোলৈ যিদিনা শদিয়াৰ আকাশত এটি শিশুৰ কান্দোনে ভৱিষ্যতৰ এগৰাকী মহান শিল্পীৰ আগমনৰ বতৰা কঢ়িয়াই আনিছিল। সেই তেতিয়াৰে পৰা আজি কুপতি সময় সাক্ষী হৈ ৰ'ল এক সোণোৱালী অধ্যায়ৰ। এয়া কেৱল সময়ৰ হিচাপ নহয়, এয়া এটি কণ্ঠৰ শতবৰ্ষজোৰা অনিৰুদ্ধ যাত্ৰা, এটি সুৰৰ পৰা এখনি সুৰৰ সাগৰলৈ,
0: লুইতৰ পাৰৰ পৰা সমগ্ৰ বিশ্বৰ বুকুলৈ,
2: অসমীয়াৰ উমাল কোলাৰ পৰা
0: বিশ্বৰ কোটি কোটি মানুহৰ হৃদয়ৰ আপোন ভূপেন্দালৈ। শতবৰ্ষৰ এই বিশেষ ক্ষণত আমি পুনৰ এবাৰ উভতি চাব বিচাৰিছোঁ সেই মহান শিল্পীগৰাকীৰ জীৱন, সৃষ্টি আৰু মানৱীয় সত্তাক।
2: এই অনুষ্ঠানত সুধাকণ্ঠৰ সৃষ্টিৰ কথা কোৱাৰ লগতে আমি শুনিম কিছু কাহিনী তেওঁৰ সান্নিধ্য লাভ কৰা, তেওঁৰ সৃষ্টিৰাজিক হৃদয়ংগম কৰা বিভিন্নজনৰ মুখেৰে। তেওঁলোকৰ স্মৃতিত হয়তো আজিও জীয়াই আছে এটি হাঁহি, এটি সুৰ অথবা এটি বিশেষ মুহূৰ্ত।
0: আহক স্মৃতিৰ দুৱাৰ খুলি আকৌ এবাৰ শুনো চিনাকি সুৰৰ গুঞ্জন, মৌ বৰষা কণ্ঠৰ অনুৰণন, যি কণ্ঠই মানুহক মানুহৰ ওচৰলৈ লৈ গৈছিল।
1: বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয়।
0: সুধাকণ্ঠৰ সান্নিধ্য সুঁৱৰি বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে আমাক এইদৰে কয়।
3: ভূপেন্দাক সৰুৰ পৰাই লগ পাইছোঁ, দেখিছোঁ, কিন্তু ইমান মই যিহেতু তেজপুৰৰ মানুহ হিচাপে তেজপুৰখন ভূপেন্দাৰ খুব ঘনিষ্ঠটো, গতিকে ভূপেন্দাৰ গ'লে আমি দৌৰি দৌৰি গৈ চাবলৈ যোৱা ক'ৰবাত হয়তো কথাও পাতিছোঁ, কিন্তু মনত ৰখাকৈ নহয়। কিন্তু খুব চমুতে মই এটা কথা কওঁ যে আশীৰ দশক অসমৰ সময় যেতিয়া এটা ভৰপক সময়, তেতিয়া এটা অস্থিৰ অশান্ত পৰিৱেশ হৈ আছিলে। সেইখিনি সময়ত আমি ৰাজ্যখনত কিবা এটা শান্তি সম্প্ৰীতি ঘূৰি আহক বুলি আমি 1982 চনত সদৌ অসম জনসাংস্কৃতিক পৰিষদ গঢ়ি তুলিছিলোঁ। আৰু আজি মই গৌৰৱেৰে ক'ব পাৰোঁ যে সেই পৰিষদৰ সভাপতিৰ দায়িত্বটো ভূপেন্দাক যেতিয়া দিছিলোঁ, ভূপেন্দাক গ্ৰহণ কৰিছিলে। কিন্তু এইটো এটা ঐতিহাসিক কথা যে ভূপেন্দাৰ জীৱনত কোনো অনুষ্ঠান প্ৰতিষ্ঠানত তেনেকুৱা এনেকৈ সদস্যও হোৱা নাছিলে, সভাপতি সম্পাদক হোৱাটো বেলেগেই। কিন্তু সেইখিনি সময় জটিল পৰিস্থিতি, তেতিয়া সভাপতি আসন অলংকৃত কৰাৰ কাৰণে আমাৰ বৰ সুবিধা হৈছিলে, কাৰণ তাৰ পিছতে প্ৰত্যাহ্বান আহিলে জুয়ে পুৰা 83 ভূপেন্দাৰ ভাষাত, যেতিয়া অবৈধ নিৰ্বাচন বুলি কয়। সেইখিনি সময়ত মানে কি হ'ল, চাৰিওফালে গহপুৰ, দিল্লী, কোকৰাঝাৰ, ওদালগুৰি গোষ্ঠীগত সংঘৰ্ষ হ'ল, তেতিয়া কোনো উপায় নাই যাবলৈ মানুহ। তেতিয়া আমি ভূপেন্দাক ঠিক 60 চনৰ ভাষা আন্দোলনৰ সময়ত, যেনেকৈ হেমংগ বিশ্বাস, ভূপেন হাজৰিকাই যেতিয়া শ্বিলঙৰ পৰা, তেতিয়া শ্বিলং ৰাজধানী আছিলে, নামি আহিছিলে এটা শান্তিৰ মিছিল লৈ ৰাজ্যখনত এটা শান্তি স্থাপনৰ কাৰণে, তেতিয়া আমিও ভূপেন্দাক লৈ সেই সময়ত হাজো চমৰীয়া বা ওদালগুৰি বা চিপাঝাৰ যিবিলাক সংঘৰ্ষজড়িত অঞ্চললৈ আমি গৈছিলোঁ। আৰু সেই সময়ত এই যে শান্তি মানে অভিযানটো লৈ যাব আমি সমৰ্থ হ'লোঁ, সেইটোৱেই মানুহৰ মাজত এটা আস্থা বিশ্বাস এটা পৰিৱেশ ঘূৰাই আনিলে। গতিকে ভূপেন্দাক আমি লগ পোৱা বা ভূপেন্দাৰ সৈতে কৰা সেই কামৰ এটা মানে অতিশয় এইটো আমাৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ আছিল সেইখিনি সময়ত। ভূপেন্দাৰ গানৰ কথা ক'লে মই প্ৰথম গানটোৱে যিটো গান তেওঁৰ পৰিচয়সূচক গান, ভূপেন্দ্রের পরিচয়।

0: শীর্ষক গান বুলি মই কওঁ, এইটো প্ৰথম নহয়, দ্বিতীয় অগ্নিযুগৰ ফিৰিঙতি। মই কোন শিল্পীৰ পৃথিৱীত কেতিয়া অগ্নিযুগৰ ফিৰিঙতি হৈ জন্মগ্ৰহণ কৰিছিল নাজানো, কিন্তু ভূপেন দাই অগ্নিযুগৰ ফিৰিঙতি হৈ জন্মগ্ৰহণ কৰিছিল আৰু এখন নতুন ভাৰতৰ সপোন তেওঁ নক্সা আঁকিছিল। সেইটো মই নিজেও আজি ভাবি মানে অও নাপাওঁ কেনেকৈ আঁকিছিল। যিখন ভাৰতত তেওঁ কৈছিল গানত, যিখন ভাৰতৰ ভূপেন দাই নক্সা আঁকিছিল, তাত কৈছিল যে ভেদাভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰগ ৰচিম, ধৰ্ম ব্যৱসায়ৰ ঠাই নাই তাত, জাতিৰ অহংকাৰ লয় পাব তাত। আৰু ভূপেন দাই তেতিয়া এই কথাটো মই আৰু স্পষ্টকৈ কওঁ, ভূপেন দাই যে প্ৰথম গানটো লিখিছিলে অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম, পিছত যেতিয়া চিৰাজ নাটকখন কৰিবলগীয়া হ'ল অসমৰ পটভূমিত, তেতিয়া বিষ্ণু ৰাভাই ক'লে যে তুমি গানটো অসমৰ পটভূমিত কৰি দিয়া, কাৰণ চিৰাজৰ আধাৰটো আছিলে অসমীয়া, অসমৰ অসমৰ পটভূমিত। তেতিয়া তেওঁ হৰিজন, পাহাৰী, হিন্দু, মুছলিম, বৰকোচ, চুতীয়া, কছাৰী, আহোমৰ, হিন্দু মুছলিমৰ, বৰকোচ, চুতীয়া, কছাৰী, আহোমৰ অন্তৰ্ভেদী মৌৱান, অৰ্থাৎ ভূপেন দাৰ লগত সান্নিধ্যত সদায় এই কথাবোৰে কৈছিল যে অসমীয়া সমাজখন এখন, তেওঁ ইংৰাজীতে কৈছে কম্পজিট ছচাইটি উইথ এ কম্পজিট কালচাৰ। এইটো অৰ্থই হ'ল যে তাহানি তেওঁ ভূপেন দাই আমাৰ যিখন আসাম বুলি কৈছিলে, তাত নগা, মিজো, খাচী, অৰুণাচলী গোটেইবিলাক আছিল, তাৰপিছত বড়ো, ৰাভা, কাৰ্বি, মিচিং, তিৱা, চাহ জনগোষ্ঠী, হিন্দু, মুছলমান সকলো আছে, খ্ৰীষ্টান। গতিকে অসমত যদি থাকিব লাগে, ভাৰতবৰ্ষত যদি মানে ভালকে মানুহৰ দৰে থাকিব লাগে, তেতিয়াহ'লে এই ঐক্য সংহতিটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সেইকাৰণে ভূপেন দাই সেই গানটোৱে মোক আজিও মানে বিশেষভাৱে উৎসাহিত কৰে। সেইকাৰণে ভূপেন দাক কোৱা হয় পিপুলছ আৰ্টিষ্ট বা গণশিল্পী। আৰু সেইকাৰণেই বোধ কৰোঁ যে বব ডিলানে নোবেল বঁটা পাইছিলে গীতি সাহিত্যত, গায়ক হিচাপে নহয় গীতি সাহিত্যত। মই ভাবোঁ ভূপেন দাৰ গানৰ যিটো আবেদন, তাৰ যিটো মূল্য, সেইটো বোধ কৰোঁ এইটো এটা সাৰ্বজনীন আৰু তাৰ তাৰ মানৱীয় আবেদন আছে। সেইভাৱে নোবেল বঁটা পাওক নাপাওক, কিন্তু মই ভাবোঁ বহু ভূপেন দা বহু উচ্চ স্তৰৰ এজন গীতিকাৰ আছিলে।
1: বৰ্ণিল জীৱন পৰিক্ৰমাৰ অধিকাৰী ভূপেন হাজৰিকাদেৱে আন বহুতো শিল্পীৰ অভিভাৱকৰ ভূমিকা পালন কৰিছিল। ভূপেন হাজৰিকাৰ সান্নিধ্যত তিনিটা দশকজুৰি সংগীতৰ ক্ষেত্ৰত বিচৰণ কৰা বিশিষ্ট কণ্ঠশিল্পী অঞ্জু দেৱীয়ে সুধাকণ্ঠক সোঁৱৰে এইদৰে।
2: মোৰ জন্ম তেজপুৰত, তেজপুৰতে জন্ম, তাতে ডাঙৰ দীঘল হ'লো আৰু মোৰ ঘৰ এখন সংগীতৰ ঘৰ। তাতে মোৰ মাজু ককাইদেউ বিপুল বাহাদুৰে মোক গীত শিকাইছিল আৰু আধুনিক গীতবোৰ গাইছিলোঁ, জ্যোতি সংগীত, ৰাভা সংগীত গায়ে ডাঙৰ হৈছোঁ। ভূপেন দা তেজপুৰলৈ আহিল ঈদগাহ ময়দানত বিহু ফাংচন, ভূপেন দা প্ৰগ্ৰেম কৰিবলৈ আহিল, তাতে ময়ো গীত গোৱাৰ সুযোগ পাইছিলোঁ। গীত গালোঁ, মোৰ গীত শুনি ভূপেন দাই ভাল পালে আৰু ক'লে যে তোমাৰ কণ্ঠ খুব ভাল, মই খুব ভাল পাইছোঁ তোমাৰ গীত শুনি, কাৰ ছোৱালী কি কথা সুধিলে। সেইটো সময়ত পক্ষীৰাজ ঘোঁৰাটো খুব পপুলাৰ হৈ আছিলে গীতটো, তাত আমাদাই নি পেলাই মোক ষ্টেজৰ ভিতৰত স্কেল ঠিক কৰি দিলে গীতৰ। সেইদিনাই গধূলি মোক ভূপেন দাই তেওঁৰ লগত গীত গোৱালে পক্ষীৰাজ ঘোঁৰা। তাৰপিছত তেনেকৈ এটা এটাকৈ ভূপেন দাৰ গীতবোৰটো মোৰ চব মুখস্থ আছিল, লগে লগে তেওঁৰ লগে লগে গালোঁ গীত মই। সেয়ে হ'ল মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট ভূপেন দাই। সেইটো বছৰৰ পিছৰ পৰাই মোক গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে গীত গোৱালে। আনকি বংগ সংস্কৃতিতো মই গীত গালোঁ কলিকতাত। গতিকে তাতে বহুত বহুত ভাল ভাল আৰ্টিষ্ট, মান্না দে, আৰতী মুখাৰ্জী, হৈমন্তী শুক্লা, একেসকল আছিল। একেটা ডাইচতে আমি সংগীত পৰিৱেশন কৰিলোঁ। আমাৰ ইয়াৰ প্ৰতিমাদি আছিল, মোক নেপথ্য গায়িকা বনালে, ছবিবিলাকত গীত গোৱালে, পাঁচ ছখন ছবিত মই গীত গালোঁ। পোন প্ৰথমে জয়মতী ছবিখন, ছেকেণ্ডখনত মোক ভূপেন দাই গোৱাৰ সুযোগ দিলে, যিখন ছবিৰ নিৰ্মাতা আছিলে শ্ৰদ্ধাৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ সৰু ভায়েক হৃদয়ানন্দ আগৰৱালা। ভূপেন দাৰ লগত ভাল বেয়া বহুত ধৰণৰ কথা শিকিব পাৰিলোঁ, বহুত ধৰণৰ মানুহ লগ পালোঁ। গতিকে তাৰ পৰাও এটা ডাঙৰ মোৰ অভিজ্ঞতা হ'ল। ভূপেন দাই হ'ল মোৰ সংগীত জীৱনৰ মূল সুঁতি। ভূপেন দাৰ ঘৰখনৰ লগত মোৰ এটা আত্মীয়তা গঢ়ি উঠিল। ভূপেন দাই আনি মোক ইয়াত গুৱাহাটীত ৰাখে নিজৰ ঘৰত, নিজৰ পৰিয়ালবৰ্গৰ লগত থাকোঁ। আৰু তাতে অমৰ দাৰ ঘৈণীয়েক সুমিত্ৰা বৌ, মিঠু বৌ লগে লগে ফুৰিছিল আমাৰ লগে লগে, একেলগে আমি গীত গাইছিলোঁ একেটা মঞ্চত। ভূপেন দাক চিৰজীৱন মোৰ অন্তৰৰ ভিতৰত শ্ৰদ্ধাৰে সোঁৱৰোঁ। আৰু প্ৰতিটো মঞ্চত গীত গাব যাওঁতেই ভূপেন দাৰ চেহেৰাটো মোৰ মনত পৰে আৰু বহুতো তেওঁ শিকোৱা কথাই মোক আৱৰি ধৰে আৰু মনত পৰে। তেখেতৰ ওচৰত মই চিৰকৃতজ্ঞ।
3: আৰু এইখিনি মুহূৰ্তত তেখেতৰ লগত যে আপুনি ছবিত গান গাইছিলে, বৰ অংশ ছবিখনৰ কথা আপুনি ক'লে, সেই তাৰ

0: গানটি যদি আপোনাক গুণগুণাই দিবলৈ কওঁ।
1: তাৰ এটি গান মানে চবেই মঞ্চত থিয় হোৱাৰ লগে লগে এইটো গানৰে কথা কয়, নিজকে দেখি আজিকালি বেলেগ ভাৱ জাগে। এই গীতটো যেতিয়া মই গাইছো আগ মুহূৰ্তলৈকে মই যে এনেকুৱা ধৰণৰ গীত গাব লাগে বা এইটো গীত গাব লাগে বুলি মই জনা নাছিলো। কাৰণ ভূপেন দাৰ মোৰ ওপৰত এনেকুৱা দৃঢ় বিশ্বাস যে ভূপেন দাই যেন এবাৰ শিকালে মই গীতটো ভালকে গাই দিব পাৰিম, এনেকুৱা ধৰণৰ। ভূপেন দাই মোক মানে গীতবিলাক মুখস্থ গাওঁ কাৰণে, নোচোৱাকে গাওঁ কাৰণে মোক টেপ ৰেকৰ্ডাৰ নাম দিছিলে, তই মোৰ টেপ ৰেকৰ্ডাৰ বুলি কৈছিলে। মই গীতটো গাই দিছো দুই লাইন।

0: স্বনামধন্য কণ্ঠশিল্পী মনীষা হাজৰিকাৰ মুখেৰে শুনো আহক ভূপেন হাজৰিকাৰ শিল্পীৰ আঁৰৰ মানুহজনক, সৃষ্টিশীলতাৰ আঁৰৰ হৃদয়খনক, আৰু অসমৰ প্ৰতি অসীম ভালপোৱাৰে উজ্জ্বল সেই মহৎ সত্তাক।
1: মই মোৰ সৰু কালতেই কলকাতাত ভূপেন দাক লগ পাইছো, আৰু তেতিয়া 9-10 বছৰ বয়স। মই তেতিয়াৰ পৰাই ভূপেন দাৰ সান্নিধ্য পাইছো। পৰৱৰ্তী সময়ত বিয়া হৈ ভাই বোৱাৰী হিচাপত আহি ভূপেন দাৰ অন্তৰংগত সান্নিধ্যত বহুত কথা জীৱনত শিকিছো। সংগীতৰ কাৰণে মই ক'ব পাৰো, প্ৰথম মোৰ জীৱনত যিটো HMV ৰেকৰ্ডিং নাৰ্চাৰী চং, সেইটো মই ভূপেন দাৰ লগত গাইছো 11 বছৰ বয়সত। এইটো হ'ল তোমাৰ ব্ৰহ্মপুত্ৰ জ্যোতিপাৰ দৰঙী লগ লগাৰে চন্দ্ৰৰ বুকুলৈ মানুহ যাবলৈ ওলালে, এই ভতিকে আৰম্ভণি। তাৰ পিছ পৰৱৰ্তী সময়তো ভূপেন দাৰ চিনেমা লতি ঘটিতো এটা ৰাজস্থানী গান গাইছো। আৰু ভূপেন দাৰ লগত ভাই বোৱাৰী বুলি সম্বন্ধটো মই ঠিক ক'ব নোৱাৰিম, মোৰ জীয়াৰী টাইপৰ আছিলো মই আচলতে কন্যা সম, গতিকে ভূপেন দাৰ লগত তেনেকে আন ককায়েক মানে ভাই ভনী ঘৰত আমাৰ যিটো পৰিৱেশ তাৰে মাজতে ময়ো এগৰাকী সদস্য বুলি ভাবিছিলো। আৰু ভূপেন দা মোক নিজে তয় বুলি কোৱাৰ অধিকাৰ দিছিলে, মই ভূপেন দাক তয় বুলি কৈছিলো সম্বোধন, আৰু ভূপেন দাও মোক তয় বুলি সম্বোধন কৰো কাৰণে কোৱাটো দৃঢ়সমূহ। মোৰ মতে ভূপেন দাৰ এতিয়া এটা ইনষ্টিটিউচন হৈ গৈছে। ভূপেন দা অকল বোলে গায়ক, সুৰকাৰ, গীতিকাৰ, সাহিত্যসভাৰ সভাপতি, সামাজিক কৰ্মী, ৰাজনীতিবিদ, মই কোনো ধৰণে ব্যাখ্যা নকৰি মই এটা শব্দৰে ক'ব পাৰো, ভূপেন দা এগৰাকী ইনষ্টিটিউচন। তেওঁ ভূপেন দাৰ পৰা বহুত শিকিবলৈ আছে, আৰু অসমৰ ইতিহাস ভূপেন দা নিজৰ গীতি সাহিত্যৰ মাজেৰে প্ৰকাশ কৰি থৈ গৈছে, যিখিনি গীত আজিও প্ৰাসংগিক। আজি প্ৰত্যেকটো পৰিস্থিতি পৰিৱেশত আমি সেই গীতবোৰ গাই থাকোঁ, গতিকে ভূপেন দাক এটা মই ইনষ্টিটিউচন বুলিয়ে কম। ভূপেন দাৰ খবৰ লগতে একদম বন্ধুৰ দৰে একদম অভিভাৱকৰ ভূমিকা, যিসকলে ভূপেন দাক পাইছে, পুৰণা মানুহখিনিৰ কথা কৈছো, সূৰ্য গোস্বামী বজাইছিলেতো ভূপেন দাৰ লগত, বাকী কলকাতাত যিসকল আছিলে চঞ্চল খান, তাৰপিছত সৰোজ বৰুৱা, গুৰপাল, প্ৰীতি, এই তপন তপন দে, এইবিলাক আছিলে ভূপেন দাৰ একেবাৰে যদিও বা মিউজিচিয়ান ভূপেন দাৰ লগত বন্ধুৰ নিচিনা। আৰু পৰৱৰ্তী সময়ত কেইবছৰমান আমাৰ অসমৰ মিউজিচিয়ান খিনিও লগ দিছিলে, তেতিয়া ধৰা একেবাৰে শেষৰ ফালৰ কথা কৈছো আৰু, ৰূপম তালুকদাৰ, কমল কটকী, পৱন বৰদলৈ, পৰমেশ্বৰ বসুমতাৰী, এওঁলোক ভূপেন দা বাঁহী খুব ভাল পাইছিলে, সেইকাৰণে নিজৰ মিউজিকত খুব বাঁহী ব্যৱহাৰ কৰিছে। আৰু বেছিভাগ দেখিছিলো বম্বেতো অনিল মহলে তেওঁ ভায়লিনিষ্ট আছিলে, কিন্তু কলকাতাত দেখিছো অলোকনাথ দে খুব বাঁহীক প্ৰাধান্য দিছিলে। পিছত গৌৰপালে বজাইছে, আমাৰ প্ৰভাত শৰ্মাদেউ তেখেতেও ভূপেন দাৰ লগত বজাইছিলে, গতিকে মই ভাবো ভূপেন দা বন্ধুৰ দৰে আছিলে সকলোৰে, সেইকাৰণে সকলোৱে ভূপেন দাক সাংঘাটিক ধৰণে শ্ৰদ্ধা কৰাৰ উপৰিও খুব ভাল পাইছিলে মনেৰে। আৰু সেইটো তোমাৰ মই সৰুৰে পৰা দেখিছো, মই পৰৱৰ্তী অসমত যিখিনি

0: সময়ত মই ভাইগৰ হিচাপত মই ভূপেন দাক আনুষ্ঠানিকভাৱে মই চব চাইছিলো অসমৰ সাংগীতিক অনুষ্ঠানবিলাক, তেতিয়াও মই দেখিছো। তাৰপিছতেও যেতিয়া ভূপেন দা ধৰা অলপ বয়স হ'ল তেতিয়াও ভূপেন দাক দেখিছো ভূপেনে সৰু ল'ৰা ছোৱালী খুব ভাল পাইছিলে, সৰু ল'ৰা ছোৱালীৰ লগতে ভূপেনে খুব সময় কটাই ভাল পাইছিলে। আৰু এতিয়া মিছ কৰো, এতিয়া খুব অভাৱ অনুভৱ কৰো যেতিয়া কিবা সুধিব লগা থাকে ভূপেন দাৰ, কিবা হয়তো কথা ক'বলৈ মন যায়, কিবা প্ৰশ্ন থাকে, তেতিয়া মই খুব অভাৱ অনুভৱ কৰো ভূপেন দাক। মইতো সদায় কওঁ ভূপেন দাৰ নিচিনা ঘৰুৱা শিক্ষক মই পোৱা নাই, কিন্তু ঘৰুৱা কাম কাজৰ মাজত পোচাকৰ পৰা খোৱাৰ পৰা ভাষাৰ পৰা ভূপেন দা সব বস্তু শিকাই থৈ যায়। শিক্ষক ভূপেন দা এগৰাকী ভাল টিচাৰতো, যিগৰাকী এসময়ত ইউনিভাৰ্চিটিত পঢ়াইছিলে, শিক্ষক হিচাপত মই ঘৰুৱা কথাত কৈছো যে বহুত কথা ভূপেন দাক শিকাই দিয়ে। সাংঘাতিক এনেকুৱা মানুহ এবাৰে হয় পৃথিৱীত, ক'বলৈ আৰু সেইখন নাই। ভূপেন দাৰ দৰে ব্যক্তি, যিগৰাকী ব্যক্তি অসমক বিশ্বৰ দৰবাৰত লৈ গ'ল, বিশ্বক চিনাকি কৰাই দিলে, টাইমছ অফ ইণ্ডিয়াত ওলাইছিলে, ব্ৰহ্মপুত্ৰ, বিহু আৰু ভূপেন হাজৰিকাক আমি নৰ্থ ইষ্ট বুলি আমি জানো।
1: সুৰৰ নিজৰা বোৱাই অসমীয়াইৰ বুকু শুৱনি কৰা ডক্টৰ ভূপেন হাজৰিকাদেৱক সুঁৱৰি বিশিষ্ট কণ্ঠশিল্পী জ্যোতিপ্ৰকাশ দাসে আমাক এইদৰে কয়।
2: গোদা কণ্ঠ ভূপেন দা, আমাৰ গানে ভূপেন দা, তেখেতক মই প্ৰথমে তেখেতক চিনি পাইছোঁ তেখেতৰ এটা গানেৰে, বজালি যে বেপাৰী দুটা মুখত দেখা দি, আৰু এটা হ'ল মই আৰু মূৰ্চা। বাকী গানবিলাকতো গ্ৰেজুৱেলি গানবিলাক ৰেকৰ্ডিং হৈছে, মই গানৰ লগত চিনাকি হৈছোঁ, গানবিলাক ভাল পাওঁ, মই গীটাৰত বজাওঁ শ্বিলঙত থাকোঁতে। আৰু প্ৰথম তেওঁক দেখিছোঁ আমাৰ দেউতাৰ ৰেডিঅ'ত গান গাইছিলে কলকাতা চেণ্টাৰত, সেই দেউতাক লগ কৰিব আহিছিলে, দেউতাকে 12 বছৰমান সৰু হ'ব আমাৰ শ্বিলঙৰ ঘৰত। তেতিয়া মই মানুহজনক ফিজিকেলি দেখিছোঁ, কায়িকভাৱে ওখ পাখ মানুহ হাঁহি থাকে অনুভৱ, আৰু ভূপেন দাৰ হাঁহিটো কিবা নাকেৰে হাঁহে, নাকটোৱে হাঁহি দিয়ে, কেৰিচমা এটা আছে তেওঁৰ। আৰু তাৰপিছত মই প্ৰথমে গান যেতিয়া শুনিছোঁ মই আৰু মূৰ্চা, সেই গানটো তেতিয়া মই গীটাৰ শিকিছোঁ শ্বিলঙত, গীটাৰ যিহেতু বজাই ভাল পাওঁ, বজালি যে বেপাতি গানটো দাদা, সেইটো আমাৰ কাৰণে মানে যিবিলাক গীটাৰিষ্ট আছিলে সিহঁতৰ কাৰণে সেইটো মানে এইটো এটা মেচমেৰাইজিং এটা হাতৰ খেল। তাৰপিছত মই আৰু মূৰ্চাৰ বস্তু এটা আছে গানটোত, সেইটো জয়ন্ত হাজৰিকাই তেওঁক কমিন কৰোঁতে বজাইছে, এইবিলাক কেৰিচমাবিলাক তেওঁৰ মিউজিকেল যিটো গ্লেমৰ বা মিউজিকেল যিটো তেওঁৰ কোৱালিটি, সেইটো মোক এতিয়ালৈকে আজিলৈকে তোমাৰ মাইক্ৰফোনটো ইয়াত থকালৈকে তেওঁ মোক মানে হেৰি কৰি আছে, এই মেচমেৰাইজিং মি মিউজিক কথা কোৱা বিহেভিয়াৰ, তেওঁ যিটো অসমীয়া কয় সেইটো অসমীয়া খাতি অসমীয়া মানে অসমীয়া অসমীয়াৰে এইটো, এনেইতো আমিতো অসমীয়া অসমীয়া নকওঁ, বহুত বেলেগ বেলেগ শব্দ সোমাই যায়, আমাৰ এটা শব্দ খুব ভাল পাওঁ, তেওঁ হয়নে কয় দেই, হয়নে হয় আমি হয়নে কয় কওঁ, তেওঁ হইন নহয় হইন হইন, সেইটো মানে শুনিবলৈ একদম মিউজিকেল এটা, তেওঁ যিহেতু ফনেটিক্সৰ মানুহ তেওঁ কথা কওঁতেও মিউজিকেলি কয়, আহিলে বাপু, আৰু বাপু শব্দটো লগাই দিয়ে, বাপুটো আনিছে যাওক শংকৰদেৱে, গতিকে তেওঁ মানে গানবিলাক বা কথাবিলাক তেওঁৰ নেচাৰবিলাক চব নেচাৰে আনিছে, তেওঁ নেচাৰবিলাক নেচাৰে আনিছে, তেওঁ নিজে বনোৱা নাই। আৰু মই দুটা গান তেওঁৰ কাৰণে সৰু কৰিছিলোঁ ৰেডিঅ'ত, মই যেতিয়া আছিলোঁ তেতিয়া তেওঁ আহে ৰেডিঅ'লৈ, মই গীটাৰখন বজাই দিওঁ, এবাৰ মানে এবাৰ তেওঁ মানে ফাংচনত ৰেডিঅ'ৰ ফাংচনত মই গ'লোঁ, ৰেডিঅ'ত মোক এচাইন কৰিলে আৰু নে তুমি বজাবা, মই গ'লোঁ ফাংচন এখনত ৰেডিঅ'ৰ ফাংচন দেই, গ'লোঁ মই গীটাৰ পাইছোঁ তেওঁৰ লগত, তেতিয়া মই মানে শ্বিলঙৰ পাইছোঁ, তেতিয়া আহিছোঁ শ্বিলঙত, মোৰ বজোৱাবিলাক অকণমান শ্বিলঙাইজ বজোৱা এটা হৈছে, বেগাকে চাইছে বজাই থাকোঁতে, বেগা চাওঁতে তেওঁ টিপিকেল জয়ন্ত হাজৰিকা যিটো বজায় গীটাৰখন এনেকে ওপৰত থৈ পেলাই, সেইটো তেওঁ শ্বুট কৰে, তেওঁ তেওঁ সেইটো ভাল লাগে, মই বজোৱাটো মানে মই এনেকে তলৰ পৰা মোৰ ওপৰত তললৈ চালে, তাৰপিছত মই সেইদিনাৰ পৰা ভূপেনৰ লগত ভয়ত নবজোৱা নহয়, মই যে এতিয়ালৈকে বজাই থকা মই এটা সাংঘাতিক মই ভাল পালোঁ হয়, কিন্তু যিহেতু তেখেতক মই অলপ হেৰি কৰিলো, তেখেতক ডিষ্টাৰ্ব দিলো, সেইকাৰণে মই এভইড কৰিলো, কিন্তু গান মোৰ গাই মোক ভাল পায়, ধীৰেন্দ্ৰ ল'ৰা মোৰ এইটো নাম ধীৰেন্দ্ৰ আছিলে, মোৰ জে পি বুলি নকয় কেতিয়াও, ধীৰেন্দ্ৰ ল'ৰা ধীৰেন ককাইদেউ ল'ৰা, এইখিনি মোৰ এছ'চিয়েচন আছে। আৰু এই দুটা গান যিবোৰ হয়তো পপুলাৰো হৈছে, এটা গান কীৰ্তি কমল ভূঞাই লাগে, আজি জীৱনৰ বাটচৰাত অস্ত্ৰ ৰ'দৰ ৰেঙনি পাহৰণি মেঘৰ মাজেৰে সোঁৱৰণি সোণালি, এইটো লিখাটোও ভাল কীৰ্তি কমলৰ। আৰু এটা নগেন বৰাই লিখিছিলে যোৱাটো ঔ বান্ধৈ, মই কীৰ্তি কমল ভূঞাক ক'লোঁ যে ঔ বান্ধৈ বুলি শব্দটো লিখিবচোন, বান্ধৈ ভূপেন দাৰ মুখত বান্ধৈ শব্দটো যিমান ক্লিয়াৰলি আৰু যিমান মানে অথেণ্টিকেলি উচ্চাৰণটো ওলায় সেইটো খুব ভাল লাগিব, মই সুৰ কৰিম তেনেকুৱা জংকী বান্ধৈ লৈ কথা বান্ধৈ মিলি দে তোৰ পাঞ্চৈ। তেতিয়া মই খালি এটা কথাই কওঁ ভূপেন দাক, মই ভূপেন দাক ক্ৰেডিট দিয়া আমি মানুহ নহয়, ভূপেনে নিজেই ক্ৰেডিট লৈ পেলাই আমাক ক্ৰেডিট দিয়ে, বিকজ উই আৰ
3: এটা
2: গান গুণগুণ, এটা হ'ল কি, আজি জীৱনৰ

solat, ostoro doregoni, pahoronir meghor majere, uoroni unali. এইটো এটা আৰু নগৰ নোৱাৰে গাটো ও বান্ধৈ, চবতে ও বান্ধৈ যেতিয়া কয় হয় নাই, ও বান্ধৈ ও বান্ধৈ এয়া ওৱন শিৰি নৈ, সোণৰে চেকুৰা আজি নাই বিচৰা, সোণৰে চেকুৰা আজি নাই বিচৰা, মিলি দে তোৰ পাঞ্চৈ ও বান্ধৈ। এই বান্ধৈটো কিমান ভেৰিয়েশ্যন গাই আনছে, মিলি দে তোৰ পাঞ্চৈ।

0: মই সুৰটো কৰো যে ভূপেনে যেনেকে গায় তেনেকে চৰ্চা কৰিছো, আৰু সুৰটো যিটো মোৰ হেৰিটো দিব খোজা যায় ভূপেনদাৰ কণ্ঠত মোৰ ষ্টাইলটো থাকি যায়।
1: ভূপেন হাজৰিকাক সুৰৰ যাদুকৰ বুলি কোৱা হয়, তেখেতৰ সুৰৰ যিবিলাক মূৰ্চনা সেই সম্পৰ্কে আপুনি কি ক'ব বিচাৰিব?
0: তেওঁৰ সুৰৰ মূৰ্চনাটো নিজৰ। এই গানটোত মই এটা বস্তু ভূপেনদাৰ অ' বান্ধৱীত ভূপেনদাৰ বস্তুলৈ দিব খুজিছোঁ। অ' বান্ধৱ এইটো ভূপেনদাই মানে অসমীয়া ভূপেনদাৰ, এয়া সোৱণশিৰি নৈ, সোৱণশিৰিলৈ দূৰ দূৰলৈ গ'ল তেওঁতো এয়া সোৱণশিৰি নৈ নকয়, এয়া সোৱণশিৰি সোণৰে চেকুৰা, এইটো ভূপেন জেগা কিন্তু এই কাজটো আজি নাই বিচৰা মেলি দে তোৰ পাঞ্চৈ ও বান্ধৈ, মাধুৰী ও বান্ধৈ মেলি দে তোৰ পাঞ্চৈ। মই চেষ্টা কৰিছোঁ তেওঁৰ গান তেওঁৰেই হওক, গানটো সুৰ কৰিছোঁ মই, কিন্তু গানটো সদায় ভূপেনদাৰ গান বেলেগে সুৰ কৰা গান খুব কমেই গাইছে। জয়ন্ত হাজৰিকাৰ গান গাইছে, আকৌ চিনেমাটো নিজেই চিনেমা কৰিছে, নিজৰ গান নিজেই গাইছে। গতিকে তেওঁ এভাৰগ্ৰীণ, তেওঁ জন্ম যেন পুনৰ হৈ থাকক, আৰু তেওঁৰ মৃত্যু নাই, গানৰ মৃত্যু নাই, সুৰ কৰা মানুহৰ মৃত্যু নাই, লিখা মানুহৰ মৃত্যু নাই, এইটো কলাটো সাংঘাতিক মিউজিকেল কলা যিটো আছে, ডান্সৰ মৃত্যু নাই। গতিকে এইটো সদায় জীয়াই থাকিব, কলা সদায় জীয়াই থাকক।
2: ভূপেন হাজৰিকাৰ সান্নিধ্যৰ মধুৰ স্মৃতি সুঁৱৰি সুসাহিত্যিক বিশিষ্ট কণ্ঠশিল্পী ডক্টৰ অঞ্জন জ্যোতি চৌধুৰীয়ে আমাক এইদৰে কয়।
3: মোৰ মানে জীৱনৰ এটা খুব প্ৰাপ্তি যে মই ভূপেনদাক সেই গানটো গোৱাব পাৰিছিলো, মানে সেই কবিতা দেউতাই লিখা, মই গান্ধীজীৰ দৰে সদায় সত্য কথাহে ক'ম, তো মই সুৰ কৰিছিলো, কৰি পেলাই 2007 চনত তেখেতৰ মানে তেতিয়া অলপ অসুস্থ আছিল, তেওঁৰ ঘৰতে গৈ আমি ৰেকৰ্ডিং কৰিছিলো, আৰু ৰেকৰ্ডিংটো কৰি দিছিল আমাক শব্দৰূপা ষ্টুডিঅ'ৰ ৰূপম তালুকদাৰ। ৰূপম তালুকদাৰ ভূপেনদাৰ লগত একৰ্ডিয়ান বজাইছিল আগতে, তেওঁ লৈ গৈছিল আমাক তেওঁৰ ঘৰতে, নিজৰ পৰা বিচনাতে এইটো আমি ৰেকৰ্ডিং কৰিছিলো। আৰু গানটো গাই উঠাৰ পিছত ভূপেনদাই কৈছিল, মোৰ আজি মানে ঘৰতে বিশ্ব জয় কৰা যেন লাগিছে, এনেকেও যে কৰিব পাৰি ৰেকৰ্ডিং। গতিকে মানে সেই কথাই গানটো আছিল এনেকুৱা, মই গান্ধীজীৰ দৰে হ'ম সত্য কথাহে ক'ম, অহিংস ব্ৰতেৰে জগত জিনিম সত্য পথতহে ৰ'ম, মই গান্ধীজীৰ দৰে হ'ম সত্য কথাহে ক'ম। এইটো মানে যেতিয়া তেখেতৰ ওচৰত আমি অনুৰোধ কৰিব গৈছিলো যে এটা গান গাব নেকি, মই সুৰ কৰিছো এনেকুৱা, তেতিয়া তেওঁ দেউতাৰ কবিতাটো বুলি শুনি মানে খুব আনন্দেৰে মানে গাম বুলি ক'লে, কৈছে বোলে লক্ষ্যদাক গুৰু বুলি এইকাৰণে মানিছিল যে প্ৰথম জীৱনত তেখেতে যিটো প্ৰতিযোগিতাত অংশ লৈছিল ভূপেনদাই, দেউতাই ভৰলুমুখৰ তেওঁৰ ঘৰৰ পৰা চাইকেলত তুলি আনিছিল, তেতিয়া দুইজন সৰু সৰু, মানে দেউতা ভূপেনদাতকে ডাঙৰ, এইকাৰণে চাইকেলত তুলি আনিছিল ভৰলুমুখৰ ঘৰৰ পৰা জজ ফিল্ডলৈ, জজ ফিল্ডত এটা বন কীৰ্তৰ প্ৰতিযোগিতালৈ লৈ আহিছিল, আৰু তাতে

ভূপেনদা প্ৰথম হৈছিল অসমৰ ভিতৰত। তেতিয়া ভূপেনদাই পিছত দেউতাৰ মৃত্যুত লিখিছিল মানে বোলে লক্ষ্যদাৰ চাইকেলত উঠিয়ে মোৰ জীৱনৰ বাট সুগম হল। এই প্ৰথম যে হলো বনগীতত, তাৰপিছৰ পৰা আৰু মই সংগীতৰ ক্ষেত্ৰত পিছলৈ চাব লগা হোৱা নাই। তাৰপিছত মোক তেজপুৰত মানে ভগৱানৰ দৰে আহিল বিষ্ণু ৰাভা আৰু জ্যোতি ককাইদেউ, গতিকে তেখেতসকলৰ লগত থাকি মই সাংস্কৃতিক ক্ষেত্ৰখনত মই মানে একেবাৰে আগুৱাই গলো। গতিকে এই কথাবিলাক যেতিয়া তেখেতে কৈছিল ভূপেনদাই কোৱা কথাখিনি দেউতাৰ মৃত্যুত, কোনোবা দুখৰ মুহূৰ্তত আমি এইবিলাক শুনো, শুনিলে মানে মনটো ভাল লাগি যায়, নিৰাশা আঁতৰি।

0: দেৱৰ সাদৰ সান্নিধ্য লাভ কৰা বিশিষ্ট সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাই এইদৰে কয়।
1: ভূপেন হাজৰিকাৰ বলিউড যাত্ৰা বুলি ক'লে আমি যিকেইখন চিনেমা পাওঁ চিনেমাৰ সংখ্যা বৰ কম, আৰু তেওঁ কেতিয়াও ভবা নাছিলে যে হিন্দী চিনেমাত গৈ পেলাই তেওঁ সংগীত কৰিব। তেওঁ অসমীয়া সংগীতৰে বিশেষকে অসম তথা নৰ্থ ইষ্টৰ লোক সংগীতক বিশ্ব দৰবাৰলৈ নিয়াৰ চেষ্টাটো তেওঁ কৰিছিলে। তেওঁ বিভিন্ন গীতত সেই লোক সংগীতৰ সুবাস পোৱা যায়, আৰু সেইখিনিকে লৈ যোৱাৰ তেওঁ এটা হিডেন উদ্দেশ্য আছিলে থ্ৰু হিন্দী চিনেমা। কাৰণ হিন্দী চিনেমা পৃথিৱীৰ ভিতৰত আটাইতকৈ মানে হলিউডতকৈ বেছি চিনেমা নিৰ্মাণ হয় আৰু গোটেই পৃথিৱীয়ে চায় হিন্দী চিনেমা, ইমান জনপ্ৰিয় মাধ্যম। গতিকে চিনেমাৰ সংগীতৰ ক্ষেত্ৰত তেওঁ জড়িত হৈছিলে, আৰু সেইটো হোৱাৰ আগতে তেওঁৰ লগত এটা সম্পৰ্ক হৈছিলে। মাৰ্ঘেৰিটাত এখন চিনেমাৰ শ্বুটিং হৈছিলে হিন্দী চিনেমাৰ, যিখনৰ নাম আছিলে ইয়ে গুলিস্তা হামাৰা। সেইখনৰ উপদেষ্টা হিচাপে তেওঁক লৈছিলে আত্মাৰামে, সেইটো হ'ল 1972 চন। তাত তেওঁ উপদেষ্টা হিচাপে আছিলে, কিন্তু তেওঁ তাত সংগীত কৰা নাই বা অন্য ধৰণে জড়িত নাছিলে। কিন্তু চিনেমা হিচাপে তেওঁৰ লগত সেই একেই আত্মাৰামে 1973 চনত নিৰ্মাণ কৰিলে আৰোপ বুলি এখন ছবি, যিখনত বিনোদ খান্না আছিলে, চাইৰা বানু আছিলে, বিনোদ মেহৰা আছিলে। সেই চিনেমাখনতে তেওঁ ঢালি দিছিলে তেওঁৰ যিবিলাক নিজৰ ভাল লগা সুৰ আছিলে অসমীয়া গীতত ব্যৱহাৰ কৰিছে, সেই সুৰকে আধাৰ কৰি পেলাই তেওঁ বলিউডৰ চিনেমাত আত্মপ্ৰকাশ কৰিছিলে। আৰু তাত যিবিলাক গান আছিলে, যেনে আমি সদায় গাই অহা আমাৰ অসমীয়া সমাজত মাই হেৰে যোৱা আমাক লাগিয়া অলপ তোৰ মৰমো নাই, হে মাই যোৱা হে, এইটো এটা লোকগীত। তেওঁ এইটোকে আকৌ সেই চিনেমাখনত ব্যৱহাৰ কৰিছে। তাত কৈছে কি, জব সে তুনে বংশী বজাই রে মোরনি নিন্দিয়া চুরাই মেরে ও কানহাই। কথাবিলাক বেলেগ, কিন্তু অসমীয়া সুৰ এটা তেওঁ যে লৈ যাব পাৰিছে থ্ৰু হিন্দী চিনেমাত পৃথিৱীলে, সেইটোৱে তেওঁ ছেটিছফেকশ্যন। গতিকে তেনেকুৱা আৰু বহু গীত আছে সেই একেখন চিনেমাতে। আমাৰ অসমীয়া যিবিলাক গীত আছিলে তাৰে এটা গীত আছিলে, এ জয় ৰঘুৰ নন্দন এ ৰাঘৱ ৰাম, এ জয় ৰঘুৰ নন্দন, এইটো তাত দি দিলে ভাৰত ভূষণ, যিজনে ভাগ্য ছবিখনৰ হিৰো আছিলে, সেই ভাৰত ভূষণৰ লিপছত পূজাৰী এজনক মাত হিচাপে তাত দিছে, এ জয় যশোদা নন্দন। ইয়াত ৰঘুৰ নন্দন আছিলে, তাত যশোদা নন্দন কৃষ্ণ কৰি পেলালে। গতিকে তেনেধৰণে তেওঁ সেই গীতবিলাক লৈ গৈছে। তাৰপিছত তেওঁ এখন ছবি কৰিছিলে, সেইখন আমাৰ জানু বৰুৱাৰ উপৰূপাখনৰে হিন্দী সংস্কৰণ এটা আছিলে, সেই একেখিনি গানেই হিন্দী কৰিছিলে, সেইটো আছিলে 1984 অপেক্ষা। তাৰপিছত বিখ্যাত ছবিখন আহিলে কল্পনা লাজমীৰ প্ৰথম চিনেমা, সেইখন হ'ল এক পল 1986। এক পলত মানে বিয়া নাম বিহু নাম সকলোবিলাক তেওঁ তাত সুমুৱাই দিলে, আৰু সেইবিলাক গাইছে বিখ্যাত চিংগাৰ লতা মংগেশকাৰ, উষা মংগেশকাৰ, আশা ভোচলে, এইবিলাকক দি পেলাই নিচুকনি গীত পৰ্যন্ত সেইবিলাক তেওঁ তাত দিলে এক পলখনত। গতিকে এক পলৰ গীতে অন্তত অসমীয়া গানৰ সুবাস পৃথিৱীলৈ লৈ গ'ল। আৰু তাৰপিছতে 1993 বিখ্যাত চিনেমাখন আহিলে কল্পনা লাজমীৰ, মহাশ্বেতা দেৱীৰ কাহিনী ৰুদালী। সেইখন বিহাৰৰ পটভূমিত লেখা উপন্যাস আছিলে মহাশ্বেতা দেৱী, কিন্তু বিহাৰত কালাৰ নাপাব বুলি যিহেতু স্ক্ৰীণলৈ আহিব কাহিনীটো, তেতিয়া জয়সলমীৰলৈ লৈ গ'ল, ৰাজস্থানৰ পটভূমিলৈ লৈ গ'ল য'ত কালাৰ পোৱা যায়। তাত তেওঁ সংগীত দিলে ৰুদালীৰ, আৰু সেই বিখ্যাত 62 চনৰ গীত মণিৰাম দেৱানত দিয়া, বুকু হম হম কৰে মোৰ আই, সেই একেটা সুৰতে দিল হুম হুম কৰে ঘবৰাই, সেইটো দিলে। আৰু একাধিক গীত আছে তাতে, স্নেহে আমাৰ সতশ্ৰাৱণৰ সুৰত এটা গীত আছে। এনেধৰণে তেওঁ যিবিলাক নিজে ভাল পোৱা তেওঁ অতি সুন্দৰ গীত আছিলে সেইবিলাককে তেওঁ বিলাই দিছে, সেইটো আছিলে এক পলৰ কথা। তাৰপিছত এখন ছবি আহিছিলে চাজ বুলি, ভূপেন হাজৰিকাৰ খুব বন্ধু আছিলে ৰেডিঅ'ৰ জীৱনৰ পৰা, তেওঁ আছিলে চাই পৰাণস্পে, তেওঁ এখন ছবি কৰিছিলে চাজ। তাৰপিছত আহিছে কল্পনা লাজমীৰ কৰা আকৌ দৰমিয়া বুলি এখন ছবি, নপুংসকসকলৰো যে জীৱন এটা আছে, জীৱনত দুখ আছে, কষ্ট আছে, ঠাট্টা মস্কৰা আছে, সেইবিলাক লৈ পেলাই কৰা এখন চেঞ্চিটিভ ছবি আছিলে দৰমিয়া। তাৰপিছত আৰু এখন ছবি কৰিলে আমাৰ ৰবীনা টেণ্ডনৰ ফেমিলিৰ, ভূপেন্দ্ৰৰ বন্ধু লেক্স টেণ্ডনৰ এখন ছবি, সেইখন আছিলে মিল গৰি মঞ্জিল মুজে। তাতো তেওঁ মীনাক্ষী চেচাদী আছিলে, মিলিন গুণাজী আছিলে, তেওঁলোকক দি পেলাই সেই ধৰণৰে গান দিছে। তাৰপিছত কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰক দি পেলাই তোমাৰ উষা কহুঁৱা কোমল গানটো, সেইটোও সেই হেৰিখনতে দিছিলে আত্মাৰামৰ ছবিখনত আৰোপত।

তোমার উহা কুহুয়া কোমল খেওয়ালি কোমল হাহি নয়নো মে দর্পণ হে দর্পণ মে কুই, এই ধরনের। তারপিছত তেওঁ কিছুমান চিনেমাত চিনেমাৰ ছিকুৱেঞ্চে দাবী কৰিলে, কেতিয়াবা কেতিয়াবা তেওঁ মুজৰা এটা দিব লগা হৈছে, তাতো তেওঁ আশা ভোচলেক দি পেলাই ভোজপুৰী সংগীত তেওঁ খুব ভাল পাইছিলে ভূপেন দাই, গতিকে ভোজপুৰী ফ্লেভাৰ দি পেলাই সেই ধৰণৰ গান কৰিছিলে। আৰু কিছুমান গানত তেওঁ মায়া গোবিন বুলি এগৰাকী ভাল লেখিকা আছে, তেওঁ হতুৱাই পেলাই গানবোৰ ট্ৰান্সক্ৰিয়েশ্যন কৰিছিলে, ট্ৰান্সলেশ্যনো নহয় কমপ্লিট ক্ৰিয়েশ্যনো নহয় ট্ৰান্সক্ৰিয়েশ্যন, কিছু কিছু ভাবানুবাদ বুলি যিটো ক'ব পাৰি। তাতে সেই মুজৰা চিনেমাখনত এটা এটা গান আছিলে ভূপেন্দাৰ, ডুক ডুক ডুক ডুক ডম্বৰু গানটো, জিনচক জিনচক বিগিন বিগিন, আশা ভোচলে সকলে গাইছে। তাৰপিছত এক পলৰ কথা মই কৈ আহিছিলোঁ, তাতে আমাৰ অসমীয়াত বৰপেটাৰ ফালে গাই হে ইউপে দি জয় উৰাং জাহাজ তাৰো দুখান পাখা মোকে নেগি আনি দিয়া হাতী দাঁতৰ শাখা জৰা ধীৰে জৰা ধীমে লেকে যেই হ'ল গলি বৰি নাজুক মেৰি যাই মেৰি বেহেনা ভুলি। একেদৰে দুৰ্গাবৰী গীত আছিলে পুৰণি, সেইবিলাক ভূপেন দাই শুনিছে, সুদক্ষিণা শৰ্মাৰ সৈতে ৰেডিঅ'টো গাইছে। তাতে এটা গীত আছিলে, হে ময়ো বনে যাওঁ স্বামী হে স্বামী নকৰা নৈ ৰাখ, সেইটো হিন্দী কৈছে, হে মে তো সঙ্গে যাওঁ বনবাস। তাৰপিছত বিহু যেতিয়া দিছে, সেই একে বিহু সুৰতে ফুলে দানা দানা ফুলে বাৰিয়া, এই ধৰণে। আৰু উদালিৰ সেইটো 62 চনৰ গীত দিল হুম হুম কৰে চবেই জানে, তাৰ লগতে আকৌ সেই সময়ৰ অগ্ৰগতিটো তেওঁ লৈ আহিছে। তাৰপিছত আৰু এটা নিচুকনি গীত আছে, আমাৰে মইনা শুবয়ে বিতে না বিতে না ৰে না, তেনেকে দোলা দোলাটো আনিছে, হে মৌলা হে মৌলা, তেনেকে স্নেহে আমাৰ শতশ্ৰাৱণৰ, এইটো ৰুদালিত তেওঁ দি দিছে, যিহেতু মিউজিকৰ মিউজিক প্ৰধান ছবি, আৰু তাতে যিহেতু বৰষুণৰ গান, সেই বৰষুণৰ সুৰ, বৰষুণৰ যিটো ক্লাছিকেল সুৰ পৰে সেই সুৰত তেওঁ গোৱাইছে। আশা ভোচলে ডিম্পুল কাপাডিয়াৰ ওঠত আছিলে এইটো গান, জ্যোতি মতি মৃত্যুৱী তোমাৰ দেখো নাম পত্ৰ লেখা, সেইটোও আছে। আকৌ মিল গৈ মঞ্জিল মুজেত ও বিদেশী বন্ধুটো আনিছে, তাত তেওঁ সুৰ দিছে, উদিত নাৰায়ণে গাইছে, তাত দিছে শ্যাম ভেলি বান মে মেহকি হাৱা ও বিদেশী বন্ধু দুৰ্ভগীয়া, গম পাইছেনে? ঠিক তেনেকে আশা ভোচলে কণ্ঠত দিছে, আই নিন্দ ধীরে সে। আকৌ কবিতা কৃষ্ণমূৰ্তিক দি গোৱাইছে, ইতনা বতা দু, উদিত নাৰায়ণৰ সৈতে দুৱেট আছে। এই ধৰণে তেওঁ যিখিনি গান নিছে সেই গানখিনিয়ে, আৰু বিশেষকৈ ৰুদালীৰ গানে, ৰুদালী এবাৰ এবাৰ কেনেডি এয়াৰপৰ্টৰ পৰা ভূপেন দা ইণ্ডিয়ালৈ আহিব, আৰু পাকিস্তানলৈ যোৱা এগৰাকী ওখ পাখ ভদ্ৰলোক, তেওঁ নিজৰ লাইনত আছে, তেওঁ নিজৰ লাইন ভাঙি পেলাই ভূপেন দাৰ ওচৰলৈ আহি দূৰৰ পৰা চিঞৰি আহিছে, আদৰ হাজাৰিকাজী আদৰ হাজাৰিকাজী গাতে যায় ঈশা নগমা বনাথি যায় ঈশা গীত, ভূপেন দাই কৈছে কোন চা গীত, ৰুদালী দিল হুম হুম কৰে, বোলে আপুনি কেনেকে শুনিলে, এইখনতো ভাৰত চৰকাৰে বনোৱা ছবি, এনে দিছে কৰা ছবি, এইখনতো বাহিৰত মাৰ্কেটিং হোৱা নাই, আপুনি পাকিস্তানৰ নিচিনা দেশত কেনেকে এইটো গান পালে, চিনেমা পালে, বোলে আমি আপোনাৰ গান আছে কাৰণে এইবিলাক পাইৰেটেড ছবি আমাৰ তাত সোমাই গৈছে, আমি তাত শুনিছো গোটেই পাকিস্তানৰ ঘৰে ঘৰে বাজে দিল হুম হুম কৰে। তে এইবিলাক মানে বহু ডাঙৰ ডাঙৰ দাদা চাহেব এৱাৰ্ডতকৈও যেন ডাঙৰ সন্মান ভূপেন্দ্ৰৰ কাৰণে, তেনেকুৱা ধৰণে এই ধৰণে তেওঁ যিখিনি পাৰে নিজৰ জীৱনত, উদ্দেশ্য ধৰ্মী আছিলে তেওঁ, কিবা এখন যিকোনো লাৰেলাপ্পা ছবি এখনত নকৰে, কোনোবাই যদি আহি কয় এটা এটা ছেট ছং লাগে, এটা হাফ ছেট ছং লাগে, সেইবোৰ তেওঁ নকৰিছিলে, তেওঁ ৰাজশ্ৰী প্ৰডাকশ্যনৰ যিখন ভাগ্য কৰিলে, তেওঁক মিডাছ টাচ বুলি এটা এটা লেখা ওলাইছে, মানে মিডাছে চুই দিলে যেনেকে যেনেকে মানে মাটিও সোণ হৈ যায়, ঠিক তেনেকে ভাগ্যখন টাচ কৰি দিয়াৰ লগে লগে ভূপেন হাজৰিকাই যেন সেইখন ফোন হৈ গ'ল, তেনেকুৱা ধৰণৰ টাইমছ অফ ইণ্ডিয়াত হেডলাইন ওলাইছিলে, আৰু ভূপেন দাক তাত ফেলিচিটেশ্যন দিয়া হৈছিল বম্বেৰ ডাঙৰ ডাঙৰ আৰ্টিষ্টৰ সন্মুখত। এইবিলাক ডাঙৰ কৃতিত্ব, অথচ ভূপেন দাই অসমতে থাকি অসমৰে কাম কৰিব খুজিছিলে, আৰু ৰুদালী যি সময়ত ওলাইছে সেই সময়ত গোটেই চাৰিওফালে ডুৱেল মিনিঙৰ যিবিলাক সস্তীয়া গান আছিলে সেই গোটেইবিলাক আহিছে, তাৰ মাজত দিল হুম হুম কৰে যিখিনিয়ে শুনিছে সেইখিনি টিনেজ ল'ৰা ছোৱালীয়ে বেছি কিনা বুলি কৈছিলে, গতিকে নতুন ল'ৰা ছোৱালীক আমি বেয়া বুলি কৈ থকাতকৈ তেওঁলোকক আমি ভাল বস্তু দিলে তেওঁলোকে শুনিব, যদি ভাল বস্তু নাপায় তেতিয়া মগজটোত কিবা কিবি বস্তু ভৰাব লাগেতো, গতিকে তেতিয়া সিহঁতে বেয়া বস্তু ভৰাব আমাৰ নতুন জেনেৰেশ্যনে, গতিকে তেওঁলোকক বেয়া বুলি কোৱাতকৈ তেওঁলোকক আমি ভাল বস্তু এটা দিব লাগে।

0: দিব, এই কথাটো ভূপেন দাই কৈছিলে। গতিকে এয়াই আছিলে ভূপেন হাজৰিকাৰ বলিউডৰ সাংগীতিক যাত্ৰা আৰু এটা উদ্দেশ্য ধৰ্মী যাত্ৰা।
1: ভূপেন হাজৰিকাদেৱৰ গায়ন শৈলী আছিল একক আৰু অনন্য। তেখেতে স্বকীয় দক্ষতাৰে গানবোৰত কণ্ঠৰ মাধ্যমেৰে যেন একোখন ছবি আঁকিছিল, এই বিষয়ে শুনো আহক প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক তথা এগৰাকী লেখক ডক্টৰ পৰশমণি দাসৰ মুখেৰে।
2: ডক্টৰ ভূপেন হাজৰিকাৰ সংগীত প্ৰতিভাৰ বিষয়ে আলোচনা কৰোঁতে যিটো বিষয়ে কম গুৰুত্ব লাভ কৰে সেয়া হৈছে তেওঁৰ গায়ন শৈলী। এই সন্দৰ্ভত মোৰ ব্যক্তিগত অভিমত এয়ে যে কেৱল গায়ন শৈলীৰ বাবেই ভূপেন হাজৰিকাই ভাৰতৰ সকলো গায়কৰ ভিতৰতে অদ্বিতীয় আসন লাভ কৰিব পাৰে। গায়ক হিচাপে ভূপেন হাজৰিকাৰ বৈশিষ্ট্য এয়ে যে তেওঁ পৰিৱেশন কৰা গীতটোৰ প্ৰতিটো শব্দৰ অৰ্থ আৰু শব্দটোৱে প্ৰকাশ কৰা অনুভূতি তেওঁৰ কণ্ঠত অনুৰণিত হয়। এনেকৈ ক'ব পাৰি যে তেওঁৰ গীতৰ কথা, সুৰ আৰু গায়কীয়ে শ্ৰোতাৰ মনোচক্ষুৰ সন্মুখত গীতটিৰ ভাৱ বা অৰ্থৰ ছবিখন স্পষ্টভাৱে তুলি ধৰে। ইয়াৰ ফলত গীতটোৱে প্ৰকাশ কৰা যিকোনো বিষয়ৰ অন্তঃস্থলত মুহূৰ্তৰ ভিতৰতে শ্ৰোতাই বাধাহীনভাৱে প্ৰৱেশ কৰিবলৈ সমৰ্থ হয় আৰু গীতটোত মূৰ্ত হোৱা ভাৱানুভূতিত শ্ৰোতাসকল নিমগ্ন হয়। নিজৰ কণ্ঠৰ ওপৰত থকা এনে অস্বাভাৱিক নিয়ন্ত্ৰণৰ বাবে ডক্টৰ হাজৰিকাই প্ৰেম, বিৰহ, বিদ্ৰোহ, সহানুভূতি, দেশপ্ৰেম, ভক্তি, ঘৃণা, খং, ভয় আদি সকলো অনুভূতিৰ গীত সমান দক্ষতাৰে পৰিৱেশন কৰিব পাৰে। ই ভূপেন হাজৰিকাৰ এক বিৰল কৃতিত্ব। ভাৱানুভূতি বা ইন্দ্ৰিয়ানুভূতিৰ ওপৰত থকা ডক্টৰ হাজৰিকাৰ অখণ্ড জ্ঞান আৰু কণ্ঠৰ মায়াৰে যিকোনো শব্দক বশীভূত কৰিব পৰাৰ অপাৰ ক্ষমতাৰ বাবে তেওঁৰ কিছুমান গীতৰ মাজত থকা ধোদৰ আলি, হাঁহিয়াতৰ পাত্ৰ, নঙঠা, অকৰা আদি অকাব্যিক যেন লগা শব্দ শ্ৰোতাৰ কৰ্ণকুহৰত প্ৰৱেশ কৰিলেও শ্ৰোতাই অস্বাভাৱিকতা অনুভৱ নকৰে। তেনেকুৱাতে আমি কেনেকৈও ক'ব পাৰোঁ যে ভূপেন হাজৰিকাই যেন কণ্ঠৰে গান নাগায়, তেওঁ গান গায় ইন্দ্ৰিয়ৰ সহায়ত। কণ্ঠস্বৰৰ মডুলেশ্যন বা নিয়ন্ত্ৰণ ভূপেন হাজৰিকাৰ গায়ন শৈলীৰ গুৰুত্বপূৰ্ণ দিশ। কণ্ঠস্বৰৰ নিয়ন্ত্ৰণে গীত এটিৰ ভাৱ প্ৰকাশত প্ৰভূত অৰিহণা যোগায়। বিস্তীৰ্ণ পাৰৰে আমি অসমীয়া নহওঁ দুখীয়া, আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান, বিমূৰ্ত মোৰ নিষেধে আদি গীতত ভূপেন হাজৰিকাৰ কণ্ঠস্বৰ নিয়ন্ত্ৰণে সংগীতৰ শিকাৰুক চিন্তাৰ খোৰাক দিব পাৰে। পাৰ্বতী প্ৰসাদ বৰুৱাৰ কিনো পুখীয়ে পুঁতি গালে গীতটিত থকা দেহৰ মনৰ এলাহ জৰতা সকলো হ'ল বিলীন শীৰ্ষক শাৰীটোৰ এলাহ জৰতা শব্দকেইটা এনেধৰণে ভূপেন হাজৰিকাই উচ্চাৰণ কৰিছে যেন তেওঁক সঁচাকৈয়ে এলাহে ঘেৰি ধৰিছে। আনহাতে সকলো হ'ল বিলীন বুলি গাওঁতে শ্ৰোতাই অনুভৱ কৰে সঁচাকৈয়ে যেন সেই এলাহভাগৰ শেষ হৈ গ'ল, নাইকিয়া হৈ গ'ল। ভূপেন হাজৰিকাৰ গায়ন শৈলীৰ বিষয়ে আৰু বহু কথাই ক'ব পাৰি। আমি ভাবোঁ ভূপেন হাজৰিকাই নিজে সন্ধান লাভ কৰা পৃথিৱীৰ সকলো শ্ৰেষ্ঠ গায়ন শৈলী আহৰণ কৰি এক অনবদ্য গায়ন শৈলীৰ সৃষ্টি কৰিছিল। এই স্বসৃষ্ট গায়ন শৈলীৰে তেওঁৰ বক্তব্য প্ৰধান গানসমূহ পৰিৱেশন কৰি শ্ৰোতাজনতাক উদ্বুদ্ধ কৰিবলৈ আজীৱন প্ৰচেষ্টা চলাই গৈছিল।
1: নতুন প্ৰজন্মক লৈ ভূপেন হাজৰিকাদেৱ আছিল অতি আশাবাদী। তেখেতে গাইছিল, নতুন পুৰুষ তুমি নতুন নাৰী, অনাগত দিনৰ জাগ্ৰত প্ৰহৰী। তেখেতে আকৌ গাইছিল, নতুনৰ গতিখেদা ডেকা গাভৰু আমি নিৰ্ভীক এই শতিকাৰ।
3: সুধাকণ্ঠৰ সান্নিধ্যৰ সৌৰভ বিচাৰি আমি কথা পাতিছিলো যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি সুগন্ধি প্ৰাপ্তি গগৈৰ সৈতে।
4: নমস্কাৰ। প্ৰথমে মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত তেওঁক অতি মৰম আৰু শ্ৰদ্ধাৰে মনত পেলাইছোঁ। ভূপেন হাজৰিকা নামৰ মানুহজনৰ লগত আচলতে মোৰ আৰু মোৰ পৰিয়ালৰ খুব এটা আত্মিক সম্পৰ্ক আছে বুলি মই ভাবোঁ। কাৰণ মোৰ ককা অৰ্থাৎ মোৰ মাৰ দেউতাক ভূপেন হাজৰিকা আৰু তেওঁৰ সৃষ্টিৰাজিৰ এগৰাকী খুব ডাঙৰ অনুৰাগী। তেওঁ হেনো মা সৰু থাকোঁতে মাক তেওঁৰ চাইকেলৰ কেৰিয়াৰত উঠাই ভূপেন হাজৰিকাৰ বিহুৰ অনুষ্ঠানবোৰ দেখুৱাবলৈ লৈ গৈছিল। লগতে সেই সময়ত ভূপেন হাজৰিকাৰ গীতবোৰ শুনিবলৈ ককায়ে মাক ৰেডিঅ' আৰু টেপ ৰেকৰ্ডাৰ এটাও কিনি দিছিল। গতিকে সৰুৰ পৰাই মাও ভূপেন হাজৰিকাদেৱৰ সৃষ্টিৰাজিৰ এক অনুৰাগীলৈ ৰূপান্তৰিত হৈছিল বুলি ক'ব পাৰি। মই হেনো যেতিয়া মাৰ গৰ্ভত আছিলোঁ তেতিয়া মায়ে ভূপেন হাজৰিকাৰ গানবোৰ খুব শুনিছিল আৰু গুণগুণাইছিল। তেনেদৰেই হয়তো ময়ো প্ৰথমবাৰৰ বাবে ভূপেন হাজৰিকা নামৰ সত্তাটোৰ লগত পৰিচয় হৈছিলোঁ। সৰুৰ পৰাই মই গানবোৰ অৰ্থ বুজি নোপোৱাকৈয়ে গানবোৰ গুণগুণাবলৈ চেষ্টা কৰিছিলোঁ। কেতিয়াও ওচৰৰ পৰা নেদেখা ভূপেন হাজৰিকা নামৰ মানুহজন মোৰ খুব আপোন আপোন যেন লাগিছিল, যেন তেওঁ আমাৰ পৰিয়ালৰে কোনো সদস্য, যেন মোৰ অতি পুৰণি চিনাকি। 2007 চনত মোৰ মাৰ কৰ্মসূত্ৰে

0: প্ৰথমবাৰৰ বাবে আমি ভূপেন হাজৰিকাক ওচৰৰ পৰা পাইছিলোঁ, লগ পাইছিলোঁ, কথা পাতিছিলোঁ। সেই সময়ত মোৰ বয়স 4 নে 5 বছৰ। চকুৰ সন্মুখতে হঠাৎ তেওঁক দেখি মই অবাক হৈ পৰিছিলোঁ। সেয়া মোৰ জীৱনৰ আটাইতকৈ অমূল্য স্মৃতি। যেতিয়াৰ পৰা জনা বুজা হ'লোঁ, তেতিয়াৰ পৰা তেওঁৰ সৃষ্টিৰাজিৰ গুৰুত্ব আৰু অৰ্থ নিজেই অনুধাৱন কৰিবলৈ শিকিলোঁ। দিল্লীলৈ পঢ়িবলৈ যোৱাৰ পাছত ঘৰলৈ মনত পৰিলেই ভূপেন্দ্ৰৰ গীতবোৰ শুনিছিলোঁ। মন পাতল লাগিছিল। এনে লাগিছিল যেন এই বিশাল দুনিয়াত মই অকলশৰীয়া একেবাৰেই নহয়। এনে লাগিছিল যেন মোৰ সমগ্ৰ সত্তাক সাৰ পানী যোগাই জীপাল কৰি তুলিছিল এই গানবোৰে।
1: পঢ়ি পঢ়ি শেষ কৰিব নোৱাৰা এখন কিতাপৰ নাম ভূপেন হাজৰিকা।
2: ঢৌ গণি গণি শেষ কৰিব নোৱাৰা এখন কল্লোলিত সাগৰৰ নাম ভূপেন হাজৰিকা।
1: তৰা গণি গণি শেষ কৰিব নোৱাৰা এখন আকাশৰ নাম ভূপেন হাজৰিকা।
2: পৃথিৱীলৈ নামি অহা এজাক ৰ'দৰ নাম ভূপেন হাজৰিকা।
1: যিদৰে ৰ'দৰ কোনো ঘৰ নাই, তেওঁৰো কোনো ঘৰ নাই।
2: আমাৰ হৃদয় তেওঁৰ বাসস্থান।

0: সুধাকণ্ঠ সৌৰভ শুনিলে। যুগুতাই আগবঢ়ালে ঝৰণা ভৰালী আৰু ভাৰ্গৱ কলিতাই।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। ভাৰ্গৱ কলিতা আৰু ঝৰণা ভৰালীৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

নিৰ্মল প্ৰভা বৰদলৈৰ কথাৰে ইভাপ্ৰীতি শৰ্মাৰ কণ্ঠত কীৰ্তি শুনিলে। শিল্পীৰ কণ্ঠত এইবাৰ শুনক মনোৰঞ্জন বৰুৱাৰ কথাৰে এটি গীত।

শ্যামলপ্ৰভা বৰদলৈ আৰু মনোৰঞ্জন বৰুৱাৰ কথাৰে ইভাপ্ৰীতি শৰ্মাৰ কণ্ঠত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব সন্ধ্যা 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰা হৈছে বেলা চৌধুৰীৰ কণ্ঠৰ খেয়াল ৰাগ সুধ সাৰং।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব পুণ্যসলীলা শ্ৰীবাস্তৱে গোলকীয় মহামাৰীৰ সন্মুখীন হোৱাৰ বাবে প্ৰস্তুতি শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে চি এছ আই আৰৰ 85 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে তামিল, তেলেগু, মাৰাঠী, বাংলা আৰু অসমীয়া ভাষাত 5খন জনপ্ৰিয় বিজ্ঞান আলোচনী উন্মোচন কৰে। বিশিষ্ট বাংলা শিক্ষাবিদ, সমাজ সংস্কাৰক ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জয়ন্তীত আজি দেশবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। আৰু এছিয়ান গেমছত ভাৰতে মহিলাৰ 50 মিটাৰ ৰাইফল থ্ৰী পজিচনছ দলীয় শিতানত ৰূপৰ পদক জয় কৰিছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ চি এছ আই আৰৰ 85 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে তামিল, তেলেগু, মাৰাঠী, বাংলা আৰু অসমীয়া ভাষাত 5খন জনপ্ৰিয় বিজ্ঞান আলোচনী উন্মোচন কৰে। এই আলোচনীকেইখন চি এছ আই আৰ বিজ্ঞান যোগাযোগ আৰু নীতি গৱেষণাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে প্ৰকাশ কৰি উলিয়াইছে। আলোচনীকেইখনে এই ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ জনপ্ৰিয় বিজ্ঞান পৰ্টফলিঅ'ৰ গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণ হোৱাকে সূচাইছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কয় যে এই পদক্ষেপে পঢ়ুৱৈসকলক নিজৰ ভাষাত বিজ্ঞানৰ জ্ঞান আহৰণত সহায় কৰাৰ উপৰি নিৰ্দিষ্ট খণ্ডত বৈজ্ঞানিক সফলতা, উদ্ভাৱন আৰু বিকাশত আলোকপাত কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব পুণ্যসলীলা শ্ৰীবাস্তৱে গোলকীয় মহামাৰীৰ সন্মুখীন হোৱাৰ বাবে প্ৰস্তুতি শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লৈ সচিবগৰাকীয়ে মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰতৰ সমন্বিত প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। শ্ৰীমতী শ্ৰীবাস্তৱে গৱেষণাগাৰ নেটৱৰ্কৰ প্ৰসাৰ, তাৎক্ষণিক সহযোগিতা, স্বাস্থ্যকৰ্মী, আৱশ্যকীয় ঔষধ তথা চিকিৎসা সুবিধা

নিশ্চিত কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ কথা প্ৰকাশ কৰে। তেওঁ কোভিড-19 মহামাৰীৰ সময়ত লাভ কৰা শিক্ষা, বহনক্ষম বিনিয়োগ, প্ৰতিষ্ঠানগত সামৰ্থ আৰু স্থিতিস্থাপক স্বাস্থ্য ব্যৱস্থালৈ পৰিণত কৰাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। অনুষ্ঠানত অংশ লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডঃ টেড্ৰোছ আধানম ঘেব্ৰেয়েছুছে গোলকীয় মহামাৰীৰ ক্ষেত্ৰত প্ৰস্তুতি শক্তিশালী কৰাৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী ব্যৱস্থা ল'বলৈ আহ্বান জনায়। বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে উন্নয়নশীল দেশৰ কণ্ঠ আৰু প্ৰতিনিধিত্ব বৃদ্ধিৰ বাবে

তাৎক্ষণিকভাৱে কাৰ্যকৰী ব্যৱস্থা ল'বলৈ আহ্বান জনায়। বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে উন্নয়নশীল দেশৰ কণ্ঠ আৰু প্ৰতিনিধিত্ব বৃদ্ধিৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ পোষকতা কৰিছে। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ সময়ত G77 ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ 50 সংখ্যক বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি শ্ৰীমিশ্ৰীয়ে কয় যে গ্ল'বেল ছাউথ হিচাপে পৰিচিত ঔদ্যোগিক আৰু অৰ্থনৈতিক দিশৰ পৰা তুলনামূলকভাৱে কম বিকশিত আৰু উন্নয়নশীল দেশসমূহক নিয়ম পালনকাৰী ৰাষ্ট্ৰৰ পৰিৱৰ্তে নিয়ম প্ৰৱৰ্তনকাৰী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে সমূহীয়াভাৱে প্ৰয়াস চলোৱা উচিত। তেওঁ লগতে জনসাধাৰণ কেন্দ্ৰিক আৰু উন্নয়নমুখী বহুত্ববাদৰ নিৰন্তৰ প্ৰাসংগিকতাৰ বিষয়ে উল্লেখ কৰে। 19 শতিকাৰ বিশিষ্ট বাংলা শিক্ষাবিদ, সমাজ সংস্কাৰক তথা গদ্যকাৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জয়ন্তীত আজি দেশবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। সংস্কৃত ভাষা আৰু সাহিত্যত অগাধ পাণ্ডিত্যৰ বাবে বিদ্যাসাগৰ উপাধি লাভ কৰা পণ্ডিতগৰাকীৰ জয়ন্তী উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে বিদ্যাসাগৰে শিক্ষাক সমাজ পৰিৱৰ্তনৰ এটা শক্তিশালী মাধ্যম হিচাপে গঢ়ি তুলিছিল। বৰ্ণ পৰিচয় নামৰ গ্ৰন্থখনৰ জৰিয়তে বিদ্যাসাগৰে বাংলা বৰ্ণক নতুন ৰূপ দিয়াৰ উপৰি অগণন শিশুৰ বাবে জ্ঞানৰ দুৱাৰ মুকলি কৰিছিল বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। তেওঁ কয় যে বিধৱা বিবাহ আৰু মহিলা শিক্ষাৰ প্ৰসাৰৰ হকে জীৱন উৎসৰ্গা কৰা মহান ব্যক্তিগৰাকীৰ আদৰ্শই আজিও সকলোকে অনুপ্ৰাণিত কৰাৰ লগতে সমাজক পথ প্ৰদৰ্শন কৰি আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৃত্ৰিম বুদ্ধিমত্তা বা AI আগবঢ়োৱা সম্ভাৱনাসমূহৰ ব্যৱহাৰ, ইয়াৰ পৰিণতিৰ আগজাননী আৰু ইয়াৰ বিপদসমূহ হ্ৰাস কৰাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। গ্ৰীচৰ বিদেশ মন্ত্ৰী জৰ্জ জেৰাপেট্ৰিটিছৰ সৈতে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰেক্ষাপটত কৃত্ৰিম বুদ্ধিমত্তা সামুদ্ৰিক নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ শীৰ্ষক এটা অনুষ্ঠানত সহ অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। অনুষ্ঠানত ডঃ জয়শংকৰে দৃঢ়তাৰে কয় যে ৰাষ্ট্ৰসংঘত ভাৰতৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু সামুদ্ৰিক সুৰক্ষা গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰৰ বিষয়। নতুন দিল্লী ঘোষণা পত্ৰত কৃত্ৰিম বুদ্ধিমত্তা সম্পদৰ গণতান্ত্ৰিক প্ৰৱেশ, সুৰক্ষিত আৰু বিশ্বাসযোগ্য ব্যৱস্থা গঢ়ি তোলা, মানৱ সামৰ্থ্যত বিনিয়োগ আৰু অৰ্থনৈতিক বৃদ্ধি তথা সামাজিক কল্যাণৰ অৰ্থে কৃত্ৰিম বুদ্ধিমত্তাক ব্যৱহাৰ কৰাত গুৰুত্ব দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। সামুদ্ৰিক ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাই সামুদ্ৰিক ডমেইনৰ সজাগতা, অনুসন্ধান আৰু উদ্ধাৰ, দুৰ্যোগৰ প্ৰতি সঁহাৰি, সন্দেহজনক কাৰ্যকলাপ চিনাক্তকৰণ আৰু বন্দৰ তথা জটিল আন্তঃগাঁথনিৰ স্থিতিস্থাপকতা বৃদ্ধি কৰিব পাৰে বুলি তেওঁ কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ইয়াৰ দ্বাৰা জাহাজ, যোগাযোগ নেটৱৰ্ক আৰু সাগৰৰ তলৰ আন্তঃগাঁথনিক লক্ষ্য কৰি অত্যাধুনিক গোপনীয়তা, দুৰ্বলতা মেপিং আৰু চাইবাৰ কাৰ্যকলাপো সক্ষম কৰিব পৰা যাব। মন্ত্ৰীগৰাকীয়ে সামুদ্ৰিক ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ চনদ আৰু সাগৰৰ আইনকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইন ৰাষ্ট্ৰৰ আচৰণ নিয়ন্ত্ৰণৰ বাবে অপৰিহাৰ্য কাঠামো হৈ আছে বুলি আঙুলিয়াই দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি কেৰলমলৈ যাব। তেওঁ দিনৰ 2 বজাত কুণ্ডাৰাত সমবায় খণ্ড মহিলা সবলীকৰণ পদক্ষেপ মুকলি কৰিব। ইয়াৰ পাছত তেওঁ অমৃতপুৰীত অমৃত কৃতি পুৰস্কাৰ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইপিনে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈ কেৰলমত মাতা অমৃতানন্দময়ী মঠৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে বিয়লি 4 বজাত বলৰামপুৰমৰ SUT চিকিৎসা বিজ্ঞান একাডেমীত ডিগ্ৰী প্ৰদান অনুষ্ঠানত ভাগ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 5 অক্টোবৰত মিজোৰাম ভ্ৰমণ কৰিব। চৰকাৰী বিবৃতি অনুসৰি শ্ৰীশ্বাহে প্ৰথমে লেংপুই বিমানবন্দৰত উপস্থিত হৈ হেলিকপ্টাৰেৰে থুৱামপুই হেলিপেডলৈ যাত্ৰা কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে ফকলেণ্ড ৱেঙৰ ইউথ ৰিক্ৰিয়েশ্যন কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু NewsOn AIৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।

0: ইটাহাৰত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে মহিলাৰ 50 মিটাৰ ৰাইফল থ্ৰী পজিশ্যনছ দলীয় শিতানত ৰূপৰ পদক জয় কৰিছে। ভাৰতৰ তিলোত্তমা সেন, বিদৰ্শা বিনোদ আৰু আশিষ অক্সিয়ে 1763 পইণ্ট লাভ কৰাৰ বিপৰীতে চীনে 1773 পইণ্টেৰে অভিলেখ গঢ়ি সোণৰ পদক জয় কৰে। প্ৰতিযোগিতাত ভাৰতৰ মহিলা কাবাডী দলে আজি সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে ফাইনেলত ইৰাণক 37-34 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। চলিত এছিয়ান গেমছত ভাৰতৰ মহিলা ক্ৰিকেট দল আৰু 10 মিটাৰ এয়াৰ পিষ্টল মিক্স দলীয় শিতানত সুৰুচি সিং ফগত আৰু কমলজিতে সোণৰ পদক অৰ্জন কৰাৰ পাছত এয়া হৈছে ভাৰতৰ তৃতীয়টো সোণৰ পদক। ভাৰতৰ পুৰুষ কাবাডী দলে আজি ফাইনেলত ইৰাণৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 2:30 বজাত আৰম্ভ হ'ব। স্কোৱাছত অনাহাতা সিঙে মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। 18 বছৰীয়া খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত জাপানৰ ছাটোমি ৱাটানাবেক 9-11, 11-13, 12-10, 11-6, 11-3 গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছত অভয় সিঙে পাকিস্তানৰ মহম্মদ ইৰফানৰ বিৰুদ্ধে 3-0 ব্যৱধানত জয়লাভ কৰি সোণৰ পদকৰ ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে জ্যোৎস্না চিনাপ্পা আৰু ৱেলেভান চেণ্টিল কুমাৰে স্কোৱাছৰ মিক্স ডাবলছত ব্ৰঞ্জৰ পদক জয় কৰে। দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে আজি ছিংগলছত অভিযান আৰম্ভ কৰিব। ইপিনে ভাৰতীয় মাৰাথন দৌৰবিদ শ্ৰাৱণ বৰৱালে পুৰুষৰ মাৰাথন শিতানত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিছে। 44 বছৰৰ পাছত ভাৰতে এই শিতানত পদক জয় কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই সাফল্যৰ বাবে শ্ৰাৱণ বৰৱালক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে এথলীটগৰাকীৰ অনন্য প্ৰদৰ্শনে 4 দশকৰ পাছত এছিয়ান গেমছৰ মাৰাথনত ভাৰতলৈ পদক আনিলে। শ্ৰীমতী মুৰ্মুৱে মহিলাৰ 50 মিটাৰ ৰাইফল থ্ৰী পজিশ্যনছ দলীয় শিতানত পদক জয় কৰা খেলুৱৈকেইগৰাকীকো অভিনন্দন জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগবঢ়াই পঢ়ি দিছো। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব পুণ্য সলীলা শ্ৰীবাস্তৱে গোলকীয় মহামাৰীৰ সন্মুখীন হোৱাৰ বাবে প্ৰস্তুতি শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে CSIRৰ 85 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে 5খন জনপ্ৰিয় বিজ্ঞান আলোচনী উন্মোচন কৰে। বিশিষ্ট বাংলা শিক্ষাবিদ সমাজ সংস্কাৰক ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জয়ন্তীত আজি দেশবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। আৰু এছিয়ান গেমছত ভাৰতে মহিলাৰ 50 মিটাৰ ৰাইফল থ্ৰী পজিশ্যনছ দলীয় শিতানত ৰূপৰ পদক জয় কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো সুধাকণ্ঠৰ গীত। এই অনুষ্ঠানত শুনিবলৈ পাব ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: আকাশবাণী গুৱাহাটী, এতিয়াৰ বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। অগপৰ নেতাসকলে কালি ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটী পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত চুটিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপিনে এই উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, চি আৰ পি এফৰ উপ কামাণ্ডেণ্ট হৰি ওমৰ উপৰিও কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, ভাৰত তিব্বত সীমা আৰক্ষী, সীমা সুৰক্ষা বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ইতিমধ্যে এই উপ নিৰ্বাচনৰ ই ভি এম, ভি ভি পেট বিতৰণ আৰু ভোটগণনাৰ বাবে দায়িত্বপ্ৰাপ্ত সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ নাম ঘোষণা কৰা হৈছে। ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্ৰতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি গোটাই নিৰ্দেশ দিছে। উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত বৈঠকত কালি মুখ্য সচিবগৰাকীয়ে এই নিৰ্দেশ দিয়ে। পঞ্চম ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনত উচ্চ শিক্ষা, জ্ঞান, অৰ্থনীতি বিষয়ক আলোচনাৰ পৰা উদ্ভৱ হোৱা 28টা কাৰ্যসূচী ৰাজ্যত ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিশ্ববিদ্যালয়সমূহৰ শৈক্ষিক আৰু প্ৰশাসনিক সক্ষমতা বৃদ্ধি, শিক্ষক কৰ্মচাৰীৰ সামৰ্থ উন্নয়ন, গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰা, উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত সহযোগিতা বৃদ্ধি, দক্ষতাভিত্তিক শিক্ষা সম্প্ৰসাৰণ আৰু ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। মুখ্য সচিব ৰবি গোটাই বিশ্ববিদ্যালয়সমূহক কেৱল চৰকাৰী নিৰ্দেশনা পালনতে সীমাবদ্ধ নাথাকি প্ৰতিষ্ঠানৰ নিজস্ব প্ৰয়োজন আৰু সম্ভাৱনাৰ আধাৰত স্পষ্ট অগ্ৰাধিকাৰ, লক্ষ্য আৰু নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰি পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। বৰাক উপত্যকাৰ বানপানী, নদী খহনীয়া আৰু ভূমিস্খলন সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে জাৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শদাতা প্ৰতিষ্ঠান জি এফ এ কনচাল্টিং গ্ৰুপৰ এটা বিশেষজ্ঞৰ দল শিলচৰত উপস্থিত হৈছে। জাৰ্মানীৰ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশবিদ তথা অভিযন্তা জন ছাছৰ নেতৃত্বত আজি দলটোৱে শিলচৰৰ তাৰাপুৰ শিৱবাৰী পথৰ গাতে লাগি থকা খহনীয়া প্ৰৱণ অঞ্চল পৰিদৰ্শন কৰে। দলটোৱে স্থানীয় প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে কেনেধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি এই বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে স্থানীয় বাসিন্দাসকলৰ সৈতে আলোচনা কৰাৰ পাছত বিগত 40-50 বছৰত নদীখনৰ গতিবিধিৰ প্ৰকৃতি, খহনীয়াৰ ধৰণ আৰু পৰিৱৰ্তনৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছে। বিশেষজ্ঞৰ দলটোৰ প্ৰাৰম্ভিক জৰীপৰ পিছত ভূতাত্বিক আৰু পৰিৱেশ জৰীপৰ ভিত্তিত প্ৰতিবেদন প্ৰস্তুত কৰা হ'ব। চৰকাৰৰ ওচৰত দাখিল কৰা এই প্ৰতিবেদনৰ ভিত্তিত প্ৰকল্পটোৱে অনুমোদন লাভ কৰিলে পৰৱৰ্তী পদক্ষেপ লোৱা হ'ব।

0: নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জলজীৱন মিছন আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলত বিশুদ্ধ খোৱাপানী যোগান বিষয়ক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা আৰু অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰীয়ে। অনুষ্ঠানটি আগবঢ়াব অৰূপ কুমাৰ শৰ্মাই। জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে মহিলাৰ 50 মিটাৰ ৰাইফল 3 পজিচনছ দলীয় 80 টনত ৰূপৰ পদক জয় কৰিছে। ভাৰতৰ তিলোত্তমা সেন, বিদৰ্শা বিনোদ আৰু আশী চক্সীয়ে 1763 পইণ্ট লাভ কৰাৰ বিপৰীতে চীনে 1773 পইণ্টেৰে অভিলেখ কৰি সোণৰ পদক জয় কৰে। প্ৰতিযোগিতাত ভাৰতৰ মহিলা কাবাডী দলে আজি সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে ফাইনেলত ইৰাণক 37-34 পইণ্টত ব্যৱধানত পৰাস্ত কৰে। চলিত এছিয়ান গেমছত ভাৰতৰ মহিলা ক্ৰিকেট দল আৰু 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড দলীয় শিতানত সুৰুচি সিং ফগত আৰু কমলজিতে সোণৰ পদক অৰ্জন কৰাৰ পাছত এয়া হৈছে ভাৰতৰ তৃতীয়টো সোণৰ পদক। ভাৰতৰ পুৰুষ কাবাডী দলে আজি ফাইনেলত ইৰাণৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সিঙে মহিলাৰ ছিংগলছ ফাইনেলত প্ৰৱেশ কৰিছে। 18 বছৰীয়া খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত জাপানৰ ছাটমি ৱাটানাবেক 9-11, 11-13, 12-10, 11-6, 11-3 গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছত অভয় সিঙে পাকিস্তানৰ মহম্মদ ইৰফানৰ বিৰুদ্ধে 3-0 ব্যৱধানত জয়লাভ কৰি সোণৰ পদকেৰে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠৰ কেইটিমান আধুনিক গীত।

এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 8 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 26 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিব লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজৰ লগতে নিউজ অন এয়াৰ এপৰ মাধ্যমেৰে। আমাৰ আজিৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে সমীৰ নাৰ্জাৰী আৰু অম্লানজ্যোতি দত্ত। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছে নিৰঞ্জন বড়ো। পৰিবহণত আছে নয়ন দৈমাৰী। প্ৰচাৰণৰ সহযোগী আলপনা শইকীয়াৰ সৈতে ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখৰ পৰা মই নৱকৃষ্ণ গোস্বামীয়ে আপোনাসৱক সুস্বাগতম জনাইছোঁ।

0: কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল, যি দেশক মানুহে নিজৰ বুলি কৈ বুদ্ধি, প্ৰেম আৰু কৰ্মৰ দ্বাৰা গঢ়ি তোলে, সেই দেশেই তেওঁৰ স্বদেশ। এয়া আকাশবাণী তেজপুৰ শ্ৰোতালৈ আগবঢ়াব লৈছোঁ দৈনন্দিন অনুষ্ঠান অৰ্ধ আকাশ। আজি এই অনুষ্ঠানত শুনক এটি ইতিপূৰ্বে প্ৰচাৰিত বিচিত্ৰানুষ্ঠান।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। সমূহ আইদেউকে স্বাগতম জনাই এয়া আগবঢ়াইছো আজিৰ বিচিত্ৰা অনুষ্ঠানটি।
2: সকলোকে স্বাগতম আৰু নমস্কাৰ জনাই আকাশবাণী তেজপুৰৰ আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত আমি তেজপুৰৰ এটি অনুষ্ঠান দৰিয়লীৰ মহিলাসকলে শ্ৰীযুতা কৰবী শইকীয়াৰ তত্বাৱধানত এটি বিচিত্ৰানুষ্ঠান আগবঢ়াবলৈ লৈছোঁ। প্ৰথমে মহাপুৰুষ শংকৰদেৱ বিৰচিত কেলিগোপাল নাটৰ এটি গীত আগবঢ়াইছোঁ। গীতটিৰ ৰাগ, বেলোৱাৰ, তাল, ৰূপক পৰিৱেশন কৰিছে সুবৰ্ণ ভূঞা, জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস আৰু অঞ্জলি মহন্তই। খোলত আছে বিদ্যমান ভূঞা, হাৰমনিয়াম শ্ৰীযুতা কৰবী শইকীয়াৰ।

0: এতিয়া শুনক ৰাণী দাসৰ স্বৰচিত কবিতা পাঠ।
1: মোৰ কবিতাৰ শিৰোনাম এতিয়া নালাগে আইৰ বাবে অনা উকাশাজোৰ। বাৰিষাৰ বানে কাঢ়ি নিলে মোৰ আইক, চকুৰ আগতেই উটুৱাই নিলে সকলো স্বাভিমান হঠাতে। এতিয়া নালাগে আৰু আইৰ বাবে অনা উকাশাজোৰ। কি ভয়াৱহ, কি আশ্চৰ্য কাহানিও নেদেখা বান, চকুৰ আগতেই নীলে কাঢ়ি সকলো। কাৰনো আছিল ইমান প্ৰয়োজন, বাৰিষাৰ বানে কাঢ়ি নিলে মোৰ আইক, চকুৰ আগতে উটাই নিলে সকলো স্বাভিমান হঠাতে। বানে ধোৱা মোৰ গাঁওখন মৰিশালী হ'ল, মোৰ বুকু উদং কৰি নীলে কাঢ়ি ঘৰ বাৰী। কি যে ভয়াৱহ, কি যে আশ্চৰ্য কাহানিও নেদেখা, কাহানিও নুশুনা এই বাৰিষাৰে বান। পানীতেই আছোঁ আমি, খাবলৈ পানী নাই এটুপিও, থাকিবলৈ নাই আপোন ঘৰখনি, গাঁৱৰ কোনো চিন চাপ নাই। পানী পানী পানী, কেৱল বানপানী। আপোনজনক হেৰুৱালোঁ, নেদেখোঁ আজি জীৱনৰ বাট, চকুৰ পানীৰ বাদে নাই একো। উকা উকা লাগে প্ৰতিটো প্ৰভাত, বানেটো নাজানে মোৰ আই মোৰ বাবে কি, বানেটো নাজানে পিতাই মানে কি, বানেটো নাজানে ভোক মানে কি, দুখ মানে কি, বানেটো নাজানে আইৰ বগা সাজ মানে কি, বানেটো নুবুজে ঘৰ মাটি ভেটি মানে কি। বান বৰ অহংকাৰী, চকুৰ আগতেই কাঢ়ি নিলে মোৰ আই, ক'তনো ইমান প্ৰয়োজন মোৰ সুখ, ক'তনো ইমান প্ৰয়োজন মোৰ আইৰ গোটেইটো জীৱনৰ দুখ।
0: এতিয়া শুনক এটি অসমীয়া আধুনিক গীত পৰিৱেশন কৰিছে জুৰি বাঢ়ৈনাথে।

এতিয়া আমি এটি সমবেত সংগীত পৰিৱেশন কৰিছোঁ। পৰিৱেশনত আছে সুবৰ্ণ ভূঞা, জুৰি বৰহৈনাথ, চিন্তা ভূঞা, ৰাণী দাস, অঞ্জলি মহন্ত।

0: স্বৰচিত গল্প এটি শুনাব অঞ্জলি মহন্তই।
1: গল্পটিৰ শিৰোনাম ছাত্ৰী। মালা আজি খুব সোনকালে উঠিছে, নহ'লে যে তাই কামখিনি মিলাব নোৱাৰিব। তাই ঝাৰুডাল লৈ আগফালৰ বাৰাণ্ডাখন সাৰিবলৈ আৰম্ভ কৰিলে। তাই কিছু আঁতৰৰ পৰাই মন কৰিলে মৰ্ণিং ৱাক কৰিবলৈ অহা চুবুৰীৰ দাসক। দাসৰ মুখৰ ভংগীমা, কপালৰ ৰেখাবোৰ তাই বুজি পালে। তেওঁ মুখৰ ভিতৰতে কৈছে, যাত্ৰা নাস্তি। মালাই বুজি পায় মুখৰ আগত নক'লেও বহুতৰে মুখত এই ভাষা, কিন্তু কি কৰিবলৈ আছে তাইৰ? তাইৰ অস্তিত্ব টোকটো তাই আৰু নোহোৱা কৰিব নোৱাৰে। বিয়াৰ 5 বছৰ পাছতো মাক হ'ব নোৱাৰাৰ পুৰস্কাৰ হিচাপে গিৰিয়েকে তাইক মাকৰ ঘৰত থৈ গ'ল আৰু আকৌ এবাৰ বিয়া কৰাই এবাৰ পিছে বাপেকী হ'ল। আৰু মালা এই 2 বছৰ যেন এইখন ঘৰৰ আলহীহে। তাইৰ অস্তিত্ব আছে, প্ৰভাৱ নাই, প্ৰসাৰ নাই, যেন ঘৰখনৰ এটা অপ্ৰয়োজনীয় ফাৰ্নিচাৰ, আৱৰ্জনা। বৌয়েকৰ বেকা চাৱনিৰ আগত মালা মানুহজনী কোচ খাই যায়। তাই শুনিয়ে থাকে বৌয়েকৰ ভাষা, অতগাল মানুহৰ জাজ কেতিয়ানো মাৰি শেষ কৰিম। মালাই প্ৰায়ে শুনে কোনোবাই ফোন কৰিলে বৌয়েকে এই ডায়লগটো মাৰেই, অতগাল মানুহ বুলিবলৈ তাই আৰু মাকহে, বাকী ককায়েক বৌয়েক আৰু 4 বছৰীয়া মাইনা। তেওঁৰ কিহৰ বাবে ইমান উষ্মা? মালাই দেখোন ঘৰ সৰা, মচা, বাচন মজাৰ দায়িত্ব লৈছেই। মাক অসহায়, তেওঁৰ LP পাছ বিদ্যায় জীয়েকক একো সহায় কৰিব নোৱাৰে। অৱশ্যে তেওঁ মালাক বিউটি পাৰ্লাৰৰ ট্ৰেইনিংটো তেওঁৰ সাঁচতীয়া পইচাখিনিৰেই দিয়ালে। ঘৰৰ সকলোখিনি সামৰি মেলিও মালাই পাৰ্লাৰখনলৈ ঠিকেই ওলাই যায়। চহৰৰ মাজমজিয়াৰ এই পাৰ্লাৰখনত মালাৰ পৰিচয় যাত্ৰা নাস্তি নহয়। ইয়াত তাই এজনী দক্ষ বিউটিচিয়ান। তাইৰ হাতৰ পাকত একো একোজনীৰ চেলাউৰী ধেনু ভিৰিহিয়া হয়। স্কিনৰ গ্ল' চাবলগীয়া হয়। কাৰোবাৰ নুডলছৰ দৰে চুলি সমান হয় আৰু কাৰোবাৰ চুলি ঢৌ খেলে। তাইৰ মাত কথাই কাষ্টমাৰসকলক চুম্বকৰ দৰে আকৰ্ষণ কৰে। সেয়ে যিসকলে এবাৰ এইখন পাৰ্লাৰলৈ আহে বেলেগলৈ আৰু যাবলৈ মন নকৰে। এইবাবে পাৰ্লাৰৰ মালিকনী বিবি বাইদেউ তাইৰ ওপৰত খুব সন্তুষ্ট। আকৌ আজি পুৱা আগফাল সাৰিবলৈ যাওঁতে তাই যাত্ৰা নাস্তি মুখভংগীৰ সন্মুখীন হ'ল। নাই, তাই এতিয়া এইবোৰ একো নাভাবে। এইবোৰ মন্তব্যই তাইক এতিয়া আৰু স্পৰ্শ নকৰে। তাই আৰু মূল তললৈ ননমায়। বৌয়েকে এবাৰ তাইক 1 সোপামান কাপোৰ উলিয়াই দিছে। চাওঁ মালা, এইখিনি ধুই দিয়াচোন, আজি মোৰ গাটো ভাল নহয়। এই ডায়লগটো বৌয়েকৰ মুখত লাগিয়ে থাকে। বৌ, মই আজি পাৰ্লাৰলৈ যাব লাগে, সোনকালে এটা এপইণ্টমেণ্ট আছে। গা ভাল পালে কাপোৰখিনি ধুই ল'বা। অ' আই, এয়া আকৌ মুখহে কথা শুনায়, ভোৰভৰাই বৌয়েক আঁতৰিল। অলপ পাছত তাই ওলাই আহিল তাইৰ লগত দিয়া ট্ৰলি বেগটো। হ'ব, চলি যাব। কিছু টকা গিৰিয়েকে তাইৰ নামত আগতেই দি দিছিল। ইমান নিষ্ঠুৰ নহয় চাগৈ মানুহটো। সেইখিনি আছে, তাৰ লগত তাইৰ কিছু জমাও হৈছে। সন্মুখত এয়া মাক। মা, মই আজি বিবিবাৰ ঘৰত থাকিম দেই। কাইলৈৰ পৰা ওচৰতে ৰুম এটা পাইছোঁ, তাতে থাকিমগৈ। তোকো কেইদিনমান পাছত লৈ যাম দে। মাকে থৰ লাগি চাই থাকিল। মালা আগবাঢ়িল। এটা সোণ ছটিওৱা সোণালী পাতত তাই খোজ পেটালে। উমাল পুৱাৰ ৰদে মুঠি মুঠি সোণ তাইৰ গালৈ ছটিয়াই দিলে।
0: 80ৰ দশকৰ এগৰাকী কইনাৰ মনৰ ভাৱ প্ৰকাশেৰে এটি স্বৰচিত গল্প পাঠ কৰিব সুবৰ্ণ ভূঞাই। এৰি অহা দিনৰ নষ্টালজিয়া, বিয়াৰ জোৰোণ আহি পাবহি আৰু, উখল মাখল পৰিৱেশ। ককাদেউতাই কৈ আছে, হেৰৌ, সকলো দিহা পহন্তি লগাই ঠিক ঠাক কৰি ৰাখ। দেউতাই কামবোৰৰ তদাৰকী কৰি আছে। ইফালে সোনকালে গা ধুই আহি ময়ো কইনাৰ সাজ পিন্ধিব লাগে। 2 দিন পিছত ঘৰখন এৰি যাবলগীয়াৰ দুখখিনি মই ক'ত থওঁ বাৰু? ডিঙিত সোপা মাৰি ধৰা কান্দোন লুকুৱাবলৈ গা ধোৱা ঘৰটোত সোমাই কোনেও গম নোপোৱাকৈ এসোটা কান্দি ল'লোঁ। নতুন ঘৰৰ নতুন পৰিৱেশত কি কৰিম নকৰিম সেয়া মনলৈ আহিবলৈ সময়ে পোৱা নাই। কিন্তু মোৰ জন্মলগ্নৰ পৰাই শৈশৱ কৈশোৰৰ প্ৰতিটো মুহূৰ্ত মৰমেৰে উমেৰে আৱৰি ৰখা এই ঘৰখন, যিখন ঘৰৰ গছলতিকাৰ পৰা চোতালৰ দুবৰিলৈকে মা দেউতা ভাই ভনী সকলোৱে মোৰ দেহ মন অধিকাৰ কৰি বহি আছে, পাৰিমনে বাৰু সিহঁতৰ পৰা আঁতৰি যাব? চেনেহৰ বান্ধোন আৰু দায়িত্ব পালনৰ মাজত টনা আজোৰা। আজি খোবা খুবুনি, দৰাঘৰত মোক থৈ আহিবলৈ প্ৰস্তুতি চলিছে। বিদায় বেলাত মোৰ হাত দুখন দুই হাতৰ মাজত লৈ দেউতাই ক'লে, যা আই, সকলোৰে লগত মিলিজুলি থাকিবি। বুকুৰ পৰা ওলাই আহিব খোজা শোকটোৱে ডিঙিত আহি আকৌ সোপা মাৰি ধৰিলেহি। নাই, নাকান্দো, দেউতা মাহঁতে সহিব নোৱাৰিব। পদূলিৰ মুখত তেতিয়া বিয়াৰ পিছৰ থম থমকৈ থিয় হৈ থকা বাটচৰা। পৰিয়ালৰ সকলো ওলাই আহিছে মোক দৰাঘৰলৈ পঠিয়াবৰ বাবে গাড়ীত উঠাবলৈ। কত আবদাৰ, কত হাঁহি ধেমালি, পঢ়া টেবুলত একেটা লেমৰ পোহৰৰ বাবে টনাজোৰা, চকুৰ আগতে কোলাই বুকু চাই ডাঙৰ হোৱা মোৰ ভাইহঁত, মোৰ লগত গাৰ চাৰ দৰে লাগি থকা মোৰ ভনীজনী,

পদূলিৰ বকুল জোপা, পিছফালৰ বাৰান্দাৰ তাঁতৰ শালখন, পুখুৰীৰ পাৰটো, সন্ধিয়া ভৰি হাত ধুই পঢ়া টেবুলত বঢ়াৰ আগতে তুমি চিত্ৰ বৃত্তি মূৰ, মায়ে পঢ়াৰ মাজতে মৰমেৰে আগবঢ়াই দিয়া তপত গাখীৰ আৰু দেউতাৰ মৰমৰ শাসনবোৰ, চকুৰ আগেদি সকলোবোৰে ইমানকৈ অগাদেৱা কৰি মোক কি কৰিব বিচাৰিছে বাৰু? উহ, আৰু নোৱাৰো, ধৈৰ্যৰ বান্ধ খুলি গ'ল। সৰু ভাইটিৰ ডিঙিত সাৱটি ধৰি মই জোৰেৰে চিঞৰি চিঞৰি কান্দি উঠিলোঁ। অসমীয়া গাঁৱৰ বিয়াত গোৱা পৰম্পৰাগত বিয়ানামৰ এটি চমু আভাস দাঙি ধৰিবলৈ চেষ্টা কৰিছে সুবৰ্ণ ভূঞা আৰু তেওঁৰ সহযোগীসকলে। সহযোগীসকল হ'ল জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস আৰু অঞ্জলি মহন্ত। অসমীয়া সমাজৰ বিয়াত গোৱা পৰম্পৰাগত বিয়ানামৰ এটি চমু আভাস দিব খুজিছোঁ। কইনাঘৰ জোৰোণ পিন্ধাবলৈ দৰাপক্ষৰ মানুহ আহি কইনাঘৰৰ ৰভাতলত বহিছেহি।

কইনা নোৱাৰ পিছত বেৰীৰ তলত পঞ্চায়ত আয়তীয়ে আশীৰ্বাদ দিছে।

0: দৰিয়লী গোটৰ পৰা সকলো আইদেউকে শ্ৰদ্ধা আৰু মৰম জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
1: শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত তেজপুৰৰ দৰিয়লী গোটৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে।
2: শ্ৰোতা, ইমান পৰে অৰ্ধ আকাশ অনুষ্ঠানটি আকাশবাণী তেজপুৰৰ পৰা শুনিলে। এতিয়া সন্ধিয়া 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব। 6:10 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত কৃষকবাণী আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজিৰ কৃষকবাণী অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো পশুৰ পুষ্টি পৰিচৰ্যা আৰু ৰোগ নিৰাময়, এই সম্পৰ্কে এটি আলোচনা। আলোচনাটিত অংশগ্ৰহণ কৰিছে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু পৰিপুষ্টি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰবীন ভূঞা আৰু একেখন মহাবিদ্যালয়ৰে ভেষজ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দিতুল বৰ্মনে। আলোচনাটিৰ আঁত ধৰিছে কৃতাঞ্জলি বৰ্মনে। আজি শুনক এই আলোচনাটিৰ প্ৰথম ভাগ।
1: নমস্কাৰ। বাৰিষাৰ দিনত সাধাৰণতে দেখা যায় যে পশুৰ খাদ্যসমূহৰ বাবে খেতিয়কসকল কিছু বিমূৰত পৰা দেখা যায়। এতিয়া বানপানীৰ সময়ত পশুৰ খাদ্যৰ আমি কেনেদৰে যতন ল'ব লাগে?
2: বানপানী বুলি ক'লে আমি সাধাৰণতে বুজো যে যেতিয়া পানী একেবাৰে গোটেই কেম্পাছ আমাৰ চৌহদ ভৰি গ'ল, তেতিয়া আমি সেইটো বানপানী বুলি কোৱা যায়। আৰু সেইকণ সময়তে খাদ্যৰ যথেষ্ট অভাৱ পৰিলক্ষিত হয়। এতিয়া খাদ্যৰ যতন বুলি ক'বলৈ হ'লে বানপানীৰ সময়ত, যে বানপানী হৈ থকা সময় আৰু বানপানী শুকাই যোৱাৰ পিছত, এই দুয়োটা সময়তে খাদ্যৰ অভাৱ ঘটে পশুক খোৱাবৰ কাৰণে। এতিয়া কৃষকসকলৰ ঘৰত যিখিনি খাদ্য দ্ৰব্য থাকে জমা হৈ, সেইখিনি খাদ্য দ্ৰব্য নষ্ট হৈ যায়, আৰু পথাৰত যিবিলাক ঘাঁহ আদি ফদাৰ শস্য থাকে সেইবিলাকো নষ্ট হৈ যায়। গতিকে পশুৱে খাবৰ কাৰণে বিশেষ একোৱেই নাথাকে। সেইকণ সময়ত পশু পক্ষীক যদি নোখোৱাওঁ তেতিয়াহ'লে অভাৱ হ'ব আৰু কৃষকসকল মহা বিমূৰত পৰে। গতিকে সেইকণ সময়ত খাদ্যনো কেনেকৈ যতন ল'ব লাগিব, আমি কি খুৱাব লাগিব, সেই সংক্ৰান্ততো এটা গুৰুত্বপূৰ্ণ কথা আহি পৰে।
1: হয়, এই ক্ষেত্ৰত নিশ্চয় পশুৰ সুষম খাদ্যৰ কথা আহিব। অলপমান সুষম খাদ্যৰ বিষয়ে যদি কৈ দিয়ে।
2: হয়, সুষম খাদ্য বুলি ক'বলৈ হ'লে আমাৰ খাদ্যত এনে কিছুমান উপাদান থাকিব লাগিব যিখিনি উপাদানৰ জৰিয়তে পশুটোৱে বিভিন্ন পোষক দ্ৰব্য যেনে প্ৰটিন, কাৰ্বহাইড্ৰেট, মিনাৰেলছ, খনিজ পদাৰ্থ, ফেটছ ইত্যাদি পাব পাৰে। গতিকে এই সুষম খাদ্য এটা বনাবলৈ যাওঁতে দানাজাতীয় দ্ৰব্য লাগিব আৰু ঘাঁহজাতীয় দ্ৰব্য লাগিব। গতিকে এই ঘাঁহ আৰু খাদ্য এটা নিৰ্দিষ্ট অনুপাতত আমি যদি খুৱাওঁ সেইটোক আমি সুষম খাদ্য বুলি কোৱা যায়। আৰু সেই সুষম খাদ্যৰ জৰিয়তে পশুটোৰ যিখিনি লাগতিয়াল উপাদান, সেই উপাদান সকলোখিনি পাই যায়।
1: বানপানীয়ে কেনেদৰে পশুৰ খাদ্য পদ্ধতিত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে?
2: বানপানীৰ সময়ত আচলতে পশুৰ খাদ্যৰ অভাৱ হয় আৰু এই খাদ্যৰ দ্ৰব্যবিলাক সাধাৰণতে আমাৰ কৃষকসকলে ঘৰতে ৰাখি থৈ দিয়ে খোৱাবৰ কাৰণে। আৰু বানপানী অহাৰ লগে লগে তেওঁলোকৰ যিখিনি মজুত হৈ থাকে সেই দ্ৰব্যখিনি সাধাৰণতে নষ্ট হৈ যায়। আৰু পৰ্যাপ্ত পৰিমাণে ঘাঁহ তেওঁলোকে ৰাখিব নোৱাৰিলেও পথাৰত যিখিনি ঘাঁহ থাকে সেই ঘাঁহখিনিও নষ্ট হৈ যায়। আৰু সেইকাৰণে তেওঁলোকৰ তাত অকল পেডিষ্ট্ৰ বা খেৰ থাকে আৰু সেই খেৰখিনি যদি ওখ ঠাইত ৰাখে তেতিয়াহ'লে সেই খেৰখিনি খুৱাই কিছু পৰিমাণে খাদ্যৰ অভাৱ
1: পূৰণ কৰিব পাৰিব। আৰু বানপানী শুকাই যোৱাৰ পিছত পশুক কি খুৱাব? আপুনি ক'লে যে বানপানী যেতিয়া হয় যিখিনি ঘাঁহনি থাকে পথাৰৰ সেইসমূহো নষ্ট হৈ যায়, পচি যায়গৈ। আৰু যদিও কিছুমান খাদ্য আমাৰ ঘৰত মজুত কৰি থোৱা থাকে সেইবোৰো বেয়া হৈ যায়গৈ। সেই বানপানী শুকাই যোৱাৰ পিছত পশুক কি খুৱাব পাৰি?
2: বানপানী শুকাই যোৱাৰ পিছত পশুক খুৱাবৰ কাৰণে কিছু উপায় আছে। আৰু পশুক খুৱাবৰ কাৰণে সেউজীয়া ঘাঁহ নাইবা গছৰ পাত আৰু দানা, এই দুয়োবিধেই যিহেতু লাগে। আৰু ঘাঁহখিনি যিহেতু নষ্ট হৈ যায় তেতিয়াহ'লে এই ঘাঁহৰ অভাৱ পূৰণ কৰিব পাৰিব বিভিন্ন গছৰ পাতে। এতিয়া কিছুমান গছৰ পাত আমি জানো যে চুবাবুল, ডিমৰু, কাঞ্চন, কঁঠাল পাত, এই গছৰ পাতবিলাক সাধাৰণতে পশুৱে খায়, বিশেষকৈ গৰু ম'হে খায়। আৰু এই গছবিলাকৰ পাতবিলাক আনি পেলাই পশুক খুৱাব পাৰি। আৰু তাৰ উপৰি কিছুমান খাদ্যবস্তু আমি প্ৰিপেয়াৰ কৰি থ'ব পাৰোঁ বাৰিষা বা অভাৱ অনাটনৰ দিনত খুৱাবৰ কাৰণে। সেইখিনি হৈছে চাইলেজ বুলি কয়, এটা হে বুলি কোৱা যায়, আৰু কিছুমান ফিড ব্লক, আজিকালি আছে ফিড ব্লক হিচাপে কিছুমান ব্লক আমি তৈয়াৰ কৰি থৈ দিব পাৰোঁ। আৰু এই খাদ্য

0: দ্ৰব্যবিলাক বনোৱা খাদ্য দ্ৰব্যবিলাক আমি পশুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ বানপানী শুকাই যোৱাৰ পিছত।
1: হয়, এবাৰ মই ডাক্তৰ দিতুল বৰ্মনৰ ওচৰলৈ আহিছোঁ। আপোনাক মই সুধিছোঁ যে বাৰিষাৰ প্ৰাক মুহূৰ্তত পশুপালকসকলে পশুৰ বেমাৰ নহ'বৰ কাৰণে, কাৰণ দেখা যায় যে যেতিয়াই বানপানী হয় তেতিয়াই পশুৰো বেমাৰ হোৱা দেখা যায় জেকা ঠাইত থাকি থাকি। সেই পশুৰ বেমাৰ নহ'বৰ কাৰণে কি কি ধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত?
2: হয়, যিবোৰ আমাৰ পশু আছে, গৰু, ম'হ, ছাগলী বা গাহৰি, সেইবোৰ জন্তুক আমি বাৰিষা বৰষুণ হোৱাৰ প্ৰাক মুহূৰ্তত কিছুমান পদ্ধতি অৱলম্বন কৰি পেলাই সিহঁতক আমি ভালকৈ ৰাখিব পাৰোঁ, যাৰ ফলত সিহঁতে বাৰিষা কালত বা বানপানীৰ সময়ত বা বানপানী হোৱাৰ পিছতো সিহঁতে সোনকালে বেমাৰৰ পৰা আক্ৰান্ত হ'ব নোৱাৰে। তাৰ ভিতৰত কিছুমান কাৰণ আছে যে সিহঁতক যিবোৰ ছাপ্লিমেণ্ট থাকে বা যিবোৰ সিহঁতৰ মানে দিবলগীয়া দানা থাকে, সেইবোৰ বাৰিষাৰ প্ৰাক মুহূৰ্তত অলপ বেছি পৰিমাণে দিব লাগে,
1: আগতীয়াকৈ
2: দিব লাগে। দুই নম্বৰতে সিহঁতক বৰষুণ হোৱাৰ প্ৰাক মুহূৰ্ততে সিহঁতক যিবোৰ পেলুৰ ঔষধ দিবলগীয়া থাকে, পেলুৰ ঔষধবোৰ দি পেলাই যাৰ পেলু চেলু অলপমান আছে ভিতৰত সেইবোৰ যাতে মৰি যায় সেইটো আমি ব্যৱস্থা ল'ব লাগে। এইখিনি কৰাৰ লগতে যদি আমাৰ ভেকচিনেশ্যন দিবলগীয়া আছে, বিভিন্ন ধৰণৰ ভেকচিন দিয়া যায়, গৰুক বেলেগ ধৰণৰ ভেকচিন দিয়া যায়, ছাগলীক দিয়া যায়, এই ভেকচিনবোৰ প্ৰি মনচুন হিচাপে বা বাৰিষাৰ আগতীয়াকৈ যদি আমি ভেকচিনখিনি দি থৈ দিওঁ, তেতিয়া সিহঁতে বাৰিষা কালত বা বানপানীৰ সময়ত যদি এই ইনফেকচনবিলাক গাত লাগে তথাপিও সিহঁতে তাক মানে তাৰ পৰা বাচি যাব পাৰিব। গতিকে এই ভেকচিনবোৰৰ ভিতৰত আপুনি মানে আমাৰ গাঁৱত খুব কমনলি চপকা বেমাৰটো খুব হয়, গৰুত চপকা বেমাৰ হয়,
1: মানে এইখিনি বানপানীৰ সময়তো হয় আৰু বানপানী শুকোৱাৰ পিছতো
2: হয়। গতিকে আমি আগতে যদি ভেকচিনটো দি দিওঁ, কাৰণ বানপানীৰ সময়ত ভেকচিনটো দিয়া দিগদাৰ হয়, কাৰণ জন্তুবোৰ ষ্ট্ৰেছত থাকে,
1: পাবলৈ
2: দিগদাৰ, আৰু ডক্টৰবোৰ সেইবোৰ জাগালৈ যাবলৈ অসুবিধা হয়, আৰু বানপানী শুকোৱাৰ পিছত এনিমেলবোৰ খীণাই শুকাই যায়, খাবলৈ খাদ্যৰ অভাৱ, সিহঁতে ভেকচিনবোৰ ল'ব নোৱাৰা অৱস্থাত থাকে। গতিকে আমি যদি বাৰিষা কালৰ আগতে ভেকচিনটো দি থৈ দিওঁ তেতিয়াহ'লে সিহঁতে তাৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰে।
1: নহয়, আপুনি ক'লে যে পেলুৰ বা কৃমিৰ দৰৱ দিব লাগে, জীৱ জন্তুক সাধাৰণতে কেতিয়া পেলুৰ বা কৃমিৰ ঔষধ দিব লাগে?
2: এনেই সাধাৰণতে জীৱ জন্তুক পেলুৰ ঔষধ আপোনাৰ এটা চিডুলত দি থকা যায়, যদিও বানপানীৰ প্ৰাক মুহূৰ্তত এটা পেলুৰ ঔষধ দিয়াটো কম্পালচৰি, সেইটো দিবই লাগে। কিন্তু সাধাৰণতে যিবোৰ গৰু বা গাইবোৰ যেতিয়া মাকৰ গাখীৰ খোৱা এৰাই দিয়ে, তেতিয়া সিহঁতৰ 3 মান্থছ বা 6 মান্থছ হয়, তেতিয়া আমি সিহঁতক পেলুৰ ঔষধ দিয়া আৰম্ভ কৰি দিওঁ, বা কেতিয়াবা তাতকৈ আগতেও দিব লাগে যদি যিটো জেগাত পেলুৰ যথেষ্ট প্ৰদুৰ্ভাৱ আছে, তেতিয়া আমি পেলুৰ ঔষধ দিয়া আৰম্ভ কৰি দিওঁ। আৰু আমি গৰুবিলাকক বা ছাগলীবিলাক
1: ৰবীন ভূঞা খুঁটিছো, খাদ্যৰ যিবোৰ উপাদান আছে, খাদ্যৰ বিভিন্ন উপাদানসমূহ কি কি?
3: খাদ্য কিছুমান উপাদানেৰে গঠিত হয়। এই মেজৰ উপাদানবিলাক হৈছে প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেটছ, মিনাৰেলছ আৰু ভিটামিনছ। আৰু অসমীয়াত আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মাংস সাৰ, প্ৰটিনটো মাংস সাৰ, কাৰ্বহাইড্ৰেটটো শৰ্কৰা, ফেটছটো স্নেহজাতীয় পদাৰ্থ, মিনাৰেলছটো খনিজ পদাৰ্থ আৰু ভিটামিনটো আমাৰ আচলতে খাদ্য প্ৰাণ। গতিকে এই দ্ৰব্যবিলাক পশুটোক বৰ দৰকাৰী, আৰু প্ৰত্যেকটো উপাদানৰে, প্ৰত্যেকটো নিউট্ৰিয়েণ্টৰে, পোষক দ্ৰব্য বুলি যিটো ক'লো এইখিনি, এই প্ৰত্যেকটো পোষক দ্ৰব্যৰ এটা বিশেষ কাম থাকে। এতিয়া এই প্ৰটিন যিটো পোষক দ্ৰব্য বা উপাদান, এই পোষক দ্ৰব্যটো দৰকাৰ হয় পশুটোৰ প্ৰডাকশ্যনৰ কাৰণে, গাখীৰ প্ৰডাকশ্যনৰ কাৰণে, চৰাইৰ কণী উৎপাদনৰ কাৰণে, মাংস উৎপাদনৰ কাৰণে। গতিকে এই প্ৰটিনৰ অৰিহণাটো বহুত বেছি। আৰু কাৰ্বহাইড্ৰেট আৰু ফেটছ, এই উপাদানকেইটা লাগিব শক্তি দিবৰ কাৰণে, পশুটোক শক্তি লাগিব খোজকাঢ়িবলৈ কাৰণে লাগিব, উৎপাদনৰ কাৰণে লাগিব, শক্তি লাগিব, খনিজ দ্ৰব্য লাগিব বিভিন্ন বেমাৰ প্ৰতিৰোধকাৰী হিচাপে, আৰু ভিটামিন ঠিক সেইদৰে বিভিন্ন বেমাৰৰ পৰা হাত সাৰিবৰ কাৰণে এই ভিটামিনটো দৰকাৰ। গতিকে প্ৰত্যেকটো দ্ৰব্যৰে, প্ৰত্যেকটো উপাদানৰে এটা বিশেষ কাম আছে। গতিকে এটা খাদ্য আমি পশুক খুৱাবলৈ যাওঁতে তাতনো কিমান প্ৰটিন আছে, কিমান শক্তি আছে, কিমান ভিটামিনছ আছে, কিমান মিনাৰেলছ আছে, সেইটো বৰ দৰকাৰী। আৰু পশুৰ কাৰণে এটা নিৰ্দিষ্ট হিচাপ আছে যে গাখীৰ দিয়া গাইজনীক কিমানখিনি প্ৰটিন লাগিব দানাত, বা গাখীৰ নিদিয়াজনীক কিমান লাগিব, কোনটো বয়সত বা কোনটো পৰ্যায়ত কিমানখিনি প্ৰটিন থাকিব লাগিব এটা খাদ্যত, এটা হিচাপ আছে, আৰু সেইমতে খোৱালেহে আমি উৎপাদনটো পাম।
1: মানে সকলোকে সমান ধৰণে আমি খাদ্য দিয়াৰ প্ৰয়োজন নহয়,
3: নহয়,
1: বেলেগ বেলেগ হয়। এইখিনিতে আৰু এটা কথা সুধিবলৈ মন গৈছে

0: যিবোৰ ঘাঁহ আছে সেই ঘাঁহবিলাকৰো বিভিন্ন ভাগ আছে নেকি, বা সেই ঘাঁহবিলাকৰো খাদ্য গুণাগুণৰ কিবা তাৰতম্য আছে নেকি?
1: হয় হয়, আপুনি এইটো খুব ভাল কথা সুধিছে। কাৰণ ঘাঁহৰ যিটো প্ৰয়োজন, সেই ঘাঁহৰ প্ৰয়োজনটো পশু অতি দৰকাৰী। কাৰণ অকল আমি দানা খুৱাই পেলাই গৰু গাহৰি বা গৰু ম'হ আমি পুহিব নোৱাৰো, দানা লাগিব, ঘাঁহ
0: লাগিব।
1: আৰু এই ঘাঁহ বিভিন্ন প্ৰকাৰৰ আছে। আমাৰ ইয়াৰ থলুৱা ঘাঁহবিলাক যেনে দুপৰি আমি বুলি কওঁ, চেন্ট্ৰচমা বুলি কওঁ, বা অৰুণা, এনেকুৱা বিভিন্ন ঘাঁহ আছে, সেইবিলাক আমাৰ থলুৱা ঘাঁহ। কিন্তু ইয়াৰ উপৰিও কিছুমান উন্নত জাতৰ ঘাঁহ আছে। এই উন্নত জাতৰ ঘাঁহবিলাক সাধাৰণতে এবাৰ খেতি কৰিলে 3-4 বছৰলৈকে আৰু কৰিব নালাগে, কাটি কাটি খুৱাই থাকিব পাৰে। গতিকে এই উন্নত হয়, এই উন্নত জাতৰ ঘাঁহবিলাক আমি যদি ক'বলৈ যাওঁ, নেপিয়াৰ, গিনি, পাৰা, কংগো চিগনেল, ওটছ, এইবিলাক বিভিন্ন ধৰণৰ উন্নত জাতৰ ঘাঁহ আছে। আৰু এই উন্নত জাতৰ ঘাঁহবিলাকৰ যোগেদি বহুত পৰিমাণে প্ৰটিন পায়, বহুত পৰিমাণে শক্তি পায়। আৰু ফাৰ্মাৰ্ছ, আমাৰ কৃষকসকলে যদি, বন্ধুসকলে যদি ঘৰতে অকণমান মাটিত এনেধৰণৰ উন্নত জাতৰ ঘাঁহ অলপমান কৰি ল'ব পাৰে, 3-4 বছৰলৈ আৰু চিন্তা নাই, তেওঁলোকে কাটি কাটি খুৱাই থাকিব পাৰে।
0: হয় ডাক্তৰ বৰ্মন, পশুপালকসকলে বানপানীৰ সময়ত জীৱ জন্তুৰ কি কি ধৰণৰ লক্ষণ পৰিলক্ষিত হোৱাৰ লগে লগে পশু চিকিৎসকৰ ওচৰ চপাটো প্ৰয়োজন?
2: হয়, যিবোৰ খেতিয়ক থাকে, যিবোৰ পশুপালক থাকে, সিহঁতে আজিকালি কি হৈছে, মানে কিছুমান বেমাৰৰ লক্ষণ ধৰিব পাৰে আৰু কিছুমানে ধৰিব নোৱাৰে। ধৰিব পৰাখিনিয়ে ডক্টৰক কনচাল্ট কৰি লয় বা কণ্টেক্ট কৰে, কিন্তু ধৰিব নোৱাৰাখিনি কিছুমান লক্ষণ ধৰিব নোৱাৰে, তাৰপৰা মানে জীৱ জন্তুৰ মৃত্যু মুখত পৰিবলগীয়া হয়। সেয়েহে সিহঁতে ডক্টৰৰ ওচৰত সোনকালে চাপি যোৱাটো বহুত দৰকাৰী। কিন্তু এই বস্তুটো যেতিয়া বানপানীৰ সময়ত যথেষ্ট কমপ্লিকেচি হৈ যায়, কাৰণ বানপানীৰ সময়ত ডক্টৰ মানে কমিউনিকেশ্যন কৰা দিগদাৰ হয়, জেগাডোখৰত বানপানী হৈ থাকে। কিন্তু ইয়াৰ কিছুমান লক্ষণ আমি খুব সোনকালে লক্ষণটো আমি খেতিয়কবিলাক বা পশু পালকসকলে জনা দৰকাৰ। তাৰ ভিতৰত এটা লক্ষণ হৈছে পেট ফুলিছে, গৰুৰ পেট ফুলা বেমাৰটো বেছি সময় নিদিয়ে, খুব সোনকালে জীৱ জন্তুৰ মৃত্যুমুখত পৰিব পাৰে। পেট ফুলা বেমাৰ এটা হ'ব পাৰে, ডায়েৰিয়া হ'ব পাৰে, ডায়েৰিয়া বিভিন্ন ধৰণৰ আছে। কিছুমান ডায়েৰিয়াত কেৱল মানে পানীৰ দৰে ওলাই থাকে, শ্বুটিং ডায়েৰিয়া বুলি কয়, আৰু কিছুমান ডায়েৰিয়াটো অলপ অলপকৈ হৈ থাকে। যেতিয়া শ্বুটিং ডায়েৰিয়াটো হয়, যিটো পানীৰ দৰে ওলাই গৈ থাকে, তেনেবোৰ গৰু 6 ঘণ্টা বা 7 ঘণ্টাৰ পিছতে মাটিত বহি যাবলগীয়া হয়, দুৰ্বল হৈ পেলাই,
0: মানে দেহৰ পানী
2: ওলাই গৈ যায়, ডিহাইড্ৰেশ্যন, চিভিয়াৰ ডিহাইড্ৰেশ্যন হৈ যায়। সেইখিনি সময়ত চফা পানী খাবলৈ নাপায়, বা আমি ডক্টৰ গৈলে চেলাইন দিব পাৰোঁ, সেইবোৰ দিবলৈ সময় নাপায়, তেতিয়া মৃত্যুমুখত পৰিব পাৰে। এনেকুৱা ধৰণৰ লক্ষণ হ'ব। তাৰপিছত গল ফুলা এটা বেমাৰ হয়, যিটো পেলু থাকিলেও হয় বা বডিত প্ৰটিন কমি গ'লেও হয়, গল ফুলা এটা কণ্ডিশ্যন হয়। আৰু কিছুমান গৰুৰ কি হয়, ভৰিত কিছুমান সৰু ঘাঁহ হয়, ঘাঁহ হৈ পেলাই তাত বিষ হৈ পেলাই খোজকাঢ়িব নোৱাৰা হয়, বা কিছুমান গৰুৱে পৰি পেলাই ইঞ্জুৰি হয়, ডাঙৰ ডাঙৰ গৰুবোৰ, সেইবোৰৰ ওপৰত সিহঁতৰ খোজকাঢ়িব নোৱাৰে, এটা জেগাতে থিয় হৈ থাকে। কিছুমান গৰুৱে যদি এইখিনি সময়ত যদি গাখীৰ দি আছিলে, গাখীৰ দি থকাৰ সময়ত তাত যদি কিবা অলপ ইনফেকশ্যন লাগিছে, ওহাৰত যদি ফুলি উঠিছে, তাত বিষ হৈছে, মাষ্টাইটিছ বেমাৰ হ'ব পাৰে, তেনেকুৱা ধৰণৰ ইছ্যু হ'ব পাৰে। কিছুমান গৰুত ইয়াৰ উপৰিও চকুৰে খুব পানী ওলাই থাকে, সেইটো অৱশ্যে চকুৰে পানী ওলাই থকাটো খুব দৰকাৰী নহয়, কিন্তু চকুৰে পানী ওলাই থকাটো এনেকুৱা ধৰণৰ হৈ যায়, চকুৰে পানী ওলাই থাকে, চকুটো খোজাই থাকে, ক'ৰবাত খোজ খাইছে, কিবা খাইছে, তেতিয়া চকুটো বেয়া হৈ যায় আৰু বেয়াটো পাৰ্মানেণ্টলি হৈ যায়। গতিকে সেইখিনি সময়ত তাত দৰৱ পৰিলে সোনকালে ভাল হৈ যাব পাৰে। ইয়াৰ উপৰিও কিছুমান গৰু আছে, সিহঁতৰ যদি এডভান্স প্ৰেগনেঞ্চি আছে আৰু এই বানপানীৰ সময়ত মানে সেইখিনি সময়ত যদি কেলছিয়ামৰ ছাপ্লিমেণ্টটোৰ অভাৱ হৈ আছে, সিহঁত বহি যায় আৰু বহি যায় উঠিব নোৱাৰে, সেইখিনি সময়ত ডক্টৰে 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত আহি পেলাই যদি চিকিৎসা কৰিব নাপায়, সেই গৰুটো ৰিভাইভ কৰাটো যথেষ্ট দিগদাৰ। তেনেকুৱা ধৰণৰ কিছুমান লক্ষণ খেতিয়কে খুব সোনকালে তাত জানিব লাগিব
0: আৰু
2: ওচৰ চপাটো দৰকাৰ। ইয়াৰ উপৰিও কিছুমান লক্ষণ আছে যিবোৰ চিকিৎসকৰ ওচৰ চপাৰ লগে লগে খেতিয়কে জানিব লাগিব যে গৰুটো জ্বৰ উঠি আছে নে নাই। কিছুমান জ্বৰ উঠি থকাটো গাটো চুই পেলাইও গম পায় যে গৰম হৈ আছে। আৰু কিছুমান আছে গৰুৱে খুব হেঁপাই থাকে, ফুফাই থাকে, তাৰমানে তাৰ খুব মানে ৰেচপাইৰেটৰী ইনফেকশ্যন হৈছে, যিটো বস্তু মানে খেতিয়কে অলপ গভীৰভাৱে চালে ধৰিব পাৰে, তেতিয়াও ডক্টৰৰ ওচৰ চপাটো দৰকাৰী।
0: হয়, আপুনি ক'লে যে যিবোৰ আপুনি ৰোগৰ লক্ষণ ক'লে বহুতো পশু মৃত্যুমুখত পৰে, সেই মৃত যিবোৰ জীৱ জন্তু বানপানীৰ সময়ত কেনেকৈ নিষ্কাশন কৰিব লাগে?
2: হয়, আমাৰ অসমত মানে যেতিয়া বানপানী হয়, বানপানী হ'লে এই এটা মাজৰ সৰু জেগা এটাত এখন ফাৰ্ম আছে বা এজন পশুপালকৰ জীৱ জন্তুবোৰ আছে, সেই জীৱ জন্তুবোৰ যেতিয়া মৃত্যুমুখত পৰে, সেইটো যিটো আমাৰ নিষ্কাশন কৰাটো এটা সাংঘাতিক সমস্যা।
0: কাৰণ সেইটো চাৰিওফালে
2: পানী হৈ থাকে, তাত সেইটো ডাম্পিং কৰিলেও, তাত পেলাই থৈ দিলেও, তাৰ পৰা ইনফেকশ্যনটো পানীৰে গৈ পেলাই বেলেগ জায়গাবোৰ কন্টামিনেট কৰিব পাৰে আৰু এটো হৈয়ে থাকে। তো তাৰ কাৰণে
0: বেলেগ জীৱ জন্তুৰ কাৰণেও ভাবুকি আহি পৰে,
2: বেলেগ জীৱ জন্তুৰ কাৰণে ভাবুকি।

0: পক্ষী আহে, আৰু কিছুমান সৰু জীৱ জন্তু আহি পৰা অৱস্থাত থাকিলে বোকা পানীৰ মাজেৰে আহি পেলাই কামুৰি খাই পেলাই আহি পেলাই সেইটোও মানে প্ৰব্লেম কৰিব পাৰে। গতিকে প্ৰথমতে হৈছে যদিহে এই মৰা জীৱ জন্তুটো অলপ ওখ জাগালৈ লৈ যাব পাৰি তেতিয়াহ'লে সেই ওখ জাগাত গৈ পেলাই 12 ফুট মানে গাঁত এটা খান্দি পেলাই তাত নিমখ দি পেলাই তাত পুতি থৈ তাৰ ওপৰত আকৌ নিমখ দি ভালকৈ মাটিৰে সেইটো পুতি থ'ব লাগে। সেইটো সাধাৰণতে খুব কমনলি কৰা যায়, কিন্তু সেইটো যদি কৰিব নোৱাৰি যে চাৰিওফালে বানপানী দাঙি
1: দিগদাৰ,
0: গতিকে তেনেকুৱা অৱস্থাত কি কৰিব লাগিব, এটলিষ্ট যিটো জীৱ আছে যিটো মৰিছে মৃত্যুমুখত পৰিছে সেইটো যিটো জাগাতে আছে তাতেই থৈ পেলাই তাৰ ওপৰত নিমখ ছটিয়াই দি পেলাই তাৰ ওপৰত যদি কিবা ত্ৰিপাল হওক বা কিবা নাৰিকলৰ বগলা এনেকুৱা ঢাকি ৰাখে তেতিয়া সেই নিমখ সেই বস্তুটো গলাই দিব পাৰে, তাত থকা ইনফেকশ্যনবোৰ নোহোৱা হৈ যাব পাৰে। সেইটো খুব মানে এনেকুৱা অৱস্থাত কৰা দৰকাৰ যেতিয়া চাৰিওফালে বানপানী কতো নিব নোৱাৰি, কিন্তু সবচে ভাল পদ্ধতিটো হৈছে গাঁত খান্দি পুতি দিয়াটো। ইয়াৰ উপৰিও যদি সুবিধা হয় মানে জ্বলাব পৰা অৱস্থাত থাকে মানে তেতিয়াহ'লে জ্বলাই দিলেতো সেইটোও বেয়া নহয়, বহুত জীৱ জন্তু একেলগে পুতাও কেতিয়াবা দিগদাৰ হ'ব পাৰে, তেতিয়া জ্বলাই দিবও পাৰে যদিহে জন্তুটো ডেড বডিটো শুকাই যোৱাৰ নিচিনা হৈছে।
1: ডক্টৰ ভূঞা, মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। যিবোৰ আমি খাদ্যৰ কথা পাতি আছিলোঁ, খাদ্য দ্ৰব্যবিলাকৰ গুণাগুণ মানে ফিট টেষ্টিং কৰিব পাৰিনে?
2: হয়, এইটো অতি দৰকাৰী। আজিকালি বিভিন্ন কোম্পানীয়ে বিভিন্ন দানা বনায়, এই দানাবিলাকৰ পৰা আচলতে লাভ হৈছে নে নাই, কৃষকৰ উৎপাদন বৃদ্ধি হৈছে নে নাই, সেইখিনি জানিবৰ কাৰণে বা খাদ্য দ্ৰব্যটো গুণাগুণ জানিবৰ কাৰণে টেষ্ট কৰাটো অতি দৰকাৰ।
1: হয়, কাৰণ যদি যিখিনি খাই আছে তাৰ পৰা যদি একো লাভ হোৱা নাই সেইখিনিটো নুখুৱাই ভাল,
2: নুখুৱাই ভাল। সেইকাৰণে ফিট টেষ্টিং লেবৰেটৰী আছে আৰু আমাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়তো আমাৰ এটা ফিট টেষ্টিং লেবৰেটৰী আমি খুলিছোঁ কৃষকৰ সুবিধাৰ কাৰণে। এই ফিট টেষ্টিং কৰিলে আমি যিখিনি পোষক দ্ৰব্য দৰকাৰ দানাটোৰ যোগেদি, একচুৱেলি সেই দানাটোত সিমানখিনি উপাদান সিমানখিনি দ্ৰব্য আছে নে নাই সেইটো আমি কনফাৰ্ম কৰিব পাৰোঁ। গতিকে আমি এই টেষ্ট কৰিবৰ কাৰণে আমাক অকণ অকণ চেম্পল হ'লেই হ'ল, এটা লটৰ পৰা আমাক অলপমান চেম্পল 50 গ্ৰাম বা 100 গ্ৰাম যদি দি দিয়া যায় আমি সেইটোৰ পৰা এনালাইচিছ সেইটোৰ পৰা আমি গোটেই উপাদানখিনি আমি বাহিৰ কৰি দিব পাৰোঁ। ধৰি লওক কিমান প্ৰটিন আছে দানাটোত, কিমান কাৰ্বহাইড্ৰেট আছে, কিমান ফাইবাৰ আছে, কিমানখিনি মিনাৰেলছ আছে, কিমানখিনি ভিটামিনছ আছে, সেই সকলোবিলাক আমি এষ্টিমেট কৰিব পাৰোঁ, আমি নিৰ্ণয় কৰিব পাৰোঁ। আৰু তেতিয়া এইখিনি জনাৰ পিছত কৃষকসকলেও গম পাব যে হয় মোৰ দানাটোত প্ৰটিনৰ পৰিমাণ ঠিকে আছে, নাইবা প্ৰটিনৰ পৰিমাণ তেওঁলোকে যিমান কৈছে তাতকৈ কম আছে নাইবা বেছি আছে, সাধাৰণতে কমেই থাকে বা সমান থাকে, গতিকে সেইটো এটা নিৰ্ভৰযোগ্য এটা নিৰ্ণায়ক ফিট টেষ্টিং লেবৰেটৰী।
1: আৰু এটা কথা, গৰু ম'হক দেখুৱা যায় যে খেৰ খুৱায়, অকল যদি খেৰ খুৱায় তেতিয়াহ'লে গৰু ম'হ পালন কৰিব পাৰিবনে নোৱাৰে, মানে তাৰ ধৰি লওক গাখীৰ দিয়া হেৰিটো কেনেকুৱা হয়, ভাল হ'বনে নহয়?
2: হয়, খেৰ আমাৰ কৃষকসকলৰ ঘৰত আন একো বস্তু নাথাকিলেও এই খেৰখিনি থাকে, যিহেতু আমাৰ কৃষি প্ৰধান ৰাজ্য গতিকে আমাৰ ধান খেতি কৰাৰ পিছতে যিখিনি থাকে সেইখিনি আমাৰ খেৰখিনি আমাৰ কৃষকসকলে গোটাই থয়। এই খেৰখিনি আমি পশুক খুৱাওঁ, এতিয়া এই খেৰখিনিৰ পৰা কি লাভ সেই জনাটো অতি দৰকাৰী। খেৰ আমি খুৱাব লাগিব, কিন্তু খেৰত প্ৰটিনৰ পৰিমাণ শূন্য বা খুব বেছি 2%, 1%, 3%,
1: যিহেতু লাগতিয়াল সামগ্ৰী নাপায়,
2: লাগতিয়াল সামগ্ৰী নাপায়, কিন্তু এডভান্টেজ আছে যে তাৰ যোগেদি ফাইবাৰটো পায় আৰু পশুটোৰ যিটো ভোকটো মাৰে, পেটটো ফিল আপ কৰে, গতিকে আৰু তাৰ যোগেদি এটা শক্তি পায়, ফাইবাৰ যিহেতু আছে ফাইবাৰ যোগেদি এটা শক্তি পায়, গতিকে প্ৰটিনটো নাপায় কিন্তু শক্তি পায়। গতিকে আমি অকল খেৰ খুৱাই আমি পশুক পুহিব নোৱাৰোঁ, আমি এটা ছাপ্লিমেণ্টৰী ফিড হিচাপেহে আমি খেৰখিনি আমি দিব পাৰিম। গতিকে আমাক এটা দানা খুৱাবলৈ যাওঁতে, এটা খাদ্য খুৱাবলৈ যাওঁতে তাত দানা থাকিব লাগিব, সেউজীয়া ঘাঁহ নাইবা গছৰ পাত থাকিব লাগিব আৰু তাত কিছু পৰিমাণে খেৰ থাকিব, খেৰটো প্ৰয়োজন আছে,
1: কিন্তু কেৱল খেৰেৰে নহয়,
2: কেৱল খেৰেৰে পোহপাল দিব নোৱাৰে, হয়তো এনিমেলখিনি বাচি থাকিব, গৰু ম'হ বাচি থাকিব খাই পেলাই,
1: প্ৰয়োজনীয় পৰিপুষ্টি
2: নাপায়।
3: পশুৰ পুষ্টি পৰিচৰ্যা আৰু ৰোগ নিৰাময় এই সম্পৰ্কে আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ ৰবীন ভূঞা আৰু ডক্টৰ দিতুল বৰ্মনে। আলোচনাটিৰ আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰ বেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
4: इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
5: पुतला बोल रहे
4: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
5: मतलब
4: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग पहली वाली बात कहा
5: पर हम तो सभी डाले हैं
4: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
5: सच
4: है एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
5: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूंगा माटी से

0: प्रेम की परंपरा है परंपरागत खेती।
1: पासोली और माहजातीय शस्यर शेहतिया बजार दर बेंगेनार दर प्रति क्विंटलत 3,500 टकार पर 4,000 टका, तिता केरला 3,000 टकार पर 4,000 टका, तिंह 3,000 टकार पर 3,500 टका, বিলাহী 3,500 টকাৰ পৰা 5,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,600 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 8,000 টকাৰ পৰা 9,500 টকাৰ ভিতৰত, জলকীয়া 5,000 টকাৰ পৰা 6,000 টকাৰ ভিতৰত, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 4,000 টকা, ভোল 2,600 টকাৰ পৰা 3,500 টকা, মূলা 1,800 টকাৰ পৰা 2,800 টকা, বন্ধাকবি 2,500 টকাৰ পৰা 3,500 টকা, ফুলকবি 6,000 টকাৰ পৰা 7,000 টকা, স্কোৱাছৰ দৰ প্ৰতি কুইণ্টলত 1,000 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, কেপচিকাম 3,500 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 3,000 টকাৰ পৰা 4,000 টকা, ভেন্দি 3,500 টকাৰ পৰা 4,500 টকা, কচু 3,200 টকাৰ পৰা 4,000 টকা, লাও 2,500 টকাৰ পৰা 3,500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, নেমুৰ প্ৰতি পোনৰ দৰ 300 টকাৰ পৰা 350 টকাৰ ভিতৰত, পদিনাৰ দৰ 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,500 টকা, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটা মগু 9,200 টকাৰ পৰা 13,200 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,600 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 9,400 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,300 টকাৰ পৰা 14,800 টকা, বুট দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,800 টকাৰ ভিতৰত, পিঁয়াজ 5,200 টকাৰ পৰা 5,800 টকাৰ ভিতৰত, সৰিয়হ 7,000 টকাৰ পৰা 7,200 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 16,000 টকাৰ পৰা 17,500 টকা, আদাৰ দৰ প্ৰতি কুইণ্টলত 12,000 টকাৰ পৰা 13,000 টকা, শুকান জলকীয়া 21,000 টকাৰ পৰা 21,500 টকা, গুড় প্ৰতি কুইণ্টলৰ দৰ 6,600 টকাৰ পৰা 7,000 টকাৰ ভিতৰত, চেনি 5,000 টকাৰ পৰা 6,600 টকাৰ ভিতৰত, তামোলৰ প্ৰতি পোনৰ দৰ 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণ প্ৰতিকুৰি দৰ 120 টকাৰ পৰা 180 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ 2,250 টকাৰ পৰা 2,480 টকা, 15 কেজিৰ বনস্পতি ঘেঁহ প্ৰতিটো টিনৰ দৰ 2,300 টকাৰ পৰা 2,340 টকা, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
2: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

নন্দা নিয়োগীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত শুনিলে আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া উদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে

কৰিছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ। অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুজৰাটৰ কাণ্ডলাত 2,300 কোটি টকা ব্যয় সাপেক্ষ ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতি বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ নগাঁৱত গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ। ৰাষ্ট্ৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক মষিমূৰ কৰিবলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ জনসাধাৰণৰ প্ৰতি আহ্বান আৰু দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু ব্যৱসায়িক ভিত্তিত পশুপালনত ৰাজ্য চৰকাৰৰ গুৰুত্ব আৰোপ।

0: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ জনসাধাৰণৰ প্ৰতি আহ্বান আৰু দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু ব্যৱসায়িক ভিত্তিত পশুপালনত ৰাজ্য চৰকাৰৰ গুৰুত্ব আৰোপ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি গুজৰাটৰ কাণ্ডালাত এটা মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। সামগ্ৰিকভাৱে 2,300 কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিবলগীয়া এই প্ৰকল্পটোত প্ৰথম পৰ্যায়ত 1,200 কোটি টকাৰো অধিক পৰিমাণৰ মূলধন বিনিয়োগ কৰা হ'ব। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই প্ৰকল্পই অসমত বহনক্ষম ঔদ্যোগিক বিকাশৰ সম্ভাৱনাক অধিক শক্তিশালী কৰিব। প্ৰতিদিনে 150 টন উৎপাদন ক্ষমতাসম্পন্ন এই ই মিথানল প্ৰকল্পই নিকা শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে কম কাৰ্বন নিৰ্গমন অৰ্থনীতিৰ দিশে যাত্ৰাক অধিক ত্বৰান্বিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে বছৰি প্ৰায় 50,000 টন ই মিথানল উৎপাদন কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে। অসম পেট্ৰকেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অংশীদাৰিত্বত স্থাপন হোৱা এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 3,500ৰো অধিক কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। দুয়োখন ৰাজ্যৰ প্ৰতিষ্ঠান দুটাৰ সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তে অসমৰ সম্পদ, প্ৰতিভা আৰু উদ্যোগৰ সম্ভাৱনাক দেশৰ ঔদ্যোগিক শক্তিৰ সৈতে সংযোগ কৰি উন্নয়নৰ পৰিৱেশ গঢ়ি তুলিবলৈ বিচৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই ক্ষেত্ৰত অৰ্থনৈতিক প্ৰগতি আৰু পৰিৱেশ সংৰক্ষণে অগ্ৰাধিকাৰ লাভ কৰিব। গুজৰাটত অসমৰ ঔদ্যোগিক পৰিসৰ বৃদ্ধিয়ে নতুন অসমৰ আত্মবিশ্বাসক শক্তিশালীৰ ওপৰত প্ৰতিফলিত কৰা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে।
1: দীনদয়াল পৰ্ট অথৰিটি লিমিটেড, তেওঁলোকে ইয়াৰ পৰা যিবিলাক জাহাজ বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰিব তাতে তেওঁলোকে গ্ৰীণ মিথানল ব্যৱহাৰ কৰিব আৰু এই গ্ৰীণ মিথানল ব্যৱহাৰ কৰাৰ কাৰণে যিটো প্ৰজেক্ট হ'ব সেই প্ৰজেক্টটোৰ নিৰ্মাণত আসাম পেট্ৰকেমিকেলছ লিমিটেডে সহযোগিতা কৰিব। আজি আমাৰ অসমৰ বাবে এটা ডাঙৰ উপলব্ধি যে ৰাজ্যৰ বাহিৰলৈ গৈ আমি ঔদ্যোগিক ক্ষেত্ৰখনত সহযোগ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই গোটেই প্ৰজেক্টটোত অসম চৰকাৰে 26% মূলধনী ব্যয়ো কৰিব যাতে এই প্ৰজেক্টটোৰ জৰিয়তে আমি ভাৰতৰ গ্ৰীণ মিথানল খণ্ডত আমি কণ্ট্ৰিবিউচন কৰিব পাৰোঁ।
0: উল্লেখযোগ্য যে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে সম্প্ৰতি ইন্ধন আমদানি কৰি থকা ভাৰত বিশ্বৰ জাহাজসমূহৰ বাবে ইন্ধন ৰপ্তানিকাৰী দেশ হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ পাইছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল নগাঁৱত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্যক শইকীয়াই তেওঁক নিৰ্বাচনৰ প্ৰতিটো দিশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত থাকিবলগীয়া অত্যাৱশ্যকীয় সুবিধাসমূহ নিশ্চিত কৰা আৰু নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা মানি চলাৰ পৰামৰ্শ দিয়ে। জিলাখনত নিৰ্বাচনৰ সময়ছোৱাত শান্তি শৃংখলা বৰ্তাই ৰখাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে এই সন্দৰ্ভত যুগুত কৰা কৰ্ম আঁচনিৰ বিস্তৃত ব্যাখ্যা দাঙি ধৰে। ইয়াৰ পাছতে মুখ্য নিৰ্বাচনী বিষয়াগৰাকী নগাঁৱৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত উপস্থিত হৈ ষ্ট্ৰং ৰুম আৰু ভোটগণনা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত জিলা আয়ুক্ত আৰণ্য শইকীয়া, জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, নিৰ্বাচন বিষয়া প্ৰতীক্ষা দত্তৰ উপৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্থিত থাকে। ইফালে এই উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানে তীব্ৰতা লাভ কৰিছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতাসকলে কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। অগপৰ নেতাসকলে কালি ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটি পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচন উপলক্ষে জনসাধাৰণৰ সুবিধা, স্বচ্ছতা আৰু দ্ৰুত অভিযোগ নিষ্পত্তি নিশ্চিতকৰণৰ লক্ষ্যৰে

0: মৰিগাঁও জিলা প্ৰশাসনে হাণ্টিং লাইন সুবিধা সম্পন্ন টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে। ইয়াৰ জৰিয়তে নাগৰিক, ভোটাৰ আৰু সংশ্লিষ্ট অংশীদাৰসকলে নিৰ্বাচন সম্পৰ্কীয় তথ্য, ব্যাখ্যা অথবা আৰ্হি আচৰণবিধি আৰু ভোটগ্ৰহণ সম্পৰ্কীয় অভিযোগ দাখিল কৰিব পাৰিব। 1800-3457926 এই টোল ফ্ৰী নম্বৰৰ উপৰি 94351-60901, 94355-80805 আৰু 94355-23903 ফোন নম্বৰেৰে জনসাধাৰণে নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচন সম্পৰ্কীয় যিকোনো বিষয়ৰ সন্দৰ্ভত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে।
1: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে ৰাষ্ট্ৰৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক দেশৰ জনসাধাৰণে মষিমূৰ কৰিব লাগিব। আজি বৰপেটা জিলাত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰাত ভাগ লৈ ৰাজ্যপালগৰাকীয়ে কয় যে নিচাযুক্ত দ্ৰব্যৰ দৰে অপশক্তিসমূহৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে। ব্যক্তি নিৰ্মাণ হলেহে ৰাষ্ট্ৰ নিৰ্মাণ হ'ব বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে সকলোকে এই অভিযানত ভাগ লোৱাৰ বাবে আহান জনায়। বৰপেটা জিলাৰ পুথিভঁৰাল চৌহদৰ পৰা জিলা পৰিষদৰ কাৰ্যালয়ৰ চৌহদলৈ এই পদযাত্ৰা অনুষ্ঠিত হয়। অনুষ্ঠানত শ্ৰীআচাৰ্যই মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও আৰক্ষী, আশা আৰু অংগনবাড়ী কৰ্মীক সম্বৰ্ধনা জনায়। ৰাজ্যৰ পশুপালন, পশু চিকিৎসা আৰু মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে কয় যে ৰাজ্যৰ পশুপালন বিভাগত শীঘ্ৰেই 130গৰাকী পশু চিকিৎসক আৰু 200গৰাকী পশুপালন ক্ষেত্ৰ সহায়কক নিযুক্তি দিয়া হ'ব। বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু ব্যৱসায়িক ভিত্তিত পশুপালনৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। গোপালকসকলক ফাৰ্মৰ আৰ্হিত গৰু পালনৰ বাবে উৎসাহিত কৰাৰ লগতে চৰকাৰে প্ৰয়োজনীয় সহায় আগবঢ়াব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পোহনীয়া জীৱ জন্তুৰ সুৰক্ষা আৰু পশুপালকৰ আৰ্থিক নিৰাপত্তাৰ বাবে জীৱ জন্তুৰ বীমাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। শোচনীয় অৱস্থাত থকা ৰাজ্যৰ পশু চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে মীনপালকসকলৰ সহায়ৰ বাবে মাছৰ পোনা আৰু খাদ্য যোগান ধৰিবলৈ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে। পশুপালন আৰু মীনপালন খণ্ডৰ উন্নয়নৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ লগতে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে স্বাৱলম্বিতাৰ সুযোগ সৃষ্টি কৰাত চৰকাৰে গুৰুত্ব দিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে আজি গুজৰাটৰ ঐতিহাসিক সোমনাথ মন্দিৰ দৰ্শনৰ বাবে যাত্ৰা কৰা ভক্তসকলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। কামৰূপ জিলাৰ চাংচাৰীত থকা চেণ্ট্ৰেল ইনষ্টিটিউট অব পেট্ৰকেমিকেলছ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি চমুকৈ চিপেটৰ 27 সংখ্যক বৰ্ষপূৰ্তি আজি তিনিজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডঃ অশোক পুৰাণিক আৰু বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ধনপতি ডেকাই অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জলজীৱন মিছন আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলত বিশুদ্ধ খোৱাপানী যোগান বিষয়ক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা আৰু অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰীয়ে। অনুষ্ঠানটি আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিবাৰ্ষিক অধিৱেশনৰ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰৰ চানমাৰীৰ প্ৰেছ ক্লাব ভৱনত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু সন্ধিয়া বিষয় বাছনি সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত অধ্যাপক সাংবাদিক বীৰেন্দ্ৰ কলিতাই কাইলৈ হ'বলগীয়া মুকলি সভা উদ্বোধন কৰিব। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডঃ পল্লৱী ডেকা বুজৰবৰুৱাই। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি সোমনাথ যাত্ৰা 2026 অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সোমনাথ মন্দিৰৰ প্ৰতিষ্ঠাৰ 1000 বছৰ উপলক্ষে অসমৰ পৰা গুজৰাটলৈ হ'বলগীয়া এই যাত্ৰাৰ অনুষ্ঠান সন্ধিয়া 7 বজাত কামাখ্যা ৰেল ষ্টেচনত অনুষ্ঠিত হ'ব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সোমনাথ স্বাভিমান পৰ্বৰ অংশ হিচাপে এই যাত্ৰাৰ আয়োজন কৰা হৈছে। ইপিনে চিৰাং জিলাৰ পৰা সোমনাথ স্বাভিমান যাত্ৰাত অংশগ্ৰহণৰ বাবে আজি 14গৰাকী তীৰ্থযাত্ৰী ৰাওনা হয়। কাজলগাঁও জিলা আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই আনুষ্ঠানিকভাৱে পতাকা জোকাৰি এই যাত্ৰাৰ শুভাৰম্ভ কৰে। সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণ কৰিবলৈ হাইলাকান্দিৰ পৰা 15জনীয়া এটা প্ৰতিনিধি দল যোৱা নিশা গুজৰাট অভিমুখে যাত্ৰা কৰে। সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অসমৰ প্ৰতিখন জিলাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। কালি হাইলাকান্দি জিলা প্ৰশাসনৰ উদ্যোগত প্ৰতিনিধি

0: সকলক পরিচয় পত্র দিয়া হয়। এতিয়াৰ পৰৱৰ্তী বাতৰি শুনক উৎপল কুমাৰ দাসৰ পৰা।
1: ধন্যবাদ ভাস্বতী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন বাতৰি পঢ়োতা তথা বৰগীত আৰু নাটকৰ আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী গোলাপ শইকীয়াৰ আজি 6ষ্ঠ মৃত্যুবাৰ্ষিকী। কোভিডত আক্ৰান্ত হৈ 2020 চনৰ এই দিনটোতেই প্ৰতিভাসম্পন্ন শিল্পীগৰাকীৰ দেহাৱসান ঘটিছিল। এই দিনটোৰ সৈতে সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত আয়োজিত এটা অন্তৰংগ অনুষ্ঠানত গোলাপ শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰাৰ লগতে তেওঁৰ স্মৃতিচাৰণ কৰা হয়। এই অনুষ্ঠানত জনপ্ৰিয় বাতৰি পঢ়োতাগৰাকীৰ সান্নিধ্যৰ স্মৃতি সোঁৱৰি তেওঁৰ কেইবাগৰাকীও সতীৰ্থই গোলাপ শইকীয়াৰ প্ৰতিভা আৰু সামৰ্থ্যৰ বিষয়ে উল্লেখ কৰে। গোলাপ শইকীয়াৰ কণ্ঠৰ বৰগীতৰ কিছু অংশৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে।

0: কৰিমগঞ্জ জিলা কংগ্ৰেছৰ উদ্যোগত আজি শ্ৰীভূমিৰ ইন্দিৰা ভৱনত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বিশিষ্ট অৰ্থনীতিবিদ ডঃ মনমোহন সিঙৰ জন্মবাৰ্ষিকী পালন কৰা হয়। এই উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জিলা কংগ্ৰেছৰ সভাপতি তাপস পুৰকায়স্থ, উত্তৰ কৰিমগঞ্জৰ বিধায়ক জাকাৰিয়া আহমেদৰ লগতে কেইবাজনো বক্তাই দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু জনকল্যাণৰ ক্ষেত্ৰত ডঃ সিঙৰ অৱদানৰ কথা স্মৰণ কৰে। ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান NIT শিলচৰে ইউ আই গ্ৰীণ মেট্ৰিক ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2026ত বিশ্বৰ ভিতৰত 166 সংখ্যক স্থান লাভ কৰিছে। বিশ্বৰ 110খন দেশৰ মুঠ 2016খন বিশ্ববিদ্যালয়ৰ ভিতৰত NIT শিলচৰে এই স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত প্ৰতিষ্ঠানটোৰ স্থান হৈছে পঞ্চম। বহনক্ষম উন্নয়ন আৰু পৰিৱেশ অনুকূল চৌহদ পৰিচালনাৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সমৰ্থ হোৱা প্ৰতিষ্ঠানটোৱে 2025 চনত বিশ্ব ৰেংকিঙত 191 সংখ্যক স্থান লাভ কৰিছিল। উল্লেখযোগ্য যে ইউ আই গ্ৰীণ মেট্ৰিক মূল্যায়নত প্ৰশাসন আৰু ডিজিটেল ৰূপ প্ৰদানক পৃথক শ্ৰেণী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই জনোৱা মতে এই সফলতাৰ অন্যতম ভেটি হৈছে বহনক্ষম আন্তঃগাঁথনি, শক্তি আৰু পৰিৱেশ ব্যৱস্থাপনা, আৱৰ্জনা আৰু জল ব্যৱস্থাপনা, পৰিৱেশ অনুকূল পৰিবহণ ব্যৱস্থাপনা, শিক্ষা আৰু গৱেষণা তথা দায়িত্বশীল প্ৰতিষ্ঠানিক পদ্ধতিৰ নিৰন্তৰ দায়বদ্ধতা। অনাগত দিনত NIT শিলচৰ চৌহদক বহনক্ষম প্ৰযুক্তি আৰু উদ্ভাৱনৰ জীৱন্ত পৰীক্ষাগাৰ হিচাপে উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে। উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ। অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুজৰাটৰ কাণ্ডলাত 2,300 কোটি টকা ব্যয় সাপেক্ষ ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ নগাঁৱত গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ। ৰাষ্ট্ৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক মুখিমূৰ কৰিবলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ জনসাধাৰণৰ প্ৰতি আহ্বান আৰু দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু ব্যৱসায়িক ভিত্তিক পশুপালনত ৰাজ্য চৰকাৰৰ গুৰুত্ব আৰোপ। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10
1: गृह और सहकारिता मंत्री अमित शाह ने कहा है कि केरलम के भविष्य के लिए नीली अर्थव्यवस्था में बहुत संभावनाएं हैं और सरकारी क्षेत्र को इसका लाभ उठाना चाहिए। श्री शाह ने केरलम के कुंद्रा में आज भारतीय राष्ट्रीय सहकारी उपभोक्ता संघ के अंतर्गत श्री मार्ट पहल सहित कई विकास योजनाओं का उद्घाटन किया। श्री शाह ने कहा कि स्वतंत्रता के बाद से ही लोग केंद्र में सहकारिता मंत्रालय की मांग करते रहे हैं।
2: आजादी से अब

0: শক্তিশালীভাৱে বলৱৎকৰণৰ বাবে দাবী জনাইছে আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় পুৰুষ আৰু মহিলা কাবাডী দলে সোণৰ পদক অৰ্জন কৰিছে। এতিয়া শুনক বিতং বাতৰি। অসম আৰু গুজৰাটৰ অংশীদাৰিত্বৰে আজি গুজৰাটৰ কাণ্ডলাত এটা ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। এই প্ৰকল্পৰ প্ৰতিদিনে 150 টন ই মিথানল উৎপাদন কৰিব। আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। 2,300 কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা এই প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত 1,200 কোটি টকাৰো অধিক মূলধন বিনিয়োগ কৰা হ'ব। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই প্ৰকল্পই অসমত বহনক্ষম ঔদ্যোগিক বিকাশৰ সম্ভাৱনাক অধিক শক্তিশালী কৰিব। প্ৰতিদিনে 150 টন উৎপাদন ক্ষমতা সম্পন্ন এই ই মিথানল প্ৰকল্পই পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে কম কাৰ্বন নিৰ্গমন অৰ্থনীতিৰ দিশে যাত্ৰাক অধিক ত্বৰান্বিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে বছৰি প্ৰায় 50,000 টন ই মিথানল উৎপাদন কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে। অসম পেট্ৰকেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অংশীদাৰিত্বত স্থাপন হোৱা এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 3,500ৰো অধিক কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। দুয়োখন ৰাজ্যৰ প্ৰতিষ্ঠান দুটাৰ সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তে অসমৰ সম্পদ, প্ৰতিভা আৰু উদ্যোগৰ সম্ভাৱনাক দেশৰ ঔদ্যোগিক শক্তিৰ সৈতে সংযোগ কৰি উন্নয়নৰ পৰিৱেশ গঢ়ি তুলিবলৈ বিচৰা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই ক্ষেত্ৰত অৰ্থনৈতিক প্ৰগতি আৰু পৰিৱেশ সংৰক্ষণে অগ্ৰাধিকাৰ লাভ কৰিব। গুজৰাটত অসমৰ ঔদ্যোগিক পৰিসৰ বৃদ্ধিয়ে নতুন অসমৰ আত্মবিশ্বাসক শক্তিশালী ৰূপত প্ৰতিফলিত কৰা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে।
1: आज के शुभ अवसर पर गुजरात की जनता को अभिनंदन करता हूं। आज आप लोगों का सामने हमारे कांडला पोर्ट में दीनदयाल पोर्ट अथॉरिटी और असम पेट्रोकेमिकल्स लिमिटेड द्वारा 150 TPD ई मिथानल प्लांट का शिलान्यास हुए। ये जो प्लांट यहाँ में शिलान्यास हुए ये देश के लिए एक बहुत बड़ा उपलब्धि है और मैं विश्वास करता हूँ कि आज हम जो प्रोजेक्ट का शुरुआत किया हो वही प्रोजेक्ट और आगे वाला दिनों में और बड़ा होगा और देश को एक ग्रीन फ्यूल हमारे जितना जहाजों का लिए जो हमारे फ्यूल चाहिए, तेल चाहिए, ऊर्जा चाहिए, ये ग्रीन मिथानल तक रूपांतर होगा, ये मैं विश्वास करता हूँ।
0: দেশৰ সকলো ৰাজহুৱা খণ্ড আৰু আঞ্চলিক গ্ৰামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ বাবে কাইলৈ খোলা ৰখা হ'ব বুলি বিত্ত মন্ত্ৰালয়ে ঘোষণা কৰিছে। বেংক সংঘৰ সংগঠিত মঞ্চ অৰ্থাৎ EFBUA28ৰ পৰা 28-30 ছেপ্টেম্বৰলৈ আহ্বান জনোৱা ধৰ্মঘট তথা আজি আৰু কাইলৈ সাপ্তাহান্তিক বন্ধৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকৰ সকলো শাখা, কাৰ্যালয়, ATM সংযোগী শাখাকে ধৰি সকলো লেনদেন কাইলৈ খোলা থাকিব বুলি দিয়া অনুমোদনৰ বিষয়ে প্ৰকাশ কৰিছে। ইতিমধ্যে কেইবাটাও ৰাজহুৱা খণ্ড বেংকে তিনিদিনীয়া বেংক ধৰ্মঘটৰ সময়ছোৱাত গ্ৰাহকৰ বাবে ATM যোগে প্ৰতিমাহে নিৰ্ধাৰিত পৰিমাণৰ ধন বিনামূলীয়াকৈ উলিওৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সীমা বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণী ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে

0: চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। আজিৰ শৃংখলাত চৰকাৰৰ এই লক্ষ্য পৰীক্ষা পে চৰ্চা পদক্ষেপৰ মাধ্যমেৰে কিদৰে কাৰ্য ৰূপায়িত হৈছে এই বিষয়ে প্ৰচাৰ কৰিবলৈ লোৱা হৈছে। পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে পৰীক্ষাৰ সময়ত চাপ নিয়ন্ত্ৰণ আৰু আনন্দময় শিকন সন্দৰ্ভত মত বিনিময় কৰে। 2018 চনত আৰম্ভ কৰা এই কাৰ্যসূচীৰ জৰিয়তে নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলক মানসিক চাপবিহীনভাৱে আৰু আত্মবিশ্বাসেৰে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰতি উৎসাহিত কৰা হৈছে। এই কাৰ্যসূচীয়ে পৰীক্ষা ব্যৱস্থাক ভাবুকি নহয় বৰং সুযোগ হিচাপে গ্ৰহণ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰিত কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে এই কাৰ্যসূচীৰ জৰিয়তে পৰীক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক যিকোনো ধৰণৰ মানসিক চাপৰ সন্মুখীন হোৱাৰ বাবে নিজক সাজু কৰিবলৈ পৰামৰ্শ দিয়ে।
1: किसी भी प्रकार के प्रेशर को झेलने के लिए सामर्थ्यवान बनाना चाहिए। रोते बैठना नहीं चाहिए, मान के चलना चाहिए कि जीवन में आता रहता है, दबाव बनता रहता है, तो खुद को तैयार करना पड़ता है। दबाव को हमने अपने तरीके से मन से एक बार इस स्थिति से जीतना है, एक तो संकल्प करना होता है।
0: এই কাৰ্যসূচীয়ে কোটি কোটি শিক্ষাৰ্থীক পৰীক্ষাৰ সময়ত মানসিক চাপ আৰু ভীতি সন্মুখীন নোহোৱাকৈ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ সাহস যোগাই আহিছে। মিজোৰামৰ প্ৰভাৱশালী ছাত্ৰ সংগঠন এম জেড পিয়ে ৰাজ্যখনৰ সীমা সুৰক্ষা, আন্তঃৰাজ্যিক পাৰপত্ৰ অৰ্থাৎ ILP ব্যৱস্থা শক্তিশালীভাৱে বলৱৎকৰণ তথা বিবাহ আৰু সম্পত্তি উত্তৰাধিকাৰ সম্পৰ্কীয় নীতিসমূহৰ সুৰক্ষাৰ বাবে দাবী জনাইছে। আইজলত আজি অনুষ্ঠিত সাধাৰণ সভাত সংগঠনটোৱে ৰাজ্যখনৰ চৰকাৰক মিজোৰামৰ প্ৰকৃত সীমাসমূহৰ সুৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ ল'বলৈ দাবী জনাই প্ৰস্তাৱ উত্থাপিত কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক লালমিং চাংগা চাংতেই সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই সভাত 2026 চনৰ মিজো বিবাহ আৰু সম্পত্তিৰ উত্তৰাধিকাৰ আইনৰ কঠোৰ ৰূপায়ণৰ বাবে দাবী জনায়। তদুপৰি সংগঠনটোৱে অনা মিজো সম্প্ৰদায়ৰ বুলি অভিহিত কৰা লোকসকলক অনুসূচিত জনজাতিৰ সুবিধাসমূহ ভোগ কৰাৰ পৰা বিৰত ৰখাৰ ব্যৱস্থা কৰিবলৈও দাবী জনায়। উল্লেখযোগ্য যে যোৱা ফেব্ৰুৱাৰীত ৰাজ্যখনৰ বিধানসভাই গ্ৰহণ কৰা সংশোধনীৰ জৰিয়তে বহু বিবাহ আৰু একাধিক বিবাহ নিষিদ্ধ কৰাৰ উপৰি অনা মিজো সম্প্ৰদায়ৰ যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা মহিলাৰ মিজো পৰিচয় বিলোপ কৰা তথা স্বামীৰ পৰা বিচ্ছেদিত মহিলাৰ সম্পত্তিৰ অধিকাৰ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল। সংগঠনটোৰ নেতাগৰাকীয়ে উল্লেখ কৰা মতে মিজোৰামৰ সকলো প্ৰৱেশ পথতে ILP পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিবলৈ সংগঠনটোৱে দাবী জনাইছে। ৰাজ্যখনত প্ৰৱেশ কৰিব বিচৰা সকলো লোকৰে নথি পত্ৰ প্ৰত্যায়িতকৰণো বাধ্যতামূলক কৰিবলৈ দাবী জনাইছে। উল্লেখযোগ্য যে চৰকাৰী তথ্যযোগে 2024 চনৰ পৰা ৰাজ্যখনৰ 5 লাখৰো অধিক ILP জাৰি কৰা হৈছে। আনহাতে যোৱা বছৰৰ ছেপ্টেম্বৰত বৈৰৱী চাংৰাই ৰেলপথ মুকলি কৰাৰ পাছত 2,15,000 ILP জাৰি কৰা হৈছে। জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় পুৰুষ আৰু মহিলা কাবাডী দলে সোণৰ পদক অৰ্জন কৰিছে। পুৰুষ দলটোৱে ইৰাণক 40-34 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। একেদৰে মহিলা দলটোৱেও ফাইনেলত ইৰাণক 37-34 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াকে লৈ ভাৰতে আজি এছিয়ান গেমছৰ পদক তালিকাত শক্তিশালী স্থিতিত উপনীত হৈছে। অসম আৰু গুজৰাটৰ অংশীদাৰিত্বৰে আজি গুজৰাটৰ কাণ্ডালাত এটা ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। দেশৰ ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্ৰামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ বাবে কাইলৈ খোলা ৰখা হ'ব বুলি বিত্ত মন্ত্ৰালয়ে ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। মিজোৰামৰ ছাত্ৰ সংগঠন MZP-য়ে ৰাজ্যখনৰ সীমা সুৰক্ষা আৰু ILP ব্যৱস্থা শক্তিশালীভাৱে বলৱৎকৰণৰ বাবে দাবী জনাইছে আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় পুৰুষ আৰু মহিলা কাবাডী দলে সোণৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
2: FM বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া আগবঢ়াব লৈছোঁ হিন্দী বোলছবিৰ গীত কেইটিমান। পুনতে শুনক দুলহে ৰাজা বোলছবিখনৰ এই গীতটি। গীতটিত কণ্ঠ দিছে সোনু নিগম আৰু জসবিন্দৰ নুৰুলায়।

অনুষ্ঠানত এইবাৰ শুনাব লৈছোঁ। কচ্চে ধাগে বোলছবিখনৰ লতা মঙ্গেশকৰ আৰু কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি।

শেষত শুনাব লৈছোঁ পলক মুচলৰ কণ্ঠত স্বীটি উইথছ এন আৰাইভেল ছবিখনৰ এই গীতটি।

ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ 19 শতিকাৰ বিশিষ্ট বঙালী শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু গদ্যকাৰ আছিল। প্ৰকৃত নাম আছিল ঈশ্বৰচন্দ্ৰ বন্দ্যোপাধ্যায়। তেখেতৰ জন্ম হৈছিল 1820 চনৰ আজিৰ দিনটোতেই। সংস্কৃত ভাষা আৰু সাহিত্যত অগাধ পাণ্ডিত্যৰ বাবে জীৱনৰ প্ৰথমচোৱাতে বিদ্যাসাগৰ উপাধি তেখেতে লাভ কৰে। সংস্কৃতৰ বাদেও বঙালী আৰু ইংৰাজী ভাষাত বিশেষ ব্যুৎপত্তি আছিল। তেওঁই প্ৰথম বঙালী লিপি সংস্কাৰ কৰে। পিতৃৰ নাম আছিল ঠাকুৰ দাস বন্দ্যোপাধ্যায় আৰু মাতৃৰ নাম আছিল ভগৱতী দেৱী। বঙালী গদ্যৰ প্ৰথম সাৰ্থক ৰূপকাৰ হিচাপে বিভূষিত বিদ্যাসাগৰে জনপ্ৰিয় শিশু পাঠ্য, বৰ্ণ পৰিচয়সহ একাধিক পাঠ্যপুথি সংস্কৃত ব্যাকৰণ গ্ৰন্থ ৰচনা কৰিছিল। সংস্কৃত, হিন্দী আৰু ইংৰাজীৰ পৰা বঙালীলৈ অনুবাদ সাহিত্য আৰু জ্ঞান বিজ্ঞান সংক্ৰান্তীয় বহু ৰচনা কৰিছে। অন্যদিশে বিদ্যাসাগৰ এজন সমাজ সংস্কাৰকো আছিল। বিধৱা বিবাহ আৰু স্ত্ৰী শিক্ষাৰ প্ৰচলন, বহুবিবাহ আৰু বাল্যবিবাহৰ দৰে সামাজিক অভিশাপসমূহ দূৰীকৰণৰ বাবে তেখেতৰ অক্লান্ত সংগ্ৰাম বৰ্তমানেও স্মৰণ কৰা হয়। বঙালীৰ নৱজাগৰণৰ এই পুৰধা ব্যক্তিত্ব দেশৰ সাধাৰণ জনসাধাৰণৰ ওচৰত দয়াৰ সাগৰ নামে পৰিচিত আছিল। বঙালী সমাজত বিদ্যাসাগৰৰ এজন প্ৰাতঃস্মৰণীয় ব্যক্তি। পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰত তেখেতৰ স্মৃতি ৰক্ষাৰ হেতু বিদ্যাসাগৰ বিশ্ববিদ্যালয় স্থাপিত হয়। ৰাজধানী কলকাতাৰ আধুনিক স্থাপত্যৰ অন্যতম শ্ৰেষ্ঠ নিদৰ্শন বিদ্যাসাগৰ সেতু তেখেতৰ নামতেই উৎসৰ্গিত কৰা হৈছে। বিদ্যাসাগৰ ৰচিত গ্ৰন্থাৱলীসমূহ বৰ্ণ পৰিচয়, ঋজুপাঠ, সংস্কৃতৰ ব্যাকৰণৰ উপক্ৰমণিকা, ব্যাকৰণ কৌমুদী, সংস্কৃত ভাষা আৰু সংস্কৃত সাহিত্য বিষয়ক প্ৰস্তাৱ, বেতাল পঞ্চবিংশতি, ৰত্ন পৰীক্ষা, শব্দমঞ্জৰী, অন্নদামঙ্গল, সৰ্বদৰ্শন সংগ্ৰহ, শিশুপালবধ, কিৰাতৰ্য নিয়ম, কাদম্বৰী, মেঘদূতম, প্ৰেক্টিকেল ছিলেকশ্যনছ, ছিলেকশ্যনছ ফ্ৰম গোল্ডস্মিথ, ছিলেকশ্যনছ ফ্ৰম ইংলিছ লিটাৰেচাৰ ইত্যাদি অসংখ্য গ্ৰন্থ তেখেতে সৃষ্টি কৰিছিল। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে 1891 চনৰ 71 বছৰ বয়সত কলিকতাত এই পৃথিৱীৰ পৰা চিৰবিদায় মাগে। ডক্টৰ দিলীপ কুমাৰ দত্ত এগৰাকী অসমীয়া গণিতজ্ঞ, শিক্ষাবিদ তথা লেখক। তেখেতে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰোড আইলেণ্ড বিশ্ববিদ্যালয়ৰ অংকশাস্ত্ৰৰ সন্মানীয় অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1937 চনত যোৰহাটত তেখেতৰ জন্ম হয়। পিতৃৰ নাম আছিল ফণীধৰ দত্ত আৰু মাতৃৰ নাম আছিল ৰত্নেশ্বৰী দত্ত। ব্ৰিটিছ চৰকাৰৰ কমনৱেলথ ফেলোশ্বিপ পোৱা তেখেতেই প্ৰথমজন অসমীয়া ছাত্ৰ আছিল। 1987 চনত প্ৰকাশিত তেখেতৰ ৰচিত গ্ৰন্থ প্ৰেমত পৰিলোঁ নেকি কম্পিউটাৰত অসমীয়া আখৰেৰে লিখা প্ৰথমখন গ্ৰন্থ। তেখেত অসমীয়া ভাষাৰ ফণ্টৰ প্ৰথম আৱিষ্কাৰক। তেখেত 1980ৰ দশকতে 5টা ফণ্ট সৃষ্টি কৰি থৈ গৈছে। সেই ফণ্টকেইটাৰ নাম হৈছে ক্ৰমে ডিবৰু, বেকী, কপিলী, ব্ৰহ্মপুত্ৰ আৰু দিহিং। 1937 চনৰ 30 এপ্ৰিলত ডক্টৰ দিলীপ কুমাৰ দত্তৰ যোৰহাটত তৰাজান গাঁৱত জন্ম হৈছিল। তেখেতৰ পিতৃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী পঞ্জীয়ক আৰু বিশ্ববিদ্যালয়খনৰ 4ৰ্থগৰাকী উপাচাৰ্য আছিল। পিতৃ ফণীধৰ দত্ত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰো প্ৰতিষ্ঠাপক অধ্যাপক আছিল। পিতৃৰ অধ্যাপনা সূত্ৰে কটন কলেজলৈ অহা ডক্টৰ দিলীপ কুমাৰ দত্তই গুৱাহাটী লতাশিল প্ৰাথমিক বিদ্যালয়, মানিকচন্দ্ৰ বৰুৱা এম ই স্কুল আৰু কলেজিয়েট স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। 1958 চনত কটন মহাবিদ্যালয়ৰ পৰা গণিত বিষয়ত অনাৰ্চসহ স্নাতক ডিগ্ৰী তেখেতে লাভ কৰে। ইয়াৰ পাছতেই দিল্লী বিশ্ববিদ্যালয়ৰো স্নাতকোত্তৰ ডিগ্ৰী আৰু PhD ডিগ্ৰী লাভ কৰে। তেওঁ ব্ৰিটিছ চৰকাৰৰ কমনৱেলথ ফেলোশ্বিপত পোৱা প্ৰথমজন অসমীয়া ছাত্ৰ আছিল। 1 প্ৰথমতে ডক্টৰ দিলীপ কুমাৰ দত্তই ইংলেণ্ডৰ ছাউথহাষ্টন বিশ্ববিদ্যালয় আৰু কানাডাৰ কেলগেৰী বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। পৰৱৰ্তী সময়ত আমেৰিকাৰ ৰোড আইলেণ্ড বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ জ্যেষ্ঠ অধ্যাপক আৰু সন্মানীয় প্ৰবক্তাৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। বিশ্ববিদ্যালয়ত তেখেতে জ্যামিতি, বীজগণিত আৰু কলন গণিত পঢ়ুৱাইছিল।

1966 চনৰ পৰাই আমেৰিকাৰ ৰোড আইলেণ্ড বিশ্ববিদ্যালয়ৰ গণিত শাস্ত্ৰৰ সন্মানীয় প্ৰবক্তাৰূপে কৰ্মৰত দিলীপ কুমাৰ দত্ত এজন গণিতজ্ঞৰূপেও বিদেশত প্ৰশংসিত। তেখেতে কনচেপ্ট অৱ জিঅ'মেট্ৰি, মেথ এডুকেশ্যন এট ইটছ বেষ্ট, দ্য পোষ্ট ডেম মেডেল, ফিনিট মেথছ ফৰ লিবাৰেল আৰ্টছ আদি গণিত বিষয়ক গ্ৰন্থ আমেৰিকাৰো ভাৰতত যথেষ্ট সমাদৃত। তেখেতে গণিতজ্ঞ হিচাপে দেশৰ বাহিৰেও ৰোমানিয়া, ফিনলেণ্ড, মালয়েছিয়া, অষ্ট্ৰেলিয়া আদি দেশতো বক্তৃতা প্ৰদান কৰিছিল। তেখেতৰ প্ৰকাশিত গ্ৰন্থকেইখনমান হ'ল শুভদিনৰ নিৰ্ঘণ্ট, নীলা সুৰভি ভাঙি, ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰ পথ। মিছ গৌহাটী, ফলি লোৱা বুৰঞ্জী, গণেশ গগৈৰ ৰচনা সম্ভাৰ, প্ৰেম আৰু জীৱনসংগী, বিষ্ণুপ্ৰসাদ ইত্যাদি তেখেতৰ সৃষ্টি। ডক্টৰ দত্তই 2012 চনত অমূল্য কাকতি বঁটা আৰু 2014 চনত ভূপেন হাজৰিকা ফিৰিঙতি বঁটা লাভ কৰিছিল। ডক্টৰ দিলীপ কুমাৰ দত্তই 2019 চনৰ আজিৰ দিনটোতেই এই পৃথিৱীৰ পৰা চিৰবিদায় মাগে। আজিৰ দিনটো অনুষ্ঠানত এতিয়া ক'বলৈ লৈছোঁ ইতিহাসত আজিৰ দিনটোৰ লগত সম্পৰ্কিত কেইটামান টুকুৰা খবৰ। 1580 চনৰ আজিৰ দিনটোতেই ইংৰাজ নৌ অভিযাত্ৰী ফ্ৰান্সিছ ড্ৰেকে পৃথিৱী পৰিভ্ৰমণ সম্পূৰ্ণ কৰিছিল। 1942 চনৰ আজিৰ দিনটোতেই ভাৰতৰ বিজ্ঞান গৱেষণাৰ উন্নতি সাধন পৰামৰ্শ তথা সংযোগ ৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ গঠন কৰা হয়। 1979 চনৰ আজিৰ দিনটোতেই চৌধুৰী চৰণ সিঙক সভাপতি আৰু ৰাজনাৰায়ণক কাৰ্যকৰী সভাপতি লৈ নতুন ৰাজনৈতিক দল লোকদল গঠন কৰা হৈছিল। 1888 চনৰ আজিৰ দিনটোতেই টি এছ ইলিয়েট, আমেৰিকান কবি সমালোচকৰ জন্ম হৈছিল। বিখ্যাত ভাৰতীয় অভিনেতা তথা পৰিচালক দেৱানন্দৰ জন্ম হৈছিল 1923 চনৰ আজিৰ দিনটোতেই। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ জন্ম হৈছিল 1932 চনৰ আজিৰ দিনটোতেই। অসমৰ চলচ্চিত্ৰ নিৰ্মাতা জন্স মহলিয়াৰ জন্ম হয় 1946 চনৰ আজিৰ দিনটোতেই। শ্ৰোতা, ইমান পৰে আজিৰ দিনটো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া 8 বজাত মুখ্য বাতৰি কেইটিমান আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটী এতিয়াৰ মুখ্য বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি গুজৰাটৰ কাণ্ডলাত এটা ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। নিৰ্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল জিলাখনত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। ৰাষ্ট্ৰৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক দেশৰ জনসাধাৰণে মষিমূৰ কৰিব লাগিব বুলি বৰপেটাত আজি নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰাত ভাগ লৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মন্তব্য কৰিছে। ৰাজ্যৰ পশুপালন বিভাগত শীঘ্ৰেই 130গৰাকী পশু চিকিৎসক আৰু 200গৰাকী পশুপালন ক্ষেত্ৰ সহায়কক নিযুক্তি দিয়া হ'ব বুলি মন্ত্ৰী নীলিমা দেৱীয়ে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান NIT শিলচৰে

মুম্বাই গ্ৰীণ মেট্ৰিক ৱৰ্ল্ড ইউনিভাৰ্চিটিৰ ৰেংকিং 2026ত বিশ্বৰ ভিতৰত 166 সংখ্যক নম্বৰ স্থান লাভ কৰিছে। বিশ্বৰ 110খন দেশৰ মুঠ 2016খন বিশ্ববিদ্যালয়ৰ ভিতৰত NIT শিলচৰে এই স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় পুৰুষ আৰু মহিলা কাবাডী দলে সোণৰ পদক অৰ্জন কৰিছে। এই পৰ্যন্ত ভাৰতে 4টা সোণ, 12টা ৰূপ আৰু 14টা ব্ৰঞ্জৰ পদকসহ মুঠ 30টা পদক অৰ্জন কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন 9:25 শুনিবলৈ পাব।

0: এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া আগবঢ়াইছোঁ মাধৱ চন্দ্ৰ দাস আৰু দিলীপ কুমাৰ বৰুৱা ৰচিত এখনি আলেখ্য, তেজপুৰৰ পুৰণি ঘৰ। আলেখ্যখনি ইতিপূৰ্বে প্ৰচাৰিত।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ তেজপুৰৰ বিভিন্ন ভাস্কৰ্যৰ ওপৰত আলোকপাত কৰি মাধৱ চন্দ্ৰ দাস আৰু দিলীপ কুমাৰ বৰুৱাই যুগুত কৰা এখনি আলোক্য, তেজপুৰৰ পুৰণি ঘৰ। এয়া ঐতিহাসিক তেজপুৰ। আমি এতিয়া আছোঁ ঐতিহাসিক বামুণী পাহাৰত। স্থাপত্য, ভাস্কৰ্য, শিলালিপি আদিৰে মহীয়ান এই ইতিহাস প্ৰসিদ্ধ নগৰী এদিন কালৰ বুকুত পৰিত্যক্ত হৈছিল। এয়া চোৱা বামুণী পাহাৰত খোদিত শিলালিপিসমূহ, য'ত প্ৰতিটো শিলাই জীৱন দৰ্পত মূৰ্তিমান। সেয়া হয়তো কোৱা হয় সৌন্দৰ্য নগৰী তেজপুৰত শিলেও কথা কয়। বৰ্তমানৰ জনপদ নগৰী এটা সময়ত আছিল গছ গছনি আৰু হাবিৰে পৰিপূৰ্ণ।

হয়, ইতিহাসে তেজপুৰৰ কথা কয় বহু ধৰণে। ইতিহাস অনুসৰি আধুনিক তেজপুৰৰ ইতিহাস কিন্তু আৰম্ভ হৈছিল ইয়াণ্ডাবসন্ধিৰ পিছৰ পৰাহে। 1933 চনত ইংৰাজ শাসনকালত নিজা কাম কাজৰ বাবে বৰ অসমখনক কামৰূপ, দৰং, নগাঁও আৰু গোৱালপাৰা এই 4 জিলাত ভাগ কৰি লৈছিল। দৰং জিলাৰ সদৰ তেতিয়াও কিন্তু মঙলদৈহে আছিল, তেজপুৰ নাছিল।

0: অৱশ্যে 1935 চনত দৰং জিলাৰ সদৰ এই তেজপুৰ হৈছিল। এডৱাৰ্ড গ্ৰেইটে এ হিষ্ট্ৰী অৱ আছামত উল্লেখ কৰিছে আধুনিক তেজপুৰৰ জন্মৰ বিষয়ে। 1934 চনত দৰং জিলাৰ সদৰ তেজপুৰ ঘোষিত হ'ল, স্থানান্তৰিত হ'ল জিলা সদৰ কাৰ্যালয়। আধুনিক স্থাপত্যৰ নতুন গৃহ নিৰ্মাণৰ প্ৰয়োজনো হ'ল। নিৰ্মাণ হ'ল তেতিয়াই এই ডাক বঙলা। আমি এতিয়া থকা ঠাই ডাক বঙলাকে ধৰি অন্যান্য চৰকাৰী কাছাৰী তৈয়াৰ হ'ল তেজপুৰত।
1: নীলাভ এখন চাদৰ চোৱা ব্ৰহ্মপুত্ৰ নদী, এই টিলাটোৰ পৰা দেখা যায় অপৰূপ দৃশ্য গুহা নৃত্যৰ।

এতিয়া আমি থকা ঠাই এই ঠাইডোখৰতে ইংৰাজ উদ্ভিদবিদ উইলিয়াম গ্ৰিফটৰ পৰামৰ্শমতে প্ৰথমটো উপায়ুক্তৰ বঙলা স্থাপন কৰা হৈছিল। এই স্থাপত্যৰ আৰ্হিৰ চিহ্ন এতিয়াও দেখা যায় গ্ৰিফটৰ গ্ৰন্থত।

এতিয়া আমি উপায়ুক্তৰ বঙলাটোৰ যিখন বাৰাণ্ডাত বহি আছোঁ, এই বাৰাণ্ডাখনতে প্ৰথমে সুন্দৰকৈ খেৰৰ ছাউনীৰে নিৰ্মাণ কৰা হৈছিল উপায়ুক্তৰ প্ৰথমটো বঙলা। 1845 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে জুইত ভস্মীভূত হোৱাৰ পিছত 1848 চনত ইয়াক পুনৰ নিৰ্মাণ কৰা হয়। অগ্নিগড় পাহাৰৰ গাতে লাগি থকা এই বঙলাৰ এতিয়া যথেষ্ট আধুনিকীকৰণ হ'ল।

0: বঙলাৰ পৰা নামি অহা এটা দীঘলীয়া একা বেকা পথ।
1: আমি আপোনাৰ পৰা উপায়ুক্তৰ কাৰ্যালয়টোৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ। হয়, 1845 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে উপায়ুক্তৰ প্ৰথম যিটো কাৰ্যালয় আছিল বৰ্তমানৰ যি তেজপুৰ মহাবিদ্যালয় আছে অগ্নিগড়ৰ সমীপত, এই কাৰ্যালয়টো 1845 চনতে ভস্মীভূত হৈছিল। আৰু ভস্মীভূত হোৱাৰ পিছত প্ৰায় 1848-49 চনমানত এই কাৰ্যালয়টো নতুনকৈ নিৰ্মাণ কৰা হৈছিল। অৱশ্যে সেই সময়ত উপায়ুক্তৰ যিটো কাৰ্যালয় ব্ৰিটিছ চৰকাৰৰ আমলত,
0: আৰু সেই উপায়ুক্তৰ ভৱনটি সেই মুহূৰ্তত অগ্নিসংযোগ হোৱাত, যিহেতু খেৰৰ চালি আছিলে, অগ্নিসংযোগ হোৱাত সেইটো জহি খহি গৈছিলে। আৰু 1848-49 চনত সেই গৃহটি পুনৰ নিৰ্মাণ কৰা হৈছিলে অগ্নিগড় পাহাৰৰ কাষত। সেই ঘৰটিয়ে পিছত উপায়ুক্তৰ বাসভৱন হয় আৰু পিছলৈ দৰং জিলা আৰু শেহতীয়াকৈ দৰং আৰু শোণিতপুৰ জিলা ভাগ হোৱাত শোণিতপুৰ জিলাৰ উপায়ুক্তৰ বাসগৃহ সেই স্থানতেই আছে। আৰু সেই বাসগৃহটো পিছত অত্যাধুনিকভাৱে সজোৱা হয়। সুন্দৰকৈ সেই উপায়ুক্তৰ বাসভৱনটোৰ পৰাই দেখি ব্ৰহ্মপুত্ৰখন, অগ্নিগড় পাহাৰটো সকলোবোৰ বৰ সুন্দৰকৈ দেখা যায় তাৰ পৰা। আৰু বৰ্তমানে বিভিন্ন আনুষংগিক বয় বস্তুৰে সেই উপায়ুক্তৰ বাসভৱনটো আধুনিকভাৱে সজোৱা হৈছে। কংক্ৰিটৰ দেৱালৰে একা বেকা এটা পথ তললৈ নামি অহা, আৰু পুৰণি যিসমূহ সমল তাত আছিল তাৰে এতিয়াও কিছুমান চিহ্ন দেখিবলৈ পোৱা যায়। এতিয়া আমি আছোঁ পকী বেৰেৰে তৈয়াৰ কৰা দৰং জিলাৰ সদৰৰ দ্বিতীয়টো চৰকাৰী গৃহ, সেয়া হৈছে ট্ৰেজাৰী অফিচ। 1845 চনত 3 ফুট পকীবেৰেৰে নিৰ্মাণ কৰা এই ট্ৰেজাৰী গৃহৰ তেতিয়া নাম থোৱা হৈছিল তেহচিল কুচেৰী। সমসাময়িকভাৱে তেজপুৰৰ কাছাৰী গৃহটোও তৈয়াৰ কৰা হৈছিল ব্ৰিটিছ শাসনত অসম আৰ্হিৰ এয়া গৃহ। সদৰ ঠাই হোৱা হেতুকে ট্ৰেজাৰী অফিচৰ ঠিক সন্মুখভাগত তৈয়াৰ কৰা হৈছিল আন দুটা চৰকাৰী গৃহ। এটা হ'ল গড়কাপ্তানী বিভাগ আৰু আনটো হ'ল এতিয়া আমি য'ত উপস্থিত আছোঁ টেলিগ্ৰাফ অফিচ। 1906 চনত তৈয়াৰ কৰা হৈছিল এই দুটা গৃহ।
2: এতিয়া আগবাঢ়ো ব'লা, কি হ'ল, ভাগৰ লাগিলেই নেকি? এয়া চৰকাৰী বহুকেইটা গৃহৰ পূৰ্বে 1881 চনতে নিৰ্মাণ কৰা ঐতিহাসিক ডাক বাংলা। মনোৰম এই প্ৰাকৃতিক পৰিৱেশ, অৱশ্যে আজিৰ দৰে নহয়। পুনতে খেৰৰে নিৰ্মাণ কৰা ডাক বাংলাৰ বেৰসমূহ ইটাৰে 3 ফুট বহলকৈ সজা হৈছিল, পিছত একেধৰণে ৰখা হয়। 1881 চনত স্থাপন হোৱা এই ডাক বাংলা চৌহদতে 1986 চনত স্থাপন কৰা হয় জিলা সংগ্ৰহালয়, য'ত সংৰক্ষিত হৈ আছে ব্ৰিটিছৰ ৰাজত্বকালৰ বৰ্তুক, বিভিন্ন সত্ৰ আৰু নামঘৰৰ পৰা উদ্ধাৰ কৰি অনা সাঁচিপাতৰ পুথিসমূহৰ উপৰিও তেজপুৰ আৰু ইয়াৰ আশে পাশে সিঁচৰিত হৈ আছে শিলামূৰ্তিসমূহ।
3: তেজপুৰ ৰেল ষ্টেচন, ডাক বাংলাৰ পৰা নামি আহি ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই নেৰগেজ ৰেলসেৱা তেজপুৰৰ পৰা আৰম্ভ হৈছিল 1894 চনত। ৰেল ষ্টেচনটোৰ কাষতেই নিৰ্মাণ কৰা হৈছিল ষ্টেচন হাউচ। সেই সময়ত বালিপাৰালৈ 21 কিলোমিটাৰ পথত এই ৰেলসেৱা আছিল। সেই সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্জন এই নেৰগেজ ৰেলত উঠি বালিপাৰালৈ গৈছিল। সম্পূৰ্ণৰূপে এতিয়া বন্ধ হৈ পৰিল ৰেলসেৱা তেজপুৰ ষ্টেচনৰ পৰা। আমি যিখন ৰেলৰ ডবাত বহি আছোঁ সেইখন দীৰ্ঘদিন ধৰি তেজপুৰ ষ্টেচনতে পৰি আছে। জহি খহি গৈছে যাত্ৰীবাহী ৰেল ষ্টেচন আৰু ৰেলসেৱা।
0: ব্ৰিটিছ শাসনকালত তেজপুৰত স্থাপন কৰা এই নেৰগেজ ৰেলসেৱাৰ সম্পৰ্কত আৰু ইয়াৰ ইতিহাস আৰু বৰ্তমান স্থিতিৰ সম্পৰ্কত আমি এতিয়া কথা পাতিম সাংবাদিক অৰূপ কলিতাৰ সৈতে।
4: তাৰমানে শোণিতপুৰৰ যিটো ইতিহাস, ইয়াৰ এই ৰেলৰ ষ্টেচন স্থাপনৰ ক্ষেত্ৰত, সেইটো দিশ লক্ষ্য কৰিলে এই ৰেলৰ ৰেলসেৱা আগমনৰ লগে লগে

0: শোণিতপুৰৰ দুঠাই তাৰমানে বিশেষভাৱে উল্লেখযোগ্য দুঠাই একোখন তাৰমানে নগৰীত পৰিণত হৈছিলে। তাৰে অন্যতম হৈছে শিঙৰি। শিঙৰি ঘাট নামে পৰিচিত সেইটো আচলতে তেতিয়া ৰেল আৰু জাহাজ সেৱাৰ জলপথ আৰু ৰেলপথৰ সংযোগ ঘটি সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ ব্যৱসায়িক কেন্দ্ৰ হিচাপে পৰিচিত হৈ পৰিছিলে শিঙৰি। আৰু সমান্তৰালভাৱে ৰঙাপৰা হৈ আৰু যিহেতু এই অঞ্চলটো সমানে চাহপাতৰ ব্ৰিটিছে প্ৰথম পৰ্যায়ত চাহ যিটো চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিছিল আৰম্ভ কৰিছিলে চাহ খেতি, সেই চাহ খেতিৰ অন্যতম অঞ্চল আছিলে শোণিতপুৰ। আৰু ৰঙাপৰাৰ পৰা মুকক চেলেং পৰ্যন্ত সেইখিনি সময়ত আটাইতকৈ চাহপাতৰ বা তেনেকুৱা যিটো কেঁচা সামগ্ৰী সংগ্ৰহৰ আটাইতকৈ উপযুক্ত মাধ্যম হিচাপে যাতায়ত মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিলে ৰেল সংযোগটো। আৰু ৰেল সংযোগটো যিহেতু প্ৰধান জেগা হিচাপে তেজপুৰ নিৰ্বাচিত কৰি লৈছিলে, ব্ৰিটিছৰো তেতিয়া প্ৰশাসনীয় গোটেই সদৰটো আছিলে তেজপুৰ আৰু তেওঁলোকৰ গোটেই মানে কেন্দ্ৰীয়ভাৱে এই ব্যৱস্থাটো পৰিচালনা হৈছিলে তেজপুৰৰ পৰা। আৰু সেইটো কাৰণে শিঙৰি অথবা ৰঙাপৰা এইখিনি অত্যন্ত গুৰুত্বপূৰ্ণ সংযোগস্থলী হিচাপে তেজপুৰ হৈয়ে তাৰমানে অসুবিধা আটাইতকৈ বেছি আছিলে। আৰু আপুনি লক্ষ্য কৰিব তেজপুৰ আৰু শিঙৰিৰ আটাইতকৈ মানে নদী আৰু ৰেলৰ সংযোগ ব্যৱস্থাটো অতিশয় তাৰমানে সুবিধাজনক। ধৰক ইয়ালৈ যিকোনো জলপথেৰে মানে সামগ্ৰী কঢ়িয়ালেও বা সামগ্ৰী নিবলৈ হ'লেও যি দুটা প্ৰধান তাৰমানে ৰেল সেইখিনি সময়ত ব্যৱস্থা আটাইতকৈ আছিলে সেইটো গুৰুত্বপূৰ্ণ হৈ উঠিছিলে শিঙৰি আৰু তেজপুৰ, আৰু দুইটাই ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত আছিলে। আৰু সেইটো কাৰণে আটাইতকৈ তেজপুৰটো অত্যন্ত প্ৰয়োজনীয় হৈছিলে উত্তৰ পাৰৰ অন্যান্য অংশৰ পৰা সামগ্ৰীখিনি অনাৰ ক্ষেত্ৰত, ধৰক গহপুৰ বিহালী এই সমগ্ৰ শোণিতপুৰ জিলাৰ পৰা, আৰু সেই সমান্তৰালভাৱে ইয়াৰ পৰা শিঙৰিটোৰ লগত সংযোগটো আছিলে।
1: সময়ত আমি দেখিছিলোঁ যে যিহেতু মালবাহী আছিলে, মালবাহী আছিলে পৰৱৰ্তী সময়ত যাত্ৰীবাহীও হৈছিলে, সেই যাত্ৰীবাহীৰ যিটো ইতিহাস
0: মানে এনেকুৱা গোটেই বস্তুটো স্বাধীনতা গোটেই ভাৰতবৰ্ষখন ব্ৰিটিছে অধিকাৰ কৰিছিলে তেওঁলোকৰ এটা সাম্ৰাজ্যবাদী চিন্তাধাৰাৰে, তেওঁলোকে এইখন উপনিৱেশ হিচাপে হৈছিলে, ইয়াত যিটো হয় তেওঁলোকৰ ব্যৱসায়িক বা অন্যান্য ক্ষেত্ৰত লাভজনক গোটেই বস্তুখিনি ভাৰতৰ বা দেশৰ বাহিৰলৈ উলিয়াই নিবলৈ সমান্তৰালভাৱে যিটো 1826 চনৰ পিছত অসমৰ ক্ষেত্ৰতো ব্ৰিটিছৰ একেটা চিন্তাধাৰাৰেই তেওঁলোকে কামখিনি কৰি আছিলে। যিহেতু স্বাধীনতাৰ ভাৰতত নতুনকৈ তাৰমানে তেওঁলোকে কৰাতকৈ বা স্বাধীনতা লাভৰ পিছত ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থাটো ইমান সবল যিহেতু নহ'ল আৰু হঠাৎ হ'ল তাৰমানে স্বাধীনতাটো, গতিকে তেনে অৱস্থাত ব্ৰিটিছে যি সময় যিটো সমাপ্ত এৰি থৈ গৈছিলে সেই ঠাইখিনিয়ে ব্যৱহাৰ কৰি ভাৰত চৰকাৰে তাৰপিছত কিছু নতুন পৰিকল্পনা আৰম্ভ কৰিলে, কৰি লৈ পেলাই এই যিটো আগতে ৰপ্তানি বা আমদানিৰ ক্ষেত্ৰত সামগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিলে সেই একেখিনি বস্তুৱে তেওঁলোকে যেনিবা যাত্ৰীবাহী হিচাপে অৱস্থান মানে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু কালক্ৰমত আচলতে কোনো পৰিকল্পনা নোহোৱাকৈ ব্ৰিটিছে সম্পূৰ্ণ ব্যৱসায়িক পৰিকল্পনাৰে আৰম্ভ কৰা বস্তু এটা এওঁলোকে পৰিকল্পনাহীনভাৱে এটা যাত্ৰীবাহী বা ব্যৱহাৰ কৰাৰ কাৰণে যেতিয়া ব্যৱস্থাটো কৰিলে পৰৱৰ্তী পৰ্যায়ত কালক্ৰমত দেখা গ'ল যে যেনেকৈ সামগ্ৰিক বিকাশৰ সমান্তৰালভাৱে এই ব্যৱস্থাটোৱে তাৰমানে তালত তাল মিলাই চলিব পৰা নাই আৰু সেই সময়ে সময়ে সেইকাৰণে নিৰ্দিষ্ট কিছুমান স্থান তাৰমানে পৰিত্যক্ত হৈ পৰিল। আগতে কৈছোঁ ব্ৰিটিছে কৰিছিলে নদীৰ ঘাটৰ পৰা উঠাই আনি ৰেলযোগে ইফাল সিফাল কৰিবলৈ, আৰু সেই একেখিনি ঠাই যেতিয়া যাত্ৰীৰ বাবে ব্যৱহাৰ কৰিবলৈ ল'লে যিটো সেই সমান্তৰালভাৱে সেই কামখিনি কৰাৰ আগতে আকৌ অন্যান্য সংযোগ ব্যৱস্থাটো কিন্তু উন্নীতকৰণ কৰা নহ'ল আৰু লগে লগে কিছুমান যিটো ব্ৰিটিছে স্থাপন কৰা ষ্টেচনসমূহে পিছলৈ পৰিত্যক্ত অৱস্থালৈ ৰূপান্তৰিত হ'বলৈ ল'লে। গতিকে তেনে অৱস্থা শিঙৰিৰ হ'ল। শিঙৰি এতিয়া ৰেলৰ কোনো তাত অস্তিত্ব বিচাৰি পাবলৈ নাই, তেজপুৰতো এতিয়া ৰেল ষ্টেচনটো বন্ধ হৈ পৰিল।
2: একাপ চাহ পালে ভাল আছিল, বলাচোন আগবাঢ়ো, স্কুলৰ ওচৰতে পাম চাগে। ৰবা চাহকাপো খাওঁ আৰু স্কুলখনো চাওঁ। এইখন ইংৰাজ প্ৰশাসনে শিক্ষাৰ প্ৰসাৰৰ বাবে স্থাপন কৰে। প্ৰথমখন বিদ্যালয় ডাকবঙলা আৰু কলপাৰ্কৰ সমীপত বৰ্তমানে থকা তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। 1850 চনত স্থাপিত আৰু 1867 চনত চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয় হিচাপে বিদ্যালয়খনে স্বীকৃতি লাভ কৰে।

0: 1933 চনত চৰকাৰী বিদ্যালয়ৰ কাষতে নিৰ্মাণ হয় তেজপুৰ MV ল'ৰাৰ বিদ্যালয়খন। বৰ্তমানৰ পৰিদৰ্শকৰ কাৰ্যালয়ত এই বিদ্যালয়ৰ দূৰণিবতীয়া ছাত্ৰসকলৰ থকাৰ বাবে এটা বৰ্ডিং গৃহও নিৰ্মাণ কৰা হৈছিল। এইখন বৰ্তমানৰ কনাকলতা অসামৰিক চিকিৎসালয়। চৰকাৰী চিকিৎসালয়খন স্থাপন কৰাৰ সমান্তৰালভাৱে 1909 চনত হস্পিটেলখনৰ অস্ত্ৰোপচাৰ গৃহটি নিৰ্মাণ কৰা হয়। হস্পিটেলখনৰ বেৰত থকা লিখিত তথ্য অনুসৰি ইয়াৰ ইতিহাস পোৱা যায়। পঢ়ি চাওঁচোন মাৰ্বলৰ বেৰখনত কি খোদিত হৈ আছে। ভিক্টৰিয়া মেমৰিয়েল অপাৰেশ্যন ৰুম কমপ্লিটেড 10 May 1909 HS ৱাৰ্ড মেজৰ IMS চিভিল ছাৰ্জন তেজপুৰ 1909।
1: তেজপুৰ চহৰৰ মাজমজিয়াত এইখন তেজপুৰ থানা। এই থানাগৃহৰ স্থাপত্যও ইংৰাজ যুগৰে। 1930 চনতে স্থাপন কৰা হৈছিল এইখন থানা। বৰ্তমান থকা থানাগৃহটি পিছত পুনৰ নিৰ্মাণ কৰা হয়।
0: ব্যৱসায় বাণিজ্য আৰু যাতায়াতৰ বাবে ইংৰাজ প্ৰশাসনে নিৰ্মাণ কৰিছিল ট্ৰেন্সপৰ্ট বিল্ডিং RSN নামৰ কোম্পানীটোৱে। RSN নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰিছিল এই গৃহৰ স্থাপত্য। ইয়াৰ গৃহটিৰ নিৰ্মাণৰ সঠিক তাৰিখ জনা নাযায়, কিন্তু আমি এতিয়া যিডোখৰ ঠাইত বহি এই যাতায়াত স্থানৰ বিষয়ে কথা পাতি আছোঁ, সেই নতুন গৃহ 1987 চনত পুনৰ নিৰ্মাণ কৰে অসম ৰাজ্যিক পৰিবহণ নিগমে। ফলত ব্ৰিটিছ যুগৰ এটা পুৰণি স্থাপত্য এনেদৰে হেৰাই গ'ল চিৰদিনৰ বাবে।
1: এয়া হৈছে তেজপুৰ চহৰৰ দুটি পুৰণি স্থাপত্যৰ নিদৰ্শন বৰজেল। বৰ্তমানৰ কেন্দ্ৰীয় কাৰাগাৰ আৰু পূৰ্বৰ বৰজেল নিৰ্মাণ কৰা হৈছিল 1898 চনতেই। ব্ৰিটিছ চৰকাৰে সেই সময়ত ইয়াত ফাঁচিকাঠ এখনো তৈয়াৰ কৰি লৈছিল, যদিও বৰ্তমান ইয়াৰ অস্তিত্ব বিচাৰি পাবলৈ নাই। ইয়াৰ কাষতে থকা গোপীনাথ বৰদলৈ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখন স্থাপন কৰা হৈছিল 1872 চনত। সেই সময়ত পুৰণি পগলা ফাটেক হিচাপে জনাজাত আছিল কলিবাৰীত থকা এই প্ৰতিষ্ঠানখন।
0: 1835 চনত খন্দোৱা হৈছিল এই দুয়োটা পুখুৰী। ইংৰাজ প্ৰশাসনে গোৰ্খা আৰু ইংৰাজ চিপাহীসকলে পানী খোৱাৰ সুবিধাৰ বাবে স্থাপন কৰিছিল তেজপুৰ একাডেমীৰ পূব দিশত থকা এই পুখুৰীটো, যিটোক পূৰ্বতে পল্টন পুখুৰী হিচাপে জনা হৈছিল যদিও বৰ্তমান লিচু পুখুৰীৰূপে জনা যায়। পুখুৰীটোৰ পাৰত আছে বিভিন্ন প্ৰজাতিৰ লিচু গছ। দেশ বিদেশৰ বজাৰত এই লিচুৱে দখল কৰি আহিছে এক সুকীয়া আসন। আৰু আনটো হৈছে ধুবী পুখুৰী। এটা পথৰ ইপাৰে আৰু সিপাৰে খন্দোৱা হৈছিল এই দুয়োটা পুখুৰী।
1: ইংৰাজ যুগৰ আন এক অপূৰ্ব নিদৰ্শন হ'ল বন বিভাগৰ DFO কাৰ্যালয়। 1902 চনত নিৰ্মাণ কৰা এই বঙলাটো বৰ্তমানে শোণিতপুৰ জিলাৰ মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়।
0: এতিয়া আমি যিটো কাৰ্যালয়ত উপস্থিত আছোঁ সেয়া হৈছে ইংৰাজ যুগৰ শেষৰ পিনে তেজপুৰত নিৰ্মাণ কৰা দুটা স্থাপত্যৰ আন এক মনোৰম নিদৰ্শন। লোকেল বৰ্ডৰ এই কাৰ্যালয়টি, যিটো কাৰ্যালয় নিৰ্মাণ কৰা হৈছিল 1932 চনত। ইয়াৰ লগতে আনটো কাৰ্যালয় হ'ল তেজপুৰ পৌৰসভাৰ কাৰ্যালয়। 1932 চনত নিৰ্মাণ কৰা এই কাৰ্যালয়তে বৰ্তমানৰ পৌৰসভাৰ কাৰ্যালয় অব্যাহত আছে। নিৰ্মাণ কৰা কাৰ্যালয়তে বৰ্তমান পৌৰসভা কাৰ্যালয় অব্যাহত আছে আৰু এই পৌৰসভা কাৰ্যালয়টো শেহতীয়াভাৱে পৌৰসভাৰ চৌহদত নিৰ্মাণ কৰা হৈছে। নতুনকৈ পকীবেৰ আৰু কেইবাটাও কোঠা ইয়াৰ সৈতে সংলগ্ন কৰা হৈছে নতুনকৈ, যদিও সেই পুৰণা আৰ্হিতে ৰখা হৈছে পৌৰসভা কাৰ্যালয়টিৰ মূল গৃহটি তেজপুৰ চহৰৰ।
1: 1847 চনত নিৰ্মাণ কৰা হৈছিল এই চাৰ্চটি, য'ত বৰ্তমানেও লিপিবদ্ধ আছে ইয়াৰ ইতিহাস।
0: ইন মেমৰি অফ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ বৰ্ণ 11 January 1783

0: ঐতিহ্যমণ্ডিত ভৈৰৱী মন্দিৰৰ সমীপত মূল পথছোৱাৰ কাষতে 1935 চনত নিৰ্মাণ কৰা আন এটা গীৰ্জা হৈছে লুথাৰেন চাৰ্চ। ইংৰাজ যুগৰ স্থাপত্যৰ ইও আন এক নিদৰ্শন। ইয়াত এতিয়াও খোদিত আছে ইয়াৰ ইতিহাস।
1: দ্য গ্লৰি অৱ দ্য গ্ৰেট আৰ্কিটেক্ট অৱ দ্য ইউনিভাৰ্চ এণ্ড দ্য ৱেলফেয়াৰ অৱ এৰি মিছনাৰী লজ ব্ৰহ্মপুত্ৰ অন 3419 EC তেজপুৰ আসাম। ফাউণ্ডেশ্যন ষ্টোনছ লাইড বাই ৱাৰ ব্ৰাদাৰ জেপ এৰ'ছ PMPD GSD বেংগল অন দ্য 28th day of December 1920।
0: মহাসিংৰাই মেঘৰাজ নামৰ মাৰোৱাৰী সম্প্ৰদায়ৰ লোকে নিৰ্মাণ কৰা তেজপুৰৰ অনচৰকাৰী স্থাপত্যটি হ'ল বৰগোলা চাৰিআলিত থকা ইতিহাস প্ৰসিদ্ধ দুমহলীয়া এক ঘৰটো। তেজপুৰ জিলা সদৰ হোৱাৰ পূৰ্বে 1828 চনত তৈয়াৰ কৰা হৈছিল এই দুমহলীয়া গৃহটি।
1: অসমীয়া সাংস্কৃতিক জগতৰ অন্যতম কাণ্ডাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাংস্কৃতিক সাধনাৰ থলী এই পকী। আধুনিক কংক্ৰিট প্ৰযুক্তিৰে নিৰ্মাণ কৰা তেজপুৰৰ অতি পুৰণি ব্যক্তিগত স্থাপত্যৰ নিদৰ্শন হ'ল এই পকী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককাওক হৰিবিলাস আগৰৱালাই এই স্থাপত্য 1873 চনত তেজপুৰ চহৰৰ মাজমজিয়াত স্থাপন কৰিছিল। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ তেজপুৰস্থিত কাৰ্যালয় এই জ্যোতি ভাৰতীয়ে হৈছে তাহানিৰ হৰিবিলাস আগৰৱালাই নিৰ্মাণ কৰা আৰু পিছৰ পৰ্যায়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সংস্কৃতিৰ সাধনা কৰা এই অনুষ্ঠান জ্যোতি ভাৰতী।

0: এতিয়া বোলা আগবাঢ়ো পকীৰ ভিতৰ চৰালৈ। এয়া হৈছে পকীৰ প্ৰথমটো কোঠা। ইয়াত সযতনে ৰখা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সকলো গীত, নাট, কবিতা আদি তেওঁৰ সৃষ্টিৰাজিসমূহ।
1: আৰু দক্ষিণ দিশত এয়া ৰূপকোঁৱৰৰ শয্যা। মৃত্যুৰ আগমুহূৰ্তত এইখন শয্যাতে ৰূপকোঁৱৰে শেষ নিশ্বাস এৰিছিল। ইয়াৰ কাষতে সযতনে সজাই থোৱা আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সাজপাৰ।
0: কেৱল এয়াই নহয়, ইয়াৰ সমান্তৰালভাৱে আনটো কোঠাত সযতনে ৰখা হৈছে স্থিৰ চিত্ৰসমূহ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণি শৰ্মা, ৰুদ্ৰ বৰুৱাকে আদি কৰি অসমৰ বিভিন্নজন সাংস্কৃতিক কাণ্ডাৰীৰ বিভিন্ন কাম কাজৰ ছবিসমূহ সংৰক্ষণ কৰি সজাই থোৱা আছে এই পক্ষীৰ আন এটা কোঠাত।
1: একেদৰে ইয়াৰ কাষৰ আনটো কোঠাত জ্যোতিপ্ৰসাদে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰসমূহো সযতনে ৰখা হৈছে। অৱশ্যে সকলোবোৰ সামগ্ৰী বিজ্ঞানসন্মতভাৱে ৰখাৰ এক ব্যৱস্থাৰ প্ৰয়োজন আছে।
0: বহু সৃষ্টিৰাজি সংৰক্ষণৰ অভাৱত হেৰায়ো গৈছে। বৈজ্ঞানিক প্ৰযুক্তিৰে এটা সংগ্ৰহালয়ৰ নিতান্ত প্ৰয়োজন এইসমূহ সমল নৱপ্ৰজন্মৰ বাবে সযতনে জীয়াই ৰাখিবলৈ।
1: বলা আগবাঢ়ো।
0: বলা।
2: এনেদৰে তেজপুৰ নগৰখনতে সিঁচৰিত ৰূপত আছে ইংৰাজ যুগৰ মনোৰম স্থাপত্যকলা, যিবোৰ আমাৰ সচেতনতাৰ অভাৱত ধ্বংস হৈ গৈছে অথবা কৰা হৈছে। লগতে মাৰ্বলৰ ফলক, পিলাৰসমূহো উপযুক্ত সংৰক্ষণৰ প্ৰয়োজন।
3: তেজপুৰৰ বিভিন্ন পৌৰাণিক গৃহসমূহৰ ওপৰত আলোকপাত কৰি মাধৱ চন্দ্ৰ দাস আৰু দিলীপ কুমাৰ বৰুৱাই যুগুত কৰা তেজপুৰৰ পুৰণি ঘৰ আলক্ষ্যখনি শুনিলে। আলক্ষ্যখনিত অংশগ্ৰহণ কৰিলে কিৰণময়ী বৰা আৰু বিমান কুমাৰ নাথে। আলক্ষ্যখনিৰ সম্পাদনা অৰ্ণৱ কুমাৰ নাথৰ। আলক্ষ্যখনিৰ প্ৰযোজনা পল্লৱী কলিতাৰ।
4: শ্ৰোতা ইমান পঢ়ে তেজপুৰৰ পুৰণি ঘৰ মাধৱ চন্দ্ৰ দাস আৰু দিলীপ কুমাৰ বৰুৱা ৰচিত আলক্ষ্যখনি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক জুবিন গাৰ্গৰ কণ্ঠৰ কেইটিমান।

শ্ৰোতা ইমান পৰে জুবিন গাৰ্গৰ গীত কেইটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা এতিয়া 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 100.4 MHz-ত এয়া আকাশবাণী তেজপুৰ শ্ৰোতালৈ আগবঢ়াইছোঁ ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ গীত। পুনতে শুনক এই গীতটি।

0: তিনি মাহতে পয়সা ডাবল
1: বা ফাস্ট আর হাই রিটার্নস
0: কি যে স্কিম কালিটো ইয়াত নাছিলে
2: আর কাইলেও না থাকিব
3: তুমি কেতিয়াবা পাঁচ ওভারত ডাবল সেঞ্চুরি মারিছা
4: এনে স্কিমৰ পলহনত পৰি আমি ঠক খাব পাৰো
3: আর আরবিআই কয় যে নিজৰ পয়সা সুরক্ষিত কৰি ৰাখক আৰু বুদ্ধিৰে বিনিয়োগ কৰক যদিহে অধিক ৰিটার্নছৰ পিছত দৌৰে তেন্তে সিমানেই ৰিস্ক লব লাগিব
5: আৰু ফাস্ট ৰিটার্নছৰ পৰা বাচিবা
3: আৰু ফাস্ট বোলিংৰো আরবিআই কয় জানি লওক সতর্ক হৈ ৰওক
6: শ্ৰোতাই ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰৰ পৰা এইবাৰ শুনক শিল্পীৰ কণ্ঠৰ আন এটি গীত

0: শ্ৰোতা ইমান পৰে ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতকেইটিও শুনিলে। মিডিয়াম এভাৰ 266.66 মিটাৰত এয়া আকাশবাণী তেজপুৰ শ্ৰোতালৈ আগবঢ়াব লৈছোঁ বিয়লি ৰং। বিয়লি ৰঙৰ এই খণ্ডটি আমাৰ কেন্দ্ৰৰ পৰা ইতিপূৰ্বে প্ৰচাৰিত।
1: এয়া আকাশবাণী তেজপুৰ আগবঢ়াইছোঁ বিয়লিৰ ৰং।

0: আজিৰ বিয়লি ৰং অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ ভাৰতীয় চাহ সন্থাৰ অৱসৰপ্ৰাপ্ত উপদেষ্টা, সমাজকৰ্মী, অধিবক্তা তথা প্ৰকৃতিপ্ৰেমী প্ৰদীপ কুমাৰ ভট্টাচাৰ্যিক। নমস্কাৰ, আপোনাক আমাৰ বিয়লি ৰং অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: আমি আজি আপোনাৰ সৈতে আপোনাৰ জীৱনজোৰা যি যাত্ৰা এই গোটেই কথাখিনি আমি পাতিম।
1: বাৰু,
0: আৰম্ভ কৰোঁ শৈশৱৰ পৰা। তেজপুৰৰ এক প্ৰখ্যাত পৰিয়ালত আপোনাৰ জন্ম, আপোনাৰ পিতৃ, আপোনাৰ পৰিয়ালৰ বহুখিনি অৱদান আছে তেজপুৰৰ শৈক্ষিক, ক্ৰীড়া বা সম্পূৰ্ণ সমাজ জীৱনখনলৈ অভূতপূৰ্ব অৱদান আপোনাৰ পৰিয়ালটোৰ আছে, শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ। গতিকে তেনে এটি পৰিয়ালত আপোনাৰ জন্ম, সেই শৈশৱৰ বিষয়ে, আপোনাৰ পিতৃ মাতৃৰ বিষয়ে, আপোনাৰ পৰিয়ালটিৰ বিষয়ে কিছু কথা জানিবলৈ বিচাৰিম। প্ৰথমতে কওকচোন।
1: আমাৰ ঘৰ তেজপুৰ কলিবাৰীত। মোৰ প্ৰাচীন পৰিয়ালত মোৰ জন্ম, 1938 চনত মোৰ জন্ম হৈছিলে। মোৰ দেউতাৰ নাম দুলাল চন্দ্ৰ ভট্টাচাৰ্যী আছিলে,

0: তেখেতৰ এখন সমাজকৰ্মী আছিল, শিক্ষাবিদ আছিলে, মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন আছিল তেখেত, কেইবাখনো শিক্ষা অনুষ্ঠানৰ তেখেত ফাউণ্ডাৰ প্ৰেচিডেণ্ট আছিল তেখেত, তেজপুৰ ল কলেজ, দৰং কলেজ, তেজপুৰ কলেজ, বি এড কলেজৰ আৰু মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন আছিল তেখেতে, আৰু বহুত সামাজিক অনুষ্ঠান তেখেতৰ ইনভল্ভ আছিলে, বান থিয়েটাৰৰ সভাপতি আছিলে, অবা উষাৰ সভাপতি আছিলে, ডিষ্ট্ৰিক স্পৰ্টছ এছ'চিয়েশ্যনৰ বহুত বছৰ সভাপতি আছিলে, তেনেকুৱা ধৰণৰ। আৰু তেখেতে বহুত হেৰিত কোঅপাৰেটিভ মুভমেণ্টত বহুত যোগদান কৰিছিল, তেখেতে আৰম্ভ কৰিছিল তেজপুৰত। চাইনিজ একেজনৰ সময়ত তেখেতে ইয়াৰ পৰা যোৱা নাছিল তেখেতে, কাৰণ তেখেতৰ দায়িত্বত আছিল, তেখেতে মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন আছিল তেতিয়া, গতিকে ইয়াত থাকি গৈছিল তেখেতে। আৰু শেষত যিখিনি কাম কৰিবলগীয়া আছিলে তেওঁ সেইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই প্ৰেচিডেণ্ট মেডেল এটা দিছিলে ফৰ মেৰিটৰিয়াছ চাৰ্ভিচ ৰেণ্ডাৰ টু দি ছচাইটি।
1: আচলতে তেখেত সাংঘাতিক সাহসী ব্যক্তি আছিল,
0: একেবাৰে
1: ব্ৰিটিছৰ বিৰুদ্ধে গৈ আন্দোলনতো তেখেত সক্ৰিয়ভাৱে জড়িত আছিলে, আৰু তাৰ ফলশ্ৰুতিত তেখেতে জন্ম দিছিল তেজপুৰ একাডেমী। গতিকে তেনে এটি পৰিয়ালত আপুনি জন্ম, এতিয়া সেই পিতৃ মাতৃৰ সৈতে কটোৱা সেই সময়খিনি আৰু শিক্ষা গ্ৰহণ ক'ত কেনেকে আৰম্ভ কৰিছিলে, কেনেকুৱা পৰিৱেশ আছিলে শৈশৱত, সেইখিনিৰ বিষয়ে জানিব বিচাৰিম।
0: আমাৰ পৰিয়ালটো জইণ্ট ফেমিলি আছিলে, বহুত মানুহ, আমাৰ 40-50 মানুহ হ'ব গোটেই পৰিয়ালটোৰ, একেলগে আছিলে সব, আমাৰ ভাই ককাই সববিলাক আছিলে, গতিকে জইণ্ট ফেমিলিত কিছুমান কথা আছে যে পিতৃ মাতৃৰ লগত বৰ এটা সম্পৰ্ক নাথাকিছিলে,
1: চবেই
0: সকলো নিজৰ হেৰি আছিলে, গতিকে আমাৰ পিতৃ মাতৃ বুলি একেলগে যিবিলাকে একাষৰিকা থাকে মানে নিজৰ পৰিয়ালটো লৈ পেলাই তেওঁলোকৰ বেলেগ কথা, কিন্তু আমাৰ তেনেকুৱা কথা নাছিলে, গতিকে চবেই নিজৰ ল'ৰা ছোৱালীৰ নিচিনা কথা এটা আছিলে।
1: তেনেধৰণে আপোনাৰ শৈশৱ
0: পাৰ হৈছিল। তাৰপিছত মই 5 বছৰ বয়সত তেজপুৰ কাৰ মেমৰিয়েল স্কুলত কচিৰত
1: নামভৰ্তি
0: কৰিছিলোঁ। কাৰ মেমৰিয়েল স্কুলখন দুখীয়া স্কুল বুলিয়েই কৈছিল তেতিয়া একমাত্ৰ অৱগত কৰোঁ, আৰু এখনে দুখন আছিলে, বালিকা আৰু চিলভাৰ জুবলি স্কুলখন আছিলে, মই তাত পঢ়িছিলোঁ। তাৰপৰা তৃতীয় শ্ৰেণীত পঢ়ি পেলাই পাছ কৰি পেলাই তেজপুৰ গভৰ্ণমেণ্ট হাইস্কুলত এডমিশ্যন লৈছিলোঁ ক্লাছ 4ত। তাৰপৰা মই মেট্ৰিক পাছ কৰি দৰং কলেজৰ পৰা AA পাছ কৰিছিলোঁ, তাৰপিছত কটন কলেজৰ পৰা মই BA পাছ কৰিলোঁ, পঢ়ি পেলাই ইউনিভাৰ্চিটিত এডমিশ্যন ল'লোঁ MA আৰু লত। মই MA পঢ়ি থাকোঁতে এটা ব্ৰিটিছ টি কোম্পানীত মই চাকৰি পাইছিলোঁ এছিষ্টেণ্ট মেনেজাৰ, গতিকে মই পঢ়া এৰি পেলাই মই গুচি গ'লোঁ, কিন্তু ইন টাইম মই লটো পাছ কৰি থৈছিলোঁ, চাকৰি কৰিছিলোঁ। মই 1962 জইন কৰিছিলোঁ ব্ৰিটিছ টি কোম্পানী এটাত, গেলেণ্ডাৰ্ছ আৰ্বুটনট বুলি কোম্পানী এটাত। তাৰ 4-5 বছৰ চাকৰিৰ পৰা মোৰ এটা বৰ মেজৰ এক্সিডেণ্ট হৈছিলে, মোৰ এখন হাত বিকল হৈ গৈছিলে, গতিকে বহুত বছৰ 2 বছৰমান মই ট্ৰিটমেণ্টত আছিলোঁ। তো ভাল হোৱাৰ পিছত মই চাকৰি এৰি পেলাই মই তেজপুৰ 12ত জইন কৰিলোঁ,
1: 12ত জইন কৰিলোঁ।
0: 4 বছৰমান ওকালতি কৰাৰ পিছত মই আকৌ টিলৈ ঘূৰি যাব মন গ'ল, গতিকে এটা এডভাৰটাইজমেণ্ট দেখিছিলোঁ যে ইণ্ডিয়ান টি এছ'চিয়েশ্যনত এছিষ্টেণ্ট লেবাৰ এডভাইজাৰ হিচাপে বিজ্ঞাপন দিছিলে, মই এপ্লাই কৰিছিলোঁ, পাইছিলোঁ চাকৰিটো এজ এ এছিষ্টেণ্ট লেবাৰ এডভাইজাৰ হিচাপে ডিব্ৰুগড়ত জইন কৰিছিলোঁ। ডিব্ৰুগড়টো ABIT আছাম ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যনৰ জ'ন 1 বুলি কৈছিলোঁ। তাৰপৰা মই 4-5 মাহ থকাৰ পিছত মই যোৰহাটলৈ ট্ৰান্সফাৰ কৰিলে অন প্ৰমোশ্যন জ'ন ছেক্ৰেটেৰী হিচাপে, যোৰহাটত আমাৰ জ'ন 2 বুলি কয়। কিছুবছৰ মই জ'ন 3 তেজপুৰতো চাকৰি কৰিছিলোঁ। তাৰপৰা যোৰহাটত মই 8 বছৰ থকাৰ পিছত গুৱাহাটীলৈ আছাম ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যন হেডকোৱাৰ্টাৰ্ছ গুৱাহাটীলৈ মোৰ এডিশ্যনেল ছেক্ৰেটেৰী হিচাপে ট্ৰান্সফাৰ কৰিলে। আমাৰ ইণ্ডিয়ান টি এছ'চিয়েশ্যনৰ তলত কেইবাটাও ব্ৰাঞ্চ আছে, আছাম ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যন, ডুৱাৰ্ছ ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যন, তেৰাই ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যন, সুৰমা ভেলী ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যন, আৰু এটা সময়ত দাৰ্জিলিং ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যন আছিলে। মই ABIT এডিশ্যনেল ছেক্ৰেটেৰী হিচাপে কিছুবছৰ কাম কৰাৰ পিছত মই ABIT-ৰ ছেক্ৰেটেৰী হ'লোঁ অল আছাম, আছাম ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যনত। তাৰ কিছুবছৰ পিছত মোক আলফাৰ আন্দোলন যে চলিছিলে, এইবিলাক বহুত গোলমাল হৈছিলে, টি ইণ্ডাষ্ট্ৰীৰ ওপৰত বহুত হেঁচা পৰিছিলে, সাংঘাতিক ধৰণৰ হেঁচা পৰিছিল, টি ইণ্ডাষ্ট্ৰী অলমষ্ট বন্ধ হৈ যোৱা কাৰ্যক্ৰম হৈছিলে, বহুত মেনেজাৰক হত্যা কৰা হৈছিলে, বহুত পলাই গুচি গৈছিলে, সেইসময়ত বন্ধ হওঁ হওঁ, এইপিনে টি ইণ্ডাষ্ট্ৰীত আপোনাৰ 10-12 লাখ মানুহ লেবাৰ আছে, মজদুৰ কাম কাম কৰা, 40-50 লাখ মানুহ তাত বসতি কৰে টি গাৰ্ডবিলাকত, গতিকে টি ইণ্ডাষ্ট্ৰী চলোৱা বৰ কঠিন কাম হৈ গৈছিলে। তেতিয়া কোনো ওলাবলৈকে ভয় কৰে, মই তেতিয়া অকলে অকলে যে আপাৰ আছামলৈ যাব লাগে, ইয়ালৈ আহিব লাগে, কিন্তু মই কোনোদিন মোৰ কোনো অসুবিধা হোৱা নাছিলে। মই বহুত কাম ইণ্ডিয়ান টি এছ'চিয়েশ্যনৰ যদি কলিকতাৰ অফিচ, তাৰো মই দায়িত্ব বহন কৰিবলগীয়া হৈছিলে, গতিকে মোক এটা এডিশ্যনেল এটা মোক হেৰি এটা দিছিলে ছেক্ৰেটেৰী ABIT-ৰ লগতে, মই এডিশ্যনেল ছেক্ৰেটেৰী জেনেৰেল ইণ্ডিয়ান টি এছ'চিয়েশ্যন।

0: সেইটো কিছু বছৰ চাকৰি কৰাৰ পিছত মই 2000 চনত এজ আছাম এডভাইজাৰ ইণ্ডিয়ান টি এছ'চিয়েশ্যন সেইটো পৰা মই ৰিটায়াৰ কৰিছিলোঁ।
1: অৱসৰ ল'লে এইদৰে শিক্ষাৰ পাছত আপোনাৰ কৰ্মজীৱন শেষ হ'ল। হয়, এতিয়া সেই শিক্ষা গ্ৰহণ কৰি থকা সময়ছোৱাৰ কথা পাতোঁ। যিহেতু আপোনাৰ পিতৃয়ে তেজপুৰৰ শৈক্ষিক দিশটো এক উন্নত শিখৰলৈ লৈ গ'ল, তেখেতৰ প্ৰচেষ্টাত আমাৰ তেজপুৰৰ যিকেইখন আগশাৰীৰ শিক্ষা অনুষ্ঠান সেয়া শিক্ষা অনুষ্ঠানৰ জন্ম হ'ল।
0: ইনষ্টিটিউচন বিল্ডাৰ আছিল।
1: হয় হয়, তেনে এজন পিতৃৰ সন্তান হিচাপে আপোনাৰ শিক্ষা জীৱন কেনেধৰণে আগবাঢ়িছিলে, কেনেকুৱা পৰিৱেশ পাইছিলে সেই সময়ছোৱাত, আপোনাৰ শিক্ষকসকলৰ লগত কেনেধৰণৰ সম্পৰ্ক আছিলে, বা সেই সময়খিনিত আপুনি শিক্ষা আৰু তাৰ লগতে আন আন কি কি দিশৰ সৈতে আপুনি জড়িত হৈ পৰিছিলে?
0: শিক্ষাৰ ক্ষেত্ৰত আমাৰ দেউতাই আমাৰ কোনো দায়িত্ব লোৱা নাছিলে, সামাজিক কামতে ঘূৰি ফুৰা আমাৰ কোনো দায়িত্ব লোৱা নাছিলে, পঢ়া শুনাত ভাল নাছিলোঁ, কিন্তু দুই এজন শিক্ষক পাইছিলোঁ, হয়তো প্ৰাইভেট টিউটৰ পাইছিলোঁ মই দুজন, এজন তেজপুৰ একাডেমি হেডমাষ্টৰ আছিলে পদ্মেশ্বৰ বৰঠাকুৰ, আৰু ক্লাছ টেনত পঢ়োঁতে মই গিৰিধৰ ভূঞা বুলি এজন টিচাৰ আছিলে, এই দুজনে মোক গোটেই সলনি কৰিলে। আগতে মই পঢ়া শুনাত ভাল নাছিলোঁ, এই দুজনে মোক একদম সলনি কৰি পেলাই দুমাহ তিনিমাহ হেৰি দি পেলাই, তাৰপিছত মোৰ অসুবিধা হোৱা নাছিলে মেট্ৰিকত। পিছত মই ভাবিছিলোঁ এটা সময়ত মেট্ৰিকে পাছ কৰিব নোৱাৰিম নেকি, কিন্তু গিৰিধৰ ভূঞাই প্ৰফেচাৰ ছাৰে মোক পঢ়োৱাৰ পিছত মই ভালকৈ পাছ কৰিলোঁ, আৰু আইঅ' শিক্ষাৰ্থীৰে পাছ কৰিছিলোঁ, বি এটো খুব ভাল নহ'লেও পাছ কৰিছিলোঁ, বি এ লও ভালকৈ পাছ কৰিছিলোঁ। কিন্তু আমাৰ খুব এটা পঢ়া শুনাৰ পৰিৱেশ ঘৰখনত নাছিলে, পূজা পাতল বেছিকৈ কৰিছিলে, খেলা ধূলা বেছি, চবেই খেলা ধূলা বেছি, তেতিয়া পঢ়া শুনাৰ তেজপুৰত বৰ এটা পৰিৱেশ নাছিলে, কোনো ভাল ষ্টুডেণ্ট বৰ কমেই আছিলে। এজন মোৰ মনত আছে খালি উচ্চ শইকীয়া বুলি, দেউতাকে মেণ্টেল হস্পিটেলত কাম কৰিছিলে, তেওঁ মেট্ৰিকত বোধকৈ 1952ত তেওঁ থাৰ্ড হৈছিলে, তেনেকুৱা। তাৰপিছতে মোৰ ভতিজা এজনেও পিছতে তেওঁ মেট্ৰিকত ফিফ্থ হৈছিলে, কিন্তু পঢ়া শুনাতকৈ বেছি এই খেলা ধূলাত বেছি জোৰ আছিল
1: সেই সময়খিনি।
0: আৰু তেজপুৰ তেনেকুৱা পঢ়া শুনাৰ ইমান হেৰি নাছিলে, পৰিৱেশ এটা নাছিলে, কাৰণ তাৰ এখন মেট্ৰিক পাছ কৰিলে, থাৰ্ড ডিভিজনত পাছ কৰিলে আপোনাৰ ইঞ্জিনিয়াৰিং পঢ়িবলৈ পায়, মেডিকেল পঢ়িবলৈ পায়, যিকোনো পঢ়িবলৈ পায়, কোনো অসুবিধা নাছিল।
1: সেই সময় চোৱাৰ পৰিৱেশ তেনেকুৱা আছিলে, আৰু সেইবাবেই হয়তো আপোনাৰ পিতৃ আৰু তেখেতৰ সমসাময়িক যিসকল ব্যক্তিয়ে শিক্ষাৰ সেই প্ৰয়োজনীয়তাটো উপলব্ধি কৰিছিলে, তেখেতসকলে সেই অনুষ্ঠানসমূহ গঢ়ি তুলিছিলে।
0: দেউতাহঁতে ভাবিছিলে যে সোনকালে অসমীয়া ল'ৰাবিলাকে পঢ়া শুনা কৰি পেলাই সোনকালে চাকৰি কৰক, কিবা এটা কোৰ্টতে চাকৰি কৰক, নাইবা টিচাৰে হওক, নাইবা বাগানতে চাকৰি কৰক, সেইটো উদ্দেশ্য হ'ল যে অসমীয়া ল'ৰাবিলাক পঢ়া শুনা কৰি চাকৰিটো ল'ব লাগে, তেতিয়া নহ'লে গোটেই কোৰ্টত নাইবা বাকীবিলাকত বাগানত যিবিলাক ষ্টাফৰ আছে মানুহ, চববিলাক অসমৰ বাহিৰৰ মানুহ আছিলে, বঙালী মানুহ বেছিকৈ, সম্প্ৰদায়ৰ মানুহ বেছিকৈ আছিলে। দেউতাৰ এটা প্ৰধান উদ্দেশ্য যে অসমীয়া জাতিটো উন্নতি কৰিব লাগিব, পঢ়া শুনা কৰিব লাগিব, চাকৰি বাকৰি ল'ব লাগিব, সেইটোৱে প্ৰধান এটা উদ্দেশ্য আছিল,
1: অসমীয়া জাতি
0: আৰু এডুকেশ্যনটো আচলতে দিব লাগিব তাৰ কাৰণে।
1: তেনে উদ্দেশ্য লৈ তেখেতসকলে সেই মহান কামসমূহ কৰি গৈছিলে। এতিয়া পঢ়া সময়ছোৱাত পঢ়াৰ বাহিৰেও আৰু আপুনি ক'লে খেলা ধূলাৰ ভাল পৰিৱেশ আছিলে তেজপুৰত, খেলা ধূলাৰ সৈতেও আপুনি নিশ্চয় জড়িত হৈ পৰিছিলে, আৰু কি কি কৰি ভাল পাইছিলে সেইখিনি সময়ত?
0: আটাইখিনি ক্ৰিকেট মই গভৰ্ণমেণ্ট হাইস্কুলৰ পিনে খেলিছিলোঁ, দৰং কলেজৰ পিনে খেলিছিলোঁ, কটন কলেজৰ পিনে খেলিছিলোঁ, গুৱাহাটী ইউনিভাৰ্চিটিৰ পিনে খেলিছিলোঁ, ইণ্টাৰভাৰ্চিটি অল ইণ্ডিয়া ইণ্টাৰভাৰ্চিটিত মই কলকাতা ইউনিভাৰ্চিটি, বেনাৰস ইউনিভাৰ্চিটি, এলাহাবাদ ইউনিভাৰ্চিটি এগেইনষ্টে খেলিছিলোঁ ইণ্টাৰভাৰ্চিটি। আৰু এবাৰ মই 1960ত পাকিস্তান আহিছিলে ইণ্ডিয়াত খেলিবৰ কাৰণে টেষ্ট মেচ খেলিলে, সেই সময়ত প্ৰথম খেলখন অল ইণ্ডিয়া কম্বাইন ইউনিভাৰ্চিটিৰ লগত প্ৰথম খেলখন হৈছিলে। প্ৰথম খেলখনত টীমটো ছিলেকশ্যন কৰিবলৈ এটা ছিলেকশ্যন হৈছিলে পুনেত, আমি তিনিজন ল'ৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা গৈছিলোঁ, ময়ো গৈছিলোঁ, তাত নেটছত আমি খেলিছিলোঁ, কিন্তু সেই সময়ত বোম্বেৰ প্ৰভাৱটো বেছি আছিলে ক্ৰিকেটত, গতিকে আমি খেলিবলৈ পোৱা নাছিলোঁ, কিন্তু এইটো সুবিধা পাইছিলোঁ বহুত ডাঙৰ ডাঙৰ প্লেয়াৰৰ লগত নেটছত খেলিবৰ কাৰণে, লাইক সৰদেশাই, ৱাডেকাৰ এইবিলাকৰ লগত নেটছত খেলিছিলোঁ তেনেকৈ। তাৰপিছতে চাহত যেতিয়া মই জইন কৰিলোঁ 1962ত, চাহাববিলাকৰ এটা ক্ৰিকেট টীম এটা আছিলে, ভাল ভাল ক্ৰিকেটাৰ ক্ৰিকেটাৰ আছিলে, আমি কেতিয়াবা কলিকতালৈ খেলিবলৈ গৈছিলোঁ, অসমত খেলিছিলোঁ, সেই টীমতো মই খেলিবলৈ সুবিধা পাইছিলোঁ, আৰু তাৰে হয়তো 9 ব্ৰিটিছ প্লাণ্টাৰ আছিলে, আমি 2 খালি ইণ্ডিয়ান আছিলোঁ, মই আছিলোঁ আৰু ৱাজিৰ খান বুলি এজন তেখেতে হেৰিৰ মানুহ ৰাজস্থানৰ, আমি 2 ইণ্ডিয়ান আছিলোঁ, সেইটো সুবিধা মই পাইছিলোঁ, এই ৰিকগনেশ্যন এটা মই পাইছিলোঁ গাৰ্ল ক্ৰিকেট। আৰু মই টেবুল টেনিছ খেলিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত, মই বহুত

0: Puis assez long que le triple crown pour essayer de gagner des messieurs. Du tennis, moi seulement moi double shot champion assez long, single shot rana ça passe long. Tiens que table tennis shot moi quelque chose tennis ou quelque chose. Ça bagarre notre côté moi club open et tigre club open et quelque chose. Tato moi rana ça passe long.
1: মানে
0: খেলা ধূলার সতে উত্তপ্রত হৈ আছিল আমাৰ খেলা ধূলাটো বেছি জোৰ আছিলে
1: আৰু তাৰ বাহিৰে আৰু কি কৰি ভাল পাইছিলে
0: তেতিয়া ওচৰতে বান থিয়েটাৰটো ওচৰতে আছিলে
1: হয়
0: আমি থিয়েটাৰ চাবলৈ সুবিধা পাইছিলোঁ ফণে শৰ্মা বিষ্ণুৰভা ডাঙৰ শিল্পীবিলাকে থিয়েটাৰ কৰিছিলে পূজাৰ সময়ত সেইবিলাক গান চান শুনিবলৈ সুবিধা পাইছিলোঁ অৰ্কেষ্ট্ৰা শুনিবলৈ সুবিধা পাইছিলোঁ সেইবিলাকত গানত মোৰ ইণ্টাৰেষ্ট খুব বহিছিলে মই গান গাবলৈ হয়তো মোক ভাল পাইছিলোঁ মই সৰুৰ পৰা গাইছিলোঁ গান এবাৰ মোক মিউজিক স্কুললৈ পঠিয়াইছিলে মই মিউজিক স্কুলত মই মোক সা ৰেগামা গাবলৈ দিছিলে মই সেইদিনাখন গাইছিলোঁ কিছুমান বঙালী ছোৱালী কিছুমান মোক বৰ হাঁহিলে ইমান লাজ পালোঁ মই পিছদিনাখনৰ পৰা নগ'লোঁ আৰু মই গতিকে ইমানতে সামৰিলে
1: কিন্তু হয়তো আপুনি সেই চৰ্চা অব্যাহত ৰখাহেঁতেন গানৰ সৈতে খুব সুন্দৰকৈ জড়িত
0: এতিয়া আমি আমাৰ ক্লাবত অৰুণাচল ক্লাবত প্ৰায় আমাৰ ফাংচন কি হৈ থাকে তাত আমি গাওঁ প্ৰায়
1: হয় সেয়া আপোনাৰ ভিতৰত এতিয়াও আছে
0: এতিয়াও গান ভূপেন হাজৰিকাৰ বাহিৰে মই বেলেগৰ গান নশুনিছিলোঁ
1: হয় তেখেতৰ গান আপুনি
0: ভাল পাওঁ
1: যেতিয়া আপোনাৰ কৰ্মজীৱন আৰম্ভ হ'ল সেই সময়খিনিত কেনেকুৱা ধৰণৰ কাম কৰিছিলে কিবা উল্লেখযোগ্য ঘটনা আপোনাৰ মনত আছে নেকি আপোনাৰ কৰ্মজীৱনৰ অভিজ্ঞতা
0: মনত বৰকৈ নাইকিয়া কিন্তু বৰ ৰেচপনচিবল কাম আছিলে আমাৰ আছাম ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যনৰ অধীনত অলমষ্ট 300 বাগিচা আছিলে মষ্টলি ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ বহুত সমস্যা আছিলে টি গাৰ্ডেনবিলাকৰ সমস্যা আছিলে সেই সমস্যাবিলাকৰ সমাধান কৰিবলগীয়া হৈছিলে ইউনিয়নৰ লগত কথা পাতিবলগীয়া হৈছিলে বিভিন্ন ধৰণৰ এগ্ৰিমেণ্ট চহী কৰিবলগীয়া হৈছিলে সদায় ডিছপিউট কোনোবা এখন বাগানত কিবাটো আছিলেই আৰু বহুত ডিমাণ্ড থাকে লেবাৰবিলাকৰ আছাম চাহ মজদুৰ সংঘ কম আছাম কৰ্মচাৰী সংঘ এইবিলাকৰ লগত ৰিলেশ্যন ৰাখিবলগীয়া হৈছিলে তেওঁলোকৰ কথা বতৰা পাতিবলগীয়া হৈছিলে চাহ বাগানত ষ্ট্ৰাইক হ'লে ডিষ্টাৰ্বেঞ্চ হ'লে কিবা কিবি হ'লে সমস্যা হ'লে জোৰ মাৰিব লাগিছিলে সমাধান কৰিব লাগিছিলে তেনেকুৱা বহুত বিশেষ ঘটনা আছে বহুত কাম কৰিবলগীয়া আছিলে বৰ ৰেচপনচিবল কাম এইটো কাৰণ এদিনৰ কাৰণেও চাহ বাগান এখন বন্ধ কৰাটো মানে বহুত ডাঙৰ কথা আছিলে বহুত লছৰ কথা আছিলে গতিকে লেবাৰ আৰু মেনেজমেণ্টৰ ৰিলেশ্যনশ্বিপটো ৰাখিব লাগিছিলে এই কথা ত' আমাৰ থ্ৰুৱেদি এইবিলাক কাম হৈছিলে বি আই টি এছ থ্ৰুৱেদি কাম হৈছিলে তাৰপিছত চৰকাৰৰ লগত অনবৰতে লিয়াচন কৰিব লাগে চৰকাৰৰ কথা বতৰা পাতিব লাগে অকল লেবাৰৰ কথা নহয় বেলেগ কথাও থাকে টেক্সৰ কথা থাকে অমুকৰ কথা থাকে ইলেক্ট্ৰিচিটিৰ কথা থাকে আজি বোলে ফাৰ্টিলাইজাৰ পোৱা নাই ইলেক্ট্ৰিচিটি পোৱা নাই নাইবা চাহ বাগিচাবোৰ অসমৰ চাহ বাগিচাবিলাকত অলমষ্ট 70,00,000 মানুহক সপ্তাহত এবাৰকৈ ৰেচন যোগাব লাগে এটা এটা পৰিয়াল সপ্তাহত এটা এটা পৰিয়ালে এটা মাহত 10 কেজিমান চাউল পায় 10 কেজিমান আটা পায় সেইবিলাক চৰকাৰৰ পৰা আমাৰ এলটমেণ্ট ল'ব লাগে চৰকাৰৰ লগত ৰিলেশ্যন ৰাখিব লাগে সেইবিলাকৰ এদিন যদি দেৰি হৈ যায় চাহ বাগানত বৰ হুলস্থুলতা হৈ যায় ৰেচন যদি নাপায় এই যে এটা ডাঙৰ পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম এটা চলি আছে এতিয়াও চলি আছে এইটো পৃথিৱীত বিৰল 15,00,000 বেছি হ'ব এইটো 70,00,000 হ'ব মানুহ ৰেচনটো পায় ৱৰ্কাৰ্ছে পায় তেওঁলোকৰ ডিপেণ্ডেণ্টো পায় 18 বছৰলৈকে পৰিয়ালটোৱে পায় এইটো মেইনটেইন কৰা চৰকাৰৰ লগত ৰিলেশ্যন ৰখা সেইবিলাক বহুত ৰেচপনচিবল কাম আছিলে আৰু বাগানৰ বহুত প্ৰব্লেম থাকে বাকী প্ৰায়বিলাক মেনেজাৰবিলাক আহি থাকে তেওঁলোকক এডভাইচ কৰিব লাগে কিবা কিবি ড্ৰাফ্ট লিখি দিব লাগে গভৰ্ণমেণ্ট বহুত কাম থাকে মুভ কৰিব লাগে থাকিবই নোৱাৰো গুৱাহাটীত জোন মিটিং হয় ব্ৰাঞ্চ মিটিং হয় অমুক মিটিং হয় চাৰ্কল মিটিংবিলাক মেনেজাৰবিলাক আহে তাত মেনেজাৰবিলাক মাহেকত এবাৰকৈ বহে আমি ছেক্ৰেটেৰীবিলাক যাব লাগে তালৈ তেওঁলোকৰ বহুত সমস্যা থাকে এইবিলাক সমস্যাবিলাক পাতোঁ হেল্থৰ সমস্যা থাকে মেলেৰিয়া সমস্যা থাকে বাকী হস্পিটেলৰ কথা বতৰা কাৰণ চাহ বাগানখন এটা মানে মজদুৰবিলাকে ফ্ৰম দি ক্ৰেজল টু দি গ্ৰেভ গোটেইখিনি দায়িত্ব মেনেজাৰ এজনে ল'ব লাগে গোটেই চাহ বাগানখনে ল'ব লাগে গতিকে সেইবিলাক বহুত সমস্যা থাকে মেডিকেলৰ সমস্যা থাকে বেমাৰৰ সমস্যা থাকে ডেথ হ'লে বহুত গোলমাল এটা হৈ যায় একেবাৰে নেগলিজেন্সৰ কাৰণে
1: বহু ব্যস্ততা আৰু বহু দায়িত্বৰ মাজত
0: দায়িত্ব আৰু ইউনিয়নবিলাকে আমাক বৰ সন্মান কৰিছিলে আমাক দৰকাৰ আছিলে আমাৰ আমাৰ জাষ্টিচটো পাইছিলে কিবা এটা হ'লে বুলি এইবাৰ এতিয়া খবৰ দিব লাগে এইবাৰ এতিয়া গ'লে মানে গোটেই কথাবিলাক বেলেগ হৈ যায়গৈ কথা পাতিছে এতিয়া মানে জাষ্টিচটো পাব তেওঁলোকে জাষ্টিচ
1: বিশ্বাস আছিলে তেওঁলোকৰ
0: হয় মেনেজাৰবিলাকেও যথেষ্ট আমাক সন্মান কৰিছিলে তাৰপিছত এবাৰ হেৰি হ'ল 1990 টি ইণ্ডাষ্ট্ৰীয়ে ডিচাইড কৰিলে কলিকতাত এখন মিটিং হ'ল ইণ্ডিয়ান টি এছ'চিয়েশ্যনে পাতিলে মই গৈছিলোঁ তাত তাতো আমাৰ এজন মেম্বাৰ আছিলে প্ৰখ্যাত চাহ খেতিয়ক হেমেন্দ্ৰ প্ৰসাদ বৰুৱা তাতে এটি ডিচিশ্যন হৈছিলে মিটিঙত ময়ো আছিলোঁ যে ইণ্ডিয়ান টি এছ'চিয়েশ্যনে যিবিলাক মেম্বাৰ আছে আছাম ব্ৰাঞ্চত চবেই বছৰেকত পাৰ কেজি ইমানকৈ টকা দিব লাগিব আৰু

বি আই টিয়ে ছ'চিয়েল ৱেলফেয়াৰ কাম কিছুমান কৰিব লাগিব। আগতে বাগানবিলাকে ইণ্ডিভিজুৱেলি কৰিছিলে, কিন্তু এইবিলাকবিলাক কলেক্টিভলি কৰিব, প্ৰত্যেক বাগানে পাৰ কেজি চাহৰ প্ৰতি মান দুপইচা তিনি পইচা চাৰি পইচা তেনেকৈ কোটি টকা আহি গৈছিল লগে লগে। সেইটো বহুত বছৰ চলিলে তেনেকৈ। মই প্ৰথম ডিচিশ্যন লৈছিলোঁ যেতিয়া হৈ গ'ল দায়িত্বটো, মোৰ ওপৰত আহিল ইমপ্লিমেণ্ট কৰাৰ দায়িত্ব। তেতিয়া আলফাৰ ৰাজত্ব এটা চলি আছিলে ইয়াত। প্ৰথম দায়িত্বটো মই কৰিলোঁ কি, চিন্তা কৰি পেলাই যে অসমৰ হেৰিবিলাক নাট্য হেৰিবিলাক দেখিছিলোঁ, থিয়েটাৰ হলবিলাক দেখিছিলোঁ বৰ দূৰৱস্থাটো, আমাৰ কলিবাৰী বান থিয়েটাৰ যিটো দেখিছিলোঁ, নাইবা যিটো বান থিয়েটাৰ নি পেলাই তাত পাতিলে দেখি লোৱা অৱস্থাত দেখিছিলোঁ। আমাৰ চেয়াৰমেন টেবেন থাকে, কমিটি থাকে, মই তাত কৈছিলোঁ যে এইটো প্ৰথমতে আমি তেওঁলোকক সহায় কৰিব লাগে, কাৰণ বহুত বৰ দূৰৱস্থা তেওঁলোক। এতিয়া প্ৰথমত আহি পেলাই আমি, সেইদিনা মনত আছে আমাৰ চেয়াৰমেন মই আছিলোঁ, চেয়াৰমেন আছিলে আমাৰ এই বি আই টিৰ চেয়াৰমেন থাকে, ভাইচ চেয়াৰমেন থাকে, এডিশ্যনেল ভাইচ চেয়াৰমেন থাকে, বৰ্ড কমিটিৰ মেম্বাৰবিলাক থাকে, ইয়াত 30-40 মেনেজাৰবিলাক তেজপুৰ চাৰ্কেলৰ আহি পেলাই বান থিয়েটাৰত, সেইটো বান থিয়েটাৰত আমি আহি পেলাই সেইদিনাখন টোটেল 375,000 টকা বান থিয়েটাৰ দিছিলোঁ। তেতিয়া বান থিয়েটাৰ মৃতপ্ৰায় অৱস্থা এটা হৈ আছিলে, এবাণ্ডন হৈ গ'ল তেতিয়া বান থিয়েটাৰ, তেনেকুৱা অৱস্থা আছিলে। গতিকে সেইটো কাম কৰিবলৈ পাই খুব আমি ভাল পাইছোঁ।

0: এবেন আসলে আমার বিআইটিএ চেয়ারম্যান থাকে, ভাইস চেয়ারম্যান থাকে, রিসেন্ট ভাইস চেয়ারম্যান থাকে, বোর্ড কমিটি মেম্বারবিলাক থাকে, ইয়াত 30-40 জন ম্যানেজারবিলাক তেজপুর চাৰ্কেলৰ আহি পেলাই বান থিয়েটাৰত, সেইটো বান থিয়েটাৰত আমি আহি পেলাই সেইদিনাখন টোটেল 375,000 টকা বান থিয়েটাৰ দিছিলোঁ। তেতিয়া বান থিয়েটাৰ মৃতপ্ৰায় অৱস্থাটো হৈ আছিলে, এবান্দন হৈ গ'ল তেতিয়া বান থিয়েটাৰ, তেনেকুৱা এটা অৱস্থা আছিলে। গতিকে সেইটো কাম কৰিবলৈ পাই খুব আমি ভাল পাইছিলোঁ। তেজপুৰত দিছিলোঁ, বেংগলী থিয়েটাৰত দিছিলোঁ, গুৱাহাটী নাট্যমন্দিৰত দিছিলোঁ, শিৱসাগৰ নাট্যমন্দিৰ দিছিলোঁ, যোৰহাট নাট্যমন্দিৰত, নাজিৰা নাট্যমন্দিৰত, ডিব্ৰুগড় নাট্যমন্দিৰত, বিশ্বনাথত, জামুগুৰিত, বহুত জেগাত দিছিলোঁ পইচা তেনেকৈ। অকল নাট্যত নহয়, বহুত খেলা ধূলাৰ ক্ষেত্ৰত দিছিলোঁ, পঢ়া শুনাৰ কথাত দিছিলোঁ, খেলা ধূলাৰ কথাত দিছিলোঁ, হস্পিটেল খুলিছিলোঁ, হস্পিটেল ৱাৰ্ড বনাই দিছিলোঁ, গোলাঘাটত আৰু লখিমপুৰত ৱাৰ্ড বনাই দিছিলোঁ, তেনেকুৱা বহুত ধৰণৰ ছ'চিয়েল ৱেলফেয়াৰ কাম কৰিছিলোঁ আমি,
1: বিভিন্ন ধৰণৰ সামাজিক কাম
0: দায়িত্বটো মোৰ ওপৰতে পৰিছিল, আৰু আমাৰ চাৰ্কেলবিলাক থাকে, সেইবিলাকে কৰে কামটো, গোটেই কামটো।
1: হয়, প্ৰকৃতি প্ৰেমী হিচাপে আপোনাক জানো, এতিয়া কেনেধৰণে তাৰ সৈতে জড়িত হৈ পৰিলে, কি কি কাম কৰিলে আপুনি সেইখিনি বিষয়ে, আৰু কেনেধৰণে
0: মোক, মই এটা ভাবোঁ সত্য কথা, মই বিষয়ত পায়নিয়াৰ আছিল বুলি ক'ব লাগিব, কাৰণ 1950-ৰ দশকতে মই গছপুলি লগাবলৈ আৰম্ভ কৰিলোঁ, অকল ঘৰতে নহয়, পাব্লিক প্লেচত, কলিবাৰী বান থিয়েটাৰত, তাতে মই 10 জোপামান গছ লগাইছিলোঁ, এতিয়াও 3 জোপামান আছে, পিছতো লগাইছিলোঁ। তাৰপিছতে মই বহুত জেগাত গছপুলি বিতৰণ কৰিছিলোঁ, লাহে লাহে মই বাঢ়ি গ'ল। মোৰ জীৱনত কেইজনে এতিয়াও মই মোৰ নিজৰ পৰা ভাৰত বিকাশ পৰিষদৰ থ্ৰুৱেদি, তৰুণ অসম সংঘৰ থ্ৰুৱেদি, তাৰপিছত হৰ্টিকালচাৰ ছ'চাইটিৰ থ্ৰুৱেদি 40-50টা গছপুলি বিলোৱাত মই জড়িত হৈ আছিলোঁ। সেইটো স্বীকাৰ কৰি পেলাই মোক তেজপুৰ বিবেকানন্দ ষ্টাডি চেণ্টাৰ মোক বৃক্ষবন্ধু বুলি মোক অলংকৃত কৰিছিলে, আৰু আসাম গভৰ্ণমেণ্টেও মোক এটা সম্বৰ্ধনা জনাইছিলে এই বিষয়ে।
1: মই
0: এইটো কেনেকৈ আৰম্ভ হ'ল, কেনেকৈ প্ৰকৃতি ভাল পাবলৈ ল'লোঁ, আমাৰ সৰুতে ইয়াত গছপুলি নাপাইছিলে, চব গুটি চুটি পুলি আনিব লাগে কলিকতাৰ পৰা। আমাৰ ককাদেউতাই মোক কয়, কাৰ্ড এখনত লিখিবলৈ কয় মোক, কলিকতাৰ চিড ফাৰ্মবিলাকৰ তেনেকৈ লিখা পেলাই, সেইটো পুলিবিলাক আহিছিলে, গুটিবিলাক আহিছিলে, ফুল লগাইছিলোঁ, কবি লগাইছিলোঁ, এইবিলাক কথা বতৰা। আৰু এবাৰ হ'ল কি, কেনেকৈ মই মটিভেট হ'লোঁ এই কথাটো ক'ব লাগিব, মই ক্লাছ 7 নে 8 গভৰ্ণমেণ্ট হাইস্কুলত পঢ়ি আছিলোঁ। এদিন আমাৰ ক্লাছত সোমাই আহিলে 3 জন ব্যক্তি, আটাইকেইজন তৰুণ অসম সংঘৰ হোতা, এজনৰ নাম দুৰ্গাধৰ গোস্বামী, ভেৰি ফেমাছ মানুহ তেজপুৰৰ, নৃপেন বৰুৱা আৰু নানা বৰুৱা, তেওঁলোকক মানে ভলণ্টিয়াৰ লাগে, কল পাৰ্কখন চাফা কৰিব লাগিব, বনগুটি গুচাব লাগিব, চাফা কৰিব লাগিব, অগ্নিগড়খন চাফা কৰিব লাগিব, চাৰ্চ ফিল্ডখন বনগুটি আছে চাফা কৰিব লাগিব, সেইবিলাকত ভলণ্টিয়াৰ পাইছিলে। মই ভলণ্টিয়াৰত চুক দিলোঁ, ভলণ্টিয়াৰ হৈ পেলাই দেওবাৰে এইবিলাকত কাম কৰোঁ, কল পাৰ্কত কাম কৰোঁ। তেতিয়া কল পাৰ্কখন বৰ অৱস্থাটো ভাল নাছিলে, শিল তিলবিলাক য'তে ত'তে পৰি আছিলে, চাফা তাফা কৰিছিলোঁ, শিলবিলাক আনি পেলাই এক জেগাত লাইনকৈ ৰাখিছিলোঁ, অগ্নিগড়টো চাফা কৰিছিলোঁ, চাৰ্চ ফিল্ডত বনগুটি ভৰা আছিলে, বনগুটি চাফা কৰি তেনেকৈ দেওবাৰে হয়, শেষতে বুটমাহ কেইটামান খাবলৈ দিয়ে, সেইটো কথা নহয়। আৰু এটা কথা মই দেখিছিলোঁ, ইয়াত এজন দেৱো আছিলে, মাধৱ ভট্টাচাৰ্য বুলি, তেওঁ আমাৰ হাইস্কুলৰ ল'ৰাবিলাকক, 9-10 ল'ৰাবিলাকক লৈ গৈছিলে এই ভোমৰাগুৰিলৈ দেওবাৰে। এই ভোমৰাগুৰিত যে পাহাৰটোত গছবিলাক দেখিছে, শাল গছ নাইবা চেগুন গছ, বহুত গছ আমাৰ হাইস্কুলৰ ল'ৰাবিলাকক লগাবলৈ দিছিলে, আৰু গ'লে আঠনা পইচা দিছিলে হাজিৰা, ট্ৰাকত লৈ যায় ফৰেষ্ট ডিপাৰ্টমেণ্ট, এইটো মটিভেট কৰিলে। মই তাত নাছিলোঁ, কিন্তু মই এবাৰ নে দুবাৰ মোৰ মামাহঁতৰ লগত, তেওঁ 9-10 ষ্টুডেণ্ট আছিলে, মই তালৈ গৈছিলোঁ তেতিয়া। সেইটো কথাটো যে ডিফজনে, মাধৱ ভট্টাচাৰ্য বোলা মানুহজনে, এইটো মটিভেট কৰিছিলে, বৰ ডাঙৰ কথা। এইটো
1: ডাঙৰ কথা হয়।
0: তেনেকৈ গছপুলি মই নিজে বৰকৈ লগোৱা নাইকিয়া, লগাইছোঁ তেজপুৰ কলেজত আছে, দৰং কলেজত। মই এবাৰ দৰং কলেজলৈ মাতিছিলে ক্ৰিকেট খেলিবৰ কাৰণে, গল্ডেন জুবুলিলৈকে, তেতিয়া মই ফিল্ডখন দেখিছিলোঁ, কলেজৰ স্কুলৰ ফিল্ডত খেলিছিলোঁ। তেতিয়া মই ভাবিছিলোঁ যে এখন হেৰি কৰা যাওক, এই ক্ৰিকেট যিখন গ্ৰাউণ্ড আছে কলেজৰ স্কুলৰ, বৰ দূৰৱস্থা গ্ৰাউণ্ডখন, ওখৰা মোখৰা গোটেই। মই ক'লোঁ যে হেৰিত, তেতিয়া দীপ বাইদেউ মোক মাতি পঠাইছিলে,
1: লক্ষ্মী গোস্বামী,
0: যে মই একালত দৰং কলেজৰ পিনে খেলিছিলোঁ, তুমি আহিবা খেলিবা, এক্স ষ্টুডেণ্ট আৰু দৰং কলেজৰ ষ্টুডেণ্টৰ মাজত। তেতিয়া মই কৈছিলোঁ তাতে যে এই গ্ৰাউণ্ডখন, ইংলেণ্ডত যিবিলাক কাউণ্টি ক্ৰিকেট গ্ৰাউণ্ডবিলাক আছে, ধুনীয়া গ্ৰাউণ্ড, চাৰিওপিনে গছ গছনি থাকিব, সৰু সৰু পেভিলিয়ন থাকিব, দেওবাৰে মানুহবিলাক যায় ক্ৰিকেট খেলে নাইবা বল খেলে, লাঞ্চ টাঞ্চ লৈ যায়, তাত পেভিলিয়ন টেবিল থাকে, তাত সৰু সৰুকৈ দিনটো তাতে কটায়, তেনেকুৱা এখন গ্ৰাউণ্ড কৰাৰ কথা চিন্তা কৰিছিলোঁ। আৰু সেইমতে মই কলেজত স্কুলক 10,000 টকা পঠিয়াই দিছিলোঁ এবিএটৰ তৰফৰ পৰা, আৰু 100টামান গছপুলি আনি পেলাই লগাইছিলোঁ। হৰেণ বুট্ৰাক দায়িত্ব দিছিলোঁ, তেওঁ এইখিনি কাম কৰিছিল। তাৰে পুনৰ বীজ ৰোপণ এতিয়াও আছে, বাকীখিনি কিছুমানে

0: কাটি পেলালে নষ্ট কৰিলে, কিন্তু ফিল্ডখন ভাল হ'ল আৰু সেইখন বৰ দুখৰ কথা। ইমান বিহু পাতে, ইমান লাখ লাখ টকা খৰচ কৰে, এতিয়াও ফিল্ডখন বৰ দুৰৱস্থা হৈ আছে, মেইনটেইন নকৰে।
1: সমাজৰ যি দায়িত্ববোধ, সেয়া আপোনাৰ সৰুৰে পৰাই আছিলে, বিভিন্ন সামাজিক কামৰ সৈতে জড়িত হৈ পৰিলে, এতিয়াও কৰি আছে, বিভিন্ন সামাজিক অনুষ্ঠানসমূহৰ সৈতে আপুনি জড়িত হৈ আছে, কি কি অনুষ্ঠানৰ সৈতে বৰ্তমান জড়িত হৈ আছে, কেনেধৰণে কামসমূহ কৰি আছে সমাজৰ বাবে, এইখিনিৰ বিষয়েও কিছু কওকচোন।
0: মই বান থিয়েটাৰৰ আজীৱন সদস্য,
1: হয়,
0: সেইটো কেনেকৈ হ'ল আকৌ আজীৱন সদস্যটো মই ক'ব লাগিব। মই এতিয়া চাকৰি গুৱাহাটীত আছিলোঁ, এদিন মোক পূৰ্ণনাৰায়ণ সিংহই টেলিফোন কৰি যে এই মোক ঘৰত বাধন বুলি মাতে, বাধন তই এটা কাম কৰিব লাগিব, কাইলৈ এখন মিটিং আছে তেজপুৰত, তই এখন টেক্সি টেক্সি এখন বন্দোবস্ত কৰিলে লক্ষ্য চৌধুৰীক মই পঠিয়ালোঁ। ৰাতি গৈ পেলাই ড্ৰাইভাৰটোৱে মোক ক'লোঁ যে ভাড়াটো দিব লাগে, মই ভাবিছোঁ ভাড়া ইয়াত দিব 2000 টকা, তেতিয়া 1980 কিমানৰ কথা, 84 মানৰ 85ৰ কথা, তো মই দিবলগীয়া হ'ল। তো মই এবাৰ তেজপুৰৰ পূৰ্ণনাৰায়ণ সিংহক মই ক'লোঁ দাদা টেক্সি পইচা 2000, মই তেতিয়া দিব নোৱাৰোঁ, ইমান অৱস্থা নাই, বোলে 2000 টকা তোক নিদিওঁ আৰু, তোক আৰু আজিৰ পৰা হেৰি হ'ল লাইফ মেম্বাৰ হ'লেই বান থিয়েটাৰ। মই ক'লোঁ 2000 টকা লাইফ মেম্বাৰ 1000 টকাহে দিব লাগে বুলি জানো, 2000 দুটাজন আমাৰ ঘৰ গৈ গ'লে বুলি ক'লে। লাইভ বান থিয়েটাৰ মই মোক এবাৰ আজি দুবছৰ আগতে মোক সন্মানিত জনাইছিলে ফণিক্ৰমা নাট্যসমাৰ। বান থিয়েটাৰত মই বিশেষ কাম কৰা নাছিলোঁ, সৰুতে কৰিছিলোঁ বান থিয়েটাৰ, এইবিলাক থিয়েটাৰ হ'লে তাত আৰু চকীটো নাথাকে নহয়, ওচৰৰ মানুহৰ ঘৰৰ পৰা চকী যোগাৰ কৰিব লাগে, ইটো সিটো ঝাৰু দিয়া, অমুক কৰা, তমুক কৰা, এইবিলাক কাম কৰিব লাগে, চাহ যোগাৰ কৰিব লাগে, চাহ দিব লাগে, এইবিলাক সৰু সুৰা কাম কৰিছিলোঁ। সেইবিলাক কৰি ভাল পাইছিলোঁ বান থিয়েটাৰ লগত, এইবিলাক কাম তেনেকুৱা মই নাটক কৰা নাছিলোঁ। কিন্তু মোক সম্বৰ্ধনা জনাইছিলে, মই কৈছিলোঁ যে মই জ্যেষ্ঠ সদস্য হিচাপে, মই ক'লোঁ যদি মই সন্মান পাব লাগে তেতিয়াহ'লে যে এজন দৰ্শক হিচাপে পাব লাগে। 80 বছৰ বান থিয়েটাৰ মই দৰ্শক হৈ আছোঁ, দৰ্শকৰো এটা দায়িত্ব এটা আছে, কাৰণ থিয়েটাৰ আকৌ নাটক কৰিব দৰ্শক থাকিলেহে নাটকখন হ'ব। মই এতিয়া তেজপুৰত অলৱেষ্ট দৰ্শক বান থিয়েটাৰ, 80 বছৰ চাইছোঁ সৰুৰ পৰা, 7-8 বছৰৰ পৰা।
1: মঞ্চত যিদৰে প্ৰতিগৰাকী অভিনেতা হওক শিল্পীৰ হওক দায়িত্ব থাকে, সেই ঠিক সেইদৰে আমাৰ দৰ্শকৰো সম্পূৰ্ণ দায়িত্ব থাকে যিকোনো অনুষ্ঠান এটা সফল হোৱাৰ ক্ষেত্ৰত।
0: আৰু মই তৰুণ সমসংঘৰ মুখ্য উপদেষ্টা হৈ আছোঁ কেইবাবছৰো, ভাৰত বিকাশ পৰিষদত মই সোমাইছিলোঁ। ভাৰত বিকাশ পৰিষদত কেনেকৈ সোমালোঁ মই কাহিনী এটা ক'ব লাগিব। তেতিয়া মই এবিটি ছেক্ৰেটেৰী গুৱাহাটী মই অফিচত আছোঁ, 3-4 জন গুৱাহাটী বিশিষ্ট নাগৰিক মোৰ ওচৰলৈ আহিলে, মোক ক'লে যে তেওঁলোকে এটা হেৰি পাতিছে বিকলাংগ লোকৰ আৰ্টিফিচিয়েল লিম লগাবৰ কাৰণে এটা অনুষ্ঠান এটা পাতিছোঁ, বহুত স আমাক এপ্লাই কৰিছে, তেওঁলোক আহিব, এবিআইটিএ তৰফৰ পৰা অলপ সহায় কৰিব পাৰিবা নেকি। মই কথাটো ভাল পালোঁ যে আমিতো বহুত কাম কৰি আছোঁ, এইটোতো বৰ ডাঙৰ কাম এটা কথা বৰ। তেতিয়া মই মোৰ চেয়াৰমেন আছিলে তৰুণ বৰদলৈ বুলি এজন মেনেজাৰ আছিলে সোণোৱাল ইনষ্টিটিউটত, তৰুণ বৰদলৈ মই টেলিফোন কৰিলোঁ যে তৰুণ এনেকুৱা কথা এটা হৈছে। তৰুণে মোক ক'লে যে প্ৰদীপ, গড হেজ গিভেন আছ দিছ অপৰচুনিটি, এনেকুৱা এটা কাম এনেকুৱা এটা বিচাৰিছে, গড হেজ গিভেন আছ দিছ অপৰচুনিটি, তুমি কিমান দিব পাৰা? মই কৈছোঁ এতিয়া 1-2 লাখ দিব পাৰিম এতিয়া, বোলে দি দিয়া। মই লগে লগে মানুহকেইজনক মই টকাটো চেক দি পেলাই মই পঠিয়াইছোঁ। তাৰপিছততো তেজপুৰত আৰু ক'ৰবাত 2টা কেম্প তেনেকুৱা হৈছিলে,
1: তেনেধৰণে আপুনি জড়িত হৈ
0: তেনেধৰণে কৰা। তাৰপিছতে মই ভাৰত বিকাশ পৰিষদৰ লগত থাকোঁতে মই এনভাইৰমেণ্ট ছাইডটো চাব লাগিল, তাৰ চেয়াৰমেন কোঅৰ্ডিনেটৰ কিবা এটা আছিলোঁ, প্ৰত্যেক ৱৰ্ল্ড এনভাইৰমেণ্ট ডে দিনাখন মই গছপুলি যোগাৰ কৰিব লাগে, 2000-3000 গছপুলি, তেনেকুৱা 10 বছৰমান কৰিলোঁ কামটো। মই হৰ্টিকালচাৰ ছ'চাইটি তেজপুৰ ব্ৰাঞ্চৰ প্ৰেচিডেণ্ট আছিলোঁ, তেতিয়াও কৰিছিলোঁ সদায় মিটিংবিলাকত, আৰু নিজে সদায় গছপুলি বিতৰণ কৰোঁ তেতিয়া তেনেকৈ। আৰু মই TDSৰ লগত সম্পৰ্কত, তেজপুৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন, তাৰ মই আজীৱন সদস্য হৈ আছোঁ এতিয়াও, তাতো আমি এবিআইটিএ তৰফৰ পৰা মই থাকোঁতে বহুত সহায় কৰা হৈছিল। আৰু এটা মই RSS আহিলে তেজপুৰলৈ 1952ত, আমি কলিবাৰীৰ ল'ৰা কিছুমান আৰু কৰ্কৰ ল'ৰা কিছুমানে 40% ল'ৰা কিছুমান RSSত জইন কৰিলোঁ। RSSয়ে আমাক বহুত শিক্ষা দিলে ডিচিপ্লিন হ'বৰ কাৰণে, লাঠি খেলা হেৰি কৰা চেল্ফ ডিফেন্সৰ কাৰণে কি কৰি কৰিব লাগে, মাৰ্চ পাছ কৰা, ডিচিপ্লিন লাইফ এটা কৰিছিলোঁ। তাৰপিছতে NCCত সোমালোঁ, NCCত সোমাই চাৰ্টিফিকেট A, B পৰীক্ষা আমাৰ কলিকতাত হৈছিলে ফৰ্ট উইলিয়ামছত, মই A আৰু B পাছ কৰিছিলোঁ NCCত। তাৰপিছতে মই ওকালতি কৰিছিলোঁ, যেতিয়া ওকালতি 4 বছৰ কৰি আছিলোঁ, সেইকাৰণে মই জনসংঘত সোমাইছিলোঁ, ভাৰতীয় জনসংঘ, যিটো BJPৰ আগৰ অৱতাৰটো, তাত মই আৰু টিকমচান্দ খেত্ৰীবিলাক দুজনেই মানুহ আছিলোঁ। আমি অল আসাম কনভেনশ্যন পাতিছিলোঁ, দিল্লীৰ পৰা কিছু মানুহ আহিছিলে 2 এজন। চাকৰি কৰি থাকোঁতে মই 1996ত BJPত জইন কৰিলোঁ, 2000 চনত যদি ৰিটায়াৰ কৰি আহিলোঁ।

0: মই আকৌ বিজেপিত এক্টিভলি লাগিলোঁ। 2002 চনত মই সুদেতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট হ'লোঁ। তেতিয়া আমাৰ সংগঠন নাছিলে বিজেপিৰ একেবাৰে ইয়াত।
1: হয়, ইমানখিনি কথা পাতিলোঁ, আপোনাৰ ব্যস্ততাপূৰ্ণ যি কৰ্মজীৱন বা সামাজিক জীৱন সেইখিনিৰ বিষয়ে পাতিলোঁ। এতিয়া যিখিনি সময় আপুনি এইখিনিৰ পৰা আঁতৰত থাকে, একেবাৰে নিজৰ সময়খিনি, সেই সময়খিনি আপুনি কিদৰে থাকি ভাল পায়?
0: অলপ পঢ়া শুনা কৰোঁ,
1: হয়,
0: কথা বতৰা পাতি ভাল পাওঁ, ক্লাবলৈ গৈ ভাল পাওঁ। মই তেজপুৰ ষ্টেচন ক্লাবৰো 8 বছৰমান প্ৰেচিডেণ্ট হৈ আছিলোঁ। মাজে মাজে ষ্টেচন ক্লাবলৈও যাওঁ, তাতো বেলেগ ধৰণৰ ছ'চাইটি এটা পাওঁ। আৰু এই গছ গছনি পানী দিয়া, ফুলত পানী দিয়া, বাৰীখন চাফা কৰা, পিছফালে আমাৰ বাৰীখন ডাঙৰ দুবিঘা মাটি আছে, সেইবিলাক চাফা চিকুণকৈ ৰখা, গছবিলাকত পানী দিয়া, এইবিলাক কৰি থাকোঁ। আৰু মই বজাৰ সমাৰ কৰি ভাল পাওঁ, নিজৰ খাদ্য নিজে বন্দোবস্ত কৰিব লাগিব, ভালকৈ কি খাই ভাল পাওঁ, খোৱা বোৱাটো চখ আছে মোৰ, গতিকে তেনেকৈ থাকোঁ। আৰু লগ পাই পেলাই আজিকালি মোবাইলটোতো আছে, এইবিলাকত কথা পৃথিৱীত কি হৈছে, মই ইণ্টাৰনেশ্যনেল পলিটিক্স সেইবিলাকতো মই ইণ্টাৰেষ্ট লওঁ, পৃথিৱীখনত কি হৈ আছে আৰু দেশৰ ইকনমিটো কেনেকুৱা, কি কথা পাতি চলিছে, আৰু ডিফেন্স আমাৰ কেনেকুৱা হেৰি হৈছে, ডিফেন্সৰ কেনেকুৱা প্ৰগ্ৰেছ হৈছে, আমাৰ এক্সপৰ্ট ইম্পৰ্ট এইবিলাকৰ কথা, সেইবিলাক জানিবলৈ পাই মোবাইলত বা টিভিত মই জানিব, এইবিলাক চব কথাত ইণ্টাৰেষ্ট লওঁ মই।
1: সঁচাকৈ আজি সময়খিনি আমাৰ খুব সুন্দৰভাৱে অতিবাহিত হ'ল, আৰু এইখিনি সময় দিয়াৰ বাবে আপোনাক আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ।
0: মই মোক আপোনালোকে নিমন্ত্ৰণ জনোৱাত, মোৰ বিষয়ে ক'বলৈ সুবিধা দিয়াত আকাশবাণী তেজপুৰ কেন্দ্ৰক মই ধন্যবাদ জনাইছোঁ। মোৰ
1: শ্ৰোতাসকলে ইমান পৰে আজিৰ বিয়লি ৰং অনুষ্ঠানত ভাৰতীয় চাহ সন্থাৰ অৱসৰপ্ৰাপ্ত উপদেষ্টা, সমাজকৰ্মী, অধিবক্তা, খেলুৱৈ তথা প্ৰকৃতিপ্ৰেমী প্ৰদীপ কুমাৰ ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আগধৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

শ্রোতা ইমান পৰে বিয়লি ৰং অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো পুৰণি হিন্দী বোলছবিৰ কেইটিমান গীত। পুনতে শুনক লতা মঙ্গেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত আপনা দেশ বোলছবিখনৰ এই গীতটি।

এইবাৰ শুনক। ফকিৰা বোলছবিখনৰ কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

0: ভিডিও লাইক করলে পয়সা পাম, ইমান সহজ।
1: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
2: জানি ৰক, সতৰ্ক হৈ ৰক।
3: এইবাৰ শুনক বিদায় বোলছবিখনৰ লতা মংগেশকাৰ, কিশোৰ কুমাৰ আৰু সংগীতবৃন্দৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতা ইমান পৰাই শিল্পীদ্বয়ৰ কণ্ঠত হিন্দী বোলছবিৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰো ইমানতে অন্ত পৰিল। আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল সমীৰ নাৰ্জাৰী আৰু অম্লানজ্যোতি দত্ত। ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো। প্ৰচাৰণৰ সহায়ক আছিল আলপনা শইকীয়া। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব 5:00।